এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এতিয়া আমাৰ ষ্টুডিঅ' ঘড়ীত 5:55 যোৱাৰ লগে লগেই শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আজিৰ অনুষ্ঠান প্ৰচাৰ আৰম্ভ কৰা হৈছে। কৰ্তব্যকক্ষত জ্যোতি কলিতা আৰু নিয়ন্ত্ৰণ কক্ষত আশীষ মজুমদাৰৰ সৈতে ষ্টুডিঅ'ত মই দিব্যজ্যোতি বৰুৱা। আজি 1948ৰ আহাৰ মাহৰ 23 তাৰিখ আৰু ইংৰাজী 2026ৰ জুলাই মাহৰ 8 তাৰিখ। আজি বুধবাৰ। আজিৰ দিনটো আপোনাৰ বাবে শুভ হওক।

0: ইমানপৰে উপাসনা অনুষ্ঠানত শ্ৰোতাইক্ৰমে তিলক মহন্ত আৰু সংগীসকলে পৰিৱেশন কৰা নাম, স্নেহলতা দাসৰ কণ্ঠৰ লোকগীত আৰু শেষত নন্দিতা শৰ্মাই পৰিৱেশন কৰা ভজন শুনিলে। এয়া আকাশবাণী নগাঁও, আগবাঢ়িছোঁ পৰৱৰ্তী অনুষ্ঠানলৈ।
1: আকাশবাণী নগাঁও কেন্দ্ৰৰ সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জ্ঞাপন কৰি আৰম্ভ কৰিছোঁ আপোনালোকৰ প্ৰিয় অনুষ্ঠান সাহিত্য সুবাস। সাহিত্য সুবাসত আজি লৈ আহিছোঁ গল্প আৰু কবিতাৰ সমাহাৰ। প্ৰথমতেই আৰম্ভ কৰিছোঁ এটি গল্পপাঠেৰে। গল্পৰ শিৰোনাম সহবাস, গল্পকাৰ শৰ্মিষ্ঠা প্ৰীতম। শৰ্মিষ্ঠা প্ৰীতম সাম্প্ৰতিক সময়ৰ অসমীয়া সাহিত্যৰ এক শক্তিশালী কণ্ঠস্বৰ। আত্মকথা, ৰং, বলুকাত বিয়লি বেলা, পৰাণ নিগৰে, নীল সাগৰৰ শংখধ্বনিকে আদি কৰি ভালেমান গ্ৰন্থৰ ৰচয়িতা শৰ্মিষ্ঠা প্ৰীতমৰ ভালেমান গ্ৰন্থ ইংৰাজী আৰু অন্যান্য ভাষালৈ অনুবাদ হৈছে। 2012 বৰ্ষৰ মুনীন বৰকটকী বঁটাৰে সন্মানিত শৰ্মিষ্ঠা প্ৰীতমৰ গল্প সহবাস এইবাৰৰ সাহিত্য সুবাসত পাঠৰ বাবে নিৰ্বাচন কৰা হৈছে।
2: কথাটো প্ৰথমে কোনে কৈছিল কাৰো মনত নাই। হয়তো চুবুৰীৰ যামিনী বৰ্মাই, নহলে গধূলি গধূলি ৰাস্তাৰ সিপাৰে চিঙৰা আৰু ঘুগুনি বেচা ৰামজীয়ে। কি ঠিক, সেই ঘৰটোৱে কিজানি নিজেই নিজৰ এই আজব গুজব বতাহত এৰি দিছিল। ঘৰটো পুৰণি, ঘৰটোলৈ অহা মানুহবোৰহে নতুন, নতুন মানে চুবুৰীয়াৰ বাবে। ঘৰটোৰ গৰাকীজন ঢুকুৱা বহু বছৰ হ'ল, তেওঁৰ পত্নী কন্যা বহু দিন ধৰি বাহিৰতে আছিল, ইয়ালৈ অহা 4 মাহমানহে হৈছে। ঘৰটোৰ বহল চোতালখনৰ কাষতে থকা আমলখি গছজোপাৰ পাতবোৰ বতাহত নাচি থাকিলে এনে লাগে যেন কোনোবাই ফুচফুচাই কথা পাতি আছে। ঘৰটোত হেনো দুজনী ছোৱালী থাকে, চবেই পিছে এজনীকহে দেখা পায়। তেন্তে সিজনী কি ভূত নেকি, কোনেও যে দেখা নাপায়। ৰাতিপুৱা বাৰাণ্ডাত বহি ছবি আঁকি থাকে তাই। ছবি মানে মানুহৰ চকু, মুখ বা শৰীৰ নহয়, পৰ্বত পাহাৰৰো নহয়। তাই বৰষুণৰ গোন্ধ আঁকে, অপৰাহ্নৰ শব্দ আঁকে, তাই আঁকে অপেক্ষাৰ অনিশ্চিত আয়ুস। এইবোৰনো কিহৰ ছবি অ আইজনী, যামিনীয়ে সুধিছিল। আজিৰ আকাশখনৰ বিমৰ্ষ মনৰ ছবি। বিমৰ্ষ মানে মন বেয়া লগা, আকাশৰো মন বেয়া লাগেনে, এইবুলি ঢেকঢেকাই হাঁহি দিছিল যামিনীয়ে। তাই একো কোৱা নাছিল, কবৰ মন আছিল। মানুহে বৰষুণ দেখে, আকাশে কন্দা নেদেখে। তাইৰ মানে হৰ্ষিতাৰ বয়স খুব সম্ভৱ 29। মুখৰ ৰংটো একেবাৰে অনুজ্জ্বল বুলি ক'ব নোৱাৰি যদিও তাইৰ চকুৰ চৌপাশত কিন্তু উজ্জ্বলতা নাই। অলপ খুটিয়াই চালেই তাত অনিদ্ৰাৰ চিন স্পষ্টকৈ দেখা পোৱা যায়। তাৰ পিছতো তাত এখন সমাহিত নদীৰ প্ৰশান্তি বিৰাজমান। অৱশ্যে উপৰিভাগ লক্ষ্য কৰিয়েই নদী এখনৰ ভিতৰভাগৰ সোঁতৰ প্ৰাবল্যৰ উমান পোৱা নাযায়। দুমহলীয়া ঘৰটোৰ ওপৰৰ কোঠা এটাত ৰূপালী থাকে, হৰ্ষিতাৰ মাক। তেওঁৰ চুলিখিনিও ক্ৰমে ৰূপালী হৈ আহিছে। স্মৃতিয়ে আজিকালি তেওঁক লগ এৰা দিবলৈ ধৰিছে। কেতিয়াবা হৰ্ষিতাক তেওঁ চিনি পায়, কেতিয়াবা নাপায়। কিন্তু এটা কথা সুধিবলৈ তেওঁ কেতিয়াও নাপাহৰে। সদায় গধূলি তললৈ নামি আহি সোধে,
3: তাই ক'ত?
2: ঘৰতে আছে।
3: আজিও খঙত আছে নেকি?
2: হয়তো।
3: কিবা খালেনে?
2: খাব অলপ পিছত। ৰূপালীয়ে দীৰ্ঘশ্বাস এৰে। তেওঁ যেন বহু যুগৰ আগৰ চিনাকি কাৰোবাক মনত পেলাব খোজে। যামিনীয়ে কেতিয়াও তাত আন এজনী ছোৱালীক দেখা নাই, তথাপি ৰূপালীৰ দৰে তেওঁ তাইৰ অস্তিত্বক মানি লয়। ৰাতি ৰাতি ঘৰটো কিবা বেলেগ হৈ পৰে। কেতিয়াবা আইনা ভগাৰ শব্দ ভাঁহি আহে, কেতিয়াবা হাঁহি, কেতিয়াবা কান্দোনৰ। কেতিয়াবা আকৌ ফালি চিৰাচিৰ কৰা কাগজৰ টুকুৰা কিছুমান উৰি আহে। ৰাতি সৰু পানী চুবলৈ পিছফালে গ'লে যামিনীয়ে প্ৰায়ে সৰ্ষিতাহঁতৰ ঘৰৰ কোঠা এটাৰ লাইট জ্বলি থকা দেখা পায়। এদিন খিৰিকীৰ পৰ্দাত দুটা ছায়াবয়বো দেখা পাইছিল, দুজনী ছোৱালী।

0: এজনীয়ে হাতমূৰ জোকাৰি তৰ্ক কৰি থকা যেন দেখা গৈছিল। কালি কিবা কাজিয়া হৈছিল নেকি? পিছদিনা যামিনীয়ে সুধিলে। হৰ্ষিতা অকণো আচৰিত নহ'ল। তাই মাত্ৰ সুধিলে, শুনিছিল নেকি? নাই, দেখিছিলোহে। কি? দুজনী ছোৱালী। কিছুপৰ নীৰৱে থাকি হৰ্ষিতাই ক'লে, চকুৰে দেখা চব কথা সঁচা নহয় বৰমা, আৰু চব সঁচা চকুৰে দেখা পোৱা নাযায়। তাইৰ নামটো কোনেও নাজানে, হৰ্ষিতাইও। কিন্তু কেতিয়াবা হৰ্ষিতাই হঠাতে তাইক নিশিতা বুলি মাত দিয়ে। সেই নামটো প্ৰথম শুনিছিল জ্যোতিষমানে। জ্যোতিষমানে মহাবিদ্যালয়ত দৰ্শন পঢ়ায়। তাৰ বিশেষ বিষয় ভাৰতীয় দৰ্শন, উপনিষদ, শৈৱতন্ত্ৰ, বৌদ্ধ শূন্যবাদ। মানুহৰ মনৰ তলিৰ অন্ধকাৰ সম্পৰ্কে কিতাপ পঢ়ি পঢ়ি অৱশেষত সি এনে এক ঠাইত ৰ'লগৈ য'ত কোনো কিতাপেই তাক বাট দেখুৱাব নোৱাৰা হ'ল। তাত মানুহে কেৱল মানুহলৈকে চাই থাকিব লাগিব। মানুহক সি ভগা আইনাৰ দৰে ভাবিবলৈহে ভাল পায়। এখন মুখ অনেক প্ৰতিফলন। এখন আৰ্ট এক্সিবিশ্যনত লগ পাইছিল সি হৰ্ষিতাক। তন্ময় হৈ ৰৈ আছিল তাইৰ এখন ছবিৰ সন্মুখত। এখন নদী, ইপাৰে পোহৰ, সিপাৰে পানী, মাজত এখন নৌকা। পানীখিনিৰ ৰং পানীৰ দৰে নহয়, অদ্ভুত কিবা এটা।
1: এয়া কি?
0: জ্যোতিষমানে সুধিছিল। হয়তো মোৰ ভিতৰেৰে বৈ থকা মই, লাহেকৈ কৈছিল হৰ্ষিতাই। সেইদিনাৰ চিনাকি পৰ্বৰ পিছৰ পৰা জ্যোতিষমান মাজে সময়ে আহি থাকে হৰ্ষিতাহঁতৰ ঘৰলৈ। প্ৰতিবাৰেই তাৰ হাতত তাইৰ বাবে কিতাপ এখন থাকেই। যোৱাবাৰ আনিছিল উইল ডুৰাণ্টৰ ষ্টৰী অৱ ফিলছফি। কামৰ ফাঁকে ফাঁকে সেইখন পঢ়ি শেষ কৰিবলৈ এমাহ লাগিল হৰ্ষিতাক। এইবাৰ আনিছে জে কৃষ্ণমূৰ্তিৰ ফ্ৰীডম ফ্ৰম দি নোন। জ্যোতিষমানে আগবঢ়াই দিয়া কিতাপখন হৰ্ষিতাই আগ্ৰহেৰে হাত পাতি লওঁতেই হঠাৎ ভিতৰৰ পৰা কিবা দলিওৱাৰ দৰে শব্দ শুনা গ'ল।
1: কি হ'ল?
0: তাইৰ খং উঠিছে।
1: কাৰ?
0: যাৰ কথা চবেই কৈ থাকে।
1: কি কাৰণে খং উঠিছে?
0: আজি মই শিশুৰ ছবি এখন আঁকিছিলোঁ, তাই ভাল নাপালে।
1: কিয়?
0: তাই কৈছে পৃথিৱীত এতিয়া কোনো শিশু নাই, ভৱিষ্যতৰ ভোগবাদীবোৰ আছে কেৱল। জ্যোতিষমানে একো নকলে। সি মন কৰিলে হৰ্ষিতাৰ সোঁহাতৰ তলুৱাত অলপ মটীয়া ৰং লাগি আছে। চহৰখনৰ ৰং সলনি হৈ গৈছে। এইখন চহৰৰ মানুহে এতিয়া গল্প নিলিখে, গল্পৰ নিৰ্দেশ লিখে। এইখন চহৰৰ যৌৱনবোৰে এতিয়া যন্ত্ৰৰ পৰা ধাৰ কৰা ভাষাৰে প্ৰেম কৰে। আপোনজনৰ মৃত্যুটো যন্ত্ৰই লিখি দিয়া সুখবাণীৰেহে মানুহে মানুহক সান্ত্বনা দিয়ে। জ্যোতিষমানেও দেখিছিল। তাৰ কলেজৰ ছাত্ৰ এজনে মাকৰ মৃত্যুৰ দিনা এটা দীঘল পোষ্ট দিছিল আৰু তলত লিখা আছিল AI এচিষ্টেড। এজন শিল্পীয়ে এতিয়া দিনে 50খনমান ছবি আঁকে, কিন্তু তেওঁৰ হাতত ৰং নালাগে। তেওঁৰ কোঠাৰ পৰা টাৰ্পেণ্টাইনৰ গোন্ধ নোলায়। আচলতে গোটেই চহৰখনতে এতিয়া কেৱল তাৎক্ষণিক উৎপাদনৰ আহ্লাদ।
1: উহ, কি বিপদ!
0: জ্যোতিষমান অবাক হয়। হৰ্ষিতাই কিন্তু কথাবোৰ তেনেকৈ নাভাবে। তাইৰ মতে যন্ত্ৰ বিপদ নহয়, বিপদ হৈছে মানুহৰ আলস্য, অৱসাদ, অনীহা। যন্ত্ৰ যদি কটাৰী, মানুহেই ব্যৱহাৰকাৰী। সমস্যাটো হয় তেতিয়া যেতিয়া মানুহে নিজৰ হাত কাটি কটাৰীখন গটাই দিয়ে। মানুহক তই

0: সফলতা? মই যদি কওঁ সম্ভাৱনা, মানুহৰ নিজৰ অনুভূতিবোৰক যন্ত্ৰক লিখিবলৈ দিছে, মানুহৰ হাতৰ ছবিবোৰ যন্ত্ৰই আঁকিছে, নিজৰ চিন্তা স্বপ্ন চব ভাড়ালৈ দিছে যন্ত্ৰক, এইবোৰ মানুহ কি জীয়াই থকাৰ যোগ্য? কোনেও একো নকলে, নীৰৱতাই থলে ঘৰটোক। তাৰ পাছত সেই নীৰৱতা ভংগ কৰি আইনা ভগাৰ থনৰ থনৰ শব্দ। পাঁচদিনা জাবৰৰ দমত পৰি থকা আইনাৰ টুকুৰাবোৰত সূৰ্যৰ পোহৰ পৰি জলমলাই আছিল। সেইবোৰ যেন নিশা আন্ধাৰ ভেদ কৰি বাহিৰ ওলাই অহা অগণিত ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাতিপুৱা। দুপৰীয়া বাৰাণ্ডালৈ ওলাই আহোঁতেই হৰ্ষিতাক দেখি যামিনী বৰ্মাই নিজৰ ঘৰৰ চোতালৰ পৰাই চিঞৰি সুধিলে,
1: কালি আকৌ কিবা ভাঙিছিল? অঁ, একো নোকোৱা কিয় তাইক? চব যুদ্ধ শেষ হৈ গ'লে মানুহ কেনেকৈ জীয়াই থাকিব বৰ্মা? কিছুমান যুদ্ধ চলি থাকিবলৈ দিব লাগে।
0: যামিনীয়ে কিবা বুজিলে নে নাই ভাবি থাকিবলৈ হৰ্ষিতাৰ সময় নাছিল। ঘৰুৱা কাম কাজ অতাই মাকক ভাত খাবলৈ দি তাই নিজৰ কোঠালৈ গৈ নতুন কেনভাছ এখন উলিয়াই ল'লে। আবেলি হঠাতে আকৌ জ্যোতিষমান আহি ওলাল। আজি তাৰ হাতত কিতাপ নাই। আজি সি তাইলৈ আগবঢ়াই দিলে 5,000 পুৰণি গানৰ ভাণ্ডাৰ লৈ ফুৰা সাৰেগামা কাৰৱা, লগতে এথোপা সতেজ গোলাপ। হাত পাতি লওঁতেই হৰ্ষিতাৰ আঙুলিৰ মূৰত তেজ বিৰিঙিল। ফুলবোৰটো কেৱল ফুল নহয়, সেইবোৰ কাঁইটো। উভতিবৰ পৰত জ্যোতিষমানে সুধু নুসুধুকৈ সুধিলে,
2: তাইক কেতিয়াবা দেখা কৰিব পাৰিম নেকি?
0: পাৰিবা।
2: কেতিয়া?
0: হৰ্ষিতাই হাঁহি হাঁহি ক'লে, যেতিয়াই তুমি নিজৰ ভিতৰৰ জ্যোতিষমানক দেখা কৰিবা। জ্যোতিষমান গ'লগৈ। হৰ্ষিতা সোমাই আহিল নিজৰ দুনিয়ালৈ। মানুহক যন্ত্ৰই পৰাভূত কৰিব নোৱাৰে, কাৰণ যন্ত্ৰই উত্তৰহে জানে, মানুহে প্ৰশ্ন কৰিব জানে। যিদিনাই মানুহে প্ৰশ্ন কৰিবলৈ এৰি দিব, সেইদিনাই মানুহ পৰাজিত হ'ব। ডায়েৰীৰ পৃষ্ঠা এটাত বাক্যকেইটা লিখি হৰ্ষিতাই এবাৰ পঢ়ি চালে। হঠাৎ তাই নিজৰ পিছফালে কাৰোবাৰ উপস্থিতি অনুভৱ কৰিলে। নিশিতা,
1: তই এতিয়াও কেনেকৈ জীয়াই আছ?
0: মানে?
1: তোক পিতাই এৰি গৈছে, মায়ে তোক পাহৰি গৈছে, আজিলৈকে এখন ছবিও তই বেচিব পৰা নাই, তাৰ পিছতো তই মানুহক ভাল পোৱাৰ কথা কও? ভালপোৱা মানুহেই তোক আকৌ ভাঙি পেলাব।
0: মানুহে যদি ভাঙে, মানুহে জোৰাও লগাব, হৰ্ষিতাই ক'লে। নিশিতা মনে মনে থাকিল, বহু দিনৰ মূৰত এয়ে প্ৰথম তাইৰ চকু দুটা সজল হৈ পৰিল। মোৰ বৰ ভাগৰ লাগিছে হৰ্ষিতা, মই একো ধ্বংস কৰিব নিবিচাৰোঁ। মই তোৰ ছবিবোৰ নষ্ট কৰিছিলোঁ যাতে সেইবোৰ আন কোনেও ৰিজেক্ট কৰিব নোৱাৰে, ৰিজেক্ট কৰি তোক দুখ দিব নোৱাৰে। নিশিতালৈ চাই হৰ্ষিতাই ভাবিলে, তাই জুই নহয়, তাই ভস্মীভূত কাঠত লাগি থকা অৱশেষ উত্তাপ। চহৰখনত ছবিৰ এখন ডাঙৰ প্ৰদৰ্শনী আৰম্ভ হৈছে। কৃত্ৰিম বুদ্ধিমত্তাৰে নিৰ্মিত অনেক ছবি ওলমি ৰৈছে কলাবিথিকাৰ দেৱালত। সকলো ছবি নিখুঁত, অপূৰ্ব, অভ্ৰান্ত। দেখি সকলোৰে ভাৱ হৈছে যেন অহা 10-15 বছৰৰ ভিতৰত তেজমঙহৰ শিল্পীৰ কোনো প্ৰয়োজনেই নাথাকিব এই দুনিয়াত। আনকি ইমাজিনেশ্যনৰো কামবোৰ যন্ত্ৰই কৰি দিব। সততে চকুত নপৰা চুক এটাত উকা কেনভাছ এখনৰ সন্মুখত বহি আছিল হৰ্ষিতা। কোনেও নেদেখাকৈ তাইৰ পিছফালে থিয় হৈ আছিল নিশিতা। তাই ফুচফুচাই ক'লে, বাদ দে, নোৱাৰিবি তই। হৰ্ষিতাই চকুযোৰ মুদি দিলে। উকা কেনভাছখনৰ পৰা মাত এটা উঠি আহিল, জীয়াই থাকে মানে মানুহে নিজৰ হাতেৰে ছবি আঁকি থাকিব। মুহূৰ্ততে পিছলৈ ঘূৰি হৰ্ষিতাই নিশিতাক থাপ মাৰি ধৰি কেনভাছখনৰ ফালে টানি আনিলে আৰু লাহে লাহে তাই নিশিতাক এখন ছবিলৈ ৰূপান্তৰ কৰিবলৈ চেষ্টা কৰিলে। সেইদিনা ৰাতি জ্যোতিষমান আহি হৰ্ষিতা

0: তাক দেখা নাপাই তাইৰ কোঠাটোলৈকে সোমাই গ'ল। সোমাই টেবুলৰ ওপৰত দুখন বিশেষ ধৰণৰ টোকাবহীত তাৰ চকু পৰিল। দিওঁ নিদিওঁকৈ সি তাৰে এখনত হাত দিলে, লাহেকৈ মেলি চালে। সেই পৃষ্ঠাটোত লিখা আছিল, আত্মাই নিজকেই দ্বিখণ্ডিত ৰূপত দেখা পায়। বৃহদাৰণ্যক উপনিষদৰ কোনো অদৃশ্য প্ৰান্তত হয়তো এনে কথাই লিখা আছিল। এইবাৰ জ্যোতিষমানে সিখন টোকাবহী মেলি চালে। যি সৃষ্টি কৰে সিয়ে ধ্বংসও কৰে, যি ধ্বংস কৰে সি নতুন সৃষ্টিৰ বাবে ঠাই উলিয়াই লয়। মানুহে তাকে বেলেগ বেলেগ নাম দিয়ে। জ্যোতিষমান ৰৈ গ'ল। দুয়োখন টোকাবহীতে একেই হাতৰ আখৰ, কিন্তু লিখোঁতাৰ নাম বেলেগ বেলেগ, যেন একেখন মুখৰ দুটা প্ৰতিফলন। সৰ্ষিতাৰ ছবিখনৰ কথা মনত পৰি গ'ল জ্যোতিষমানৰ। কলা বিথিকাত সৰ্ষিতাই অঁকা ছবিখন বহুজনে ভাল পাইছিল। কেইবাজনো সমালোচকে প্ৰশংসাৰে বুৰাই পেলালে তাইক। ছবিখনত এক নাৰী মূৰ্তি, আধা অংশ যেন সৰস্বতী, আধা কালীৰ, এহাতে বীণা, এহাতে খৰ্গ, এটা চকুত কাৰুণ্য, আনটোত ক্ৰোধ, ভৰিৰ তলত ভগা চাৰ্কিট বোৰ্ড, তাৰ পৰা গজি উঠিছে এডৰা সেউজীয়া গছপুলি। বহু দিন লৈ ফুৰা প্ৰশ্ন এটাৰ উত্তৰ বিচাৰি পোৱাৰ পৰিতৃপ্তিৰে উজ্বলি উঠিল জ্যোতিষমানৰ মুখমণ্ডল। অতৰ্কিতে ধীৰ খোজেৰে কোঠালৈ সোমাই আহিল সৰ্ষিতা। পিছফালৰ পৰাই জ্যোতিষমানক তাই সাবটি ধৰি ক'লে, এতিয়া আৰু কোনো আইনা ভঙাৰ শব্দ নুশুনিবা, এতিয়া কেৱল ছবি আঁকিম।
1: ইমান পৰে শ্ৰোতাসকলে শৰ্মিষ্ঠা প্ৰীতমৰ গল্প সহবাস শুনিলে। গল্পটি পাঠ কৰিলে আকাশবাণী নগাঁও কেন্দ্ৰৰ প্ৰতিনিধি হিৰণ্যপ্ৰভা দিহিঙীয়াই। সাহিত্য সুবাসত এইবাৰ আমি আগবাঢ়িছোঁ কবিতাৰ ফালে। সুসাহিত্যিক চন্দ্ৰপ্ৰসাদ শইকীয়াদেৱে কৈছিল যে, মানুহ যলৈকে নাযাওক কিয় এদিন আকৌ ঘূৰি কবিতাৰ বুকুলৈকে আহে। মানুহ মাতৃ কবিতা প্ৰিয়, সেয়েহে কবিসকল কিজানি পৃথিৱীৰ আটাইতকৈ সংবেদনশীল ব্যক্তি। যদিও আমাৰ শ্ৰোতাসকলৰ বাবে নামটো চিনাকি, তথাপিও আনুষ্ঠানিকতাৰ খাতিৰত কওঁ, ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাতেই গদ্য আৰু পদ্যৰ চৰ্চা কৰা ডক্টৰ কমল কুমাৰ তাঁতী হৈছে সাম্প্ৰতিক অসমীয়া সাহিত্যৰ এক শক্তিশালী প্ৰতিনিধি। মাৰাংবুৰু আমাৰ পিতা আৰু উত্তৰ উপনিৱেশিক কবিতা শীৰ্ষক কবিতা সংকলনৰ ৰচয়িতা ডক্টৰ তাঁতীৰ দুখন উল্লেখযোগ্য গদ্য সংকলন হৈছে নিম্নবৰ্গ সমাজ ঐতিহ্য আৰু উত্তৰ ঔপনিৱেশিক সমালোচনা। তেওঁৰ প্ৰথম কবিতা সংকলন মাৰাংবুৰু আমাৰ পিতাৰ বাবে 2012 বৰ্ষত তেওঁ সাহিত্য একাডেমীৰ সন্মানীয় যুৱ পুৰস্কাৰ লাভ কৰিছিল। ইয়াৰ সমান্তৰালভাৱে তেওঁ একেখন কিতাপৰ বাবে মুনীন বৰকটকী বঁটাৰেও সন্মানিত হৈছিল। আমাৰ এই সৌভাগ্য। বৰ্তমান নগাঁৱত কৰ্মৰত ডক্টৰ তাঁতী আজি আমাৰ সৈতে আমাৰ ষ্টুডিঅ'ত আছে। মই আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
2: ধন্যবাদ।
1: প্ৰথমে বিশেষ কথা নাপাতি আপোনাৰ পৰা আপোনাৰ এটা কবিতা শুনিব বিচাৰিছোঁ।
2: কবিতাটোৰ শিৰোনাম মৃতক আৰু জীৱিতৰ নৈ। মই আৰু মোৰ সন্তান দুয়ো জীয়াই থকাৰ প্ৰতিটো মুহূৰ্ততে মোৰ অভ্যন্তৰলৈ আগমন ঘটে মগজুৰ হীৰাই হীৰাই নিৰ্দিদ্ধাই বৈ যাব খোজে এখন নৈৰ, সেই নৈ মৃতক আৰু জীৱিতৰ নৈ। অসুখী শৰীৰৰ সমস্ত যন্ত্ৰণা আৰু অপমানৰ মুহূৰ্তবোৰত কোলাহলময় স্মৃতি আৰু নৈ শব্দ প্ৰায় বিশ্বাসঘাতকতাৰ দিনবোৰত মোক যে জীয়াই ৰাখে এই নৈখনে, মৃতক আৰু জীৱিতৰ নৈ। স্বপ্ন আৰু দিঠকৰ ধূলিময় মাজমজিয়াত মই উন্মুখ হৈ ৰওঁ মৃতক আৰু জীৱিতৰ নৈখনৰ মাজৰ নাতি দীঘল সাঁকোখনত ৰৈ। শুনি থাকোঁ জীৱিত আৰু মৃতকসকলৰ গোপন ক্ৰন্দনময় ব্যথা। স্পষ্টভাৱে দেখা পাওঁ জীৱিত আৰু মৃতকসকলৰ মুখাবোৰ আৰু মুখাবোৰৰ আঁৰৰ শেতা হালধীয়া খোলা চকুবোৰ। কিবা এটা বিচাৰি সাঁকোৰ পৰা নামি পানীত ভৰি থওঁ। মৃতক আৰু জীৱিতৰ নৈখনৰ শতিকা শীতল পানীত চলাবলৈ মোৰ যে নিজাকৈ এখন নাও নাই। আশে পাশে পৰি থকা শিলবোৰ বুটলিবলৈ গৈ দেখোঁ নৈ আৰু নৈৰ পানী জীৱিত আৰু মৃত নাৰী পুৰুষসকলৰ কেচেমা কেচেম তেজেৰে পূৰ্ণ। তাতেই মূৰ্চ্ছা যাওঁ আৰু নিৰুপায় হৈ দিবা স্বপ্নত বুৰ গৈ গৈ থাকোঁ। মই আৰু মোৰ সন্তান কেতিয়াবা জীৱিত কেতিয়াবা মৃত, তথাপি মোক আৰু মোৰ সন্তানক যে জীয়াই ৰাখে এই নৈখনেই, মৃতক আৰু জীৱিতৰ নৈখনে।
1: ধন্যবাদ। আচলতে কবিতা এনেকুৱা এটা হয়তো শিল্প যাৰ উৎস কি, যাৰ সৃষ্টিৰ আঁৰত কি আছে, সি কিমান নৈব্যক্তিক বা কিমান ৰাজহুৱা তাক প্ৰশ্ন কৰাটো আচলতে কিছু জটিল কাম। সেইকাৰণে কবিতাটোৰ বিষয়ে একো নুসুধোঁ, কিন্তু আপোনাৰ দুইখন কবিতা পুথিৰ শিৰোনাম দুটা বৰ আকৰ্ষণীয়। মাৰাংবোৰো আমাৰ পিতা, আপোনাৰ প্ৰথম কবিতা সংকলন, আৰু দ্বিতীয় কবিতা সংকলনত কবিতা সম্পৰ্কে আপোনাৰ যিটো লক্ষ্য, সেই লক্ষ্য খুব স্পষ্ট, উত্তৰ উপনিৱেশিক কবিতা। দুইখন কবিতা পুথিৰ শিৰোনাম আৰু লগতে তাত আপুনি সংকলিত কৰা কবিতাসমূহৰ বিষয়ে, তাৰ সৃষ্টিৰ বিষয়ে আমাক অলপ জনাওকচোন।
3: ধন্যবাদ প্ৰশ্নটো সোধাৰ কাৰণে। প্ৰথম কথাটো হৈছে, যেতিয়া প্ৰথম কবিতা লিখিবলৈ আৰম্ভ কৰিছোঁ তেতিয়া কিতাপ বা এনেকুৱা উলিয়াম বুলি কেতিয়াও ভবা নাই। কিন্তু পিছলৈ যেতিয়া প্ৰায় বহুখিনি কবিতা লিখা হ'ল, তেতিয়া মই আচলতে কলেজ ইউনিভাৰ্চিটিত ছাত্ৰ হিচাপে আছোঁ, তেতিয়া কবিতাখিনি যেতিয়া গোট খোৱালোঁ, একেলগে যেতিয়া কিতাপ আকাৰে কৰিম বুলি ভাবিলোঁ, তেতিয়া মই বম্বেত আছিলোঁ PhD কৰি থকা সময়ত, তেতিয়া এটা কথা মন কৰিলোঁ যে কিতাপৰ যিটো মূল সুৰ, সেই সুৰটো কি, যিজন বিশিষ্ট প্ৰকাশকে কিতাপখন প্ৰকাশ কৰিম বুলি কৈছিলে, তেওঁ কৈছিলে যে কবিতাখিনি গোটাই লোৱা, গোটাই লৈ পেলাই তাৰ যিটো মূল সুৰ, মূল যিটো মানে ধৰি লওক এটা থিম, থিমেটিকেলি চোৱাৰ পিছত তেতিয়া তুমি নামটো নিৰ্বাচন কৰিবা। প্ৰথমতে মই অন্য এটা নাম দিছিলোঁ, এটা কবিতাৰ নামেই দিয়েই, কিন্তু পিছত এই কবিতাখিনিৰ লগত এটা খুব দীঘলীয়া কবিতা আছিলে, সেইটো এটা ইয়াতে এই কিতাপখনৰ শেষৰ পিনে আছে, নাম এনেকৈ দিছিলোঁ। এটা কবিতাই আচলতে শোক আৰু আশাৰ কাব্যলিপি, সোঁৱৰণিৰ সাতুশিলা সেউজীয়া পাত। এই কবিতাটো যেতিয়া প্ৰকাশকে পঢ়িলে, তেওঁ ক'লে যে আচলতে তোমাৰ বাকী কবিতাখিনি যিখিনি আছে সেইখিনিৰ লগত এই কবিতাটোৱে তাৰমানে এটা বেলেগ এটা দিশলৈ লৈ গ'ল। গতিকে তাৰ মাজৰ পৰাই তুমি যদি কবিতা নামটো বাছি উলিওৱা তেতিয়া খুব সুবিধা হ'ব। তেনেকৈ বাছোঁতে এটা আছিলে কবিতা, তাৰে পাৰ্ট এটা, কবিতাটো ইয়াতে আছে, মানে শোকৰ শীতকালি বুলি তিনি, তাত এটা লাইন আছিলে যে আমাৰ পিতা মাৰাংবোৰ আমাৰ সৃষ্টিকৰ্তা। এই গোটেই যিটো থিমেটিকেলি এই কথাটো আচলতে আগতে সমিতাতেও লিখিছে, তাৰপিছত এই নামটোৱেই মানে মই ধৰক দিলোঁ। তেতিয়া এটা কথা ওলালে যে শেষত মানে মানে মনৰ যিটো ভিতৰৰ চিন্তা, সেইটো আচলতে ধৰক তেতিয়া ধৰিব পৰা নাছিলোঁ কবিতাখিনি লিখি থাকোঁতে। কিন্তু তাৰপিছত যেতিয়া আহি দেখা গ'ল যে আচলতে মানে এই যিটো ঐতিহ্য, আমাৰ ঐতিহ্য বুলি কোৱা যায়, বা তাৰ লগতে যিবিলাক উপৰি পুৰুষ আছিলে, ক'ৰ পৰা আহিলোঁ, কি হ'ল, শিপাটো মানে শিপা, সেই শিপাটো ক'ৰবাত নহয় ক'ৰবাত, ক'ৰবাত নহয় ক'ৰবাত জড়িত হৈ থাকে গছৰ শিপাৰ দৰে। গতিকে তেতিয়া এই কথাটোৱে তেওঁক, প্ৰকাশকেও খুব আগ্ৰহেৰে ল'লে, প্ৰকাশক খুব বিখ্যাত মানুহ আচলতে, বিভা চৌধুৰী ছাৰে কিতাপখন প্ৰকাশ কৰি উলিয়াইছিলে, তেখেতে তেতিয়া ক'লে যে এই নামটোৱে দিয়া, এই নামটোৱে ভাল হ'ব। কিন্তু প্ৰথমতে এনেকৈ দিয়া আছিলে আমাৰ পিতা মাৰাংবোৰ বুলি, কিন্তু সলনি কৰি মাৰাংবোৰ আমাৰ পিতা কৰি দিয়া গ'ল। তাৰপিছত যেতিয়া অলপ কিছু কবিতা লিখা গ'ল, তাৰপিছতো এইখন কিতাপত আচলতে বহুত কবিতা দিয়াই নাই, মই খুব ছিলেক্টেড 50টা কবিতা দিছিলোঁ। তাৰ পিছৰ চোৱা যেতিয়া আকৌ কিতাপখন প্ৰকাশ হৈ যোৱাৰ পিছত অলপ মানে কবিতাবিলাক বেলেগ এটা এংগুললৈ গুচি গ'ল, কাৰণ তেতিয়া মই ধৰক অলপমান তাত্ত্বিকভাৱে পঢ়া শুনা আৰম্ভ কৰিলোঁ, বিশেষকৈ সাবল্টান হিষ্টৰিগ্ৰাফি আৰু পোষ্ট কলনিয়েল ষ্টাডিজ। তাৰ পঢ়োতে এই গোটেই কথাবিলাকে চাগে খুব প্ৰভাৱিত কৰিলে, আৰু এই বিষয়বিলাক নিজে নিজাববীয়াকৈ আহিছে, আৰোপিত কৰা নাই। গতিকে তেতিয়া এটা সময়ত গৈ যেতিয়া গোটেই কবিতাখিনি আকৌ একেলগ কৰিলোঁ, সেইটো আচলতে কবি এজনৰ কাৰণে খুব গুৰুত্বপূৰ্ণ কাম। আমাৰ বহু কবিয়ে এইটো কাম কৰে যে কবিতাখিনি গোটাই লৈ সেইখিনি আকৌ ৰি ৰিড কৰে, পঢ়ে, লিখে, আকৌ নতুনকৈ লিখে। সেই তেতিয়া ইয়াত দেখিলোঁ যে এই কবিতাখিনিৰ মানে গোটেই থিমবিলাকত এটা নামেদি ধৰি ৰাখিব বা অন্য নাম নাছিলে। গতিকে সেইকাৰণে মই শেষত মানে থিয়ৰিটোৰ নাম দিয়ে কবি কিতাপখনৰ নাম দিলোঁ। বহুতে আপত্তি কৰিছিলে। আৰু এটা বস্তু মোক মানে এজন বিশিষ্ট ব্যক্তি শিকাইছিলে যে কবিতাবিলাক যেতিয়া আমি সংকলিত কৰোঁ সেইটোত মানে নিৰ্মোহ হ'ব লাগে, যে নিজৰ বুলি বা নিজে লিখিছোঁ বুলি এইটো কবিতা দিম বা এইটো কবিতা আগপিছ কৰিম এইটো নহয়। মানে এইটো ধৰক চিকিৎসক এজন বিশেষকৈ এই যিবিলাক চাৰ্জনে যেনেকৈ মানে যিকোনো মুহূৰ্তত কটা ছিঙা কৰিব পাৰে, মই ভাবোঁ যিকোনো লেখকৰ কাৰণে এইটো আটাইতকৈ টান কাম, সেই চেলেঞ্জটো। গতিকে তেতিয়া খুব কাটকুট কৰা গৈছিলে, সম্পাদনা কৰা গৈছিলে, গতিকে তাৰপিছত এই নাম দুটা তেনেকৈ আহিছে।
1: আপুনি একেবাৰে শেষত এটা বৰ ধুনীয়া শব্দ এটা ক'লে, নিৰ্মোহ হ'ব লাগে, কাটকুট কৰিব লাগে। তেনেকুৱা নিৰ্মোহতাৰ যিটো স্তৰ, সেই স্তৰটো পাৰ কৰি কাটকুট কৰি পেলাই আপুনি সুন্দৰ কৰা এটা কবিতা আমাৰ আগত পাঠ কৰি শুনাওকচোন।
2: কবিতাটোৰ নাম পানী ঘোঁৰা নিৰ্মাণ। বজাৰৰ অধিকৰ্তাসকলে আমাক পানী ঘোঁৰা নিৰ্মাণৰ নিৰ্দেশ দিলে। আমি বজাৰৰ মূৰ্তিকাৰসকলে নিৰ্ণয় ল'লোঁ পানী ঘোঁৰা নিৰ্মাণৰ পূৰ্বে এটা জীৱন্ত ঘোঁৰাৰ প্ৰয়োজন। অনতিপলমে ঘোঁৰা এটা কিনিবলৈ আমি আন এখন বজাৰলৈ গ'লোঁ। এই উজ্জ্বল পৃথিৱীত আৰামদায়ক জীৱন কটাবলৈ সকলোকে ঘোঁৰাৰ প্ৰয়োজন। সকলোৱে সেয়ে আহি ভিৰ কৰিছিলহি বজাৰত, বজাৰৰ ঘোঁৰাশালবোৰত। ফুকাটোৰ কংকালসাৰ মানুহ কিছুমানে আমাক খেদি অহা দেখি প্ৰাণপণে দৌৰি উশাহ নসলোৱাকৈ আমি বজাৰৰ অধিকৰ্তাসকলৰ পিছফালে থিয় হ'লোগৈ। বজাৰৰ অধিকৰ্তাসকলে ঘোষণা কৰিলে, মাৰি পেলোৱা হওক বজাৰৰ সকলো জীৱন্ত ঘোঁৰাক, আমি নিৰ্মাণ কৰিম হেজাৰ হেজাৰ পানী ঘোঁৰা। মাৰি পেলোৱা হওক বজাৰৰ সকলো ভোকাতুৰক, আমি নিৰ্মাণ কৰিম মূৰ দুৱাই থকা হেজাৰ হেজাৰ মানুহ। বজাৰৰ পৰীক্ষাগাৰত বজাৰৰ পৰমুখাপেক্ষী মানুহ, আমি বজাৰৰ মূৰ্তিকাৰসকলে পানী ঘোঁৰা নিৰ্মাণত আমাৰ মন প্ৰাণ সঁপি দিলোঁ।
1: আপুনি যে আমাক ইমানখিনি সময় দিলে, আমি কথা পাতিলোঁ, তাৰ বাবে আকাশবাণী নগাঁৱৰ পৰিয়ালৰ তৰফৰ পৰা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
2: ময়ো সমূহ শ্ৰোতা আৰু আকাশবাণী নগাঁও কেন্দ্ৰৰ সমূহ কৰ্মকৰ্তাক ধন্যবাদ জনালোঁ।
1: আমি নিশ্চয় আকৌ কেতিয়াবা লগ হ'ম।
2: নিশ্চয়
1: হয়, ধন্যবাদ। সাহিত্য সুবাস অনুষ্ঠানটিত এয়া আছিল কবি কমল কুমাৰ তাঁতী। শৰ্মিষ্ঠা প্ৰীতমৰ গল্প আৰু কমল কুমাৰ তাঁতীৰ কবিতাৰে আজিৰ সাহিত্য সুবাস অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। পুনৰ অহা মাহৰ প্ৰথমটো সোমবাৰে আপোনালোকৰ সৈতে লগ হ'ম কিছু নতুন সম্ভাৰেৰে। ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ সৈতে সংযুক্ত হৈ থকাৰ বাবে।
4: সাহিত্য সুবাস অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ শুনিলে অনুষ্ঠানটি যুগুতাই আগবঢ়ালে জয়ন্ত মাধৱ তামুলীয়ে। এয়া আকাশবাণী নগাঁও। ক্ষন্তেক পিছতেই আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিয়োগ বাতৰি আৰু 7:05 অসমীয়া বাতৰি আমাৰ কেন্দ্ৰযোগে ৰিলে কৰি শুনোৱা হ'ব।

0: উৎপল কৰে।
1: ষ্টেট বেংক অৱ ইণ্ডিয়াত খালী হোৱা 49টা স্পেচিয়েলিষ্ট অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ ল পদৰ সংখ্যা 20, দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 25 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। ডেপুটি মেনেজাৰ ল পদৰ সংখ্যা 29, দৰমহাৰ নিৰিখ মাহে 64,820 টকাৰ পৰা 93,960 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 25 বছৰৰ পৰা 35 বছৰৰ ভিতৰত হ'ব লাগিব। দুয়োটি পদৰ ক্ষেত্ৰতে প্ৰাৰ্থী স্নাতক আৰু লগতে আইনৰ ডিগ্ৰী থকা হ'ব লাগিব অথবা আইনৰ স্নাতক হ'ব লাগিব। বিতং তথ্য

0: আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 14 জুলাই। অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালী হোৱা 11টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 1,10,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dgm.assam.gov.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ষ্টেট বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1,500টা প্ৰবেচনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। নিয়োগ বাতৰি ইমানেই।
1: নিয়োগ বাতৰি শুনিলে

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 7:05 বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি কৈছো মঞ্জিত গগৈয়ে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ভাৰত আৰু ইণ্ডোনেছিয়াই সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ নিৰ্ণায়ক আৰু সমন্বিত আন্তঃৰাষ্ট্ৰীয় প্ৰচেষ্টাৰ বাবে আহ্বান জনাইছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খাৰুৱা তেলৰ মূল্য সুস্থিৰ হলে ঘৰুৱা পেট্ৰল ডিজেলৰ মূল্য সুস্থিৰ হোৱাৰ সম্ভাৱনা আছে বুলি কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে প্ৰকাশ কৰিছে। ভাৰত আৰু বাহৰেইনে পাৰস্পৰিক সহযোগিতা শক্তিশালী ৰূপত অব্যাহত ৰাখিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে মন্তব্য কৰিছে। এল নিনোৰ প্ৰভাৱ আৰু দেশৰ বিভিন্ন খণ্ডত জলবায়ু পৰিৱৰ্তনৰ সম্ভাৱ্য ভাবুকিৰ মোকাবিলা কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কালি এখন উচ্চ পৰ্যায়ৰ বৈঠকৰ আহ্বান কৰে আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত ছুইজাৰলেণ্ডে কলম্বিয়াক আৰু আৰ্জেণ্টিনাই ইজিপ্তক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰত আৰু ইণ্ডোনেছিয়াই সকলো ধৰণৰ সন্ত্ৰাসবাদক কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ নিৰ্ণায়ক আৰু সমন্বিত আন্তঃৰাষ্ট্ৰীয় প্ৰচেষ্টাৰ বাবে আহ্বান জনাইছে। জাকাৰ্টাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবো ছুবিয়ান্তোৰ

0: হোৱা দ্বিপাক্ষিক আলোচনাৰ পাছত প্ৰকাশ কৰা যুটীয়া বিবৃতিত দুয়োগৰাকী নেতাই ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অনুমোদন মৰ্মে সন্ত্ৰাসবাদী আৰু সন্ত্ৰাসবাদৰ সৈতে জড়িত সংগঠনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়। দুয়োগৰাকী নেতাই উগ্ৰবাদী কাৰ্যকলাপ প্ৰতিৰোধ আৰু প্ৰতিহত কৰাৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰাৰ বাবে সন্মতি প্ৰকাশ কৰে। এই সহযোগিতাই সন্ত্ৰাসবাদী সংগঠনক বিত্তীয় সাহায্য প্ৰদান, এনে সংগঠনসমূহৰ দ্বাৰা প্ৰযুক্তিৰ অপব্যৱহাৰ ৰোধ কৰা, ডিজিটেল মঞ্চৰ জৰিয়তে অনলাইন মৌলবাদী কাৰ্যকলাপ ৰোধ কৰাকে ধৰি সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীলতাৰ দৃষ্টিভংগী সামৰি ল'ব। তেওঁলোকে লগতে শীঘ্ৰে স্বাক্ষৰ হ'বলগীয়া সন্ত্ৰাসবাদ বিৰোধী সহযোগিতা বুজাবুজিৰ চুক্তিৰ কাম আগতীয়াকৈ সম্পূৰ্ণ হোৱাক আদৰণি জনাইছে। উল্লেখযোগ্য যে ইণ্ডোনেছিয়াৰ সংসদত ভাষণ দিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হৈছে। জাকাৰ্টা দেশখনৰ আইন প্ৰণেতাসকলক সম্বোধন কৰি শ্ৰীমোদীয়ে দুয়ো দেশৰ গণতান্ত্ৰিক প্ৰমূল্য আৰু প্ৰাচীন ঐতিহ্যৰ অংশীদাৰিত্বৰে দ্বিপাক্ষিক সম্পৰ্কৰ নতুন যুগৰ সূচনা কৰিবলৈ তেওঁলোকক আহ্বান জনায়। তেওঁ ভাৰতৰ অন্যতম আদৰ্শ বসুধৈৱ কুটুম্বকম অৰ্থাৎ সমগ্ৰ বিশ্ব এটা পৰিয়াল আৰু ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰীয় বাণী ভিন্নেকা টাংগল ইকা অৰ্থাৎ বৈচিত্ৰ্যৰ মাজত ঐক্যৰ ওপৰত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে ইণ্ডোনেছিয়াত থকা ভাৰতীয় যুৱ সম্প্ৰদায়ক দেশখনৰ যুৱ প্ৰজন্মক ভাৰতৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ আহ্বান জনায়।
1: अपने इंडोनेशियन फ्रेंड्स को भारत के बारे में बताना है। इंडोनेशिया में इंडियन कम्युनिटी के बच्चों के लिए भारत को जानो क्विज को शुरू किया गया है। इसमें यहाँ के बहुत सारे बच्चे पार्टिसिपेट कर रहे हैं। कर्टेन रेजर इवेंट में ही मुझे आपका बहुत उत्साह दिखा है। सिक्स्थ एडिशन में हमने एग्जाम फॉर्मेट को छोड़कर अब इस पूरे कॉम्पिटिशन को गेमिफाइड किया है।
0: আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খাৰুৱা তেলৰ মূল্য সুস্থিৰ হৈ থাকিলে অথবা হ্ৰাস পালে ঘৰুৱা পেট্ৰল ডিজেলৰ মূল্য সুস্থিৰ হোৱাৰ সম্ভাৱনা আছে বুলি কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত অনুষ্ঠিত বিকশিত ভাৰত অভিৱৰ্তন 2026 দিয়া ভাষণত শ্ৰীপুৰীয়ে এই বিষয়ে প্ৰকাশ কৰি কয় যে ভাৰতে কূটনৈতিক যোগাযোগ, সময়োপযোগী নীতিগত হস্তক্ষেপ, বৰ্ধিত ঘৰুৱা উৎপাদন আৰু বৈচিত্ৰ্যপূৰ্ণ আমদানিৰ জৰিয়তে বিগত দশকসমূহত বিশ্বত ইন্ধনৰ ক্ষেত্ৰত সৃষ্টি হোৱা অন্যতম প্ৰত্যাহ্বানমূলক পৰিস্থিতিসমূহৰ সফলতাৰে মোকাবিলা কৰিছে। শক্তি সুৰক্ষা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত দীৰ্ঘম্যাদী সংস্কাৰৰ গুৰুত্ব এই কথাই প্ৰতীয়মান কৰিছে। বিশ্বজুৰি সৃষ্টি হোৱা ইন্ধনৰ সংকটৰ প্ৰতি চৰকাৰে দিয়া সঁহাৰিৰ ওপৰত আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে সঠিক সময়ত ঘৰুৱা উৎপাদন বৃদ্ধি আৰু যোগান শৃংখলা শক্তিশালী কৰাৰ বাবে ৰন্ধন গেছৰ অবিৰত যোগান নিশ্চিত কৰিছে। তদুপৰি ফলপ্ৰসূ কূটনীতিৰ জৰিয়তে হৰ্মুজ প্ৰণালীৰে জাহাজ চলাচলত ব্যাঘাত জন্মাৰ সময়তো আবদ্ধ হৈ পৰা ভাৰতীয় ইন্ধনৰ সুচল সৰবৰাহ সম্ভৱ কৰি তুলিছে। ইৰাণ, ওমান, কাটাৰ আৰু আৰব আমিৰী ৰাষ্ট্ৰকে ধৰি দেশসমূহৰ সৈতে সহায্যপূৰ্ণ যোগাযোগৰ ফলত ভাৰতীয় জাহাজসমূহৰ নিৰাপদ যাতায়াত সম্ভৱ হৈ উঠিছে। শ্ৰীপুৰীয়ে লগতে কয় যে চৰকাৰে শোধনাগাৰসমূহক অধিক মূল্যৰ অন্য পেট্ৰলিয়ামজাত সামগ্ৰীতকৈ ৰন্ধন গেছৰ উৎপাদনত অগ্ৰাধিকাৰ দিবলৈ নিৰ্দেশ দি ঘৰুৱা ৰন্ধন গেছৰ উৎপাদন বৃদ্ধি কৰিছে। ইয়াৰ ফলত ভাৰতৰ ৰন্ধন গেছৰ উৎপাদন 35,000 মেট্ৰিক টনৰ পৰা 54,000 মেট্ৰিক টনলৈ বৃদ্ধি পাইছে বুলি তেওঁ উল্লেখ কৰে। এই ব্যৱস্থাৰে দেশৰ 33 কোটিতকৈ অধিক ৰন্ধন গেছৰ গ্ৰাহকক নিৰৱিচ্ছিন্নভাৱে গেছৰ যোগান নিশ্চিত কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। আনহাতে পৰম্পৰাগত ইন্ধন যোগানকাৰী উপসাগৰীয় দেশসমূহৰ উপৰি ভাৰতে আমেৰিকা, আলজেৰিয়া, আৰ্জেণ্টিনাকে ধৰি কেইবাখনো দেশৰ পৰা ইন্ধন লাভ কৰিছিল বুলি তেওঁ কয়। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে বিশ্বজুৰি সৃষ্টি হোৱা ইন্ধনৰ ভয়াৱহ সংকটৰ পৰিস্থিতিটো ভাৰতে খাৰুৱা তেল, প্ৰাকৃতিক গেছ বা ৰন্ধন গেছৰ ক্ষেত্ৰত নাটনিৰ সন্মুখীন হোৱা নাই।
2: হম লোক হমেশা অকসৰ ইয়ে শুনা কৰতে থে কি ষ্ট্ৰেট অফ হৰ্মুজ বন্ধ হ' সকতি হে পৰ আজ তক পুৰি চোক পইণ্ট নাই হোৱা থা। ইসকা মহত্ব কিয়া হে ক্যোকি আগৰ আপ গ্লোবল সিচুৱেশন কো দেখে তো 20-30% জো দুনিয়া কি উৰ্জা কি সাপ্লাই হে ও ষ্ট্ৰেট অফ হৰ্মুজ সে আতি হে। হমাৰে লিয়ে कच्चा तेल या क्रूड को छोड़ दें या प्राकृतिक गैस, नेचुरल गैस को छोड़ दें, हमारे यहाँ एक एडिशनल चैलेंज ये था कि जो सिलेंडर की गैस होती है एलपीजी, वो प्राकृतिक गैस से अलग होती है। ये रिफाइनरीज में बनती है और बहुत कम देश हैं विश्व भर में जो रिफाइनरीज में एलपीजी बनाते हैं। ज्यादातर देश वैसे हैं, एक तो अमरीका है, दूसरा ये গল্ফ মে কুছ দেশ হ্যায় জো এলপিজি বনাতে হ্যায়।
0: শ্রোতা সকলে বাতৰি শুনিছে আকাশবাণী পৰা। ভাৰত আৰু বাহৰেইনে পাৰস্পৰিক সহযোগিতা শক্তিশালী ৰূপত অব্যাহত ৰাখিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে কালি দুদিনীয়া বাহৰেইন

0: আক্রমণৰ সামৰণি মাৰে। এই ভ্ৰমণকালত ডক্টৰ জয়শংকৰে বাহৰেইনৰ ৰজা হামাদ বিন ইছা আল খালিফা আৰু প্ৰধানমন্ত্ৰী ৰাজকুমাৰ ছলমান বিন হামাদ আল খালিফাৰ উপস্থিতিত এখন সভাত অংশ লয়। তেওঁ দেশখনৰ উপ প্ৰধানমন্ত্ৰী শ্বেখ খালিদ বিন আব্দুল্লাহ আল খালিফাৰ সৈতে এখন সুকীয়া বৈঠকত মিলিত হয়। এই বৈঠকসমূহত বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অভিনন্দনসূচক বাৰ্তা তেওঁলোকৰ সৈতে বিনিময় কৰে আৰু দেশখনৰ সৈতে ভাৰতৰ দীৰ্ঘদিনীয়া দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। তেওঁ দেশখনত থকা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ সুৰক্ষা, নিৰাপত্তা আৰু কল্যাণ সুনিশ্চিত কৰাৰ বাবে বাহৰেইনৰ নেতৃত্বক ধন্যবাদ জ্ঞাপন কৰে। এল নিনোৰ প্ৰভাৱ আৰু দেশৰ বিভিন্ন খণ্ডত জলবায়ু পৰিৱৰ্তনে সৃষ্টি কৰিব পৰা ভাবুকিৰ মোকাবিলা কৰাৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কালি এখন উচ্চ পৰ্যায়ৰ বৈঠকৰ আহ্বান কৰে। প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব ডঃ পি কে মিশ্ৰৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত কেইবাগৰাকীও সচিব আৰু কমেও 15টা মন্ত্ৰালয়ৰ শীৰ্ষ বিষয়াসকলে অংশগ্ৰহণ কৰে। ডঃ মিশ্ৰই এই বৈঠকত দেশৰ কেইবাখনো জিলাত বাৰিষাৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি নাইবা বাৰিষা পলমকৈ অহাৰ ফলত সৃষ্টি হ'ব পৰা পৰিস্থিতি নিৰন্তৰ পৰীক্ষণ কৰি থাকিবলৈ নিৰ্দেশ দিয়ে। এই ক্ষেত্ৰত ৰাজ্যসমূহৰ সৈতে ৰক্ষা কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ আহ্বান জনায়। লগতে সংশ্লিষ্ট জিলাসমূহত পৰ্যাপ্ত খাদ্য যোগান আৰু খোৱাপানীৰ ব্যৱস্থা সুনিশ্চিত কৰিবলৈও তেওঁ পৰামৰ্শ দিয়ে। এই ক্ষেত্ৰত মন্ত্ৰালয়সমূহে ৰাজ্যসমূহৰ সৈতে সমন্বয় ৰক্ষা কৰি সমস্যাৰ শীঘ্ৰেই সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে। এই বৈঠকত ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ বিষয়াসকলে জুন আৰু জুলাইত কালি পৰ্যন্ত হোৱা বৰষুণৰ পৰিমাণ সম্পৰ্কত তথ্য দিয়ে। বতৰ বিজ্ঞান বিভাগৰ সঞ্চালক প্ৰধানে দেশত বৰষুণৰ পৰিমাণ আৰু এল নিনোৰ সম্ভাৱ্য প্ৰভাৱ সন্দৰ্ভত দিয়া তথ্য অনুসৰি জুলাইৰ প্ৰথম সপ্তাহটোত স্বাভাৱিক পৰিমাণতকৈ বেছি বৰষুণ হৈছে। ফিফা বিশ্বকাপ ফুটবলৰ এখন খেলত কালি ছুইজাৰলেণ্ডে পেনাল্টি শ্বুটআউটত কলম্বিয়াক 4-3 গ'লত পৰাস্ত কৰি 1954 চনৰ পিছত প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। পেনাল্টিৰ পূৰ্বে খেলখনত অতিৰিক্ত সময়ৰ অন্তত দুয়োটা দলে 0-0 গ'লত সমতা স্থাপন কৰিছিল। আন এখন ৰাউণ্ড অফ 16ৰ খেলত আৰ্জেণ্টিনাই আটলাণ্টাত ইজিপ্তক 3-2 গ'লত পৰাস্ত কৰে। 78 মিনিটলৈকে আৰ্জেণ্টিনাই দুটা গ'ল পিছপৰি আছিল যদিও ডিফেণ্ডিং চেম্পিয়ন দলটোৱে খেলৰ 79 মিনিটত প্ৰথমটো গ'ল দিবলৈ সমৰ্থ হয়। এই জয়েৰে আৰ্জেণ্টিনাই প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ক্ৰিকেটত কালি নিশা নটিংহামৰ ট্ৰেণ্ট বি ষ্টেডিয়ামত অনুষ্ঠিত ভাৰত ইংলেণ্ডৰ 5খনীয়া টি20 আন্তঃৰাষ্ট্ৰীয় শৃংখলাৰ তৃতীয়খন খেলত ইংলেণ্ডৰ হাতত 125 ৰাণৰ ব্যৱধানত ভাৰত পৰাস্ত হয়। ইংলেণ্ডে নিৰ্ধাৰিত কৰি দিয়া 202 ৰাণৰ লক্ষ্য খেদি ভাৰতে 11 অভাৰ আৰু 4টা বলত 76 ৰাণ কৰি অলআউট হয়। ইংলেণ্ডৰ হৈ জো ষ্টোংগুৱে 4টা উইকেট দখল কৰাৰ বিপৰীতে জোফ্ৰা আৰ্চাৰে 3টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ভাৰতে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছিল। প্ৰথমে বেট ধৰি ইংলেণ্ডে নিৰ্ধাৰিত 20 অভাৰত 7 উইকেটৰ বিনিময়ত 201 ৰাণ সংগ্ৰহ কৰিছিল। ইংলেণ্ডৰ হৈ ফিলিপ চল্টে সৰ্বাধিক 70 ৰাণ আৰু ছেম কাৰণে 41 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ ৰাজকুমাৰ যাদৱ আৰু হৰ্ষিত ৰাণাই 2টাকৈ উইকেট দখল কৰে। জোফ্ৰা আৰ্চাৰক দি প্লেয়াৰ অব দ্য মেচ সন্মান প্ৰদান কৰা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। ভাৰত আৰু ইণ্ডোনেছিয়াই সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ নিৰ্ণায়ক আৰু সমন্বিত আন্তঃৰাষ্ট্ৰীয় প্ৰচেষ্টাৰ বাবে আহ্বান জনাইছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খাৰুৱা তেলৰ মূল্য সুস্থিৰ হলে ঘৰুৱা পেট্ৰল ডিজেলৰ মূল্য সুস্থিৰ হোৱাৰ সম্ভাৱনা আছে বুলি কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে প্ৰকাশ কৰিছে। এল নিনোৰ প্ৰভাৱ আৰু দেশৰ বিভিন্ন খণ্ডত জলবায়ু পৰিৱৰ্তনৰ সম্ভাৱ্য ভাবুকিৰ মোকাবিলা কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এখন উচ্চ পৰ্যায়ৰ বৈঠকৰ আহ্বান কৰে আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত ছুইজাৰলেণ্ডে কলম্বিয়াক আৰু আৰ্জেণ্টিনাই ইজিপ্তক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
2: FM বেণ্ডৰ 102.7 MHz আকাশবাণী নগাঁও। সুপ্রভাত।

0: নমস্কাৰ। শ্ৰোতালৈ প্ৰীতি আৰু সাদৰ সম্ভাষণ জনাই আজিৰ সুপ্ৰভাত অনুষ্ঠানটি মুকলি কৰিছোঁ। জুলিয়েট বেষ্টিয়েনাই কৈছে, যদি জীৱনত আগুৱাই যাব বিচাৰিছা তেন্তে বাস্তৱৰ সন্মুখীন হ'বলৈ শিকা। আজি বুধবাৰ, 1948ৰ আহাৰ মাহৰ 23 দিন আৰু ইংৰাজী 2026ৰ 8 জুলাই। আজি পুৱা সূৰ্যোদয়ৰ সময় আছিল 4:41 আৰু সূৰ্যাস্তৰ সময় বিয়লি 6:14। আজি কৃষ্ণা অষ্টমী। জিআইটেক বা ভৌগোলিক সূচক স্বীকৃতিয়ে কোনো অঞ্চলৰ উৎপাদিত সামগ্ৰী বা শিল্পকৰ্মক প্ৰামাণিকতা আৰু গুণমান নিশ্চিত কৰে। সুখৰ কথা যে শেহতীয়াকৈ অসমৰ 4 বিধ পৰম্পৰাগত সামগ্ৰী এই জিআইটেক বা ভৌগোলিক সূচকৰ মৰ্যাদা লাভ কৰিছে। এই 4বিধ সামগ্ৰী হৈছে কাৰ্বি আংলঙৰ হস্ত্ৰতাঁত সামগ্ৰী, বিহুৰ বাদ্যযন্ত্ৰ মহৰ শিঙৰ পেঁপা, অসমৰ বাঁহ শিল্প আৰু দেউৰী হস্ত্ৰতাঁত সামগ্ৰী। অসমৰ পৰম্পৰাগত সামগ্ৰীৰ এই জিআইটেক সম্পৰ্কে কিছু কথা কৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ গৱেষক শ্ৰী পদুম কুমাৰ ডেকাই।
1: অসমৰ সাংস্কৃতিক আৰু ঐতিহ্যবাহী সম্পদৰ বাবে এক গৌৰৱময় মুহূৰ্ত সৃষ্টি হৈছে। ভাৰত চৰকাৰৰ জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যনছ ৰেজিষ্ট্ৰীয়ে অসমৰ 4টা পৰম্পৰাগত সামগ্ৰীক জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন জিআইটেক প্ৰদান কৰিছে। এই স্বীকৃতিয়ে ৰাজ্যখনৰ সমৃদ্ধ সাংস্কৃতিক, হস্তশিল্প আৰু হস্ততাঁত ঐতিহ্যক নতুন মৰ্যাদা প্ৰদান কৰিছে। নতুনকৈ জিআইটেক লাভ কৰা সামগ্ৰীসমূহ হ'ল কাৰ্বি আংলঙৰ হস্ততাঁত সামগ্ৰী, বিহুৰ পেঁপা, অসমৰ বাঁহ শিল্প আৰু দেউৰী জনগোষ্ঠীৰ হস্ততাঁত। জিআইটেক লাভ কৰাৰ ফলত এই সামগ্ৰীসমূহে এতিয়া অনাধিকৃত ব্যৱহাৰ আৰু নকল উৎপাদনৰ বিৰুদ্ধে আইনী সুৰক্ষা লাভ কৰিব। লগতে এই স্বীকৃতিয়ে সামগ্ৰীসমূহৰ গুণগত মান আৰু স্বকীয় পৰিচয়ক অধিক শক্তিশালী কৰি তুলিব। বিশ্ব বজাৰত অসমীয়া ঐতিহ্যৰ নতুন পৰিচয়ৰ লগতে জিআই স্বীকৃতিয়ে এই সামগ্ৰীসমূহৰ দেশীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত গ্ৰহণযোগ্যতা বৃদ্ধি কৰাৰ লগতে উৎপাদক, শিল্পী আৰু তাঁতশিল্পীৰ বাবে নতুন অৰ্থনৈতিক সুযোগৰ দুৱাৰ মুকলি কৰিব। ইয়াৰ লগে লগে ৰাজ্যৰ থলুৱা কাৰুশিল্প আৰু সাংস্কৃতিক পৰিচয়ৰ বৈচিত্ৰ্যপূৰ্ণ দিশসমূহ উদ্ভাসিত হোৱাত সহায়ক হৈ পৰিব। নতুনকৈ ভৌগোলিক সূচাংক লাভ কৰা এই 4বিধ সামগ্ৰীয়ে জনজাতীয় ঐতিহ্য, সংগীত, বিজ্ঞান আৰু প্ৰাকৃতিক সম্পদৰ কাৰুশিল্পৰ বৰ্ণাঢ্য দিশ সামৰি লৈছে। এই স্বীকৃতিয়ে সামগ্ৰীসমূহৰ পৰিচয় আৰু নিৰ্ভৰযোগ্যতাক সুদৃঢ় কৰাই নহয় বৰং ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইয়াৰ বজাৰ লাভৰ সম্ভাৱনা বৃদ্ধি কৰিব। নাবাৰ্ডৰ সহযোগত অসমৰ ভৌগোলিক সূচাংক লাভ কৰা সামগ্ৰীসমূহৰ সংখ্যা 12টালৈ বৃদ্ধি পালে। এই স্বীকৃতি পোৱাৰ ফলত এনে সামগ্ৰীসমূহৰ বিনা অনুমতিত অনুকৰণ আৰু অপব্যৱহাৰৰ বিৰুদ্ধে আইনী সুৰক্ষা লাভ কৰিব।
0: ইমান পৰি শ্ৰোতা, অসমৰ শেহতীয়াকৈ জিআইটেক লাভ কৰা 4বিধ পৰম্পৰাগত সামগ্ৰীৰ বিষয়ে কিছু কথা জনালে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ গৱেষক শ্ৰী পদুম কুমাৰ ডেকাই। পাৰ্চী বাইশী শেলি, চমুকৈ শেলি। শেলিক ইংৰাজী ৰোমান্টিক কবিসকলৰ অন্যতম বুলি গণ্য কৰা হয়। 1792ৰ 4 আগষ্টত ইংলেণ্ডৰ ছুছেক্সত তেখেতৰ জন্ম হৈছিল। তেওঁৰ বিখ্যাত ৰচনাসমূহৰ ভিতৰত অজিমেণ্ডিয়াছ, অ' টু দ্য ৱেষ্ট উইন, টু ৱে স্কাইলাৰ্ক, এডুনাইছ আদি অন্যতম। 1822ৰ আজিৰ তাৰিখতে মাত্ৰ 29 বছৰ বয়সত তেখেতৰ মৃত্যু হয়। প্ৰযোজক, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ আৰু পৰিচালক নুৰুল হক। 1938ৰ 1 এপ্ৰিলত যোৰহাটৰ মহবন্ধা গাঁৱত তেওঁৰ জন্ম হৈছিল। তেওঁ যোৰহাটৰ জগন্নাথ বৰুৱা কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি সমবায় বিভাগত কৰ্মৰত হয়। প্ৰায় 542টা অসমীয়া আৰু প্ৰায় 200টা জনপ্ৰিয় হিন্দী গীতৰ স্ৰষ্টা নুৰুল হকে সহকাৰী পৰিচালক হিচাপে বহুকেইখন অসমীয়া ছবিত কাম কৰি খ্যাতি অৰ্জন কৰে। এই ছবিসমূহৰ ভিতৰত মাক আৰু মৰম, ৰঙা পুলিচ, মানৱ আৰু দানৱ, উপগ্ৰহ, মৰীচিকা আদি। তেওঁ লিখা অসমীৰে চোতালতে মোৰ দৃষ্টিত তুমি ধৰা পৰিলা গীত দুটিৰ সুৰকাৰ আছিল জিতু তপন। গীতিকাৰ হিচাপে তেওঁ ৰচনা কৰা গীতসমূহত কণ্ঠদান কৰিছিল মহম্মদ ৰফি, ভূপেন হাজৰিকা, মহেন্দ্ৰ কাপুৰ আদি শিল্পীসকলে। 2016 চনৰ আজিৰ তাৰিখতেই নুৰুল হকৰ মৃত্যু হয়। প্ৰিয় শ্ৰোতা, অনুষ্ঠানত এইবাৰ শুনোৱা হওক নুৰুল হক ৰচিত মহম্মদ ৰফিৰ কণ্ঠৰ এটি গীত।

এগৰাকী ইংৰাজ গান্ধীবাদী সমাজকৰ্মী চাৰ্লা বেন। 1901 চনৰ 5 এপ্ৰিলত ইংলেণ্ডত তেখেতৰ জন্ম হৈছিল। 1932 চনত তেওঁ গান্ধী দৰ্শনৰ পৰা অনুপ্ৰাণিত হৈ চিৰদিনৰ বাবে ইংলেণ্ড এৰি ভাৰতলৈ আহে। 1942 চনত ভাৰতীয়াক আন্দোলনত সক্ৰিয়ভাৱে তেওঁ অংশগ্ৰহণ কৰিছিল। চাৰ্লা বেনক এগৰাকী পৰিৱেশকৰ্মী হিচাপে বিশেষভাৱে স্মৰণ কৰা হয়। তেওঁ চিপকো আন্দোলনত অংশগ্ৰহণ কৰিছিল। চাৰ্লা বেন এগৰাকী প্ৰভাৱশালী লেখিকা আছিল। তেওঁ পৰিৱেশ সংৰক্ষণ, মহিলাৰ সবলীকৰণ আদি বিষয়ত 22খন কিতাপ লিখিছিল। এইবোৰৰ ভিতৰত ৰিভাইভিং আৱাৰ ডাইং প্লেনেট আৰু এ ব্লু প্ৰিণ্ট ফৰ ছাৰ্ভাইভেল অৱ দ্য হিলছ উল্লেখযোগ্য। তেখেতৰ আত্মজীৱনী হৈছে এ লাইফ ইন টু ৱৰ্ল্ডছ, অটোবায়োগ্ৰাফি অফ মহাত্মা গান্ধীজ ইংলিছ ডিচাইপল। তেওঁ মহাত্মা গান্ধীৰ নৈ তালিম বা মৌলিক শিক্ষাৰ ধাৰণাত গভীৰভাৱে জড়িত আছিল। 1982 চনৰ আজিৰ তাৰিখতে বৰ্তমানৰ উত্তৰাখণ্ডৰ ধৰমগড়ত তেখেতৰ মৃত্যু হয়। সত্ৰীয়া সংস্কৃতিৰ সাধক ৰসেশ্বৰ শইকীয়া বৰবায়ন 1928 চনৰ আজিৰ তাৰিখতে তেতিয়াৰ শিৱসাগৰ জিলাৰ টিয়কত ৰসেশ্বৰ শইকীয়া বৰবায়নৰ জন্ম হৈছিল। তেওঁ কমলাবাৰী সত্ৰৰ বৰবায়ন আছিল। 1967 চনত গুৱাহাটীলৈ আহি অসম একাডেমী ভৱনত তেখেতে স্কুল স্থাপন কৰে। সংগীত নাটক একাডেমী বঁটা লাভ কৰা ৰসেশ্বৰ শইকীয়া বৰবায়নে সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰাত অগ্ৰণী ভূমিকা পালন কৰিছিল। 2000 চনৰ 15 অক্টোবৰত গুৱাহাটীত তেখেতৰ মৃত্যু হয়। সাহিত্যিক, সাংবাদিক আৰু শিক্ষাবিদ চন্দ্ৰপ্ৰসাদ শইকীয়া 1927 চনৰ আজিৰ তাৰিখতে শিৱসাগৰ জিলাৰ আমগুৰিত তেখেতৰ জন্ম হৈছিল। জাজি হাইস্কুলত পঢ়ি থাকোঁতে তেওঁ ভাৰতৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰি কাৰাবাস খাটিছিল। তেওঁ 1954 চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত এম এ ডিগ্ৰী লাভ কৰিছিল। তাৰ পাছত তেওঁ দ্য আছাম ট্ৰিবিউন কাকতত উপসম্পাদক ৰূপে যোগদান কৰে। তেওঁ মাহেকীয়া সাহিত্য আলোচনী মণিদ্বীপৰো সম্পাদক আছিল। তেওঁ লিখা উপন্যাস হৈছে মহাৰথী, এদিন, উত্তৰকাল আদি। মহাৰথী উপন্যাসৰ বাবে তেখেতে সাহিত্য একাডেমী বঁটা লাভ কৰে। চন্দ্ৰপ্ৰসাদ শইকীয়াই গৰিয়সী কাকতৰ সম্পাদনাৰে মৃত্যু পৰ্যন্ত বিশেষ ভূমিকা পালন কৰি যায়। তেখেতে অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰিছিল। 2006 চনৰ 8 আগষ্টত 79 বছৰ বয়সত চন্দ্ৰপ্ৰসাদ শইকীয়াৰ মৃত্যু হয়। এইবাৰ আহোঁ বিশ্ব ইতিহাসৰ আজিৰ দিনটোৰ ঘটনাৱলীলৈ। 1883 চনৰ আজিৰ তাৰিখতে বিশ্বৰ প্ৰসিদ্ধ সংবাদপত্ৰ ৱাল ষ্ট্ৰীট জাৰ্নেল প্ৰকাশ হৈছিল। 2022 চনৰ আজিৰ তাৰিখতে জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনো আবেৰ মৃত্যু হৈছিল। ভাৰতীয় ইতিহাসৰ পাত লুটিয়ালে আমি পাওঁ যে 2007 চনৰ আজিৰ তাৰিখতে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী চন্দ্ৰশেখৰৰ মৃত্যু হৈছিল। প্ৰিয় শ্ৰোতা, আপোনাৰ আজিৰ দিনটো শুভ হওক, মংগলময় হওক তাৰ কামনাৰে আজিৰ সুপ্ৰভাত অনুষ্ঠানটিৰ পৰা মই মণিকা দেৱীয়ে ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।

0: কোনো কাৰণ নাই। সুস্থ চকু স্পষ্ট দৃষ্টি এতিয়াৰে পৰা নগাঁৱত উপলব্ধ চকুৰ উন্নত চিকিৎসাৰ নতুন ঠিকনা অকিউলাস আই হস্পিটেল।
1: আধুনিক মেচিনেৰে চকু পৰীক্ষা আৰু ফেকো মেচিনেৰে ছানি অপাৰেশ্যনৰ বিশেষ সুবিধা মাত্ৰ 4,000 টকাৰ পৰা।
0: গতিকে এতিয়াৰে পৰা চকুৰ সমস্যাৰ বাবে বহিৰাজ্যলৈ নগৈ চিকিৎসা কৰাওক, স্পষ্টকৈ চাওক, সুন্দৰকৈ জীয়াই থাকক আৰু আজিয়েই বুকিং কৰক
1: অকুলাস আই হস্পিটেল।
0: খুটিকটীয়া হয়মৰ গাঁও নতুন জি ডি হস্পিটেলৰ বিপৰীতে। যোগাযোগৰ নম্বৰ 6000-6783-83।
1: পুনৰ কৈছো 6000-6783-83।
0: মনত ৰাখিব, প্ৰতি সোমবাৰৰ পৰা দেওবাৰলৈ পুৱা 9 বজাৰ পৰা সন্ধিয়া 7 বজালৈকে চকুৰ সকলো চিকিৎসা সেৱা উপলব্ধ কেৱল অকুলাস আই হস্পিটেলত।
2: আকৌ ভূমিকম্প! পলা পলা পলা পলা!
3: মাজনী, অ মাজনী, এ ভিতৰৰ পৰা ওলাই আহ! হে ভগৱান, ৰক্ষা কৰা, ৰক্ষা কৰা!
2: এ ভাঙিল ভাঙিল, ওপৰৰ দুইটা ৰদ ভাঙিলে!
3: কৃষ্ণ কৃষ্ণ, ভাল কাৰোৰে যে গাত নপৰিল দেই!
4: ৰমেন, ঐ ৰমেন, এইবাৰ কি ভাগিল?
2: এ নকব আৰু দাদাইদেউ, ওপৰৰ ৰদ দুইডাল ভাগিলে।
4: হেৰ শুন, তোক কিমানবাৰ ক'ম আৰু, ঘৰটো বনাইছ যেতিয়া ভালকে বনা, এবাৰহে বনাবি। আজিকালি প্ৰায়ে অসমত ভূমিকম্প হয়, তই যি টি ৰদ ব্যৱহাৰ নকৰিবি, বুজিছ? আৰু টাটা কোম্পানীৰ লোহাৰৰ ৰদহে একমাত্ৰ ভূমিকম্প প্ৰতিৰোধী ৰদ, বুজিছ? টাটা কোম্পানীৰ ৰদ।
2: এই আমাৰ নগাঁৱত ক'ত পামহে দাদাইদেউ?
4: নগাঁৱৰ এল পি ষ্টন চাৰিআলিৰ টাটা ষ্টীল আছিয়ানাত, তাকো 5% ৰেহাইত।
2: অ' টাটা ষ্টীল আছিয়ানাত ন?
4: ল ল, ফোন নম্বৰটো লৈ ল, 9101-77-2513।
2: অঁ দিয়কচোন, ফোন নম্বৰটো কি ক'লে? 9101-77-2513।
0: টাটা ষ্টীল আছিয়ানাত উপলব্ধ লোহাৰৰ ৰদহে একমাত্ৰ ভূমিকম্প প্ৰতিৰোধী ৰদ। প্ৰয়োজনৰ বাবে যোগাযোগ কৰক 9101-77-2513 নম্বৰত, নগৰ এলফিনষ্টন চাৰিআলিৰ দক্ষিণপাট বাছ আস্থানৰ সমীপত।
5: এইখিনিতে জনাইছো, ফোন ইন আপুনি বিচৰা গীতৰ বাবে শ্ৰোতাৰ অনুৰোধ বাণীবদ্ধ কৰা হ'ব অহা 9 জুলাই বৃহস্পতিবাৰে বিয়লি 3:30 বজাৰ পৰা 4 বজাৰ ভিতৰত। শ্ৰোতাই নিজৰ প্ৰিয় গীতটি শুনিবলৈ 9435053214 এই নম্বৰত ফোন কৰি অনুৰোধ কৰিব পাৰিব। ফোন নম্বৰটো পুনৰ কৈছোঁ, 9435053214। মনত ৰাখিব, অহা 9 জুলাই বৃহস্পতিবাৰে বিয়লি 3:30 বজাৰ পৰা 4 বজাৰ ভিতৰত। মূৰ্চনা অনুষ্ঠানত এইবাৰৰ শিল্পী ঋদীপ দত্ত।

গীতিমালিকা অনুষ্ঠানৰ প্ৰথমে শুনাবলৈ লৈছো পৰি ভূঞাৰ কণ্ঠত নুৰুল হকে লিখা এটি গীত, প্ৰযোজনা হীৰেণ গোহাঁইৰ।

পৰিভূঞাৰ কণ্ঠত নুৰুল হকে লিখা গীতটি শুনিলে। নুৰুল হকৰ ৰচিত আন এটি গীত শুনাবলৈ লৈছো মমতা বৰঠাকুৰৰ কণ্ঠত। গীতটিৰ প্ৰযোজনা হীৰেণ গোহাঁইৰ।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো সবিন মেধি ৰচিত আৰু বিপুল বৰুৱাৰ প্ৰযোজনাত দেৱজিৎ চৌধুৰীৰ ৰচিত এটি গীত, দেৱজিৎ চৌধুৰীৰ কণ্ঠ এটি গীত।

0: দেৱজিৎ চৌধুৰীৰ কণ্ঠত ছবিন মিথিয়ে লিখা গীতটি শুনিলে। শ্ৰোতাসকলে গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
4: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
5: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
4: কোন ঠাই অ?
5: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
4: তাত হেৰো কি কি সুবিধা পোৱা যায়?
5: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
6: তেন্তে ময়ো এবাৰ যাব লাগিব।
5: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনোৱা হওক শান্তা উজিৰৰ কণ্ঠত পৰাগ কুমাৰ ভট্টাচাৰ্যই লিখা এটি গীত। গীতটিৰ প্ৰযোজনা অনুপম চৌধুৰীৰ।

0: শান্তা উজিৰৰ কণ্ঠত পৰাগ কুমাৰ ভট্টাচাৰ্যই লিখা গীতটি শুনিলে।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছো প্ৰতুল শৰ্মাৰ কণ্ঠত অনিল কলিতাৰ ৰচিত এটি গীত, প্ৰযোজনা বিপুল বৰুৱাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল শ্বহীদ পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাৰ জীৱন পৰিক্ৰমা এন চি ই আৰ টিৰ পাঠ্যক্ৰমত সন্নিৱিষ্ট কৰাৰ ব্যৱস্থা ল'বলৈ বিধানসভাৰ অধ্যক্ষৰ ৰাজ্য চৰকাৰক নিৰ্দেশ, 10 জুলাইত বিধানসভাত উত্থাপন হ'বলগীয়া ৰাজ্যিক বাজেটে জনসাধাৰণৰ আকাংক্ষা পূৰণ কৰিব বুলি বিত্তমন্ত্ৰীৰ প্ৰকাশ, কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে অত্যাধুনিক প্ৰটন থেৰাপি মেচিন ক্ৰয় কৰিবলৈ স্বাস্থ্য বিভাগৰ সিদ্ধান্ত, মাদক দ্ৰব্যমুক্ত বিশ্ব গঢ়াৰ সংকল্পৰে গুৱাহাটীত অনুষ্ঠিত ব্ৰিক্ছ সদস্য ৰাষ্ট্ৰৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববীৰ বৈঠকৰ সামৰণি আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত কলম্বিয়াক পৰাস্ত কৰি ছুইজাৰলেণ্ডৰ আৰু ইজিপ্তক পৰাস্ত কৰি আৰ্জেণ্টিনাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। ইংৰাজ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে যুঁজ দি শ্বহীদ হোৱা পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাক ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান কৰাৰ লগতে তেওঁলোকৰ জীৱন পৰিক্ৰমা এন চি ই আৰ টিৰ পাঠ্যক্ৰমত সন্নিৱিষ্ট কৰাৰ বাবে ব্যৱস্থা ল'বলৈ অসম বিধানসভাৰ অধ্যক্ষই ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে। কালি অসম বিধানসভাত সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে এই সন্দৰ্ভত উত্থাপন কৰা এটা বিশেষ প্ৰশ্নৰ উত্তৰত অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে এই সন্দৰ্ভত যথোচিত পদক্ষেপ ল'বলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়ে। শ্ৰীকোঁৱৰে বিধানসভাৰ 301 নম্বৰ অধিনিয়মৰ অধীনত চৰকাৰৰ মনোযোগ আকৰ্ষণ কৰি কয় যে 1857 চনৰ বিদ্ৰোহক দেশৰ প্ৰথম স্বাধীনতা সংগ্ৰাম বুলি স্বীকৃতি দিয়া হয় যদিও এই বিদ্ৰোহৰ প্ৰায় 27 বছৰ পূৰ্বে অসমত ইংৰাজ উপনিৱেশৰ বিৰুদ্ধে বিদ্ৰোহৰ সূচনা হৈছিল। এই বিদ্ৰোহৰ অভিযোগত 1830 চনৰ 24 ছেপ্টেম্বৰত অসমৰ বীৰ সন্তান পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাক মৃত্যুদণ্ডৰে দণ্ডিত কৰা হৈছিল। বিধায়কগৰাকীয়ে দুয়োগৰাকীকে দেশৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ হিচাপে স্বীকৃতি দিয়াৰ লগতে তেওঁলোকৰ বীৰত্ব বিজড়িত ইতিহাস ৰাষ্ট্ৰীয় পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনায়। তদুপৰি অসমত উচ্চ শিক্ষাৰ পাঠ্যক্ৰমতো তেওঁলোকৰ বিষয়ে অন্তৰ্ভুক্ত কৰিবলৈ তেওঁ আহ্বান জনায়। বিধায়কগৰাকীয়ে উত্থাপন কৰা বিষয়টোৰ প্ৰতি সঁহাৰি দি সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই শ্বহীদ দুগৰাকীৰ স্মৃতি, আদৰ্শ আৰু অৱদানক যুগমীয়া কৰাৰ বাবে অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ সৈতে সমন্বয় ৰক্ষা কৰি কাম কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে। অহা 10 জুলাইত বিধানসভাত উত্থাপন হ'বলগীয়া ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেটে জনসাধাৰণৰ আশা আকাংক্ষা পূৰণ কৰিব বুলি বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই প্ৰকাশ কৰিছে। তেওঁ কয় যে জনসাধাৰণে বিধানসভা নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে বিজেপিক শাসনভাৰ অৰ্পণ কৰিছে আৰু এইবাৰৰ বাজেটে জনসাধাৰণৰ এই আস্থা আৰু প্ৰত্যাশা পূৰণ কৰিব বুলি তেওঁ আশা কৰে।
1: অহা 10 তাৰিখে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত দ্বিতীয়বাৰৰ এই চৰকাৰখন হৈছে আৰু দ্বিতীয়বাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাৰ্যকালৰ প্ৰথমখন বাজেট মই সদনত উত্থাপন কৰিম। গতিকে বিধানসভাৰ মজিয়াত সিদিনাখন বাজেট উত্থাপন কৰিব। এইকেইটা দিন কথা বতৰা চলি আছে, বিভিন্ন বিভাগৰ কথা চলি আছে আৰু মই আশা ৰাখিছোঁ যে অসমৰ ৰাইজে নিজৰ আশা আকাংক্ষাবিলাক পূৰণ কৰিব পৰাকৈ আমি এখন বাজেট দিয়াৰ চেষ্টা কৰিম, যাতে ৰাইজে যেনেকৈ আমাক মিত্ৰ দলক 100-200 আসনত বিজয়ী কৰিছে, গতিকে আমাৰো দায়িত্বটো হ'ব যে কিমান বেছি মানুহক আশা আকাংক্ষাবিলাক পূৰণ কৰিব পাৰোঁ। চেষ্টা থাকিব, বাজেটখন তেনেকুৱাই হ'ব বুলি আশা ৰাখিছোঁ।
0: ইপিনে ৰাজ্যত মাদক দ্ৰব্য সৰবৰাহ নিয়ন্ত্ৰণৰ বাবে গৃহ মন্ত্ৰালয়ে কঠোৰ পদক্ষেপ গ্ৰহণৰ বিষয়ে প্ৰকাশ কৰিছে বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি বিধানসভাত ড্ৰাগছমুক্ত অসম সন্দৰ্ভত হোৱা আলোচনাত প্ৰকাশ কৰে। কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন ছিগদাৰে ৰাজ্যত মাদক দ্ৰব্য সৰবৰাহ সন্দৰ্ভত তথ্যসহ উত্থাপন কৰাৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰীয়ে এই কথা জানিবলৈ দিয়ে। ডঃ শৰ্মাই কয় যে আৰক্ষীয়ে মাদক দ্ৰব্যমুক্ত অসম গঢ়াৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। তেওঁ কয় যে মাদক দ্ৰব্য সৰবৰাহ ৰোধৰ বাবে আৰক্ষীয়ে কঠোৰ অভিযান চলায় যদিও ইয়াৰ যোগান শৃংখলা বন্ধ কৰাৰ প্ৰচেষ্টা ম্যানমাৰ, মিজোৰাম, মণিপুৰ আদি সীমান্ত অঞ্চলসমূহত ব্যৰ্থ হয়। এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ প্ৰয়োজন বুলি মুখ্যমন্ত্ৰীয়ে কয়। মাদক দ্ৰব্য ব্যৱসায়ৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা ল'ব বুলিও তেওঁ ঘোষণা কৰে। মুখ্যমন্ত্ৰীয়ে নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আসক্তসকলৰ পুনৰ সংস্থাপনৰ বাবে নিষ্ঠাৰে কাম কৰা স্বেচ্ছাসেৱী সংস্থাসমূহক আগবাঢ়ি আহিবলৈ আহ্বান জনায়। ইয়াৰ বাবে এখন আঁচনি ৰূপায়ণ কৰা হ'ব বুলিও তেওঁ সদনক জানিবলৈ দিয়ে। স্বাস্থ্যমন্ত্রী অশোক সিংহলে কালি কর্কট রোগৰ চিকিৎসাৰ বাবে ৰাজ্য চৰকাৰে অভিলাষী সিদ্ধান্ত লৈছে বুলি উল্লেখ কৰে। তেওঁ কয় যে স্বাস্থ্য বিভাগে শীঘ্ৰে এই চিকিৎসাত সহায়ক হোৱাকৈ অত্যাধুনিক প্ৰটন থেৰাপি মেচিন ক্ৰয় কৰিব।
2: কেন্সাৰ ৰোগী বাঢ়া নাই, আমি আৰ্লি ডিটেকশ্যন আৰম্ভ কৰিছো, মাছ স্ক্ৰিনিং কৰিছো। যদি আমি মাছ স্ক্ৰিনিং নকৰিলৈ ধৰাত নপৰিলৈ ষ্টেজ থ্ৰী ষ্টেজ ফ'ৰত আহিলে হয়, তাৰপিছত আমাৰ হাতত বহুত নাথাকে। আৰু আমি ইণ্টেনচিভ স্ক্ৰিনিং কৰি আছো। 1,24,00,000 মানুহক স্ক্ৰিনিং কৰাৰ প্ৰগ্ৰাম আছে, তাৰ ভিতৰত প্ৰায় 47,00,000 ইতিমধ্যে স্ক্ৰিনিং হ'ল। আৰু ইয়াৰ জৰিয়তে আমি 981 কেন্সাৰ ৰোগী চিনাক্ত কৰিব পাৰিলো। কেন্সাৰৰ অতি আধুনিক এক থেৰাপি ওলাইছে, থেৰাপিৰ নাম হ'ল প্ৰটন থেৰাপি। অসম চৰকাৰে প্ৰটন থেৰাপিৰ ফেচিলিটি গুৱাহাটীত দিয়াৰ কাৰণে নিবিদা দিছে, আৰু মই ভাবোঁ যে কিছু সপ্তাহৰ ভিতৰতে আমি প্ৰটন মেচিন ফাইনেল কৰিব পাৰিম।
0: কালিৰে পৰা অনুষ্ঠিত 21-দিনীয়া অধিৱেশনত মুঠ 16 বৈঠক অনুষ্ঠিত হ'ব। অহা 31 জুলাইত বাজেট অধিৱেশনৰ অন্ত পৰিব। ব্ৰিক্ছ সদস্য ৰাষ্ট্ৰৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববীসকলৰ গুৱাহাটীত অনুষ্ঠিত দুদিনীয়া বৈঠকৰ কালি সামৰণি পৰে। কালিৰ কাৰ্যসূচীত গ্ৰহণ কৰা ঘোষণা পত্ৰ মৰ্মে মাদক দ্ৰব্যমুক্ত বিশ্ব গঢ়ি তোলাৰ বাবে সংকল্প গ্ৰহণ কৰা হয়। কেন্দ্ৰীয় মাদক দ্ৰব্য নিয়ন্ত্ৰণ সংস্থাৰ সঞ্চালক প্ৰধান অনুৰাগ গাৰ্গে দেশত ব্ৰিক্ছ ভাৰ্চুৱেল কৰ্মবাহিনী গঠন কৰি এই ক্ষেত্ৰত কাম কৰি যোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। গৃহ মন্ত্ৰালয়ৰ অধীনৰ মাদক দ্ৰব্য নিয়ন্ত্ৰণ সংস্থাৰ উদ্যোগত সোমবাৰৰ পৰা অনুষ্ঠিত এই বৈঠকত নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ আৰু ইয়াৰ অপব্যৱহাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ব্ৰিক্ছৰ সদস্য ৰাষ্ট্ৰ আৰু দেশৰ মাদক দ্ৰব্য বিৰোধী সংস্থাৰ মুৰববী তথা জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰে। ভাৰতীয় প্ৰতিনিধি দলৰ নেতৃত্বত থকা মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰোৰ সঞ্চালক প্ৰধান অনুৰাগ গাৰ্গে এই বৈঠক মুকলি কৰি কয় যে ড্ৰাগছৰ সৰবৰাহ আৰু ইয়াৰ লগত জড়িত দ্ৰব্যসমূহৰ ব্যৱহাৰ ৰোধ কৰাৰ উদ্দেশ্যে গোলকীয় প্ৰত্যাহ্বানৰ মুখামুখি হোৱাৰ পৰিপ্ৰেক্ষিতত ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ সামৰ্থ্য বৃদ্ধি কৰাৰ লগতে এই সন্দৰ্ভত স্থিতি দৃঢ় হ'ব লাগিব। তেওঁ ডাৰ্কনেট মঞ্চৰ জৰিয়তে সীমান্তৰ সিপাৰৰ পৰা মাদক দ্ৰব্যৰ সৰবৰাহৰ নেটৱৰ্কৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা গঢ়ি তোলাৰ পোষকতা কৰে। শৰাইঘাটৰ পুৰণি দলং মেৰামতিৰ বাবে 13 জুলাইৰ পৰা 15 ছেপ্টেম্বৰলৈ বন্ধ থাকিব বুলি কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্নিল পালে প্ৰকাশ কৰিছে। এই সময়ছোৱাত পুৰণি শৰাইঘাট দলঙেৰে যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। হেঙেৰাবাৰীৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত কালি অনুষ্ঠিত এখন সংবাদমেলত কামৰূপ মহানগৰ জিলা আয়ুক্ত স্বপ্নিল পালে আৰু মহানগৰ আৰক্ষীৰ যান বাহন শাখাৰ উপ আয়ুক্ত জয়ন্ত সাৰথী বৰাই এই কথা ঘোষণা কৰে। জিলা আয়ুক্তগৰাকীয়ে কয় যে ৰেল বিভাগকে ধৰি বিভিন্ন বিভাগৰ বিষয়াৰ সৈতে আলোচনাৰ পাছত পুৰণি শৰাইঘাট দলঙৰ মেৰামতিৰ বাবে বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হয়। এই ক্ষেত্ৰত যাতে কোনোধৰণৰ অসুবিধাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি যান বাহন ব্যৱস্থাপনা সাজু কৰি তোলা হৈছে বুলি জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। উপ আৰক্ষী আয়ুক্তগৰাকীয়ে শৰাইঘাটৰ নতুন দলংখনেৰে যাতায়াত কৰাৰ সময়ত প্ৰশাসনে বান্ধি দিয়া নীতিসমূহ মানি চলিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়।
3: যিখিনি গাড়ী ধৰক গুৱাহাটীৰ পৰা টুৱাৰ্ডচ কামৰূপলৈ ওলাই যায়, সেইখিনি গাড়ী LMB খিনিৰ কোনো ধৰণৰ ৰেষ্ট্ৰিকশ্যন নাই, তেওঁলোকৰ নৰ্মেল ৱেতে চলাচল কৰিব। কিন্তু যিখিনি গাড়ী কামৰূপৰ পৰা আমাৰ গুৱাহাটীত সোমায়, তেওঁলোকে নতুন শৰাইঘাট ব্ৰিজখনে ইউজ কৰিব লাগিব। আহি পেলাই অলপ দূৰ আহি এটা আমাৰ নাকা চেকিং পইণ্ট আছে, এটা এজ অব্দি ব্ৰিজখন নাপাওঁতে তাতে গাড়ীখিনি আকৌ নিজৰ ট্ৰেকলৈ গুচি যাব। 200 মিটাৰমান ৰাস্তাত দুই ট্ৰেকত গাড়ী চলিব। অলৰেডি ডি চি ছাৰে ক'লে আপোনালোকক যে সেইখিনি কাম যাতে কোনো ধৰণৰ এক্সিডেণ্ট বা কোনো ধৰণৰ ৰোড ছেফটি বা পাব্লিক ছেফটি যদি হেম্পাৰ নহয়, তাৰ কাৰণে কনচাৰ্ণ এজেঞ্চিক কিছুমান আমি বেৰিকেড লগাব দিছোঁ যাতে দুটা ৱেট দুখন গাড়ী ভাগ হৈ থাকে।
0: এই সংবাদমেলতে নীতি নিয়ম উলংঘা কৰা মহানগৰীত চলাচল কৰা 63 গ্ৰীণ বাছৰ চালকৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হ'ব বুলি উপ আৰক্ষী আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। কেইবাখনো গ্ৰীণ বাছে যান বাহনৰ নিয়ম উলংঘা কৰি দুৰ্ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। শিক্ষামন্ত্ৰী ডাঃ ৰণেশ পেগুৱে কালি লোকভৱনত ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰি ৰাজ্যখনৰ উচ্চ শিক্ষা খণ্ডক শক্তিশালী কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰে। তেওঁ উচ্চ শিক্ষাৰ গুণগত মান বৃদ্ধি কৰা, শিক্ষাৰ সুযোগসমূহ সম্প্ৰসাৰণ কৰা আৰু গৱেষণা, উদ্ভাৱন তথা শৈক্ষিক উৎকৃষ্টতাৰ বাবে এটা সুস্থ পৰিৱেশতন্ত্ৰ গঢ়ি তুলিবলৈ গ্ৰহণ কৰা ধাৰাবাহিক প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰে। ৰাজ্যপাল শ্ৰী আচাৰ্যই শিক্ষা বিভাগে উচ্চ শিক্ষাৰ মান উন্নত কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ শলাগ লয়। তেওঁ লগতে উচ্চ শিক্ষাত হোৱা পৰিৱৰ্তনসমূহৰ ওপৰত নিৰন্তৰ দৃষ্টি ৰাখিবলৈ আহ্বান জনায়। অসমীয়া সাহিত্যৰ এগৰাকী সফল গল্পকাৰ ঔপন্যাসিক চন্দ্ৰপ্ৰসাদ শইকীয়াৰ আজি উপজাদিন। শিৱসাগৰৰ আমগুৰিত 1927 চনৰ আজিৰ দিনটোতে জন্মগ্ৰহণ কৰা শইকীয়াই কটন কলেজ আৰু কলিকতা বিশ্ববিদ্যালয়ৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ কৰ্মজীৱনৰ আৰম্ভণিতে দি আছাম ট্ৰিবিউন কাকতৰ উপ সম্পাদক হিচাপে যোগদান কৰি পাছলৈ অসম বাতৰিৰ প্ৰতিষ্ঠাপক সম্পাদকৰ দায়িত্ব লয়। পৰৱৰ্তী সময়ত তেওঁ অসম প্ৰকাশন পৰিষদৰ সচিবৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ লগতে পৰিষদৰ পৰা প্ৰকাশিত প্ৰকাশ আলোচনীখনৰ সম্পাদনা কৰে। নতুন দৈনিক বাতৰি কাকত আৰু গৰিয়সী আলোচনীৰো তেওঁ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিছিল। মহাৰথী উপন্যাসৰ জৰিয়তে সাহিত্য একাডেমীৰ বঁটা লাভ কৰা শইকীয়াৰ তোৰে মোৰে আলোকৰে যাত্ৰা, এদিন, উত্তৰকাল, সূৰ্যস্নান, মেঘমল্লাৰ, মন্দাক্ৰান্ত আদি উল্লেখযোগ্য উপন্যাস। কেইবাখনো গল্প সংকলন আৰু ভ্ৰমণ কাহিনীৰে অসমীয়া সাহিত্যক সমৃদ্ধ কৰা চন্দ্ৰপ্ৰসাদ শইকীয়া অসম সাহিত্য সভাৰ সাজু অধিৱেশনৰ সভাপতি আছিল। 2006 চনৰ 8 আগষ্টত এইগৰাকী বৰেণ্য সাহিত্যিকৰ মৃত্যু হয়। ৰাজ্য চৰকাৰৰ জন্মদিন সেউজ শপত উদ্যান আঁচনিৰ অধীনত ধুবুৰী বন বিভাগৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত কালি গছপুলি ৰোপণ আৰু বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়। জিলাখনৰ ঐতিহাসিক খুদিমাৰী গাঁৱৰ দুৰ্গা মন্দিৰ প্ৰাংগণত এই কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত ধুবুৰী বন বিভাগৰ বন সংমণ্ডল বিষয়া গোলাপ বনিয়াৰ লগতে বিভাগটোৰ কেইবাগৰাকী বনকৰ্মী আৰু স্থানীয় লোক উপস্থিত থাকে। ফিফা বিশ্বকাপ ফুটবলৰ এখন খেলত কালি ছুইজাৰলেণ্ডে পেনাল্টি শ্বুটআউটত কলম্বিয়াক 4-3 গলত পৰাস্ত কৰি 1954 চনৰ পাছত প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। পেনাল্টিৰ পূৰ্বে খেলখনত অতিৰিক্ত সময়ৰ অন্তত দুয়োটা দলে 0-0 গলত সমতা স্থাপন কৰিছিল। আন এখন ৰাউণ্ড অফ 16ৰ খেলত আৰ্জেণ্টিনাই আটলাণ্টাক ইজিপ্তক 3-2 গলত পৰাস্ত কৰে। 78 মিনিটলৈকে আৰ্জেণ্টিনাই দুটা গল পিছপৰি আছিল যদিও ডিফেণ্ডিং চেম্পিয়ন দলটোৱে খেলৰ 89 মিনিটত প্ৰথমটো গল দিবলৈ সমৰ্থ হয়। এই জয়েৰে আৰ্জেণ্টিনাই প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক মনজিৎ গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
4: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত ভিন ভিন বাতৰিয়ে শিৰোনাম দখল কৰিছে। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ দ্বিতীয় দিনা ড্ৰাগছমুক্ত অসমৰ লক্ষ্যৰে সদনত এক গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হয়। শাসক আৰু বিৰোধী উভয়ে ৰাজ্যৰ পৰা ড্ৰাগছ নিৰ্মূল কৰাৰ ক্ষেত্ৰত একমত হৈ ঐক্যবদ্ধ পদক্ষেপৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অন্যান্য কাকতসমূহৰ লগতে দৈনিক জনমভূমি কাকতত এই বাতৰিটোক মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰা হৈছে। বিশ্বনাথ জিলাৰ অন্তৰ্গত বিহালী সংৰক্ষিত বনাঞ্চলত অবৈধভাৱে গছ কটা কাৰ্যত বাধা দিয়াৰ বাবে অসমৰ বনৰক্ষীৰ এটা দলক লক্ষ্য কৰি অৰুণাচলী দুৰ্বৃত্তই প্ৰায় 16 জাই গুলীচালনা কৰে। অসমীয়া প্ৰতিদিন কাকতত এই বাতৰিটোৱে মুখ্য বাতৰিৰ শিৰোনাম দখল কৰিছে। নিয়মীয়া বাৰ্তা কাকতেও বিহালীত বনজ সম্পদ ধ্বংসত বাধা দিয়াত আক্ৰমণ শিৰোনামেৰে একেটা বাতৰিকেই প্ৰথম পৃষ্ঠাত মুখ্য বাতৰিৰ স্থান দিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ বৰ্তমানৰ মন্ত্ৰীসভাৰ সাল সলনি আৰু নতুন পদোন্নতিৰ পিছত দেশৰ উপ প্ৰধানমন্ত্ৰী হ'ব পাৰে বুলি বিভিন্ন ৰাজনৈতিক মহলত চৰ্চা চলিছে। অৱশ্যে শাসকীয় দল বা চৰকাৰৰ তৰফৰ পৰা বৰ্তমানলৈ এই সন্দৰ্ভত কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই। এই বাতৰিটোক দৈনিক অগ্ৰদূত কাকতে গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। ব্ৰাজিলৰ তাৰকা ফুটবল খেলুৱৈ নেইমাৰে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ লোৱাৰ পিছত পৰ্তুগালৰ কিংবদন্তী খেলুৱৈ ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱেও বিশ্বকাপক বিদায় জনাইছে। স্পেইনৰ হাতত পৰাস্ত হোৱাৰ পাছত 41 বছৰীয়া খেলুৱৈগৰাকীয়ে নিজৰ কেৰিয়াৰৰ ষষ্ঠ তথা অন্তিমখন বিশ্বকাপ খেলা বুলি স্পষ্ট কৰি দিয়ে। আমাৰ অসম কাকতত এই বাতৰিটোৱে প্ৰথম পৃষ্ঠাত শিৰোনাম দখল কৰিছে। অৰ্ধশতাধিক মিয়াদুকলা মথাউৰিয়ে উত্তৰ অসমলৈ বিপদ মাতিছে। ৰঙানদী সোৱণশিৰি নদীবান্ধে 20 লক্ষাধিক কৃষিজীৱী পৰিয়াললৈ ভাবুকি কঢ়িয়াই আনিছে বুলি দৈনিক অসম কাকতে আছুতীয়াকৈ এটা বাতৰি পৰিৱেশন কৰিছে। গুৱাহাটীত অনুষ্ঠিত ব্ৰিক্ছ ৰাষ্ট্ৰসমূহৰ ড্ৰাগছ বিৰোধী সংস্থাৰ বৈঠকৰ এটা বাতৰি দি আছাম ট্ৰিবিউন কাকতত প্ৰকাশ কৰা হৈছে। এতিয়া আহক আমি পুনৰ উভতি যাওঁ বাতৰিৰ মাজলৈ।
0: তেজপুৰৰ প্ৰবীণ চিকিৎসক 1947 চনৰ 3 নৱেম্বৰত প্ৰতিষ্ঠা লাভ কৰা ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰথমটো বেটছৰ ছাত্ৰ ডাঃ কামাখ্যা প্ৰসাদ চক্ৰৱৰ্তীৰ কালি সন্ধিয়া নতুন দিল্লীত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 99 বছৰ। উল্লেখযোগ্য যে ধুবুৰীত জন্মগ্ৰহণ কৰা ডাঃ চক্ৰৱৰ্তীয়ে 1962 চনত চীনা যুদ্ধৰ সময়ত তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ অধীক্ষক হৈ থকাৰ সময়ত ভাৰত চীন সীমান্তলৈ গৈ আহত জোৱানসকলক চিকিৎসা প্ৰদানত বলিষ্ঠ ভূমিকা লৈছিল। আকাশবাণীৰ প্ৰাক্তন সঞ্চালক প্ৰধান মৌচুমী চক্ৰৱৰ্তীৰ পিতৃ ডাঃ চক্ৰৱৰ্তীৰ অন্ত্যেষ্টিক্ৰিয়া আজি নতুন দিল্লীৰ প্ৰগতি বিহাৰ লোধি ৰোড শ্মশানত সম্পন্ন কৰা হ'ব। বতৰৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা চৌবিছ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে দুই এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। শ্বহীদ পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাৰ জীৱন পৰিক্ৰমা এন চি ই আৰ টিৰ পাঠ্যক্ৰমত সন্নিৱিষ্ট কৰাৰ ব্যৱস্থা ল'বলৈ বিধানসভাৰ অধ্যক্ষৰ ৰাজ্য চৰকাৰক নিৰ্দেশ। কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে অত্যাধুনিক প্ৰটন থেৰাপী মেচিন ক্ৰয় কৰিবলৈ স্বাস্থ্য বিভাগৰ সিদ্ধান্ত। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত কলম্বিয়াক পৰাস্ত কৰি ছুইজাৰলেণ্ডৰ আৰু ইজিপ্তক পৰাস্ত কৰি আৰ্জেণ্টিনাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। দিনৰ 11 বজাত পুনৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰূপ।
1: নমস্কাৰ শ্ৰোতাসকল, জিলাৰ ৰেহৰূপত আজি যাওঁ আহক বজালী জিলালৈ। জিলাখনৰ সদৰ পাঠশালাৰ পৰা আমাৰ সংবাদদাতা কল্যাণ কলিতাৰ পৰা তেওঁৰ জিলাখনৰ ৰেহৰূপ লওঁ আহক। গ্ৰাম্য অৰ্থনীতি আৰু আন্তঃগাঁথনিৰ উন্নয়নৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ বিকশিত ভাৰত গেৰাণ্টি ফৰ ৰোজগাৰ এণ্ড আজীৱিকা মিছন আইন 2025 ৰূপায়ণৰ বাবে যাৱতীয় অনুমোদন জনোৱাৰ পাছতে যোৱা 2 জুলাইত ৰাজ্যৰ আন প্ৰান্তৰ লগতে বজালী জিলাতো আঁচনিখনৰ শুভাৰম্ভ কৰা হয়। এই বিষয়ে বিতং তথ্যৰে সৈতে এয়া কল্যাণ কলিতা।
2: অসমৰ গ্ৰাম্য অৰ্থনীতি আৰু আন্তঃগাঁথনিৰ উন্নয়নৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ বিকশিত ভাৰত গেৰাণ্টি ফৰ ৰোজগাৰ এণ্ড আজীৱিকা মিছন গ্ৰামীণ আইন 2025 বা VBG ৰামজী আঁচনিখন অসমত ৰূপায়ণৰ বাবে যাৱতীয় গাঁথনিত অনুমোদন জনোৱাৰ পিছতে যোৱা 2 জুলাইত বজালী জিলাত এই আঁচনিখনৰ জিলা পৰ্যায়ৰ শুভাৰম্ভ কৰা হয়। এই উপলক্ষে বজালী জিলা পৰিষদৰ উদ্যোগত জিলাখনৰ বাঘমাৰাৰ জয়হীন সংঘৰ প্ৰেক্ষাগৃহত আয়োজিত জিলা পৰ্যায়ৰ শুভাৰম্ভণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে বজালী বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ ৰয়ে। বিধায়কগৰাকীয়ে বজালী জিলাত আঁচনিখনৰ আনুষ্ঠানিক শুভাৰম্ভ কৰি নিজৰ ভাষণত কয় যে শক্তিশালী ভাৰত গঢ়িবলৈ হলে প্ৰথমে আমাৰ গাঁওসমূহক শক্তিশালী কৰি তুলিব লাগিব। গাঁৱৰ সৰ্বাংগীন উন্নয়ন অবিহনে উন্নত ভাৰতৰ সপোন বাস্তৱায়িত হ'ব নোৱাৰে বুলি মন্তব্য কৰি তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা এই যুগান্তকাৰী পদক্ষেপে গ্ৰাম্য অৰ্থনীতিত অধিক শক্তিশালী কৰাৰ লগতে গাঁওবাসীৰ জীৱন জীৱিকাৰ মান উন্নত কৰাৰ এক নতুন দিশ উন্মোচন কৰিছে। তেওঁ কয় যে নতুন ব্যৱস্থাৰ জৰিয়তে গ্ৰাম্য শ্ৰমিকসকলৰ বাবে বছৰত পূৰ্বৰ 90 দিনৰ পৰিৱৰ্তে 125 দিনৰ কৰ্মসংস্থাপন নিশ্চিত কৰা হৈছে। ইয়াৰ ফলত দৰিদ্ৰ আৰু শ্ৰমজীৱী পৰিয়ালসমূহে অধিক আস্থা আৰু নিৰাপত্তাৰে জীৱন নিৰ্বাহ কৰাৰ সুযোগ লাভ কৰিব। লগতে দৈনিক ন্যূনতম মজুৰি 327.40 টকালৈকে বৃদ্ধি কৰাৰ সিদ্ধান্তই গাঁৱৰ খাটি খোৱা শ্ৰমিকসকলৰ আৰ্থিক অৱস্থা অধিক সুদৃঢ় কৰিব বুলি তেওঁ মত প্ৰকাশ কৰে। বিধায়কগৰাকীয়ে ভাষণত কয় যে জল সংৰক্ষণ, প্ৰাকৃতিক সম্পদৰ সঠিক ব্যৱস্থাপনা, গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন, পথ ঘাট নিৰ্মাণ, পুখুৰী আৰু জলাশয় পুনৰুজ্জীৱন আদিৰ দৰে উন্নয়নমূলক কামক অধিক গুৰুত্ব দিয়াৰ ফলত গাঁওসমূহ অধিক সেউজীয়া, পৰিষ্কাৰ আৰু স্বাৱলম্বী হৈ উঠিব।
1: সাম্প্ৰতিক সময়ত সমগ্ৰ বিশ্বৰ বাবে জলবায়ু পৰিৱৰ্তন এটা জ্বলন্ত সমস্যা হৈ পৰিছে। জলবায়ু পৰিৱৰ্তন সন্দৰ্ভত বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ত জলবায়ু ন্যায় বিষয়ক গ্ৰীষ্মকালীন ইণ্টাৰ্ণশ্বিপ অনুষ্ঠিত হয়, য'ত অংশগ্ৰহণ কৰে অৰণ্য মানৱ ৰূপে পৰিচিত যাদৱ পায়েঙে। আহকচোন এই বিষয়ে আমাৰ সংবাদদাতা কল্যাণ কলিতাৰ পৰা কিছু কথা জানো।
2: বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ত জুন মাহৰ শেষৰটো সপ্তাহত অনুষ্ঠিত হয় ক্লাইমেট জাষ্টিছ অৰ্থাৎ জলবায়ু ন্যায় বিষয়ক এক গ্ৰীষ্মকালীন ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচী। সাম্প্ৰতিক সময়ত অতি প্ৰাসংগিক এই কাৰ্যসূচীত যোৱা 27 জুনত অংশগ্ৰহণ কৰে অসমৰ বিশিষ্ট পৰিৱেশবিদ তথা ফৰেষ্টমেন অফ ইণ্ডিয়া হিচাপে পৰিচিত পদ্মশ্ৰী যাদৱ পায়েঙে। ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উদ্যোগত তথা মহাবায়ু ক্লাইমেট ফৰামৰ সহযোগত আয়োজন কৰা এই ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচীত বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগৰ ছাত্ৰ ছাত্ৰী আৰু সংযুক্ত মহাবিদ্যালয়সমূহৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰি পৰিৱেশ সম্পৰ্কত এক নতুন বাৰ্তা কঢ়িয়াবলৈ সক্ষম হয়। এই উপলক্ষে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচৰ ধনপতি ডেকাই পদ্মশ্ৰী যাদৱ পায়েঙক নিৰৱচ্ছিন্নভাৱে পৰিৱেশ সংৰক্ষণ, বন সৃজন আৰু সেউজীয়া পৃথিৱী গঢ়াৰ ক্ষেত্ৰত তেওঁৰ অনন্য অৱদানৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি বিশেষভাৱে সম্বৰ্ধনা জনায়। পদ্মশ্ৰী পায়েঙক সম্বৰ্ধনা জনাই উপাচাৰ্যগৰাকীয়ে কয় যে যাদৱ পায়েঙৰ জীৱন আৰু কৰ্মই নতুন প্ৰজন্মক পৰিৱেশৰ প্ৰতি দায়বদ্ধতা আৰু সমাজ সেৱাৰ প্ৰেৰণাৰে উদ্বুদ্ধ কৰি আহিছে। অনুষ্ঠানত মুখ্য সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰা অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙে ছাত্ৰ ছাত্ৰীসকলৰ সৈতে অন্তৰংগভাৱে মত বিনিময় কৰি তেওঁ নিজৰ জীৱন সংগ্ৰাম, একক প্ৰচেষ্টাৰে সৃষ্টি কৰা মূলাই অৰণ্য গঢ়ি তোলাৰ অভিজ্ঞতা আৰু গছ ৰোপণৰ জৰিয়তে জলবায়ু পৰিৱৰ্তন ৰোধৰ ক্ষেত্ৰত কেনেদৰে এগৰাকী ব্যক্তিয়েও সমাজলৈ বৃহৎ অৱদান আগবঢ়াব পাৰে সেই বিষয়ে বিশদভাৱে বৰ্ণনা কৰে।
1: আজিলৈ সময় হল জিলাৰ ৰেহৰূপৰ পৰা বিদায় লোৱাৰ। কাইলৈ পুৱা 9:15 আপোনালোকৰ কাষত উপস্থিত হ'ম আন এখন জিলাৰ ৰেহৰূপ লৈ। নমস্কাৰ।

0: জিলাৰ ৰেহৰূপ শুনিলে। আমাৰ সৈতে আছিল সংবাদদাতা কল্যাণ কলিতা।
1: এফ এম বেণ্ডৰ 102.7 মেগাহৰ্টজতীয়া আকাশবাণী নগাঁও। এইখিনিতে শুনোৱা হওক বাণীকণা ঘোষালৰ কণ্ঠৰ দুটি গোৱালপৰীয়া লোকগীত।

ইমান পৰে শ্ৰোতাই দুটি গোৱালপৰীয়া লোকগীত শুনিলে বাণীকণা ঘোষালৰ কণ্ঠত। এয়া আকাশবাণী নগাঁও আৰম্ভ কৰিছোঁ শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান সাতসৰী। ঢিং ডুমডুমীয়াৰ পৰা মৃদুল নাথ আৰু খুটিকটীয়াৰ পৰা মনু ৰাজখোৱাৰ অনুৰোধত প্ৰথমেই শুনাবলৈ লৈছোঁ বিউটি শৰ্মা বৰুৱাৰ কণ্ঠৰ এটি গীত, গীতৰ কথা অনুৰাধা দাসৰ।

আলকা ইয়াগনিকৰ কণ্ঠত জখম বুলছুবিৰ এটি গীত শুনিবৰ বাবে আমালৈ লিখিছে বাৰপূজীয়াৰ পৰা অৰূপজ্যোতি লাহন আৰু মূৰ্চনা লাহন, খেতালিৰ পৰা থুলেশ্বৰ মেধি, প্ৰিয়ংকা মেধি আৰু পৰিস্মিতা মেধিয়ে।

গোলাঘাট মিছামূৰৰ অজিত শৰ্মা আৰু মধ্য অসম ৰেডিঅ' শ্ৰোতা সংঘৰ ক্ষীৰপ্ৰভা আৰু টিনাৰাণী এইসকল শ্ৰোতাৰ অনুৰোধত এইবাৰ শুনাবলৈ লৈছোঁ অংগৰাগ মহন্তৰ কণ্ঠৰ এই গীতটি।

আপুনি শুনি আছে আকাশবাণী নগাঁও কেন্দ্ৰৰ অনুৰোধৰ গীতৰ অনুষ্ঠান সাতসৰি। এই অনুষ্ঠানত গীত শুনিবৰ বাবে আপুনি আকাশবাণী নগাঁও ফেচবুক পেজৰ জৰিয়তে অনুৰোধ কৰিব পাৰে। শ্ৰোতাসকলে আমাৰ পেজটিলৈ মেছেজ পঠিয়াব পাৰে, নতুবা কমেণ্ট কৰিব পাৰে, নাইবা আমালৈ চিঠি লিখিব পাৰে। আমাৰ ঠিকনা আকাশবাণী নগাঁও মাৰফত কেন্দ্ৰৰ সঞ্চালক ডাক হেনচোৱা, নগাঁও 78200002। অনুষ্ঠানৰ শেষত হেমলতাৰ কণ্ঠত আপ টু এছিয়ানা থেবুল ছবিৰ এটি গীত শুনাবলৈ লৈছোঁ। গীতটি শুনিবৰ বাবে আমালৈ অনুৰোধ কৰিছে জাজৰী বগৰীগুৰিৰ স্পন্দন পলাশ আৰু নগাঁৱৰ ববিতা শইকীয়াই।

0: সাতসৰি শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী নগাঁও, আগবাঢ়িছোঁ আমাৰ পৰৱৰ্তী অনুষ্ঠানলৈ।
1: শ্ৰোতাই অনুষ্ঠান শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে FM বেণ্ডৰ 102.7 মেগাহাৰ্জত। প্ৰিয় শ্ৰোতা, মৰিগাঁও জিলাৰ গুৰুচৰণ মেধি ভৱনত 10 দিনীয়াকৈ অনুষ্ঠিত হৈছে নাট কৰ্মশালা। অসম নাট্য সন্মিলন মৰিগাঁও জিলা সমিতিৰ উদ্যোগত আৰু মৰিগাঁও সদৰ সমিতিৰ সহযোগত অনুষ্ঠিত এই কৰ্মশালাত আমাৰ প্ৰতিনিধি উপস্থিত হৈছিল আৰু কথা পাতিছিল উদ্যোক্তাৰ লগতে প্ৰশিক্ষক আৰু শিক্ষাৰ্থীসকলৰ লগত। আহকচোন অনুষ্ঠানটিত আমিও ভাগ লওঁ।
2: মই হিমাংশু মহন্ত, অসম নাট্য সন্মিলনৰ মৰিগাঁও জিলাৰ সম্পাদক আৰু অসম নাট্য সন্মিলন কেন্দ্ৰীয় নাট কৰ্মশালা এবাৰ মৰিগাঁৱত আৱাসিক নাট কৰ্মশালা মৰিগাঁৱত অনুষ্ঠিত হৈছিল। ইয়াৰ আগতো অনুষ্ঠিত হৈছিলে 2010 চনত আৰু 10 বছৰ বা 16 বছৰ পিছত আকৌ মৰিগাঁৱত এই নাট কৰ্মশালাটো অনুষ্ঠিত হৈছিল। ইতিমধ্যে ছাত্ৰ ছাত্ৰীৰ সঁহাৰি আমি পাইছোঁ আৰু আজি আমাৰ মানে তৃতীয় দিনত ভৰি দিছে। যোৱা 5 তাৰিখৰ পৰা অনুষ্ঠিত হৈছে আৰু 14 তাৰিখলৈকে 10 দিনীয়া আৱাসিক নাট কৰ্মশালা আৰু সামৰণি অনুষ্ঠানটো এটা ব্যাপক প্ৰস্তুতিৰে আয়োজন কৰি থকা হৈছে। গতিকে এই ক্ষেত্ৰত অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় সমিতিক আমি ধন্যবাদ জনাইছোঁ মৰিগাঁৱত তেওঁলোকে সেই স্থায়ীটো নিৰ্ধাৰণ কৰাৰ কাৰণে। কামপীঠ মণ্ডলকো ধন্যবাদ জনাইছোঁ আৰু লগতে মৰিগাঁৱৰ সমাজ জীৱনৰ ব্যক্তিসকলে যিসকলে আমাক এই অনুষ্ঠানটো চলাই নিয়াত সহায় সহযোগিতা আগবঢ়ালে আটাইলৈকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তাৰ লগে লগে আমাৰ এই অনুষ্ঠানটোত আপোনালোকে প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে আকাশবাণী গুৱাহাটীৰ পৰা যিহেতু আকাশবাণী নগাঁৱৰ পৰা আমাৰ মাজত উপস্থিত হৈছে আমি আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ।
3: আমাৰ এই সুযোগতে অকল মৰিগাঁৱত নাট্য চৰ্চাৰ প্ৰসংগত দুআষাৰ কওকচোন।
2: ইতিমধ্যে আপোনাৰ অসমৰ মানে নাট্য জগতখনত বহুত পুৰুধা ব্যক্তি এই মৰিগাঁৱৰ পৰাই নাট্য জগতলৈ যথেষ্ট আগবদান আগবঢ়াইছে। এতিয়া মই আগৰখিনি কথালৈকে নাযাওঁ, আগতে জীৱেশ্বৰ বৰা পৰা আদি বহুত মানুহ আছেই। তাৰ বাহিৰেও আমাৰ সন্মুখতে আছে সুশীলা দত্ত বাইদেউ, সমগ্ৰ অসমতে জানে এগৰাকী প্ৰসিদ্ধ অভিনেত্ৰী। ইতিমধ্যে আমাৰ আপোনাৰ সন্মুখতে আছে আমাৰ অজয় ডেকা, বিভিন্ন নাটকৰ পৰিচালক অভিনেতা। ইয়াতে অজয় ডেকা আছে নাট্য পৰিচালক বিভিন্ন চলচ্চিত্ৰ। ইয়াতে আপুনি যে বাণী দাসৰ কথা কয় যে চলচ্চিত্ৰ প্ৰযোজক নিৰ্মাতা তেখেতে পৰিচালক বাণী দাসে বিভিন্ন অসমত চলচ্চিত্ৰৰ জৰিয়তে নতুন প্ৰজন্মক উলিয়াই আনিছে, অভিনেতা অভিনেত্ৰী সৃষ্টি কৰিছে। ইয়াতে তৰুণ তালুকদাৰ, মৰিগাঁও জিলাখনৰ কথা যদি তৰুণ তালুকদাৰ সমগ্ৰ অসমতেই জানে। ৰাজেশ ভূঞাৰ কথা যদি কওঁ সেই মৰিগাঁও জিলাৰে হয়। অসমৰ নাট্য জগতৰ নাট্য ধাৰাটোত অতি শক্তিশালীভাৱে মৰিগাঁও জিলাখনৰ পৰা প্ৰতিনিধিত্ব কৰি নাট্য জগতলৈ অৱদান আগবঢ়োৱা বহু পুৰুধা ব্যক্তি বা বহু ব্যক্তি এতিয়াও শক্তিশালীভাৱে এই নাট্য যাত্ৰাটোৰ লগত জড়িত হৈ আছে।
3: এই প্ৰতি বছৰে আপোনালোকে এনেকুৱা নাট্য কৰ্মশালা কৰে নেকি?
2: নাই, নাট্য কৰ্মশালা আপোনাৰ মৰিগাঁও জিলাখনৰ বিভিন্ন জেগাত হয়, নাট্য সন্মিলনৰ আণ্ডাৰতো হয়, কিন্তু এইবাৰ অসম নাট্য সন্মিলনৰ কিন্তু যিটো কেন্দ্ৰীয় আৱাসিক নাট কৰ্মশালা বা মৰিগাঁৱত হৈছে এইটো একে জেগাতে নহয়, সমগ্ৰ অসমত ঘূৰি থাকে। সকলোৱে নিমন্ত্ৰণ জনায়, কোনোবাই হয়তো এতিয়া নিমন্ত্ৰণ জনাইছে 10 বছৰ পিছতো পাব পাৰে, কোনোবাই জনাই দিছে, গতিকে সেই তেনেকুৱা ধৰণৰ কথা। আৰু এইটো নাট্য কৰ্মশালাটো পাবৰ কাৰণে সকলোৱে বিচাৰে, কাৰণ ইয়াৰ যিখন চাৰ্টিফিকেট অসম নাট্য সন্মিলনৰ পৰা প্ৰদান কৰে ডেফিনেটলি এটা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱে খোজ পেলাই থৈ যোৱা এটা জন্ম দি থৈ যোৱা অনুষ্ঠানৰ তাৰ যিখন মানে মানে চাৰ্টিফিকেট, ইয়াৰ যথেষ্ট এটা মূল্য থকা বস্তু।
3: ইয়াতে আৰু এটা কথা আছে, এনেধৰণৰ অনুষ্ঠান কৰিবলৈ আমাৰ আৰ্থিক অকণমান সদায় দৰকাৰ হয়, কেনেকৈ?
2: নাই, আচলতে কথাটো হ'ল মানে মনটো মনৰ ওপৰত নিৰ্ভৰ কৰে আৰু মানুহে চায় মানুহে অনুষ্ঠানটো কেনেকৈ পাতিছে, অনুষ্ঠানটো কি ধৰে। যদি মই ভাবোঁ খোলা মনেৰে অনুষ্ঠান পাতে সেই অনুষ্ঠানটো
3: ছাকচেছ। ইয়াৰ কাৰণে
2: আৰ্থিকটো আমাৰ বিভিন্ন ধৰণৰ আমাৰ মাজতেই আমি দিছোঁ, বিভিন্ন ৰাইজে আমাক দান বৰঙণি বিভিন্ন সময়ত আমাক সহায় কৰিছে। আমি কাকো তেনেকৈ হেৰি কৰিলোঁ জানে, কাবাক কৈছোঁ যে এনেকৈ পাতিছোঁ আপোনাক পাৰিলে সহায় কৰিব, সকলোৱে আহি পেলাই ইয়াত আমাক সহায় কৰিছে আৰু কমিটি ফালৰ পৰা যথেষ্ট আমাক আমি সহায় পাইছোঁ। এনেকুৱা নিচিনা নকওঁ যে আমি মানে ধৰ বোলে মানে গোটেই বহুত কিবা ধাৰ লাগিব কিবা, নাই নাই, আমাৰ মনটো বহল ছাত্ৰ ছাত্ৰীসকলক এটা শিক্ষা দিবৰ কাৰণে কোনোবাই নহয় কোনোবাইতো এতিয়া কৰিবই লাগিব। গতিকে আমাৰ সকলোৱে এতিয়া কোনোবাই পইচা দি সহায় কৰিছে, কোনোবাই সময় দি গৈছে, কোনোবাই কষ্ট দি সহায় কৰিছে, এতিয়া সকলোৱে উমৈহতীয়া প্ৰচেষ্টাত এই নাট্য যিটো এটা ধাৰা, যিটো আপোনাৰ মানে আৱাসিক নাটকৰ্মশালাটো এটা সাফল্যমণ্ডিত দিশলৈ গতি কৰিব বুলি আমি আশা ৰাখিছোঁ।
4: হয়, মই শ্ৰী কুমুদ মাধৱ ডেকা, এই অসম নাট্য সন্মিলনৰ যি কেন্দ্ৰীয় নাট কৰ্মশালা তাৰ অভ্যৰ্থনা সমিতিৰ মই কাৰ্যকৰী সভাপতি হওঁ। সংস্কৃতিৰ লগত জড়িত বুলি ক'বলৈ যাওঁতে আমি সৰুৰে পৰা যিহেতু সংস্কৃতিৰ জীৱনটো সৰুৰে পৰা জন্ম লগ্নৰে পৰা যেতিয়া জনা বুজা হোৱা যায় এখন ঘৰৰ পৰাই সেই কথাখিনি আহে, গতিকে তেনেধৰণেই আমি জড়িত হৈ আহিছিলোঁ আৰু বিশেষভাৱে নাট্যভিনয়ৰ প্ৰতি আকৰ্ষিত সৰুৰ পৰাই হৈছিলোঁ। আৰু তেনেকৈ এগৰাকী নাট্যকৰ্মী হিচাপে নাট্য চৰ্চা কৰি আছোঁ, নাটকৰ লগত জড়িত হৈ আছোঁ আৰু সেই মৰ্মে আহি আজি এই অসমৰ নাট্য সন্মিলনৰ যি কেন্দ্ৰীয় নাট কৰ্মশালা, এই কৰ্মশালাটিৰ এই পদবীটিত আহি উপস্থিত হৈ ছাত্ৰ ছাত্ৰীসকলৰ ইয়াৰ যিখিনি প্ৰশিক্ষাৰ্থী আছে তেওঁলোকৰ মানসিক বৌদ্ধিক উৎকৰ্ষ সাধনৰ কাৰণে আমি সকলোৱে মিলিজুলি এটা আঁচনিলৈ আগবাঢ়ি গৈছোঁ বুলি অনুভৱ কৰিছোঁ।
5: নমস্কাৰ, মই পুলেন কাকতি, মই অভ্যৰ্থনা সমিতিৰ সম্পাদক।
3: নাটকৰ লগত বা সাংস্কৃতিকভাৱে কেনেকৈ জড়িত আপুনি?
5: মই
3: মোৰ
5: মোৰ দেউতাৰ মানে গায়ন বায়ন আছিলে।
3: কি নাম?
5: কুলধৰ কাকতি। তেখেত গায়ন আৰু বায়ন, গতিকে সৰুৰ পৰা ভাওনা এইবিলাক তেতিয়াৰ পৰাই দেউতাৰ লগত ঘূৰিছিলোঁ আৰু সৰু সৰু কেৰেক্টাৰবিলাক দেউতাৰ লগতে মানে ওলাই পেলাই এনেই তেতিয়া আৰম্ভ কৰিছিলোঁ। তাৰপিছৰ পৰা নিজে যেতিয়া হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত আহি গ'লোঁ তেতিয়াৰ পৰাই নাটকৰ কৰ্মশালা কৰি নাটকৰ বিষয়ে ওৱানে তেতিয়া মেচা নাটকলৈ আহি গৈছোঁ। তাৰ আগত যাত্ৰা ভাওনা গৈছিলোঁ আগত, মানে সৰু সৰু কেৰেক্টাৰবিলাক মানে সেইবিলাকত সোমাই বৰ আগ্ৰহী আছিলোঁ, না দেউতাই সেইবিলাক মোক আগুৱাই লৈ গৈছিল।
3: তাৰপৰাই আদি শিক্ষা?
5: হয়, মোৰ দেউতাই মোৰ গুৰু।
3: আৰু গতিকে আপুনিও এনেকুৱা অনুষ্ঠানৰ লগত লাগি ভাগি থাকিলে ভালো লাগে।
5: হয়, এইটোৱে মানে আমাৰ এটা মানে মানসিক শান্তি।
3: আৰু এনে বাটটো দেখুৱাব লাগিব ল'ৰা ছোৱালী।
5: হয়, যিহেতু মই এই বিভাগত আহি শান্তি পাইছোঁ, গতিকে মোৰ ল'ৰাও এতিয়া ইয়াত কৰ্মশালাত আছে, গতিকে মোৰ ল'ৰাটোকো মোৰ দেউতাই যেনেকৈ মোক আনিছিল মোৰ ল'ৰাটোকো মই তেনেকৈ আনিছোঁ। আৰু এটা এটা কথা ভাল লাগে যে আমি নিজে অনুভৱ কৰোঁ যে আমি নাটকত লাগি থকাৰ কাৰণে হয়তো সমাজৰ বেয়া পোৱা কাম আমি কৰা নাই বুলি আমি ভাবোঁ। ঠিক তেনেকৈ মই ভাবোঁ মোৰ ল'ৰাটোও, কাৰণ এটা আমি মৰিগাঁও মানুহ চিনি পায় বিশেষকৈ নাটক কৰা বুলি। এতিয়া আমি যদি কিবা এটা বেয়া কাম কৰোঁ গতিকে মানুহে আমাক বেয়া বুলি ক'ব, সেইটো আমাৰ ধাৰণা হৈছে। গতিকে আমাৰ ভৱিষ্যত উঠি অহা ল'ৰা ছোৱালী যাতে নাটকৰ মাধ্যম বা কালচাৰেল ছাইডত আহি এই মানুহৰ সমাদৰে পোৱা কামবিলাক যদি আগবাঢ়ে তেনে কিন্তু মানুহে বেয়া মানে মানুহে চকুত লগা বেয়া কাম এটা তেওঁলোকে কৰিবলৈ বাধা দিব মনে।

0: মোৰ নাম জ্যোতিষা মহন্ত।
1: হয়, আপুনি কিভাৱে জড়িত?
0: মই অসম নাট্য সন্মিলন মৰিগাঁও জিলা শাখাৰ এগৰাকী সদস্যা আৰু এই কৰ্মশালাখনৰ এগৰাকী প্ৰশিক্ষক।
1: হয়, আপুনি কি শিকাব?
0: মই নাটকৰ বুৰঞ্জী সন্দৰ্ভত ক্লাছ কৰিব লাগিব আৰু আবৃত্তি সম্পৰ্কত কৰিব লাগিব।
1: আবৃত্তি আপুনি কৰিছে চাগে, বিভিন্ন মঞ্চতো কৰিছে চাগে, আৰু পুৰস্কাৰ পাবলৈ চাগে আপুনি বহুত পাইছেও চাগে।
0: হয়, মই মানে সৰুৰ পৰা কি জানো আছিলে মনটো যে খুব ভাল পাইছিলোঁ কবিতা, আৰু নগাঁৱৰ গোলাপ বৰা হয় তেখেতৰ পৰা প্ৰশিক্ষণ লৈছিলোঁ, এমহীয়া আৱাসিক প্ৰশিক্ষণ, আৰু ইমান ভালকৈ মোক মানে শিকাইছিল, আৰু তেখেতলৈ এই সুযোগতে মই শ্ৰদ্ধা নিবেদন কৰিছোঁ। তেখেত হয় হয় তেখেতে যিখিনি দিছিলে সেইখিনি মই মানে ধৰি ৰাখিবলৈ যত্ন কৰিছোঁ, আৰু লগতে মই ল'ৰা ছোৱালীখিনিৰ মাজতো সেই আবৃত্তি কৰ্মশালাৰ জৰিয়তে মই আবৃত্তিৰ তেওঁৰ যিখিনি শৈলী শিকাইছিল সেইখিনি মই বিলাবলৈ যত্ন কৰি আছোঁ।
1: আমি গম পাইছিলোঁ আপুনি আকাশবাণী গুৱাহাটীৰো নাটকৰ।
0: হয় হয়, গুৱাহাটীৰ নাটকৰ মই 2000ৰ আগতেই মই মানে পাছ কৰিছিলোঁ অডিশ্যন, আৰু তেতিয়াৰ পৰা মই নাটক শাখাত নাটক পৰিৱেশন কৰি আছোঁ।
1: গতিকে আপুনি তাৰো চাগে কিবা অকণমান শিক্ষা এটা দিব চাগে?
0: নিশ্চয় দিব পাৰিম চাগে, সেইখিনি কম
1: কথা। তেওঁলোককো বুজাব পাৰিব লাগিব যে আমি সদায় ছ'চিয়েল মিডিয়াত বা আমি ভ্ৰাম্যমান দেখোঁ, এই নেদেখাকৈও যে এখন নাটক
0: আচলতে ক'বলৈ গ'লে কি জানেনে, এই যে আমি দেখা নোপোৱাকৈ এটা কণ্ঠৰ দ্বাৰাই কণ্ঠৰ জৰিয়তে আমি ছবি দেখোঁ, সেই বস্তুটো আটাইতকৈ ডাঙৰ কথা। আৰু যিখিনি বস্তু আমাক সদায় প্ৰেৰণা যোগাইছিল শ্ৰদ্ধাৰ নীলু চক্ৰৱৰ্তী ছাৰ, তাৰপিছতে আমাৰ বীণা দাস মান্না, চেতনা বাইদেউ আৰু ইন্দ্ৰবনীয়া ছাৰ, তেখেতসকলৰ যিটো কণ্ঠ, কণ্ঠই তেখেতসকলৰ এটা পৰিচয় বহন কৰি আছে। আজি যদি আমি চকু মুদোঁ তেওঁলোকৰ কথাটোও যদি শুনো, কাৰ মাত আমি পটককৈ বুজি পাওঁ, সেইটো কিন্তু ডাঙৰ আইডেণ্টিফাই, যে মুখখন নেদেখাকৈ কণ্ঠটো শুনিয়ে এটা পৰিচয় লোৱাটো এটা বিৰাট কঠিন কথা। এতিয়া যথেষ্টখিনি কষ্ট কৰিছোঁ, কিন্তু মই মোৰ কণ্ঠৰ দ্বাৰা সেই পৰিচয়টো আজিলৈকে ল'ব পৰা নাই যেন অনুভৱ হৈ আছে। যেনেকৈ চেতনা বাইদেউৱে ল'ব পাৰিছে, যেনেকৈ ইন্দ্ৰবনীয়াই ল'ব পাৰিছিল, তেখেতসকলে সেই পৰিচয়টোৰ যদি জয়ন্ত ভাগৱতী ছাৰে ল'ব পাৰিছিল, সেই সকলোখিনি যেন অনুশীলনৰ আমাৰ ক'ৰবাত অভাৱ আছে, গতিকে সেইটো এটা ডাঙৰ পৰিচয়। কিন্তু
1: এটা পৰিচয় আমি বনাব পাৰিব লাগিব, আমিও আপোনাক লগ পালোঁ আজিৰ এই সুবিধাতে। আমি আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা আহিলোঁ, আমাৰ শ্ৰোতাসকলেও ভাল পাব, মৰিগাঁৱৰ শ্ৰোতাসকলেও ভাল পাব যে আমাৰ মৰিগাঁৱৰ এই বাইদেউগৰাকীৰ কথা আমি ৰেডিঅ'ত শুনিছোঁ। আমি আশা কৰোঁ পৰৱৰ্তী সময়ত আপুনি নাটকৰ যি সৰু সুৰা কথাবিলাক আপুনি ছাত্ৰ ছাত্ৰীক বুজাব, আকাশবাণী নাটক কি সেইটোও যাতে বুজাই দিয়ে। ধন্যবাদ আপোনালৈ।
0: ধন্যবাদ।
2: নমস্কাৰ, মই সুশীলা দত্ত, এগৰাকী অভিনেত্ৰী। মনৰ যিটো উৎসাহ মোৰ এখেতৰ, মোৰ বহুত মানুহ বাধা বিঘিনিৰ মাজেদিয়ে অভিনয় জগততে আগবাঢ়িছোঁ, আৰু এখেতৰ অসুস্থতা অৱস্থাতে স্বৰ্গগামী হ'ল, স্বৰ্গগামী হ'ল যদিও মোক এই নাটকৰ নাট্যপ্ৰেমীসকলে, মোৰ মৰিগাঁৱৰ ৰাইজে মোক ঘৰত সোমাই থাকিব নিদি এই নাটকৰ সমাজখনলৈ উলিয়াই আনিলে। মই এইখিনিতে মই ধন্যবাদ জনাম গোটেইকেইটা আমাৰ মৰিগাঁৱৰ নাট্যগোষ্ঠীলৈ, আৰু মোৰ লেখিকা সমাৰোহৰ যিখন বাইদেউ আছে যে আপুনি ঘৰত সোমাই নাথাকিব, যে বছৰেকলৈ য'ত আগৰ এটা ৰীতি আছিল যে ওলাই আহিব নাপায়, কিন্তু সেই নাপায়টো এতিয়া ধৰি ৰাখিব নালাগে, আপুনি আমাৰ মাজলৈ ওলাই আহক। গতিকে সেইখিনিয়ে মই বহুত এটা মানে সুস্থ হৈ থাকিবলৈ মই এটা সকাহ পাইছোঁ।
1: আপুনি ছাত্ৰ ছাত্ৰীৰ লগত দুআষাৰ কৈছে, সমাজ এখন পাইছে, সেইটোৱে আপোনাক বহুতো আনন্দ
2: বহুত আনন্দ দিছে আৰু বহুত এটা মই আহাৰ পাইছোঁ।
1: আমিও আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা আজি উপস্থিত হ'লোহি, এতিয়া আমি কথা বতৰা সামৰিব লাগিব, আৰু সকলোকে আমাৰ আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসম নাট্য সন্মিলন মৰিগাঁও জিলা সমিতিৰ উদ্যোগত আৰু মৰিগাঁও সদৰ সমিতিৰ সহযোগত 10 দিনীয়াকৈ যি কৰ্মশালা অনুষ্ঠিত কৰিছে, এই কৰ্মশালাত যিহেতু আমি উপস্থিত হৈছোঁ, ইয়াতে যিসকলে শিকিবলৈ আহিছে গৰমৰ বন্ধত, সুন্দৰকৈ তেখেতসকলে কথাখিনি শিকি আছে। আমি এগৰাকী শিকাৰো পাইছোঁ, চিনাকি হওঁ, নামটো তোমাৰ?
3: মোৰ নাম বন্তি শইকীয়া।
1: বন্তি শইকীয়াৰ ঘৰ কোন গাঁৱত?
3: মোৰ নভেটি।
1: হয়,
3: মই এবাৰ কৰি পাইছোঁ নাটক, কৰ্মশালাত জইন কৰিছিলোঁ, ইয়াতে কিছুমান মোৰ বান্ধৱীও আছে আগতে কৰা।
1: হয়। ক'ৰবাত তুমি কৰিছানে নাটক কৰিছানে মঞ্চ ক'ৰবাত কৰিছানে বাৰু?
3: কৰিছোঁ।
1: ক'ত কৰিছা?
3: এই ইয়াতে মৰিগাঁৱতে।
1: মৰিগাঁৱতে কৰিছা আৰু ইয়াত কথাখিনি শিকিছা, এই সম্পূৰ্ণ বিনামূলীয়া নেকি? অলপ চাগে কিবা এটা কণ্ট্ৰিবিউচন কৰিবলগীয়া হয় বাৰু। যা হওক, কিমান শিকিছা এতিয়ালৈকে?
3: এতিয়ালৈকে বেচিক্স শিকি আছোঁ।
1: পাঁচ ছয় সাত, আজি সাত তাৰিখ হৈছেহে আৰু প্ৰিলিমিনাৰীখিনি শিকিছা।
4: নমস্কাৰ, মোৰ নাম শ্ৰীদৰ্শিতা মহন্ত। মই বিশেষকৈ এক্টিং কৰি খুব বেছি ভাল পাওঁ। কৰ্মশালা আগতেও কৰিছোঁ মই, লালিনাঙত মই কৰিছিলোঁ এবাৰ আৰু খুব ভাল লাগে তাত। মানে মই এক্টিং মোৰ মানে ফেভৰেট হয় আচলতে।
1: তুমি ক'ত ক'ত নাটক কৰিছা বাৰু?
4: মই মৰিগাঁৱতে কৰিছোঁ। মই বেছিকৈ স্কুলত বেছি কৰিছোঁ, মানে বহুতখিনি কৰিছোঁ। মোৰ আচলতে মোৰ হীৰামণি, মোৰ পেহীয়ে মানে মোৰ নাটকৰ নৰ পৰা মোক মানে মোক শিকাইছে মানে মোক নাটকখিনি। তেতিয়াৰ পৰা মই মানে নাটক কৰিব ভাল পাওঁ, মানে মানে মানে ভাল লাগে।
1: আৰু মনে মনে কেতিয়াবা ৰুমত সোমাই পেলাই নাটক কৰি থাকে নেকি আইনাৰ সন্মুখত?
4: সেনেকুৱা ইমান নহয়, কিন্তু মই বহুত ভাল পাওঁ।
1: বহুত ভাল। আৰু তোমাৰ যি মুকাভিনয় ছাৰে অলপ আগতে মুকাভিনয় কৰিছিল, সেইটোতো তোমালোকৰ প্ৰেক্টিচ আইনাৰ সন্মুখতেই হ'ব লাগিব। প্ৰথম তোমাৰে তুমি গুৰু হ'ব লাগিব, নহয় জানো? প্ৰথমতে কিমান কৰি ভাল পাইছা সেইটো তুমি কৰিব লাগিব, তাৰপিছতহে ছাৰহঁতে চাই দিব। বাৰু ঠিক আছে, তুমি কিহত পঢ়িছা?
4: মই ক্লাছ ফাইভত পঢ়িছোঁ।
1: ঠিক আছে।
5: নমস্কাৰ, মোৰ নাম শ্ৰী অয়ন শইকীয়া। মই নাটক শিকি ভাল পাওঁ, নাটক কৰিছোঁ। আগতে আঁহতগুৰিতো কৰিছিলোঁ, বিদ্যুৎ ছাৰে শিকাইছিলে, তো নাটক কৰি ভাল পাওঁ। আগতেও কৰিছোঁ, গাঁৱত হ'লেও কৰোঁ।
1: ভাওনাও কৰা?
5: ভাওনা, হয়, ভাওনা কৰোঁ। এনেকুৱা মানে ব্লেন কৰোঁ, তাৰপিছতে এনেকুৱা ধৰক আমাৰ গাঁৱত ভাওনা হ'লে অসুৰ চসুৰবিলাক কৰি ভাল পাওঁ।
1: চব কৰিব লাগিব আমি, নহয়?
5: হয় হয় হয়।
1: ইয়াত এতিয়া তুমি কি কথা শিকিছা, নতুন কি কথা শিকিলা?
5: নতুন মানে শিকাইছে তোমাৰ নাটকৰ বিষয়ে, নাটক কেনেকৈ কৰিব লাগে।
6: নমস্কাৰ, মই ৰাজকুমাৰ ডেকা। আজি এই প্ৰশিক্ষণটোৰ পৰা আমি অভিনয়ৰ প্ৰাথমিক জ্ঞানসমূহ পাইছোঁ, এজন অভিনেতাৰ দায়িত্ব আৰু কৰ্তব্য, তাৰপিছত এজন অভিনেতাই কেনেদৰে কোন কি পৰিস্থিতি আৰু পৰিৱেশৰ মাজেৰে এখন নাট ৰচনা কৰিব পাৰে তাৰ বিষয়ে আমাক অভিজ্ঞ প্ৰশিক্ষকসকলে ইতিমধ্যে পাঠদান আমাক দিছে। আৰু আজি আমাৰ যিগৰাকী প্ৰশিক্ষক আহিছে তেওঁ আমাক বিশেষকৈ আংগিক অভিনয়ৰ ওপৰত পাঠদান প্ৰদান কৰিছে ইতিমধ্যে, আৰু আমি মুকাভিনয়ৰ প্ৰাথমিক জ্ঞান ইতিমধ্যে লাভ কৰি আছোঁ, আৰু হয়তো তাৰ ওপৰতে বিশেষ পিছৰ প্ৰশিক্ষণত আমি লাভ কৰিম।
1: আৰু নাটক এখন কৰি আমাৰ টকা ঘটাটোৱে কথা নহয়, নাটকত আমি কি সমাজলৈ দিব পাৰিছোঁ, নাটক এটা ডাইলগ কেনেকৈ আমি থ্ৰ' কৰিছোঁ, এইখিনি বহুত কথা থাকে, নহয় জানো? সমাজৰ দায়িত্ব এটাও তোমালোকৰ ওপৰত থাকি যায়।
6: হয়।
1: আৰু সমাজত এতিয়া তোমালোকে নিশ্চয় দেখিছা ড্ৰাগছ খাইছে মানুহ, গাঁৱত গৈ ড্ৰাগছৰ ৰিহেব চেণ্টাৰ কৰিবলগীয়া হৈছে, যাতে তেনেকুৱা নহওক আমাৰ নাট্যকাৰসকলৰ সেইবিলাকৰ দায়িত্ব থাকিব লাগিব, নহয় জানো? আৰু তোমাৰ কণ্ঠ খুব সুন্দৰ পাইছোঁ আমি, তুমি কেনেকৈ তোমাৰ কণ্ঠটো ধৰি ৰাখিছা কোৱাচোন।
6: হয়, মই সৰুৰে পৰা গীত গাওঁ, বিশেষকৈ মই বৰগীত বিষয়ৰ ওপৰত অধ্যয়ন কৰিছোঁ আৰু উত্তৰ ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ ওপৰতো মই অধ্যয়ন কৰিছোঁ, আৰু মই তেনেদৰে গীত পৰিৱেশন কৰোঁ। আৰু বিশেষকৈ মই অংকীয়া নাটত গায়নৰ কৰ্তব্য কৰোঁ।
1: হয় হয়। আমাৰ নাটক শিকাৰ প্ৰথম ঘৰখনেই হৈছে আমাৰ নামঘৰৰ নামঘৰ, তাৰ পৰাই আমাৰ নাটকৰ পাচনিটো মেলে, নহয় জানো? আৰু তুমি যে পঢ়া শুনাৰ কথা অকণ কৈ লোৱা।
6: হয়, মই দ্বাদশ শ্ৰেণীত পঢ়ি আছোঁ।
1: আমি আশা কৰিছোঁ পৰৱৰ্তী সময়ত তুমি ভাল নাটক কৰিবা, আমি যাতে চাবলৈ পাওঁ। ধন্যবাদ।
6: ধন্যবাদ।
7: নমস্কাৰ, মোৰ নাম দীপমালা দেৱী।
1: দীপমালা দেৱী, ঘৰ কোন গাঁৱত?
7: জাগীৰোডত।
1: জাগীৰোডৰ পৰা ইয়ালৈ আহিছা, কি শিকিছা?
7: অভিনয়ৰ বিষয়ে শিকিবলৈ পাইছোঁ, মই আগতে কৰা নাই, ইয়াতে ট্ৰাই কৰিবৰ কাৰণে আহিছোঁ কেনেকুৱা লাগে।
1: অভিনয় কৰিবলৈ হ'লে আমি একদম সকলো ঠিক, আমাৰ অকণ এক্সাৰচাইজো, বডি এক্সাৰচাইজো দৰকাৰ হয়, কণ্ঠটো আমি শুদ্ধকৈ ডাইলগটো নিক্ষেপ কৰিব পাৰিব লাগিব, নহয় জানো? সক্ৰিয় থাকিব লাগিব, কাষৰজনে কেনেকৈ ডাইলগটো তোমালৈ দিছে তুমি কেনেকৈ কৰিবা, নহয় জানো? তোমালোকৰ ছাৰসকলে চাগে নিশ্চয় খুব ভালকৈ শিকাইছে। বাৰু তুমি কিহত পঢ়ি আছা?
7: মই এবাৰ বি এ থাৰ্ড ছেম।
8: নমস্কাৰ, মোৰ নাম অনুপম পাটৰ।
1: অনুপম পাটৰ,
8: ইয়েছ।
1: তোমাৰ গাঁওখনৰ নাম?
8: মোৰ গাঁৱৰ মণিপুৰ হয়।
1: মণিপুৰ। আৰু তুমি কিয় আহিলা, কি শিকিছা
8: ইয়াতে? ইয়াতে নাটকৰ অভিনয়ত মানে এজন এজন মানে এটা চৰিত্ৰত কেনেকৈ মানে নিজৰ সেইটো নিভায়
1: বা কেনেকৈ সোমাব লাগিব, কেনেকৈ দৰ্শকক বুজাব পাৰিব
8: লাগিব।
1: তুমি গাঁৱত নাটক কৰানে বাৰু?
8: মই নাটক কৰি পোৱা নাই, কিন্তু মানে এবাৰ কলেজত কৰি পাইছোঁ, কলেজত কৰি পাইছোঁ।
1: তোমালোকৰ গাঁৱত পুথিভঁৰাল কিবা এনেকুৱা আছেনে বাৰু?
8: গাঁৱত পুথিভঁৰাল নাই,
1: পুথিভঁৰাল নাই, নামঘৰত থাকে নাটক ভাওনা হয় আৰু,
8: নামঘৰত হয় নাটক হয়।
1: তোমাৰ মই ভাবোঁ তুমি খুব আৰু কণ্ঠটো ৰেৱাজ কৰিবা, ডাইলগ মাতি থাকিবা, তেতিয়া হয়তো তোমাৰ কণ্ঠটো ভাল হ'ব। ধন্যবাদ তোমালৈ।
8: থেংক ইউ ছাৰ।
9: নমস্কাৰ, মোৰ নাম শ্ৰী ৰাহুল ডেকা।
1: ৰাহুল ডেকা, ৰাহুল ডেকা
9: হয়,
1: ঘৰ কোন গাঁৱত?
9: মোক গছগুৰি।
1: গছৰগুৰিত ইয়াৰ পৰা কিমান দূৰ?
9: ইয়াৰ পৰা 6 কিলোমিটাৰমান হ'ব।
1: হয়, এইকেইদিন কি শিকিলা? 5 তাৰিখৰ পৰা হৈ আছে।
9: হয়, এইকেইদিন শিকাই আছে, য়োগা শিকাইছে, এনেকৈ কেইটামান এক্টিং কেনেকৈ কৰে শিকাইছে, আৰু শিকাইছে এইবিলাক।
1: খুব ভাল কথা। আজিকালি গাঁৱে ভূঁই আমি খুব দেখা পাওঁ ড্ৰাগছৰ আসক্ত, অন্যান্য মোবাইল চাই সময় খৰচ কৰা, তাৰ সলনি তোমালোকে যাৰা শিকিবলৈ আহিছা,
9: হয়
1: খুবেই ভাল কথা। তুমি কাৰ নিচিনা হ'বলৈ মন, কাৰ কি হ'বলৈ মন আগলৈ?
9: এজন
1: ভাল অভিনেতা। কোন অভিনেতা তুমি ভাল পোৱা বাৰু?
9: ৰবি শৰ্মা।
1: প্ৰশিক্ষণ শিবিৰত আমি যিজনে ইতিমধ্যে প্ৰশিক্ষণ প্ৰদান কৰিছে তেওঁৰ নতুন মুখ আমি দেখা পাইছোঁ আকাশবাণীৰ পৰা আহি। আমি অকণ চিনাকি হ'ম, কথা পাতিম, নামটো?
10: নমস্কাৰ, মই বিজিৎ কুমাৰ দাস, মই এজন মুখাভিনয় শিল্পী, আপোনাৰ মৰিগাঁৱৰ অসম নাট্য সন্মিলনৰ শাখাই যি আপোনাৰ এই 10 দিনীয়া কৰ্মশালা অনুষ্ঠিত কৰিছে তাত মোক নিমন্ত্ৰণ কৰিছে। মই আপোনাৰ অৰিজিনেল মুখৰ শিৱসাগৰৰ থাকোঁ, মই গুৱাহাটীত আৰু জাগীৰোড কলেজৰ অভিনয় বিভাগৰ মই HOD হয়, আৰু মই এনেকেই আমাৰ মানে আপোনাৰ জুলাই মাহটোত আমাৰ যিহেতু বন্ধ থাকে আৰু গোটেই অসমবাসীতেই অসমতেই আপোনাৰ মানে আপোনাৰ মুকাভিনয় হওক, নাটকৰ হওক, গীত নাচৰ কৰ্মশালা হৈ থাকে, আৰু সৰু ল'ৰা ছোৱালীখিনিক পঢ়াশালীৰ লগতে নিজৰ কিছুমান ক্ৰিয়েটিভিটিৰ বহুত দৰকাৰ, যাৰ কাৰণে এই জুলাই মাহটোত ল'ৰা ছোৱালীবিলাকে নতুন নতুন বস্তু শিকিব পাৰে, নতুন নতুন ক্ৰিয়েটিভ কাম কৰিব পাৰে। তো সেইকাৰণে এই মৰিগাঁৱত যি এই নাট কৰ্মশালাৰ আয়োজন কৰিছে তাত আজি আহি পিনে মই মুকা অভিনয়ৰ বিষয়ে আমি অকণমান জ্ঞান দিবলৈ চেষ্টা কৰিছোঁ, আৰু সকলো ল'ৰা ছোৱালীয়ে খুব সুন্দৰভাৱে এই কামখিনি সততাৰে কৰি গৈ আছে।
1: আপুনি মুকাভিনয়ৰ লগত কিমান বছৰৰ পৰা জড়িত আছিলে?
10: মই আপোনাৰ মই যেতিয়া ক্লাছ 5 মানত আছিলোঁ তেতিয়াই মই প্ৰথম মুকা অভিনয় দেখা, আৰু মই 2011ত মই আমাৰ অসমৰ যোনে নাম মুকা অভিনয় সৃষ্টি কৰিছিলে অসমত মইনুল হক ছাৰ, তেওঁত মই 2012 চনত লগ পাইছিলোঁ ছাৰৰ আণ্ডাৰত। মই লাষ্ট 10 ইয়াৰ্ছ 2012-18 চনলৈকে ছাৰৰ আণ্ডাৰতে মই শিকিছিলোঁ, ছাৰৰ লগত মই এছিষ্টো কৰিছিলোঁ, আৰু তেওঁৰ তাত থাকোঁতেই মই CCRT মিনিষ্ট্ৰী অফ কালচাৰ গভৰ্ণমেণ্ট ইণ্ডিয়াৰ পৰা মই আপোনাৰ নেশ্যনেল স্কলাৰশ্বিপ পাবলৈ সক্ষম হৈছিলোঁ, আৰু তেখেতৰ আণ্ডাৰতে 2015ত NEZCC মিনিষ্ট্ৰী অফ কালচাৰ গভৰ্ণমেণ্ট ইণ্ডিয়াৰ পৰা ইয়ং টেলেণ্ট আৰ্টিষ্ট এৱাৰ্ড পাবলৈ মই সক্ষম হৈছিলোঁ, আৰু এতিয়া মোৰ নিজা এটা অৰ্গেনাইজেশ্যন আছে থাৰ্ড থিয়েটাৰ, আমি গুৱাহাটীত শনিবাৰে দেওবাৰে প্ৰত্যেক শনিবাৰে দেওবাৰে আমি সৰু সৰু ল'ৰা ছোৱালীক গীত নৃত্য মুকা অভিনয় ৰিচাইটেশ্যন কবিতা আমি শিকাওঁ, এতিয়াও আমাৰ ৱৰ্কশ্বপ চলি আছে, আৰু 10 মানে প্ৰত্যেক বছৰে আমাৰ ৱৰ্কশ্বপ চলে, আৰু আমি প্ৰত্যেক বছৰে গুৱাহাটীৰ কলাক্ষেত্ৰত আমি এটা সৰু ল'ৰা ছোৱালীৰ এটা প্ৰডাকশ্যন আমি কৰোঁ, এখন নাটক কৰোঁ তাত য'ত গীত থাকে নৃত্য থাকে, আৰু এবাৰ আমাৰ শিৱসাগৰতো আমি এখন নাটক কৰিবলৈ গৈ আছোঁ 26 তাৰিখে। হয়,
1: আপুনি মৰিগাঁও জাগীৰোড মহাবিদ্যালয়ত কিহৰ লগত জড়িত?
10: জাগীৰোড মহাবিদ্যালয় আপোনাৰ 2015ৰ পৰা এটা অভিনয় বিভাগ আছিলে তাত, এতিয়া মই তাত মই পঢ়িছিলোঁ নিজে, আৰু মই মাষ্টাৰ্ছ কৰিব গৈছিলোঁ আপোনাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিত, তাত মই আপোনাৰ মাষ্টাৰ্ছ কৰিছিলোঁ পাৰফৰ্মিং আৰ্টছৰ থিয়েটাৰত, আৰু 2022 চনত মই জাগীৰোড কলেজৰ অভিনয় বিভাগত মই শিক্ষকতা কৰি আছোঁ,
1: এতিয়াও কৰি আছোঁ। হয়, আৰু এটা কথা হয় নহয়, মুকাভিনয় কৰিবলৈ মানুহজন ওখ চাপৰ ক'লা বগা কি কথা আছে?
10: তেনেকুৱা একো কথা নাই, আমাৰ সৰুৰ পৰা আৰম্ভ কৰি একদম বৃদ্ধলৈ কৰিব পৰা, মোৰ নিজৰ ছাৰ এতিয়া আপোনাৰ তেওঁ 65+, তেওঁ এতিয়াও তেওঁ সেই গাত জোৰ আছে, তেওঁ এঘণ্টা সময় অকলেই অডিয়েঞ্চৰ আগত পাৰফৰ্ম কৰি সকলো অডিয়েঞ্চক একদম পূৰা পিন ড্ৰপ চাইলেঞ্চ ৰাখি পেলাই তেওঁৰ অভিনয় চাই থাকিব পৰা তেওঁৰ সিমানখিনি এতিয়াও তেওঁৰ হেৰি আছে। 65+ এতিয়াও তেওঁ এঘণ্টা ধৰি কাম কৰে, অভিনয় কৰে। তাৰ কাৰণে তেওঁ সাধনা কৰিছে, ৰাতিপুৱা 4টা উঠি তেওঁ এক্সাৰচাইজ কৰে প্ৰত্যেক, মানে একো মানে আপোনাৰ ৰ'দ বৰষুণ একো নামানি পিনে তেওঁ সদায় প্ৰেক্টিচ কৰে, সদায় সাধনা কৰে। সেই সাধনাখিনি আমি সৰুৰ পৰা আমি যদি শিকি যাওঁ আমি আগুৱাই বহুত বছৰ আমি কাম কৰিব পাৰিম। তাত কোনো ওখ ডাঙৰ চাপৰ চুটি কোনো কথা নাই। আমি মুখা অভিনয় কৰোঁতে আমি এটা মেকআপ কৰোঁ হোৱাইট এণ্ড ব্লেক, আমি তাক কওঁ আমি এইটো কাৰণেই কৰোঁ মুখা অভিনয়ত আমি মেকআপটো যাতে অডিয়েঞ্চে আমাৰ এক্সপ্ৰেশ্যন ভালকৈ দেখা পায়। আৰু লগতে আমি এইবুলিও ক'ব পাৰোঁ আমাৰ জীৱনত হাঁহি আৰু কান্দোন এই দুটাৰে আমাৰ জীৱন আগবাঢ়ি গৈ থাকে। তো আমি মুখা অভিনয়ৰ এই হোৱাইটটোৰে আমি হাস্য আৰু ব্লেকটোৰে আমি কৰুণ ৰসটো আমি প্ৰকাশ কৰোঁ। জীৱনটো যিহেতু আমাৰ হাঁহি আৰু কান্দোনৰ মাজতে গৈ থাকে, আমি তেনেকৈ আমি আগবাঢ়ি গৈ থাকোঁ। আজি মই প্ৰথম এই নাট কৰ্মশালীত আহিছোঁ, আজি 3 দিন হৈ গৈছে, মই 3 নম্বৰ দিনত মই আহিছোঁ। ল'ৰা ছোৱালীখিনি বহুত আগ্ৰহী শিকিবৰ কাৰণে, নতুন বস্তু শিকিবৰ কাৰণে। যি যি শিকাইছোঁ তেওঁলোকে বহুত ধুনীয়াকৈ, মই যি শ্লোক মাতিব গৈছোঁ বহুত সোনকালেই তেওঁলোকৰ শ্লোকখিনি মনৰ হৈ গৈছে, তেওঁলোকক যি এক্সাৰচাইজ কৰিব গৈছোঁ খুব সোনকালে তেওঁলোকে আয়ত্ত কৰিছে। এতিয়া জাষ্ট মোৰ এঘণ্টা হৈছেহে, আৰু আমি আগুৱাই মানে আৰু ভাল ভাল মানে বস্তুখিনি শিকাব মই চেষ্টা কৰিম। কেনেকৈ আমি ইমেজিন কেনেকৈ কৰিব লাগে, কেনেকৈ আমি ইলিউজন ক্ৰিয়েট কৰিব লাগে, কেনেকৈ আমি এটা কনচেপ্ট আগবঢ়াব লাগে, কেনেকৈ আমি কেৰেক্টাৰ ডেভেলপ কৰিব লাগে, এইখিনি কথা আমি এতিয়া ডিছকাছ কৰিম, শিকিম। মুখা অভিনয়ৰ বেছিক কিছুমান কথা শিকিম, মুখা অভিনয়ত ইলিউজন কিমান জৰুৰী, আমাৰ ফেচিয়েল এক্সপ্ৰেশ্যন কিমান আমাৰ দৰকাৰী, এইখিনি কথা আমি ডিছকাছ কৰিম। আমি এটা নতুন কনচেপ্ট সকলোকে মই দিম, সকলোৱে যাতে সেই কনচেপ্টবিলাক কেনেকৈ 10 মিনিটত 5 মিনিটত কেনেকৈ আমি ইম্প্ৰভাইজ কৰি আমি এটা এক্ট ৰেডি কৰিব পাৰোঁ, আমি তাৰ ওপৰতো আমি কাম কৰিম। এইখিনি আমি কৰিম।
11: নতুন কি নাটকৰ টুকুৰা সংযোগ কৰে? ধৰক এতিয়া ড্ৰাগছৰ প্ৰভাৱৰ কথা আছে, আজিকালি ল'ৰা ছোৱালী বহুতে মোবাইলত বিজি থাকে, এইবিলাক আপুনি ভাবিছে নেকি যে মই এই বস্তুটো মুখাভিনয়ত নি পেলাই এজনী মঞ্চস্থ কৰিব পাৰোঁ?
10: হয়, আমি এই বিষয়ে আমি ভাবিছোঁ আৰু লগতে কৰিছোঁ। আমি মুখাভিনয় অকল মঞ্চতে নহয়, আমি মানুহৰ সমাজৰ মাজলৈ ৰোড শ্ব' হিচাপে আমি লৈ গৈছোঁ। এই যোনবিলাক এই জ্বলন্ত সমস্যাবিলাক এইখিনি আমি দেখুৱাবলৈ চেষ্টা কৰোঁ, যে গছ গছনি কাটি দিয়া, নেচাৰ ধ্বংস কৰা, ড্ৰাগছৰ ওপৰত মানে আপোনাৰ মানুহবিলাকৰ যে সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ যে আপোনাৰ ধাউতি বেছি বাঢ়ি গৈছে, বা মোবাইলত বেছি তেওঁলোকে ব্যস্ত হৈ গৈছে, বা যি যি আপোনাৰ কাম কৰিব নালাগে, সেই তেনেকুৱা ধৰণৰ আমি বহুতো বস্তু আমি সমাজক আমি ৰোড শ্ব' হিচাপে আমি মুখা অভিনয়ৰ মাধ্যমেৰে আমি কৰিবলৈ চেষ্টা কৰি আহিছোঁ, কৰি আছোঁ।
11: আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু আমাক যথেষ্ট সময় দিলে, ধন্যবাদ।
10: হয় হয়, ধন্যবাদ, বহুত বহুত ধন্যবাদ। সকলোৱে যাতে ভালকৈ কৰে, আৰু আপোনালোকৰো বহুত ধন্যবাদ, আপোনালোকে আহিলে আমাৰ লগত কথা পাতিলে, ধন্যবাদ।
12: ইমান পৰে মৰিগাঁও জিলাৰ গুৰুচৰণ মেধি ভৱনত 10 দিনীয়াকৈ অনুষ্ঠিত হোৱা নাট কৰ্মশালাৰ উদ্যোক্তা, প্ৰশিক্ষক আৰু শিক্ষাৰ্থীসকলৰ লগত হোৱা কথা বতৰা শুনিলে। অনুষ্ঠানটিত কথা বতৰাত ভাগ ল'লে কিৰণ চন্দ্ৰনাথে। অনুষ্ঠানটি ইমানতে অন্ত পৰিল, নমস্কাৰ।
13: ইয়াৰ আকাশবাণী নগাঁও, এইখিনিতে কেইটিমান গীত শুনাবলৈ লৈছোঁ। প্ৰথমে এয়া প্ৰগতি মহন্তৰ কণ্ঠত শুনোৱা হওক, ব্ৰজেন ৰায় চৌধুৰীৰ ৰচিত এটি গীত।

প্ৰগতি মহন্তৰ কণ্ঠত ব্ৰজেন ৰায় চৌধুৰীৰ ৰচিত গীতটি শুনিলে। এবাৰ পুনৰ প্ৰগতি মহন্তৰ কণ্ঠত আন এটি গীত শুনোৱা হওক। গীতৰ কথা ৰেণু মহন্তৰ।

এইখিনিতে জনাইছো, অহা 13 জুলাই সোমবাৰে দিনৰ 10 বজাত আকাশবাণী নগাঁও কেন্দ্ৰৰ ষ্টুডিঅ'ত উপস্থিত থাকিব বিশিষ্ট কণ্ঠশিল্পী নিৰ্মালী দেৱী বৰা। সেই সময়ত শ্ৰোতাসকলে হোৱাটছএপ মেছেজৰ জৰিয়তে শিল্পীগৰাকীক প্ৰশ্ন সুধিব পাৰিব আৰু তেখেতৰ কণ্ঠত গীত শুনিবৰ বাবে অনুৰোধ কৰিব পাৰিব। আমাৰ নম্বৰটি আপুনি নিশ্চয় জানেই, 9435053214। পুনৰ কৈছোঁ, অহা 13 জুলাই সোমবাৰে দিনৰ 10 বজাৰ পৰা 11 বজালৈ আমাৰ ষ্টুডিঅ'ত উপস্থিত থাকিব বিশিষ্ট কণ্ঠশিল্পী নিৰ্মালী দেৱী বৰা। শ্ৰোতাই সেই সময়ত তেখেতৰ কণ্ঠৰ গীত শুনিবৰ বাবে 9435053214 নম্বৰত হোৱাটছএপ মেছেজ কৰি অনুৰোধ কৰিব পাৰিব। এবাৰ শুনোৱা হওক লাচিত কাঠৰ কণ্ঠত বিষ্ণুপ্ৰসাদ ৰাভা ৰচিত এটি গীত।

এইখিনিতে জনাইছোঁ। ফোন ইন আপুনি বিচৰা গীতৰ বাবে শ্ৰোতাৰ অনুৰোধ বাণীবদ্ধ কৰা হ'ব কাইলৈ বৃহস্পতিবাৰে বিয়লি 3:30 বজাৰ পৰা 4 বজাৰ ভিতৰত। শ্ৰোতাই প্ৰিয় গীতটি শুনিবলৈ 9435053214 নম্বৰত ফোন কৰি অনুৰোধ কৰিব পাৰিব। ফোন নম্বৰটো পুনৰ কৈছোঁ 9435053214। মনত ৰাখিব, কাইলৈ বৃহস্পতিবাৰে বিয়লি 3:30 বজাৰ পৰা 4 বজাৰ ভিতৰত।

এয়া আকাশবাণী নগাঁও। এতিয়া 11 বজাত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি আমাৰ কেন্দ্ৰৰ যোগেৰে ডিলে কৰি শুনোৱা হ'ব। আৰু 11:05ৰ পৰা বিবিধ ভাৰতীৰ বিভিন্ন অনুষ্ঠানসমূহ শ্ৰোতাই আমাৰ কেন্দ্ৰৰ যোগে শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। অসম বিধানসভাৰ 16 অধিৱেশনৰ 3য় দিনৰ কাৰ্যক্ৰমণিকা আজি প্ৰশ্নোত্তৰ ঘণ্টাৰে আৰম্ভ হৈছে। আজি সদনত অসম চুক্তি ৰূপায়ণ সন্দৰ্ভত হোৱা আলোচনাৰ সময়ত হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হয়। মন্ত্ৰী অতুল বৰাই এই প্ৰসংগত বক্তব্য আগবঢ়োৱাৰ সময়তে ৰাইজৰ দলৰ বিধায়ক অখিল

0: নিশা আজি প্ৰশ্নোত্তৰ ঘণ্টাৰে আৰম্ভ হৈছে। আজি সদনত অসম চুক্তি ৰূপায়ণ সন্দৰ্ভত হোৱা আলোচনাৰ সময়ত হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হয়। মন্ত্ৰী অতুল বৰাই এই প্ৰসংগত বক্তব্য আগবঢ়োৱাৰ সময়তে ৰাজ্যৰ দলৰ বিধায়ক অখিল গগৈয়ে হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে। সদনত আজি খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই কৃষকসকলৰ পঞ্জীয়নৰ প্ৰসংগ জীৱৰাম দুলীয়া বৰুৱাক ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান কৰাৰ লগতে তেওঁলোকৰ জীৱন পৰিক্ৰমা NCERTৰ পাঠ্যক্ৰমত সন্নিৱিষ্ট কৰাৰ বাবে ব্যৱস্থা ল'বলৈ অসম বিধানসভাৰ অধ্যক্ষই ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে। কালি বিধানসভাত সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে এই সন্দৰ্ভত উত্থাপন কৰা এটা বিশেষ প্ৰশ্নৰ উত্তৰত অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে এই সন্দৰ্ভত যথোচিত পদক্ষেপ ল'বলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়ে। শ্ৰীকোঁৱৰে বিধানসভাৰ 301 নম্বৰ অধিনিয়মৰ অধীনত চৰকাৰৰ মনোযোগ আকৰ্ষণ কৰি কয় যে 1857 চনৰ বিদ্ৰোহক দেশৰ প্ৰথম স্বাধীনতা সংগ্ৰাম বুলি স্বীকৃতি দিয়া হয় যদিও এই বিদ্ৰোহৰ প্ৰায় 27 বছৰ পূৰ্বে অসমত ইংৰাজ উপনিৱেশৰ বিৰুদ্ধে বিদ্ৰোহৰ সূচনা হৈছিল। এই বিদ্ৰোহৰ অভিযোগত 1830 চনৰ 24 ছেপ্টেম্বৰত অসমৰ বীৰ সন্তান পিয়লি ফুকন আৰু জীৱৰাম দুলীয়া বৰুৱাক মৃত্যুদণ্ডৰে দণ্ডিত কৰা হৈছিল। তদুপৰি অসমত উচ্চ শিক্ষাৰ পাঠ্যক্ৰমতো তেওঁলোকৰ বিষয় অন্তৰ্ভুক্ত কৰিবলৈ তেওঁ আহ্বান জনায়।
1: অসম বিধানসভাৰ নিয়মাৱলী 301ৰ অধীনত দুআষাৰ ক'বলৈ দিয়াৰ কাৰণে আপোনাক ধন্যবাদ। বিষয় হৈছে অসমৰ বীৰ সন্তান পিয়লি ফুকন আৰু জীৱৰাম দুলীয়া বৰুৱাক ভাৰতবৰ্ষৰ প্ৰথম শ্বহীদ হিচাপে ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান আৰু তেওঁলোকৰ ইতিহাসক ৰাষ্ট্ৰীয় পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ দাবী। মাননীয় উপাধ্যক্ষ মহোদয়, আপোনাৰ জৰিয়তে আমাৰ যশস্বী সন্মানীয় মুখ্যমন্ত্ৰীক আহ্বান জনাব বিচাৰিছোঁ যে অসমৰ ইতিহাসৰ এক অতি গুৰুত্বপূৰ্ণ অথচ দীৰ্ঘদিন ধৰি উপেক্ষিত বিষয়ে দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ।
0: বিগত 5 বছৰত অসমলৈ 1,20,884 বিদেশী পৰ্যটকৰ আগমন হৈছে। অসম বিধানসভাত পৰ্যটন মন্ত্ৰী অজন্তা নেওগে এই বিষয়ে সদৰি কৰে। বিজেপি বিধায়ক ভূপেন ৰায়ৰ এটা লিখিত প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এই বিষয়ে জানিবলৈ দিয়ে। আনহাতে বিগত সময়ছোৱাত অসমলৈ অহা ঘৰুৱা পৰ্যটকৰ সংখ্যাও বৃদ্ধি পাইছে বুলি তেওঁ কয়। 2025-26 বৰ্ষত 85,27,556 স্বদেশী পৰ্যটকে অসম ভ্ৰমণ কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে। মাজুলীৰ আউনীআটি সত্ৰই প্ৰদান কৰা শংকৰদেৱ গৱেষণা বঁটা এইবাৰ দক্ষিণ এছিয়াৰ সাংস্কৃতিক ইতিহাসবিদ টি ৰিচাৰ্ড ব্লাৰ্টন আৰু দামোদৰদেৱ বঁটা ব্ৰিটিছ সাংসদ বব ব্লেকমেনলৈ আগবঢ়োৱা হ'ব। মাজুলী সমন্বয় মঞ্চৰ সভাত আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীয়ে এই বিষয়ে প্ৰকাশ কৰে। চলিত বছৰৰ শেষৰ ফালে অসমতে 2গৰাকী বিশিষ্ট ব্যক্তিক বঁটা দুটা প্ৰদানৰ পৰিকল্পনা লোৱা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। বঁটা ঘোষণা সন্দৰ্ভত ডঃ গোস্বামীয়ে কয় যে টি ৰিচাৰ্ড ব্লাৰ্টনে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন আৰু দৰ্শন বিষয়ত গভীৰভাৱে গৱেষণা কৰি গ্ৰন্থ প্ৰণয়ন কৰাৰ লগতে বৃন্দাবনী বস্ত্ৰৰ অন্যতম গৱেষক আৰু সংৰক্ষক হিচাপে ব্ৰিটিছ সংগ্ৰহালয়ত দায়িত্ব পালন কৰিছে। একেদৰে সাংসদ বব ব্লেকমেনে ব্ৰিটিছ সংসদত অসমৰ বৈষ্ণৱ সংস্কৃতি সন্দৰ্ভত ভাষণ প্ৰদানৰ বাবে সত্ৰাধিকাৰগৰাকীক ব্যৱস্থা কৰি দিয়ে বুলি তেওঁ উল্লেখ কৰে। ডিব্ৰুগড় জিলাৰ যাত্ৰীসকলৰ সুবিধা আৰু সঠিক ভাড়া নিয়ন্ত্ৰণৰ বাবে জিলা প্ৰশাসনে গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে। চহৰখনত চলাচল কৰা ইলেক্ট্ৰনিক অটোৰিক্সাসমূহৰ বাবে ডিব্ৰুগড় আঞ্চলিক পৰিবহণ প্ৰাধিকৰণ বোৰ্ডে নতুন ভাড়াৰ তালিকাত অনুমোদন জনাইছে। বোৰ্ডৰ বৈঠকত গ্ৰহণ কৰা প্ৰস্তাৱ অনুসৰি নতুন ভাড়াৰ হাৰ নিশ্চিত কৰা হৈছে আৰু পৰৱৰ্তী নিৰ্দেশনা জাৰি নোহোৱা পৰ্যন্ত এই নতুন নিয়ম বলবৎ হ'ব। ডিব্ৰুগড় আঞ্চলিক পৰিবহণ প্ৰাধিকৰণ বোৰ্ডৰ এই নিয়ন্ত্ৰিত ভাড়াৰ তালিকাৰ ফলত এতিয়াৰে পৰা EV অটো চালক আৰু যাত্ৰীৰ মাজত ভাড়াক কেন্দ্ৰ কৰি সঘনাই হোৱা বাদ বিবাদৰ অন্ত পৰিব বুলি আশা কৰা হৈছে। ৰাজ্য চৰকাৰৰ চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত সচিব ডাঃ সিদ্ধাৰ্থ সিঙে জিলা আয়ুক্ত বিক্ৰম কোৰী আৰু খোৱাঙৰ সমজিলা আয়ুক্ত জয়ন্ত চৰণ অতিৰিক্ত জিলা আয়ুক্তৰ সৈতে লেকাইত হ'বলগীয়া অসম আন্তঃগাঁথনি আৰু প্ৰযুক্তি প্ৰতিষ্ঠান স্থাপনৰ বাবে প্ৰস্তাৱিত স্থান পৰিদৰ্শন কৰে। বিষয়াগৰাকীয়ে এই পৰিদৰ্শন কালত প্ৰস্তাৱিত ভূমিৰ উপযোগিতা মূল্যায়ন আৰু প্ৰতিষ্ঠানটো স্থাপনৰ বাবে অপৰিহাৰ্য বিভিন্ন বিষয় পৰ্যালোচনাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। যোৰহাট জিলাৰ ষ্টেডিয়াম চৌহদত যোৱা নিশা CM ফিফা ফেন পাৰ্ক উদ্বোধন কৰা হয়। কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ দাসাই এই পাৰ্ক উদ্বোধন কৰে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।

0: आप सुन रहे हैं विविध भारती राष्ट्रीय सेवा देश की सुरीली धड़कन। दिन के ठीक 12 बजने वाले हैं। हम थोड़ी ही देर में समाचार प्रसारित करेंगे। आकाशवाणी समाचार के साथ मैं फरहत नाज। प्रधानमंत्री नरेंद्र मोदी ने आज इंडोनेशिया के राष्ट्रपति प्रबोवो सुबियांतो के साथ योग्यकर्ता स्थित यूनेस्को विश्व धरोहर स्थल प्रांबानन मंदिर का दौरा किया। प्रधानमंत्री का पारंपरिक वाद्य यंत्रों की मधुर धुन और शास्त्रीय नृत्य के साथ स्वागत किया गया। प्रधानमंत्री मोदी ने मुख्य शिव मंदिर में पूजा अर्चना की और भारत इंडोनेशिया सहयोग के तहत चल रहे संरक्षण कार्यों का जायजा लिया। संयुक्त बयान में राष्ट्रपति प्रबोवो ने कहा कि प्रांबानन भारत और इंडोनेशिया के बीच सदियों पुराने सभ्यतागत बंधन का प्रतीक है। उन्होंने मंदिर परिसर के संरक्षण और जीर्णोद्धार में भारत के सहयोग के लिए आभार व्यक्त किया। प्रधानमंत्री मोदी ने इस यात्रा को गहन आध्यात्मिक और यादगार अनुभव बताया। प्रधानमंत्री ने विश्वास व्यक्त किया कि जीर्णोद्धार पूरी योजना से दोनों देशों के लोगों के बीच संबंध और मजबूत होंगे।
1: यहाँ पर आकर के करीब करीब 1200 साल पुराना ब्रह्मा विष्णु महेश इन यादों को साथ जुड़ी हुई एक हमारी सांस्कृतिक विरासत का पुनरुद्धार और उसका रिनोवेशन का काम उसका प्रारंभ करने का सौभाग्य भी मुझे मिला। मैं अपने आप में बहुत बड़ा भाग्यशाली मानता हूँ।
0: प्रधानमंत्री तीन देशों के दौरे के दूसरे चरण में आज मेलबर्न पहुंचेंगे। प्रधानमंत्री मोदी इस दौरान ऑस्ट्रेलिया के प्रधानमंत्री एंथनी अल्बनीज के साथ तीसरे भारत ऑस्ट्रेलिया वार्षिक शिखर सम्मेलन में भाग लेंगे। श्री मोदी भारत ऑस्ट्रेलिया मुख्य कार्यकारी अधिकारी मंच को भी संबोधित करेंगे। प्रधानमंत्री मोदी का प्रवासी भारतीयों को भी संबोधित करने का कार्यक्रम है। उपराष्ट्रपति सीपी राधाकृष्णन समुद्री जैव विविधता का संरक्षण करते हुए खुले समुद्र में सतत मत्स्य पालन के लिए प्राधिकार पत्र तथा उड़ीसा गहरे समुद्री मत्स्य पालन मिशन का दस्तावेज कल उड़ीसा के भुवनेश्वर में जारी करेंगे। मत्स्य पालन विभाग द्वारा आयोजित इस कार्यक्रम में लगभग 1000 मत्स्य किसान और मछुआरे भाग लेंगे। जम्मू कश्मीर पुलिस ने बताया है कि शोपिया के चानापोरा इलाके में सुरक्षा बलों के साथ मुठभेड़ में एक आतंकवादी मारा गया है। ये सेना और केंद्रीय रिजर्व पुलिस बल का संयुक्त अभियान था। आकाशवाणी से बातचीत में पुलिस महानिरीक्षक वीके बर्डी ने बताया कि घटनास्थल से हथियारों और गोला बारूद के साथ एक शव भी बरामद हुआ है और उसकी पहचान की जा रही है। केरलम सरकार ने वायडनास भूस्खलन के मृतकों के परिजनों को 5-5 लाख रुपए की अनुग्रह राशि देने की घोषणा की है। मुख्यमंत्री वीडी सतीशन ने कहा कि वायनाड घटना की विस्तृत जांच के बाद ही फिर से काम शुरू होगा। राष्ट्रीय आपदा मोचन बल की दो टीमें अभी भी दुर्घटना स्थल पर मौजूद हैं। 5 लोग अब भी लापता हैं और तलाशी अभियान जारी है। गृहमंत्री अमित शाह ने आज महाराष्ट्र के मुख्यमंत्री देवेंद्र फडणवीस से राज्य में तेज बारिश और बाढ़ को लेकर बातचीत की। श्री शाह ने मुख्यमंत्री को आश्वासन दिया कि केंद्र सरकार संकट से निपटने में महाराष्ट्र सरकार की हर संभव सहायता करेगी। पिछले कुछ दिनों से महाराष्ट्र के कई हिस्से तेज वर्षा से प्रभावित हैं। मौसम विभाग ने अगले 2 से 3 दिनों में दक्षिण पश्चिम मानसून के उत्तरी अरब सागर, राजस्थान, हरियाणा और पंजाब के शेष हिस्सों में आगे बढ़ने की संभावना व्यक्त की है। पश्चिम बंगाल में हिमालय के तराई वाले क्षेत्र, सिक्किम, महाराष्ट्र, तटीय कर्नाटक, पूर्वी राजस्थान, गुजरात, कोंकण और गोवा तथा दक्षिण आंतरिक कर्नाटक में भी आज मूसलाधार वर्षा हो सकती है। दिल्ली, हरियाणा, चंडीगढ़, हिमाचल प्रदेश, जम्मू कश्मीर, लद्दाख और उत्तर पूर्वी भारत के कुछ हिस्सों में दिन के दौरान तेज वर्षा की संभावना है। गुजरात क्षेत्र, कर्नाटक, तमिलनाडु, पुदुचेरी, कराईकल और तेलंगाना में गरज के साथ आंधी की संभावना है। इस बीच राष्ट्रीय राजधानी दिल्ली के कई हिस्सों में आज सुबह से ही रुक रुक कर बारिश हो रही है। केरल में 11 जिलों में तेज वर्षा का येलो अलर्ट जारी किया गया है। वायनाड जिले में बारिश की तीव्रता में कमी आई है, हालांकि जिले में येलो अलर्ट जारी है। हुर्मुज जलडमरू मध्य में वाणिज्यिक जहाजों पर ईरान के हाल के हमलों के जवाब में अमेरिका ने ईरान के 80 से अधिक ठिकानों पर ताजा हवाई हमले किए। अमेरिका की केंद्रीय कमान सेंटकॉम ने कहा है कि हमलों में ईरानी वायु रक्षा प्रणाली, कमान और नियंत्रण केंद्रों, तटीय रडार स्थलों, जहाजरोधी मिसाइल प्रणालियों और हुर्मुज जलडमरू मध्य तथा उसके आसपास स्थित इस्लामिक रेवोल्यूशनरी गार्ड कोर की 60 से अधिक नौकाओं को निशाना बनाया गया। ईरान ने हमले की पुष्टि करते हुए कहा कि बंदर अब्बास, केशम और में विस्फोटों की आवाजें सुनी गई। जम्मू कश्मीर प्रशासन ने श्री अमरनाथ यात्रा के लिए आज एक नया परामर्श जारी किया है। इसके अंतर्गत तीर्थयात्रियों से पंजीकरण प्रक्रिया और सुरक्षा दिशा निर्देशों का सख्ती से पालन करने को कहा गया है। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
2: এয়া আকাশবাণী গুৱাহাটী বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, অসম বিধানসভাৰ ষোড়শ অধিৱেশনৰ তৃতীয় দিনৰ কাৰ্যক্ৰমণিকা আজি প্ৰশ্নোত্তৰ ঘণ্টাৰে আৰম্ভ। বিগত পাঁচ বছৰত অসমলৈ 1,20,884 বিদেশী পৰ্যটকৰ আগমন হৈছে বুলি পৰ্যটন মন্ত্ৰী অজন্তা নেওগৰ প্ৰকাশ। নীতি নিয়ম উলংঘা কৰা 63খন গ্ৰীণ বাছৰ চালকৰ অনুজ্ঞা বাতিল কৰা হ'ব বুলি কামৰূপ মহানগৰ জিলা আয়ুক্তৰ ঘোষণা। আৰু দক্ষিণ এছিয়াৰ সাংস্কৃতিক ইতিহাসবিদ টি ৰিচাৰ্ড ব্লাণ্টন আৰু দামোদৰ দেৱ বঁটা ব্ৰিটিছ সাংসদ বব ব্লেকমেনলৈ আউনীআটী সত্ৰৰ শংকৰদেৱ গৱেষণা বঁটা। এতিয়া শুনক বিতং বাতৰি। অসম বিধানসভাৰ ষোড়শ অধিৱেশনৰ তৃতীয় দিনৰ কাৰ্যক্ৰমণিকা আজি প্ৰশ্নোত্তৰ ঘণ্টাৰে আৰম্ভ হৈছে। আজি সদনত অসম চুক্তি ৰূপায়ণ সন্দৰ্ভত হোৱা আলোচনাৰ সময়ত হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হয়। মন্ত্ৰী অতুল বৰাই এই প্ৰসংগত বক্তব্য আগবঢ়োৱাৰ সময়তে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে। সদনত আজি খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই কৃষকসকলৰ পঞ্জীয়নৰ প্ৰসংগ উল্লেখ কৰে আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীয়ুষ হাজৰিকাই কয় যে ৰাজ্যৰ 26.5 লাখ কৃষকৰ ভিতৰত প্ৰায় 18.5 লাখ পঞ্জীয়নভুক্ত কৃষক। সদনত আজি আন্তঃৰাজ্যিক সীমা সমস্যাক লৈও আলোচনা অনুষ্ঠিত হৈছে। ইপিনে অহা 10 জুলাইত বিধানসভাত উত্থাপন হ'বলগীয়া ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেটে জনসাধাৰণৰ আশা আকাংক্ষা পূৰণ কৰিব বুলি বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই প্ৰকাশ কৰিছে। তেওঁ কয় যে জনসাধাৰণে বিধানসভা নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে বিজেপিক শাসনভাৰ অৰ্পণ কৰিছে আৰু এইবাৰৰ বাজেটে জনসাধাৰণৰ এই আস্থা আৰু প্ৰত্যাশা পূৰণ কৰিব বুলি তেওঁ আশা কৰে। স্বাস্থ্যমন্ত্ৰী অশোক সিঙলে কালি কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে ৰাজ্য চৰকাৰে অভিলাষী সিদ্ধান্ত লৈছে বুলি উল্লেখ কৰে। তেওঁ কয় যে স্বাস্থ্য বিভাগে শীঘ্ৰে এই চিকিৎসাত সহায়ক হোৱাকৈ অত্যাধুনিক প্ৰটন থেৰাপী মেচিন ক্ৰয় কৰিব। 21-দিনীয়া অধিৱেশনত মুঠ 16খন বৈঠক অনুষ্ঠিত হ'ব। অহা 31 জুলাইত বাজেট অধিৱেশনৰ অন্ত পৰিব। বিগত পাঁচ বছৰত অসমলৈ 1,20,884 বিদেশী পৰ্যটকৰ আগমন হৈছে। অসম বিধানসভাত পৰ্যটন মন্ত্ৰী অৰ্জন্তা নেওগে এই বিষয়ে সদৰি কৰিছে। বিজেপিৰ বিধায়ক ভূপেন ৰায়ৰ এটা লিখিত প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এই বিষয়ে জানিবলৈ দিয়ে। আনহাতে বিগত সময়ছোৱাত অসমলৈ অহা ঘৰুৱা পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে বুলি তেওঁ কয়। 2025-26 বৰ্ষত 85,27,556 স্বদেশী পৰ্যটকে অসম ভ্ৰমণ কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে। নীতি নিয়ম উলংঘা কৰি গুৱাহাটী মহানগৰীত চলাচল কৰা 63খন গ্ৰীণ বাছৰ চালকৰ অনুজ্ঞা বাতিল কৰা হ'ব বুলি কামৰূপ মহানগৰ জিলা আয়ুক্ত আৰু যান বাহন শাখাৰ উপ আৰক্ষী আয়ুক্তই ঘোষণা কৰিছে। কালি এখন সংবাদমেলত জিলা আয়ুক্ত স্বপ্নিল পাল আৰু যান বাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰাই এই বিষয়ে প্ৰকাশ কৰে। আয়ুক্তগৰাকীয়ে কয় যে নিয়ম উলংঘা কৰা গ্ৰীণ বাছৰ চলাচল 7 দিনৰ বাবে বন্ধ কৰি দিয়া হ'ব। নিৰ্ধাৰিত পথ সলনি কৰি বেলেগ পথেৰে যাত্ৰা কৰা বাছৰ চালকৰ বিৰুদ্ধেও ব্যৱস্থা লোৱা হ'ব বুলি তেওঁ কয়। কেইবাখনো গ্ৰীণ বাছে যান বাহনৰ নিয়ম উলংঘা কৰি দুৰ্ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।
3: যিকোনো গ্ৰীণ বাছ যদি ৰুট চেঞ্জ কৰে, ইমান দিনলৈকে অকল ড্ৰাইভাৰ আৰু কণ্ডাক্টৰৰ ওপৰত একচন লোৱা হৈছিলে, কিন্তু অপাৰেটৰ কেইজনৰ ওপৰত বাছটো আমি অপলোড কৰা নাছিলোঁ। ছিংগল কমপ্লেইন অফ ৰুট চেঞ্জ, তেওঁলোকৰ 7 দিনৰ কাৰণে আমি এই গোটেই বাছটো অপলোড কৰিলোঁ। দ্বিতীয় কথা হ'ল, অলৰেডি এ এছ টি চিত এটা ৰিকুৱেষ্ট কৰা হ'ল, যিটো আৰ টি এ থ্ৰুত এগেইন ৰিটাৰ্ণ যাব, কি তেখেতসকলক কোৱা হ'ল কি গোটেই ৰুটখিনি 16-17 যিমান ৰুটছ আছে এই ৰুট অনুযায়ী যাতে নাম্বাৰ অফ ভেহিকেলটো এলটমেণ্ট। তৃতীয় কথা হ'ল কি দ্বিতীয় এনফৰ্চমেণ্টত কোৱা হ'ব কি এনি কাইণ্ড অফ ভায়লেশ্যন বাই গ্ৰীণ বাছ এম ভি এক্ট হিচাপে যি একশ্যন ল'ব লাগে, দ্য হায়েষ্ট একশ্যন পচিবল উইল বি টেকেন। এইটো দ্বিতীয় এনফৰ্চমেণ্টক মই পাৰ্চনেলি ভাৰ্বেল ইনষ্ট্ৰাকশ্যন অলৰেডি দিয়া হ'ল, এণ্ড এবাউট ইট মই অন ৰেকৰ্ডো আনকৰে আৰ টি এৰ পৰা ৰিটাৰ্ণ ইনষ্ট্ৰাকশ্যন ডাইৰেকশ্যনো চাব।
2: ইপিনে শৰাইঘাটৰ পুৰণি দলং মেৰামতিৰ বাবে 13 জুলাইৰ পৰা 15 ছেপ্টেম্বৰলৈ বন্ধ থাকিব বুলি কামৰূপ মহানগৰ জিলা আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰিছে। এই সময়ছোৱাত পুৰণি শৰাইঘাট দলঙেৰে যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। শ্ৰোতাসকলে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। মাজুলীৰ আউনীআটী সত্ৰই প্ৰদান কৰা শংকৰদেৱ গৱেষণা বঁটা এইবাৰ দক্ষিণ এছিয়াৰ সাংস্কৃতিক ইতিহাসবিদ টি ৰিচাৰ্ড ব্লাণ্টন আৰু দামোদৰদেৱ বঁটা ব্ৰিটিছ সাংসদ বব ব্লেকমেনলৈ আগবঢ়োৱা হ'ব। মাজুলী সমন্বয় মঞ্চৰ সভাত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীয়ে এই বিষয়ে প্ৰকাশ কৰে। চলিত বছৰৰ শেষৰ ফালে অসমতে দুয়োগৰাকী বিশিষ্ট ব্যক্তিক বঁটা দুটা প্ৰদানৰ পৰিকল্পনা লোৱা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। বঁটা ঘোষণা সন্দৰ্ভত ডঃ গোস্বামীয়ে কয় যে টি ৰিচাৰ্ড ব্লাণ্টনে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন আৰু দৰ্শন বিষয়ত গভীৰভাৱে গৱেষণা কৰি গ্ৰন্থ ৰচনা কৰাৰ লগতে বৃন্দাবনী বস্ত্ৰৰ অন্যতম গৱেষক আৰু সংৰক্ষক হিচাপে ব্ৰিটিছ সংগ্ৰহালয়ৰ দায়িত্ব পালন কৰিছে। একেদৰে সাংসদ বব ব্লেকমেনে ব্ৰিটিছ সংসদত অসমত বৈষ্ণৱ সংস্কৃতি সন্দৰ্ভত ভাষণ প্ৰদানৰ বাবে সত্ৰাধিকাৰগৰাকীক ব্যৱস্থা কৰি দিয়ে বুলি তেওঁ উল্লেখ কৰে।
4: লণ্ডনৰ পৰা অহাৰ পিছত আমাৰ মনলৈ আহি আছিল যে লণ্ডনত আমাক যি পৰিৱেশ দিয়া হ'ল বব ব্লেকমেন আৰু ৰিচাৰ্ড ব্লাণ্টনে যিদৰে আমাক সহায় কৰিলে, তেওঁলোক সঁচাকৈ শংকৰদেৱৰ নামত, মাধৱদেৱৰ নামত, দামোদৰদেৱৰ নামত তেওঁলোক যেন গদগদ, অসমীয়া বৈষ্ণৱ সংস্কৃতিক লৈ তেওঁলোক যেন সশ্ৰদ্ধ। আৰু তেওঁলোকে আমাক সেই সুযোগ নিদিয়া হলে আমি সেই কথা তাত ক'ব নোৱাৰিলোহেঁতেন। আৰু তেওঁলোকে সুযোগ দিয়াৰ কাৰণেই বৈষ্ণৱ কি, বৈষ্ণৱ সংস্কৃতি কি, মহাপুৰুষ শংকৰদেৱ কোন, তেওঁৰ যি উদাৰ দৃষ্টিভংগী তেখেতসকলে এবাৰ আকৌ আজি অনুভৱ কৰিবলৈ সমৰ্থ হৈছে। সেয়ে আমি তেখেতসকলক কৃতজ্ঞতা জনাবৰ কাৰণে আমাৰ আউনীআটী সত্ৰৰ পৰা প্ৰৱৰ্তন কৰি অহা দুটা বঁটা আমি তেখেতসকলৰ নামত দিবলৈ বিচাৰিছো। ক্ৰমে ৰিচাৰ্ড ব্লাণ্টনক আমি দিব খুজিছো শংকৰদেৱ গৱেষণা বঁটা, আনহাতে বব ব্লেকমেন যিগৰাকী আমাক সেই বৈষ্ণৱ সংস্কৃতিৰ ওপৰত তেওঁৰ 9 নম্বৰ সংসদীয় কক্ষত কথা ক'বলৈ সুবিধা দিলে, তেখেতৰ নামত আমি শ্ৰী শ্ৰী দামোদৰদেৱ বঁটা দিবলৈ বিচাৰিছো।
2: ইংৰাজ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে যুঁজ দি শ্বহীদ হোৱা পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাক ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান কৰাৰ লগতে তেওঁলোকৰ জীৱন পৰিক্ৰমা NCERTৰ পাঠ্যক্ৰমত সন্নিৱিষ্ট কৰাৰ বাবে ব্যৱস্থা ল'বলৈ অসম বিধানসভাৰ অধ্যক্ষই ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে। কালি অসম বিধানসভাত সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে এই সন্দৰ্ভত উত্থাপন কৰা এটা বিশেষ প্ৰশ্নৰ উত্তৰত অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে এই সন্দৰ্ভত যথোচিত পদক্ষেপ ল'বলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়ে। শ্ৰীকোঁৱৰে বিধানসভাৰ 301 নম্বৰ অধিনিয়মৰ অধীনত চৰকাৰৰ মনোযোগ আকৰ্ষণ কৰি কয় যে 1857 চনৰ বিদ্ৰোহক দেশৰ প্ৰথম স্বাধীনতা সংগ্ৰাম বুলি স্বীকৃতি দিয়া হয় যদিও এই বিদ্ৰোহৰ প্ৰায় 27 বছৰ পূৰ্বে অসমত ইংৰাজ উপনিৱেশৰ বিৰুদ্ধে বিদ্ৰোহৰ সূচনা হৈছিল। এই বিদ্ৰোহৰ অভিযোগত 1830 চনৰ 24 ছেপ্টেম্বৰত অসমৰ বীৰ সন্তান পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাক মৃত্যুদণ্ডৰে দণ্ডিত কৰা হৈছিল। তদুপৰি অসমত উচ্চ শিক্ষাৰ পাঠ্যক্ৰমতো তেওঁলোকৰ বিষয়ে অন্তৰ্ভুক্ত কৰিবলৈ তেওঁ আহ্বান জনায়। ডিব্ৰুগড় জিলাৰ যাত্ৰীসকলৰ সুবিধা আৰু সঠিক ভাড়া নিয়ন্ত্ৰণৰ অৰ্থে জিলা প্ৰশাসনে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। চহৰখনত চলাচল কৰা ইলেক্ট্ৰনিক অটোৰিক্সাসমূহৰ বাবে ডিব্ৰুগড় আঞ্চলিক পৰিবহণ প্ৰাধিকৰণৰ বৰ্ডে নতুন ভাড়াৰ তালিকাত অনুমোদন জনাইছে। বৰ্ডৰ বৈঠকত গ্ৰহণ কৰা প্ৰস্তাৱ অনুসৰি নতুন ভাড়াৰ হাৰ নিশ্চিত কৰা হৈছে আৰু পৰৱৰ্তী নিৰ্দেশনা জাৰি নোহোৱা পৰ্যন্ত এই নতুন নিয়ম বলবৎ হ'ব। ডিব্ৰুগড় আঞ্চলিক পৰিবহণ প্ৰাধিকৰণ বৰ্ডৰ এই নিয়ন্ত্ৰিত ভাড়াৰ তালিকাৰ ফলত এতিয়াৰে পৰা EV অটো চালক আৰু যাত্ৰীৰ মাজত ভাড়াক কেন্দ্ৰ কৰি সঘনাই হোৱা বাদ বিবাদৰ অন্ত পৰিব বুলি আশা কৰা হৈছে। যোৰহাট জিলাৰ চিনামৰা চাহ বাগিচাত আজি এবিধ বিশেষ কাঠফুলা খেতিৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। বাগিচাখনৰ কিশোৰী ক্লাবৰ সদস্যসকলৰ বাবে আয়োজন কৰা এই প্ৰশিক্ষণ কাৰ্যসূচী যোৰহাট জিলাৰ ভাৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সঞ্চালক তথা অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ ভক্তিময় ভট্টাচাৰ্যই উদ্বোধন কৰে। এই কাৰ্যসূচীৰ জৰিয়তে যুৱতীসকলক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰি তোলাৰ উদ্দেশ্য লোৱা হৈছে। ইয়াৰ যোগেদি বাল্য বিবাহৰ দৰে আৰ্থসামাজিক সমস্যাসমূহ প্ৰতিহত কৰাৰ লগতে আৰ্থিক স্বতন্ত্ৰতা প্ৰদান কৰাটো অন্যতম উদ্দেশ্য। ইয়াৰ লগতে চাহ বাগিচা অঞ্চলত বিষাক্ত কাঠফুলা সেৱনৰ ফলত বিষক্ৰিয়া হৈ বহু মানুহৰ মৃত্যু হোৱা বিষয়ত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হৈছে। বৈজ্ঞানিক পদ্ধতিৰে সুৰক্ষিত কাঠফুলা খেতিৰ প্ৰশিক্ষণ প্ৰদান কৰা অংশগ্ৰহণকাৰীসকলৰ বাবে সুৰক্ষিত খাদ্যৰ উৎস আৰু নিৰ্ভৰযোগ্য জীৱিকা নিশ্চিত কৰা হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। অসম বিধানসভাৰ ষোড়শ অধিৱেশনৰ তৃতীয় দিনৰ কাৰ্যক্ৰমণিকা আজি প্ৰশ্নোত্তৰ ঘণ্টাৰে আৰম্ভ। বিগত পাঁচ বছৰত অসমলৈ 1,20,884 গৰাকী বিদেশী পৰ্যটকৰ আগমন হৈছে বুলি পৰ্যটন মন্ত্ৰী অজন্তা নেওগৰ প্ৰকাশ। নীতি নিয়ম উলংঘা কৰা 63খন গ্ৰীণ বাছৰ চালকৰ অনুজ্ঞা বাতিল কৰা হ'ব বুলি কামৰূপ মহানগৰ জিলা আয়ুক্তৰ ঘোষণা। আৰু দক্ষিণ এছিয়াৰ সাংস্কৃতিক ইতিহাসবিদ টি ৰিচাৰ্ড ব্লাউণ্টন আৰু দামোদৰ দেৱ বঁটা ব্ৰিটিছ সাংসদ বব ব্লেকমেনলৈ আউনীআটী সত্ৰৰ শংকৰদেৱ গৱেষণা বঁটা। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।
5: अमरापुरकर की यादों के उजाले।
6: हम लोग बम्बई आए और जैसे ही टैक्सी वालों ने पापा को देखा, रामा शेट्टी रामा शेट्टी रामा शेट्टी और इतनी हड़बड़ी और झुंड वहाँ पर आ गई कि हमें पता ही नहीं चला कि क्या हो रहा है।
5: 21 जून से 12 जुलाई हर रविवार शाम 4 बजे सिर्फ विविध भारती पर।
7: लेते हैं एक छोटा सा विराम।

तो गुजर गए दादी बीमार।

0: বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰণৱ ছুবিয়ান্তোৰ সৈতে জুৰ্গাকাৰ্টাত থকা ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ প্ৰম্বানন মন্দিৰ দৰ্শন কৰে। ভাৰত আৰু ইণ্ডোনেছিয়াই উচ্চ শিক্ষাৰ দিশত সহযোগিতা সুদৃঢ় কৰাৰ লক্ষ্যৰে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। দেশৰ হস্ততাঁত খণ্ডক শক্তিশালী কৰাৰ বাবে বস্ত্ৰ মন্ত্ৰালয়ে হেণ্ডলুম হেকাথন 2024 আৰম্ভ কৰিছে। ভাৰতে সামগ্ৰী চুক্তিৰ সৈতে জড়িত ত্ৰয়োদশ এছিয়ান ভাৰত বাণিজ্যৰ বাবে নতুন দিল্লীত যুটীয়া সমিতিৰ বৈঠকৰ আয়োজন কৰিছে আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেল খেলসমূহ পৰহিলৈৰ পৰা অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰণৱ ছুবিয়ান্তোৰ সৈতে দেশখনৰ যোগ্যকৰ্তাত থকা ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ প্ৰম্বানন মন্দিৰ দৰ্শন কৰে। মন্দিৰ চৌহদত প্ৰধানমন্ত্ৰীগৰাকীক দেশখনৰ থলুৱা সংগীত আৰু শাস্ত্ৰীয় নৃত্যৰে আদৰণি জনোৱা হয়। দুই দেশৰ নেতা দুগৰাকীয়ে নৱম শতিকাত নিৰ্মিত এই প্ৰাচীন মন্দিৰটো দৰ্শন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে তাত থকা শিৱ মন্দিৰত পূজা অৰ্চনা কৰে। দুয়োগৰাকী নেতাই মন্দিৰত খোদিত আটকধুনীয়া নক্সা আৰু কলাকৃতিসমূহো প্ৰত্যক্ষ কৰে। এটা যুটীয়া বিবৃতিত ৰাষ্ট্ৰপতি প্ৰণৱ আৰু প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে প্ৰম্বানন মন্দিৰ ভাৰত আৰু ইণ্ডোনেছিয়াৰ শতিকা পুৰণি সভ্যতাৰ বান্ধোনৰ প্ৰতীকস্বৰূপ।
1: योग्यकर्ता के इस भव्य मंदिर कॉम्प्लेक्स अब जब हम पुनर्निर्माण का काम करने जा रहे हैं और ये यूनेस्को का वर्ल्ड हेरिटेज है, दुनिया के दूर दूर क्षेत्रों में कहीं पर भी जाएं, हमें कहीं न कहीं भारत की सांस्कृतिक विरासत के

0: বাণিজ্য চুক্তিৰ পৰ্যালোচনা কৰা হ'ব। যুটীয়া সমিতিৰ বৈঠক আৰু আনুষংগিক বৈঠকসমূহ পৰহিলৈ সামৰণি পৰিব। উদ্যোগ আৰু বাণিজ্য মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি এই যুটীয়া সমিতিয়ে উপ সমিতিসমূহক নিজ নিজ ক্ষেত্ৰত কাম কৰিবলৈ কৌশলগত নিৰ্দেশনা প্ৰদান কৰাৰ লগতে AITIGAৰ পৰ্যালোচনা বৈঠকৰ সিদ্ধান্তসমূহ চূড়ান্ত কৰিব। মন্ত্ৰালয়ে লগতে জনোৱা মতে AITIGAৰ যুটীয়া সমিতিৰ অধীনৰ 8খন উপ সমিতিৰ ভিতৰত সম্প্ৰতি 3খনৰ বৈঠক চলি আছে। ইয়াৰ ভিতৰত শুল্ক পদ্ধতি আৰু বাণিজ্য সুবিধাৰ উপ সমিতি SCCPTF, ৰাষ্ট্ৰীয় ব্যৱহাৰ আৰু বজাৰ প্ৰৱেশ উপ সমিতি SCNTMA আৰু প্ৰকৃত অধিনিয়ম উপ সমিতি SCROO আছে। বৈঠকসমূহে সহযোগিতা গভীৰ কৰাৰ লগতে পাৰস্পৰিক বুজাবুজি শক্তিশালী কৰা আৰু ভাৰত তথা এছিয়ানৰ মাজৰ গঠনমূলক আলোচনা আগবঢ়াই নিয়াৰ বাবে কাম কৰিব। ত্ৰয়োদশ AITIGAৰ যুটীয়া বৈঠকত কালি বাণিজ্য বিভাগৰ যুটীয়া সচিব নীতিন কুমাৰ যাদৱ আৰু মালয়েছিয়াৰ বিনিয়োগ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ উপ সচিব প্ৰধান মাষ্টুৰা আহমেদ মুস্তাফাই সহ অধ্যক্ষতা কৰে। ব্ৰুনেই, কম্বোডিয়া, ইণ্ডোনেছিয়া, লাওছ, মালয়েছিয়া, ফিলিপাইনছ, ছিংগাপুৰ, থাইলেণ্ড আৰু ভিয়েটনাম আদি আছিয়ান দেশসমূহৰ প্ৰতিনিধিসকলে এই বৈঠকত অংশগ্ৰহণ কৰে। অসম বিধানসভাৰ ষোড়শ অধিৱেশনৰ তৃতীয় দিনৰ কাৰ্যক্ৰমণিকা আজি প্ৰশ্নোত্তৰ ঘণ্টাৰে আৰম্ভ হয়। আজি সদনত অসম চুক্তি ৰূপায়ণ সন্দৰ্ভত হোৱা আলোচনাৰ সময়ত হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হয়। মন্ত্ৰী অতুল বৰাই এই প্ৰসংগত বক্তব্য আগবঢ়োৱাৰ সময়তে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে। সদনত আজি খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই কৃষকসকলৰ পঞ্জীয়নৰ প্ৰসংগ উল্লেখ কৰে আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীয়ুষ হাজৰিকাই কয় যে ৰাজ্যৰ 25.5 লাখ কৃষকৰ ভিতৰত প্ৰায় 18.5 লাখ পঞ্জীয়নভুক্ত কৃষক। সদনত আজি আন্তঃৰাজ্যিক সীমা সমস্যাক লৈও আলোচনা অনুষ্ঠিত হৈছে। ইপিনে অহা 10 জুলাইত বিধানসভাত উত্থাপন হ'বলগীয়া ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেটে জনসাধাৰণৰ আশা আকাংক্ষা পূৰণ কৰিব বুলি বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই প্ৰকাশ কৰিছে। তেওঁ কয় যে জনসাধাৰণে বিধানসভা নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে বিজেপিক শাসনভাৰ অৰ্পণ কৰিছে আৰু এইবাৰৰ বাজেটে জনসাধাৰণৰ এই আস্থা আৰু প্ৰত্যাশা পূৰণ কৰিব বুলি তেওঁ আশা কৰে। 21দিনীয়া অধিৱেশনত মুঠ 16খন বৈঠক অনুষ্ঠিত হ'ব। অহা 31 জুলাইত বাজেট অধিৱেশনৰ অন্ত পৰিব। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেল খেলসমূহ পৰহিলৈৰ পৰা অনুষ্ঠিত হ'ব। পৰহিলৈ বষ্টন ষ্টেডিয়ামত ভাৰতীয় সময় অনুসৰি নিশা 1:30 বজাত হ'বলগীয়া প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাত কালি ছুইজাৰলেণ্ডে পেনাল্টি শ্বুট আউটত কলম্বিয়াক 4-3 গলত পৰাস্ত কৰি 1954 চনৰ পিছত প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। আন এখন খেলত আৰ্জেণ্টিনাই ইজিপ্তক 3-2 গলত পৰাস্ত কৰে। বাতৰি শেষ হোৱাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰাৱো ছুবিয়াণ্টোৰ সৈতে যোগ্যকৰ্তাত থকা ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ তম্বানন মন্দিৰ দৰ্শন কৰে। ভাৰত আৰু ইণ্ডোনেছিয়াই উচ্চ শিক্ষাৰ দিশত সহযোগিতা সুদৃঢ় কৰাৰ লক্ষ্যৰে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। দেশৰ হস্ততাঁত খণ্ডক শক্তিশালী কৰাৰ বাবে বস্ত্ৰ মন্ত্ৰালয়ে হেণ্ডলুম হেকাথন 2026 আৰম্ভ কৰিছে। ভাৰতে সামগ্ৰী চুক্তিৰ সৈতে জড়িত ত্ৰয়োদশ এছিয়ান ভাৰত বাণিজ্যৰ বাবে নতুন দিল্লীত যুটীয়া সমিতিৰ বৈঠকৰ আয়োজন কৰিছে আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলৰ খেলসমূহ পৰহিলৈৰ পৰা অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 3 বজাত শুনিবলৈ পাব।
1: ঘোড়া গাড়ি বালা যে টাঙ্গা হুসে ভি চলাইয়া হ্যাঁ জব আপনি খুদকে পিতা কোনো ঘর তক উহে ছোড়নে কে লিয়ে আতে হ্যাঁ তো এই এক বড়িয়া বাত হ্যাঁ পুত্র বগাবত করতা হেকিন আপনি সঙ্গীত কে লিয়ে বগাবত করতা হ্যাঁ সঙ্গীত কে লিয়ে জিতা ভি হ্যাঁ শ্রোতা নে বাতা বনারস কাজ গবরু জবান ফিল্ম ঘাতক মে সনি দেওল মুম্বই শহর পৌঁছ কর অজব কি ভূমিকা নিভাই হাগ মে রাজেশ খন্না নে ব্যক্তি দোহরি ভূমিকা নিভাই হ্যাঁ শ্রোতা বহু সারি বাতে করেন লিখ রে দেশ কী সেবা মে ফৌজি কাজ রোল করেন ধর্মেন্দ্র ফিল্ম হকীকত মে বেহতরীন অভিনয় কিয়া থা জি আখরি রাস্তা মে দো অমিতাভ থে মহান মে 3 অমিতাভ থে বহু সারি বাতে আপ জানকারি দে রে প্রিয়ঙ্কা চোপড়া কে বারে মে জানকারি ভি আপ দে রে হ্যাঁ ইসকে সাথ হি আপনে নই ফিল্মো পুরানি ফিল্মো কি জানকারি দি এ সাল 1960 মে আই ফিল্ম জমিন কে তারে কে বাল কলাকার হনি ইরানি ও ডেজি ইরানি কো কেসে ভুলা সকতে হ্যাঁ यह अमीर और गरीब बच्चे की कहानी है।

0: नमस्कार मंदाकिनी जी, आपको और सखी सहेली कार्यक्रम सुनने वाले हमारे सभी श्रोताओं को, सखियों को, सखाओं को नमस्कार।
1: नमस्कार चंचल, आपको भी और सभी सुनने वालों को, सखी सहेली के हमारे सभी श्रोताओं को प्यार भरा मंदाकिनी जोशी की ओर से नमस्कार। क्या हाल है चंचल?
0: हाल बहुत अच्छे हैं। और देखिए ना, कितनी बार हमें ना शिकायतें बहुत करते।
2: 2027 বিত্তীয় বৰ্ষৰ আঁচনিৰ অধীনত বিভিন্ন প্ৰদৰ্শনীমূলক কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ অধীনত ৰূপায়ণ কৰা এই আঁচনিৰ অধীনত মানকাচৰত কৃষি আৰু পশুপালন খণ্ডত মুঠ 30টা প্ৰদৰ্শনী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ইয়াৰ অংশ হিচাপে মীন পালনৰ প্ৰতি কৃষকসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে আজি 7গৰাকী কৃষকক মাছৰ পোনা বিতৰণ কৰা হয়। তদুপৰি জহা ধানৰ খেতি কৰিবলৈ আগ্ৰহী 15গৰাকী কৃষকৰ মাজত উন্নত জাতৰ জহা ধানৰ বীজ বিতৰণ কৰা হয়। এই সন্দৰ্ভত মানকাছৰ উন্নয়ন খণ্ডৰ আত্মা আঁচনিৰ খণ্ড কাৰিকৰী পৰিচালক মৃদুপন সন্দিকৈয়ে এইদৰে কয়।
3: বৰ্তমান আমাৰ আত্মা স্কীমৰ অধীনত এই জিলাখনত যি থকা দুটা ব্লক, যেনে ভেকামাৰী আৰু মানকাছৰ, এই দুটাতে আমাৰ বিভিন্ন ধৰণৰ ডেমনষ্ট্ৰেশ্যন দি থকা হৈছে। তাৰ ভিতৰত আমি টোটেল 15টা এগ্ৰিকালচাৰ আৰু 15টা এলাই, যি নেকি ভেটেনেৰী, ফিচাৰী, পোলট্ৰি, সেইখিনি সন্নিৱিষ্ট হৈ থকা আমি বৰ্তমান দি আছোঁ চবতে মিলাই। আজি আমি আহিছোঁ ফিচাৰী ডেমৰ আৰু ইনপুট ডিষ্ট্ৰিবিউচনৰ কাৰণে। তাৰ কাৰণে আজি আমাৰ লগত আছে নুৰুল ইছলাম ডাঙৰীয়া, এই বুঢ়াকটা অঞ্চলৰ বাসিন্দা। তেওঁ এই বুঢ়াকটা অঞ্চলত আজি আমি এই ইনপুটখিনি আজি ডিষ্ট্ৰিবিউট কৰিছোঁ। এই বুঢ়াকটা অঞ্চলৰ লগতে আমি 7 জেগাত আমি মাছ দিম, ফেকামাৰীৰ 4 জেগাত আৰু মানকাছৰ 3 জেগাত। এইদৰে আমি ভাবিছোঁ যে তেওঁলোকে যিকোনো মাছেই হওক বা আৰু যিকোনো ইনপুট যি আমি দিছোঁ, তাৰ তেওঁলোক লাভৱান হ'ব, বেলেগ কৃষকসকলক উৎসাহিত কৰে।
2: যোৰহাট জিলাৰ চিনামৰা চাহ বাগিচাত আজি এবিধ বিশেষ কাঠফুলা খেতিৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। যুৱ সবলীকৰণ আৰু জনস্বাস্থ্য সজাগতাৰ প্ৰতি লক্ষ্য ৰাখি বাগিচাখনৰ কিশোৰী ক্লাবৰ সদস্যসকলৰ বাবে এই প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হয়। যোৰহাট জিলাৰ ভাৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সঞ্চালক তথা অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ ভক্তিময় ভট্টাচাৰ্যই এই কাৰ্যসূচী উদ্বোধন কৰে। ইয়াৰ জৰিয়তে যুৱতীসকলক ব্যৱহাৰিক তথা উপাৰ্জনক্ষম কৰ্মৰাজিৰ সৈতে পৰিচিত কৰাই তেওঁলোকক আৰ্থিকভাৱে স্বাৱলম্বী কৰি তোলাৰ লক্ষ্য লোৱা হৈছে। তদুপৰি চাহ বাগিচা অঞ্চলত বিষাক্ত কাঠফুলা সেৱনৰ ফলত বিষক্ৰিয়া হৈ বহু মানুহৰ মৃত্যু হোৱা বিষয়টো সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হৈছে। শ্ৰীভূমি আৰক্ষীয়ে মাদক দ্ৰব্য বিৰোধী অভিযান চলাই যোৱা নিশা প্ৰায় 1 কোটি টকা মূল্যৰ ব্ৰাউন চুগাৰ জব্দ কৰিবলৈ সমৰ্থ হয়। আৰক্ষীয়ে এখন মটৰচাইকেলৰ পৰা এই বুজন পৰিমাণৰ মাদক দ্ৰব্যখিনি জব্দ কৰে। মাদক দ্ৰব্য সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে আনোৱাৰ হুছেইন আৰু শাকিলউদ্দিন নামৰ দুজন লোকক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত।
1: किन किन को आपने आश्वासन दिया या आपको दिए गए आश्वासन किसी ने पूरे किए या नहीं?
0: बिल्कुल। साड़ियों का संसार, इसमें जब हम अंदर होंगे तो बात होगी कोटा की साड़ी, बहुत फेमस है कोटा डोरिया।
1: बिल्कुल, ऐसी साड़ी है ये जिसे हर माहौल में पहना जा सकता है। और राजस्थान में तो इसकी बहुत ही मतलब भरमार है इस साड़ी की, और हर लगभग औरत के पास कोटा डोरी की साड़ी तो मिलेगी आपको। बड़े बड़े फंक्शंस होते हैं, बड़े बड़े कार्यक्रम होते हैं, उसमें महिलाएं जो है कोटा डोरिया की साड़ी पहने भी मिलती है। और कुछ महिलाएं ऐसी है चंचल जो सिर्फ कोटा डोरिया ही पहनती है।
0: तो हमारी कौन सी सखियां हैं जिनके वार्डरोब में ये साड़ी जरूर है, और उन्होंने क्यों खरीदी या उन्हें ये क्यों पसंद है, और जिन्होंने नहीं खरीदी है वो अब चाहती है कि उनकी वार्डरोब में साड़ी आ जाए, तो वो क्यों चाहती है ये जरूर हमें बताएं। इसके अलावा आज चावल के कुछ व्यंजन हम चाहेंगे कि हमारी सखियां हम तक भेजें।
1: अच्छा।
0: इसमें चावल की तो बहुत अच्छी चीजें होती है, नी डोसा होता है अनार से, जो है खास अवसरों पर बनाया जाता है। चावल के कई तरह के पापड़ भी बनाए जाते हैं, इसमें कुछ कच्चे चावल के होते हैं, कुछ पकाए हुए चावल के भी होते हैं। तो पके या कच्चे जिस भी तरह की चीजें आप चावल की बनाती हैं वो रेसिपीज हमारे साथ साझा करें। फिलहाल हम साझा करते हैं अपने सखियों के साथ में एक खूबसूरत सा गीत।
1: बिल्कुल।

0: এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই মুকলি কৰিছোঁ আমাৰ আজিৰ বিয়লি অধিৱেশন। আমাৰ অনুষ্ঠান প্ৰচাৰ কৰাত আমাৰ সৈতে নিয়ন্ত্ৰণ কক্ষত আছে ৰোহিত দাস, আৰু কাৰ্যকক্ষত সহযোগ কৰিবলৈ আমাৰ সৈতে আছে বন্তি শিখা বৰুৱা।
1: এক প্ৰকাৰ পিএম জয় অব গৰীবো কি জয় বন গই।

বিষ্ণুপ্রসাদ ৰাভাৰ অমৰ সৃষ্টি। নব নবৰসে বালু ভাওনাও আশা নিৰাশাৰ। এই নাটক ভাওনা গীত নৃত্য তথা সংস্কৃতিৰ মাজতেই মানৱ জীৱনৰ সুন্দৰতা আৰু মাধুৰ্যতা। সাহিত্য কলা সংস্কৃতিয়ে মানুহৰ জীৱনক মধুময় কৰে, সমাজ সু সংবদ্ধ কৰে। প্ৰিয় শ্ৰোতা, এষাৰ বাক্য প্ৰচলিত আছে, সাহিত্য সংগীত কলাবিহীন সাক্ষাৎ পশু পুষ্য বিষান্নহীন। অৰ্থাৎ যিজন ব্যক্তি সাহিত্য সংগীত আৰু কলাৰ জ্ঞান বা অনুৰাগৰ পৰা বঞ্চিত, তেওঁ প্ৰকৃততে নেজ আৰু শিং নথকা পশুৰ দৰে। ইয়াৰ অন্তৰ্নিহিত অৰ্থ এয়ে যে সুকুমাৰ কলাসমূহে মানুহক প্ৰকৃত শিক্ষিত আৰু সংস্কাৰী কৰি তোলে।

যুৱবন্ধু, এতিয়া গ্ৰীষ্ম বন্ধৰ সময়। সকলোৱে নিশ্চয় নিজৰ নিতৌ নৈমিত্তিক পেচাদাৰী কৰ্মৰ পৰা বিৰতি লৈ নিজস্ব অৱসৰ বিনোদনমূলক কৰ্মত ব্যস্ত। আমাৰ শিক্ষাৰ্থীসকল নিশ্চয় বিদ্যালয় বন্ধৰ ৰঙতে ৰঙীন। আচলতে গৰম বন্ধ বুলিলেই সকলোৰে মনত অনাবিল আনন্দ। কেৱল জিৰণি লোৱাৰ বাবেই নহয়, বিভিন্ন নতুন অভিজ্ঞতা অৰ্জন কৰাৰ বাবেও এই সময় অতি উপযোগী। পঢ়া শুনাৰ লগতে সৃষ্টিশীল কাম আৰু স্ফূৰ্তিত সময় কটোৱাৰ উৎসাহে সকলোৰে মন ভৰাই তোলে। এই গৰম বন্ধ বুলি ক'লেই পোনচাতেই মনলৈ অহা এটি ধাৰণা হৈছে কৰ্মশালা। বৰ্তমান সময়ত গ্ৰীষ্মবন্ধ আৰু কৰ্মশালাৰ সম্পৰ্ক যথেষ্ট গভীৰ। যুৱবন্ধু, এই গৰমৰ বন্ধৰ সময়ছোৱাত আমাৰ নগাঁৱতনো কেনেধৰণৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে আৰু প্ৰশিক্ষক তথা প্ৰশিক্ষাৰ্থীসকলনো কেনেধৰণে ব্যস্ত হৈ পৰিছে, সেই সম্পৰ্কত আজিৰ এই অনুষ্ঠানটি যুগুতাই 102.7 MHz উপলব্ধ আকাশবাণী নগাঁও কেন্দ্ৰৰ মজিয়াত মই ভাস্কৰ্যপূৰ্ণ গায়ন আকাশবাণী নগাঁও কেন্দ্ৰৰ সমূহ শ্ৰোতাকে মই স্বাগতম জনাইছোঁ। আহকচোন আজিৰ এই গ্ৰীষ্মবন্ধৰ আবেলি এক নতুন অভিজ্ঞতাৰ সোৱাদ লওঁ। যুৱবন্ধু, অনুষ্ঠানৰ আৰম্ভণিতেই আগবঢ়াইছোঁ সংসদধ্বনি শিল্পী সমাজ পুৰণি গুদামৰ দ্বাৰা আয়োজিত বৰগীত তথা চিৰসেউজ গীতৰ কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰশিক্ষাৰ্থী কুঁৱলী শইকীয়াৰ দ্বাৰা পৰিৱেশিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা বিৰচিত ধনশ্ৰী ৰাগত বন্ধা এটি বৰগীত।

গুৰুজনাৰ অপূৰ্ব সৃষ্টি বৰগীত, অসমীয়া সংস্কৃতিৰ মেৰুদণ্ডস্বৰূপ এই বৰগীত। এই কৰ্মশালাসমূহে নৱপ্ৰজন্মক কিছু পৰিমাণে হ'লেও অসমীয়া সাহিত্য সংস্কৃতিৰ সোৱাদ দিছে। নৱপ্ৰজন্ম এই অপূৰ্ব সংস্কৃতিৰ চৰ্চাৰ বাবে আগ্ৰহী হৈছে। অসমীয়া সংস্কৃতি ভৱিষ্যত প্ৰজন্মৰ বাবে সুৰক্ষিত হৈছে। ধন্যবাদ কুঁৱলী, বৰ সুন্দৰকৈ বৰগীতটি পৰিৱেশন কৰিলা। বাদ্য সংগত কৰা শতভিষাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। যুৱবন্ধু, গৰমৰ বন্ধ মানি আছিল প্ৰথম সপ্তাহতেই শ্ৰেণীকোঠাত গুৰুৱে কৰিবলৈ দিয়া গৃহকৰ্মবোৰ সুকলমে সম্পন্ন কৰি মামাহঁতৰ ঘৰলৈ, খুৰাহঁতৰ ঘৰলৈ কেইদিনমানৰ বাবে যাবলৈ সাজু হোৱা। সময়ৰ পৰিৱৰ্তনৰ লগে লগে নতুনত্বৰ সংযোজনে গৰমৰ বন্ধৰ ধাৰণাৰ কিছু সলনি কৰিছে। বৰ্তমান সময়ত গৰমৰ বন্ধ বা গ্ৰীষ্মবন্ধ মানেই হৈছে সাহিত্য তথা সুকুমাৰ কলাসমূহৰ চৰ্চাৰ সময়, নিজৰ সৃষ্টিশীলতাক বিকশাই তোলাৰ সময়। যুৱবন্ধু, আহকচোন এইখিনিতেই এটি গীত শুনি এই সময় জীপাল কৰোঁ।

0: গৰমৰ বন্ধ, গাঁৱলীয়া কৃষিময় পৰিৱেশ, ৰং ৰহইচৰ মেহফিল, কি যে সুন্দৰ অভিজ্ঞতা! যুৱবন্ধু, আপোনালোকো নিশ্চয় এনে অভিজ্ঞতাৰেই পুষ্ট। পথাৰত ভূঁই ৰোৱা, হালৰ পিছে পিছে বোকা খচা, আম কঁঠাল বিচাৰি বিচাৰি গাঁৱৰ সীমা অতিক্ৰম কৰা, লগৰীয়াৰ লগত নৃত্য গীত চিত্ৰকলাৰ চৰ্চা কৰা, এই সোৱাদবোৰেই সকলোকে নষ্টালজিক কৰি তোলে। যুৱবন্ধু, গৰমৰ বন্ধত অনুষ্ঠিত হোৱা এই কৰ্মশালাসমূহৰ সম্পৰ্কত বিতং তথ্য আহৰণ কৰিবলৈ আকাশবাণী নগাঁও কেন্দ্ৰৰ তৰফৰ পৰা আমি উপস্থিত হৈছিলোঁ চকৰিগাঁও মজলীয়া বিদ্যালয়ত জ্যোতি ৰংগমঞ্চ নগাঁৱৰ দ্বাৰা আয়োজিত এটি আৱাসিক নাট কৰ্মশালাত। প্ৰিয় শ্ৰোতা, আহকচোন আমিও আজি সেই নাট কৰ্মশালাৰ সম্পৰ্কে জ্ঞাত হওঁ।
1: আমাৰ মাজত উপস্থিত আছে জ্যোতি ৰংগমঞ্চ নগাঁৱৰ সঞ্চালক শ্ৰীযুত প্ৰেমানন্দ শৰ্মাদেৱ। আহকচোন আমি এই কৰ্মশালাটিৰ সম্পৰ্কে তেওঁৰ পৰা জ্ঞাত হওঁ। নমস্কাৰ।
2: হয়, নমস্কাৰ।
1: পোনপ্ৰথমে আপোনালৈ আমাৰ আকাশবাণী নগাঁও কেন্দ্ৰৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
2: ধন্যবাদ। জ্যোতি ৰংগমঞ্চৰ ফালৰ পৰাও আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোক আহি আমাৰ অনুষ্ঠানটোৰ বিষয়ে কিছু কথা অৱগত কৰিব বিচৰাৰ বাবে আপোনালোককো ধন্যবাদ জনাইছোঁ।
1: এই কৰ্মশালাটিৰ সম্পৰ্কত আপোনালোকে যিহেতু অনুষ্ঠিত কৰিছে, কেনেধৰণে অনুষ্ঠিত কৰিছে, ইয়াৰ লক্ষ্য উদ্দেশ্য, সেই সম্পৰ্কে আমাৰ শ্ৰোতাসকলক কি ক'ব বিচাৰিব?
2: 2025 চনতো জ্যোতি ৰংগমঞ্চই 10 দিনীয়া আৱাসিক বিনামূলীয়া নাট কৰ্মশালা পাতিছিল।

0: ইয়াত প্ৰশিক্ষণ লৈ আছে গোটেই অসমৰ নুমলীগড়ৰ পৰা কাটি লংকা হোজাই ইফালে আপোনাৰ মৰিগাঁও ৰহা আমাৰ ইয়াৰো লোকেল দুই চাৰিজন আদি কৰি পেলাই আমাৰ ইয়াত আছে। আমি 13 জুলাই এটা সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰিম বুলি ভাবিছোঁ। ইয়াতে আমি আমাৰ তেওঁলোকৰ দ্বাৰাই ৰচিত পৰিচালিত নাটক ইয়াত মঞ্চস্থ হ'ব। আৰু এটা কৰ্মশালা আমাৰ জ্যোতিৰঙা মঞ্চৰ শিশুনাট কৰ্মশালা হৈছে, তাতো আমাৰ 22জন প্ৰশিক্ষাৰ্থী আছে। ইয়াত আমাৰ বহুকেইজন প্ৰশিক্ষাৰ্থী আহিছে শিশুখিনিৰ কাৰণে, আমাৰ ডক্টৰ গৌৰাংগ বৰাই কৰিছে, আমাৰ সীমান্ত ফুকনৰ সীমান্ত কলিতাই কৰিছে, ৰাজেন ফুকনে কৰিছে, যশোচন্দ্ৰ গোস্বামীয়ে কৰিছে, আৰু ডাঙৰখিনি হিমাংশু প্ৰসাদ দাস আহিছে, কলিয়াবৰ ভূপেন্দ্ৰ নাথ হাজৰিকাই কৰিছে, প্ৰেমানন্দ শৰ্মা মই নিজেও কৰিছোঁ। আৰু অহা 7 তাৰিখে অহাকালিলৈ আমাৰ গৌৰৱ আৰু তেওঁৰ পৰিবাৰ মূৰ্চনা তেওঁলোক দুইজন আমাৰ পৰিচিত ব্যক্তি, তেওঁলোকো আহিব আৰু বহুকেইজন প্ৰশিক্ষক আহিব। গতিকে প্ৰশিক্ষণটো সফল সমাপ্তিৰ কাৰণে সকলোৰে সহায় সহযোগিতা আশীৰ্বাদ বিচাৰিছোঁ। ধন্যবাদ।
1: ধন্যবাদ। আমিও এই কৰ্মশালাটিৰ সফল সমাপ্তি কামনা কৰিছোঁ। যুৱবন্ধু, আমি ইতিমধ্যে জ্ঞাত হৈছোঁ যে এই কৰ্মশালাটিত প্ৰশিক্ষক হিচাপে উপস্থিত আছে ডক্টৰ গৌৰাংগ বৰা। আমি তেখেতৰ ওচৰলৈ আগবাঢ়িছোঁ। নমস্কাৰ।
2: নমস্কাৰ।
1: আপোনালৈও আমাৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
2: ধন্যবাদ।
1: আচলতে আমাৰ গৰমৰ বন্ধ বুলি ক'লে পূৰ্বতে আছিলে মামাৰ ঘৰলৈ যোৱা, খুৰাৰ ঘৰলৈ যোৱা, ৰং ৰহইচ ধেমালি কৰা। কিন্তু বৰ্তমান সময়ত নতুনত্বৰ আগমনৰ লগে লগে আমি দেখিবলৈ পাইছোঁ যে সকলো শিশুৱেই হওক বা অন্যান্য সকলো লোকেই এই কৰ্মশালাসমূহত ব্যস্ত হৈ পৰে। এই যি পৰিৱৰ্তন, সেই পৰিৱৰ্তন সম্পৰ্কত আপুনি কেনেধৰণে নিজৰ মতামত আগবঢ়াব বিচাৰিব?
2: হয়, নিশ্চয়কৈ। আচলতে পূৰ্বতে গৰমৰ বন্ধ বুলি কোৱাৰ লগে লগে মামাৰ ঘৰলৈ যোৱা বা আন ক'ৰবালৈ ফুৰিবলৈ যোৱা এই ধৰণৰ এটা পৰিৱেশ আছিল। সময় পৰিৱৰ্তনশীল আৰু সময়ৰ লগে লগে আমি খোজ দিব লাগিব। অৱশ্যে সেই পৰিৱেশ এতিয়াও নথকা নহয়, কাৰণ এটা সময়ত আমাৰ যান্ত্ৰিক যিবোৰ আহিলা পাতি যেনেকৈ মোবাইল ফোন, গাড়ী মটৰ, এই ধৰণৰ পৰিসৰ খুব কম আছিল। কিন্তু এতিয়া যিহেতুকে দিনক দিনে এই বস্তুবোৰ পৰিসৰটো বৃদ্ধি পাইছে, গতিকে সেই মামাহঁতৰ ঘৰৰ হওক বা আন পৰিয়ালৰ মানুহৰ সৈতে যোগাযোগ, সঘন যোগাযোগ মানুহে কৰিব পাৰিছে, মোবাইলৰ জৰিয়তেই হওক বা যাতায়াতৰ জৰিয়তেই হওক। গতিকে তেওঁলোকে আগতে গৰম বন্ধটোৱেই আছিল যে যোগাযোগৰ মাধ্যম, সেই সময়ছোৱাত এমহীয়া বন্ধ পায় গতিকে তেওঁলোক ফুৰিবলৈ যায়, কিন্তু এতিয়া তাৰ আগতেও তেওঁলোকে ফুৰিবলৈ যায় বা খবৰ খাতি ৰাখিব পাৰে। কিন্তু সেইবাবে হয়তো আজিৰ অভিভাৱকসকলে নিজৰ সন্তানসকলক অভিনয়, নাট বা আন যিসমূহ কৰ্মশালা, এই কৰ্মশালাত তেওঁলোকে নামভৰ্তি কৰাইছে যাতে নিজৰ সন্তানে ভৱিষ্যতে এজন সাংস্কৃতিক বান কৰ্মী হিচাপে সময়ৰ লগত, যুগৰ লগত খোজ পেলাব পাৰে। সেইবাবে তেওঁলোকে হয়তো এই প্ৰশিক্ষণলৈ আহিছে। আৰু এই প্ৰশিক্ষণসমূহে সদায় অকল যে নাটক শিকিলে কেৱল নাটকেই কৰিব পাৰিব তেনেকুৱা নহয় বা এই ধৰণৰ কৰ্মশালা, তেওঁক সকলো শিকোৱা হয় যে জ্ঞানৰ পৰা, মনোযোগৰ পৰা, তেওঁলোকে মানুহজনৰ ব্যৱহাৰলৈকে, আচাৰ পাতিলৈকে, এই সকলোখিনি নাটকৰ মাজে মাজে প্ৰশিক্ষকসকলে প্ৰশিক্ষণ প্ৰদান কৰে। আৰু তাৰ পৰা নিশ্চয়কৈ ছাত্ৰ ছাত্ৰীসকল বা প্ৰশিক্ষাৰ্থীসকল কৃতাৰ্থ হয় বুলি আমি ধাৰণা কৰোঁ।
1: হয়, নিশ্চয়। আচলতে ক'বলৈ গ'লে কৰ্মশালাসমূহে আমি ক'ব পাৰোঁ যে শিশুসকলৰ বিকাশত নিশ্চয়কৈ অৰিহণা যোগাইছে।
2: নিশ্চয় অৰিহণা যোগাইছে।
1: যদি আমি এটা কথালৈ আহোঁ যে এই কৰ্মশালাসমূহে নতুন প্ৰজন্মৰ যিসকল শিশু আছে বা কিশোৰ কিশোৰী আছে, তেওঁলোকৰ চাৰিত্ৰিক পৰিৱৰ্তনেই হওক বা সৰ্বাংগীন যি বিকাশ, সেই ক্ষেত্ৰত অৰিহণা যোগাইছে বুলি আপুনি ক'ব বিচাৰিবনে?
2: হয়, নিশ্চয়কৈ। শিশুসকলৰ চাৰিত্ৰিক বা তেওঁলোকৰ আচাৰ ব্যৱহাৰৰ পৰা আদি কৰি সকলো ক্ষেত্ৰত পৰিৱৰ্তন ঘটায় কৰ্মশালাবলৈ। কাৰণ কিয়, ইয়াত বিভিন্ন প্ৰশিক্ষাৰ্থী বা বিভিন্ন তেওঁলোকৰ সমনীয়া লগ হয়, অচিনাকি মানুহ লগ হয়, আৰু তেওঁলোকক যিসকলে প্ৰশিক্ষণ দিবলৈ আহে তেওঁলোকো অচিনাকি। গতিকে সেই অচিনাকিৰ মাজত তেওঁলোকে এটা আত্মীয়তা গঢ়ি উঠে। আমি ইয়াৰ আগতেও যোৱা বছৰ ইয়াতে এই জ্যোতিৰংগ মঞ্চে কৰ্মশালা অনুষ্ঠিত কৰিছিল। শেষৰ দিনটো আমাৰ আজিও মনত আছে যে ছাত্ৰ ছাত্ৰীসকলে যেতিয়া বিদায় ল'ব খুজিছিল, সেই সময়ত সকলোৱে কান্দিছিল, চকু পানী নিগৰি আহিছিল। আৰু তেওঁলোকে কেতিয়াও, আমি লাষ্ট শেষলৈ আৰু এটা দিন বৃদ্ধি কৰিবলগীয়া পৰ্যায় হৈছিল যে তেওঁলোকে যাব খোজা নাই, কাৰণ তেওঁলোকৰ মাজত সেই আত্মীয়তাটো বন্ধি উঠিছিল। আপুনি ধৰক তেওঁলোক প্ৰশিক্ষণলৈ গৈ আছে, চেণ্ডেলযোৰ ক'ত থ'ব, কি ধৰণে নিয়াৰিকৈ থ'ব, পৰিপাটিকৈ যে থ'ব লাগে, পানী বটলটো যে পৰিপাটিকৈ থ'ব লাগে, সেই সেইসৱ পৰা তাৰ পৰা আমি শিক্ষা দিয়া হয় আচলতে।

0: আলোচনা করে যে কেনেকৈ তেওঁলোকে আচাৰ ব্যৱহাৰ কৰিব, পানী বটলটো ক'ত থ'ব, চেণ্ডেলযোৰ যে নিয়াৰ শাৰী পাতি যে থ'ব লাগে, সেই পৰ্যন্ত তেওঁলোকে শিকি এটা নতুন পৰিৱেশ তেওঁলোকে গঢ়ি তুলিব পাৰে মনৰ মাজত।
1: শ্ৰোতা বন্ধু, আমাৰ মাজত উপস্থিত আছে এই কৰ্মশালাটিৰ এগৰাকী প্ৰশিক্ষাৰ্থী বিকাশ বৰা। আহকচোন আমি তেওঁৰ পৰা এই কৰ্মশালাটিৰ সম্পৰ্কে কিছু কথা শুনো।
2: হয়, আমি জ্যোতিৰংগ মঞ্চৰ সৌজন্যত উত্তৰ পূৰ্বাঞ্চল ভিত্তিত যি 12 দিনীয়া আমাৰ বিনামূলীয়া আৱাসিক নাট কৰ্মশালা অনুষ্ঠিত কৰা হৈছে তাৰ আজি 5ম দিন। তাতে আজি আমি থাকি কৰি আজি আমি নাটক শিকি আছোঁ, প্ৰশিক্ষণ লৈ আছোঁ, নাটক শিকা অভ্যাস আৰু আপোনাৰ সাজসজ্জা ৰূপসজ্জা সকলো ধৰণৰ কেনেকৈ নাটক লিখে কি কৰে আমি তাৰ ওপৰত আমি পৰ্যবেক্ষণ আমি কৰি আছোঁ, শিকাই আছে।
1: নিশ্চয় এই কৰ্মশালাটিত তোমালোকে বিভিন্ন কথা শিকিবলৈ পাইছা, গতিকে যিহেতু নাটকৰ কৰ্মশালা নিশ্চয় সংলাপ প্ৰক্ষেপণ কেনেকৈ কৰে, সংলাপসমূহ কেনেকৈ লিখে সেইসমূহো নিশ্চয় শিকিছা, গতিকে এই সংলাপ যদি এটি তুমি প্ৰক্ষেপণ কৰি আমাৰ শ্ৰোতাসকলক শুনোৱা, শ্ৰোতাসকল নিশ্চয় আপ্লুত হ'ব।
3: হেৰি নামঘৰীয়া, এই সুতই বাৰু আপোনাক কৈছেনে আজি নাটখন কি আনিব? কি ক'লে? ৰাম বিজয় নাটখন ন? ভাল হ'ব ভাল হ'ব, বুজিছে, এইবাৰ সেইখনকে কৰা যাওক।
1: ধন্যবাদ জনাইছোঁ, তোমালোকৰ এই কৰ্মশালাটি সফল হওক তাৰে কামনা কৰিছোঁ। প্ৰিয় শ্ৰোতা, আহকচোন এই কৰ্মশালাটিৰেই আন এগৰাকী প্ৰশিক্ষাৰ্থী পৰিস্মিতা চুতীয়াৰ পৰা এটি কবিতা পাঠ শুনো।
4: নমস্কাৰ, জ্যোতি ৰংগমঞ্চৰ সৌজন্যত অনুষ্ঠিত হোৱা 10 দিনীয়া বিনামূলীয়া নাট কৰ্মশালাৰ মই এগৰাকী প্ৰশিক্ষাৰ্থী। আজি মই হেম বৰুৱাদেৱৰ ৰচিত এটি কবিতা পাঠ কৰিবলৈ ওলাইছোঁ। মৰমৰ সেয়া মম এডাল জ্বলাই লৈছোঁ আজি বহুত দিনৰ মূৰত তোমালৈ চিঠি লিখোঁ বুলি। বাহিৰৰ ৰুঙা বতাহজাক আহি মমডাল কোবাইছে, চাওঁ খিৰিকীখন জপাই দিওঁ। 7 বছৰৰ আগৰ কথাবোৰ তোমাৰ বাৰু মনত আছেনে? আমি যে নতুন জীৱনটোৰ পাতনি মেলিছিলোঁ, মোৰ গাত সেই অচিনাকি নিচা বাৰুকৈ লাগিছিল। সিদিনা আছিল কাটিৰ কুঁৱলীখনা এটি কোমল পুৱা, পদূলিত থলসৰা শেৱালিবোৰ উপচি আছিল, আৰু সন্ধিয়া মই তোমালোকৰ ঘৰলৈ নকৈ আহিবৰ দিনা আকাশৰ মেঘৰ মোহনাত হালধীয়া জন্তু নাওখন লৈ আমাক যে ৰিঙিয়াই মাতিছিল তৰাৰ দেশলৈ, মই লোৱা কঁকালৰ ৰিহাখনলৈ তুমি বাৰু তেনেকৈ কিয় একেথৈ চাইছিলা? মোৰ কেনে লাগিছিল জানা? তুমি যেন কোনোবা দূৰ বিদেশৰ স্বপ্নটোৰ আলোকৰ মানুহ আৰু মই।
1: ধন্যবাদ, বৰ সুন্দৰকৈ হেম বৰুৱাৰ কবিতা মমতাৰ চিঠিৰ একাংশ পাঠ কৰি শুনালে আমাৰ শ্ৰোতাসকল নিশ্চয় আপ্লুত হৈছে। প্ৰিয় শ্ৰোতা, আমাৰ মাজত উপস্থিত আছে এই আৱাসিক নাট কৰ্মশালাৰ এগৰাকী শিশু প্ৰশিক্ষাৰ্থী, আহকচোন তেওঁৰ পৰাও আমি এটি সংলাপ শুনি লওঁ।
5: নমস্কাৰ, মোৰ নাম শ্ৰী মনশ্ৰী শৰ্মা। আজি মই এটি সৰু সংলাপ ক'বলৈ ওলাইছোঁ। মা মা, মই স্কুললৈ যাওঁ আৰু কাইলৈৰ পৰা আমাৰ গৰম বন্ধ নহয়, আজি আহোঁতে অলপ দেৰি হ'ব দেই। মই যাওঁ দিয়া, ধন্যবাদ।
6: প্ৰিয় শ্ৰোতা, ইমান পৰে আপোনালোকে জ্যোতি ৰংগমঞ্চ নগাঁৱৰ দ্বাৰা আয়োজন কৰা কৰ্মশালাটিত অংশগ্ৰহণ কৰা প্ৰশিক্ষাৰ্থী তথা প্ৰশিক্ষকৰ লগতে সঞ্চালক মহোদয়ৰ লগত হোৱা কথোপকথন সম্পৰ্কে শুনিলে। আপোনালোকেনো এই গৰমৰ বন্ধৰ সময়ছোৱা কেনেধৰণে অতিবাহিত কৰিছে, এনেধৰণৰ বিভিন্ন সৃষ্টিশীল কৰ্ম বা কৰ্মশালাসমূহত কেনেধৰণে অংশগ্ৰহণ কৰিছে, আপোনালোকৰ অঞ্চলত কেনেধৰণৰ কৰ্মশালা অনুষ্ঠিত হৈছে সেই সম্পৰ্কে আমাক জনাবলৈ নাপাহৰিব। আপোনালোকে এই কৰ্মশালা তথা অনুষ্ঠানসমূহৰ ফটো আমালৈ প্ৰেৰণ কৰিব পাৰিব। আমাৰ যোগাযোগ নম্বৰটি হৈছে 9435053214। পুনৰবাৰ কৈছোঁ, 9435053214। যুৱবন্ধু, আমাৰো সময় হৈ আহিল পুনৰবাৰ এনে এটি অনুষ্ঠানৰ সৈতে আপোনালোকক লগ পোৱাৰ আশাৰে। মই ভাস্কৰ্যপূৰ্ণ গায়নে আকাশবাণী নগাঁও কেন্দ্ৰৰ মজিয়াৰ পৰা বিদায় লৈছোঁ। ভালে থাকক, সুস্থ থাকক, নমস্কাৰ।

ইমান পৰে শ্ৰোতাই যুৱতৰংগ অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ শুনিলে। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এইখিনিতে এটি ঘোষণা। আকাশবাণী নগাঁও কেন্দ্ৰৰ ফোন ইন আপুনি বিচৰা গীতৰ বাবে শ্ৰোতাৰ অনুৰোধ বাণীবদ্ধ কৰা হ'ব অহা 9 জুলাই বৃহস্পতিবাৰে বিয়লি 3:30 বজাৰ পৰা 4:30 বজাৰ ভিতৰত। শ্ৰোতাই নিজৰ প্ৰিয় গীত শুনিবলৈ 9435053214 নম্বৰত ফোন কৰি অনুৰোধ জনাব পাৰিব। ফোন নম্বৰটো পুনৰ কৈছোঁ 9435053214। মনত ৰাখিব, অহা 9 জুলাই বৃহস্পতিবাৰে বিয়লি 3:30 বজাৰ পৰা 4:30 বজাৰ ভিতৰত। প্ৰিয় শ্ৰোতা, অহা 9 জুলাই বৃহস্পতিবাৰে সন্ধিয়া 6:10 প্ৰচাৰ হ'ব লগা কৃষকবাণী অনুষ্ঠানত শুনিবলৈ পাব আমাৰ ৰোগ নিয়ন্ত্ৰণ আৰু খাদ্যাভ্যাসৰ ফলৰ ভূমিকা শীৰ্ষক এটি আলোচনা। ইয়াত ভাগ ল'ব নগাঁওস্থিত কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়বস্তু বিশেষজ্ঞ ডক্টৰ আশফিকা ইছলামে। শ্ৰোতাসকলে আমাৰ কেন্দ্ৰৰ সাতসৰী অনুষ্ঠানৰ বাবে আকাশবাণী নগাঁও ফেচবুক পেজৰ জৰিয়তে গীতৰ অনুৰোধ কৰিব পাৰে। শ্ৰোতাসকলে আমাৰ পেজলৈ মেছেজ পঠিয়াব পাৰে অথবা কমেণ্ট কৰিব পাৰে। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। খন্তেক পিছতে হিন্দীত বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। বিয়নিৰ বাতৰিৰ সৈতে মই পুলক গগৈ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, বিধানসভাৰ অধিৱেশনৰ তৃতীয় দিনা কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা। গোলাঘাটৰ উৰিয়ামঘাটৰ অসমীয়া গাঁৱত নগালোকে ধন দাবী কৰা নাই বুলি মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য। কেন্দ্ৰীয় চৰকাৰৰ এটা উচ্চস্তৰীয় প্ৰতিনিধি দলৰ ধেমাজি জিলাৰ জোনাইৰ শেহতীয়া বান পৰিস্থিতি পৰিদৰ্শন। আৰু প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ অধীনত ৰাজ্যৰ কেইবাখনো জিলাৰ আত্মসহায়ক গোটৰ মাজত বিত্তীয় সাহায্য বিতৰণ। এতিয়া শুনক বিতং বাতৰি। অসম বিধানসভাৰ অধিৱেশনৰ আজি তৃতীয় দিনাৰ কাৰ্যক্ৰমণিকাত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হয়। বিশেষকৈ বিৰোধী বিধায়ক ৰকিবুদ্দিন আহমেদে অবৈধ দখল সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই সীমান্তৱৰ্তী ৰাজ্যসমূহে দখল কৰা অসমৰ ভূমিৰ তথ্য সদনত সদৰি কৰে। মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা অনুসৰি অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মেঘালয় আৰু মিজোৰামে অসমৰ ভূমি অবৈধভাৱে দখল কৰি আহিছে। চুবুৰীয়া ৰাজ্যসমূহৰ লগত চলি থকা দীৰ্ঘদিনীয়া সীমা বিবাদৰ লগতে অবৈধভাৱে দখল কৰি থকা অঞ্চলসমূহ দখলমুক্ত কৰিবলৈ ৰাজ্য চৰকাৰে আলোচনাৰ মাধ্যমেৰে বহুখিনি আগবাঢ়িছে বুলি তেওঁ প্ৰকাশ কৰে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰো দায়িত্বত থকা মন্ত্ৰী বৰাই প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত ৰাজ্যখনত 2025-26 বিত্তীয় বৰ্ষত 34,99,144 পৰিয়ালৰ জৰীপ কৰা হৈছে বুলি মন্তব্য কৰে। বিৰোধী বিধায়ক তানজিল হুছেইনৰ প্ৰশ্নৰ উত্তৰ দি তেওঁ কয় যে যোগ্য হিতাধিকাৰীসকলক প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ গৃহ অনুমোদন দি নিৰ্মাণ কাৰ্য শীঘ্ৰে আৰম্ভ কৰা হ'ব। অসম চুক্তি ৰূপায়ণ বিভাগৰো দায়িত্বত থকা মন্ত্ৰী বৰাই সত্ৰৰ মাটি বেদখল সন্দৰ্ভতো এইদৰে মন্তব্য আগবঢ়ায়।
1: বিভিন্ন ঠাইত চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা অহা বংগীয় মূলৰ লোকে আমাৰ সত্ৰ বেদখল কৰিলে, অৰেষ্ট ব্লক বেদখল কৰিলে, যাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী এতিয়া অতি কঠোৰ হৈছে যাতে অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰিব পাৰে। NDA চৰকাৰে, গৃহ মন্ত্ৰালয়ে ৰিটায়াৰ্ড জাষ্টিচ বিপ্লৱ শৰ্মাৰ অধ্যক্ষতাত এখন কমিটি কৰি দিছিল ক্লজ 6 ৰূপায়ণৰ সম্পৰ্ক ৰূপৰেখা প্ৰস্তুত কৰিবলৈ, আৰু এই কমিটিয়ে 67টা ৰিকমেণ্ডেশ্যন আগবঢ়াইছে। এই 67টা ৰিকমেণ্ডেশ্যনৰ ভিতৰত কোনখিনি ষ্টেট গভৰ্ণমেণ্টে কৰিব পাৰে, ইউনিয়ন গভৰ্ণমেণ্টে কৰিব পাৰে, চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৰিব পাৰে, আৰু কোনখিনি অকল কেৱল চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৰিব পাৰে, আৰু সেইখিনি চিনাক্ত কৰাৰ পাছত দেখা গ'ল যে ষ্টেট গভৰ্ণমেণ্টৰ ভাগত 40টা তেনেধৰণৰ ৰিকমেণ্ডেশ্যন নিজাববীয়াকৈ ইমপ্লিমেণ্ট কৰিব পৰাৰ ব্যৱস্থা আছে।
0: বিধায়ক চক্ৰধৰ গগৈৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী বৰাই গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত শ্বহীদ স্মাৰক ক্ষেত্ৰ আৰু উদ্যান ক্ষেত্ৰৰ নিৰ্মাণৰ দ্বিতীয় পৰ্যায়ৰ কাম চলি থকা বুলি প্ৰকাশ কৰে। অসমত মুঠ 27,58,757 হেক্টৰ কৃষিভূমি আছে আৰু ইয়াৰে 6,52,000 হেক্টৰ ভূমি জলসিঞ্চন ব্যৱস্থাই সামৰি লৈছে। বিধানসভাত আজি বিধায়ক বেবী বেগমৰ এটা প্ৰশ্নৰ লিখিত উত্তৰত কৃষি আৰু জলসিঞ্চন বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্যত মুঠ 3,510 জলসিঞ্চন আঁচনি আছে আৰু 2025-26 বিত্তীয় বৰ্ষত মেৰামতি শিতানৰ অধীনত 392 আঁচনি পুনৰ কাৰ্যক্ষম কৰি তোলা হৈছে। পৰৱৰ্তী বিত্তীয় বৰ্ষত বাকী থকা আঁচনিসমূহ পৰ্যায়ক্ৰমে কাৰ্যক্ষম কৰাৰ বাবে ব্যৱস্থা লোৱা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ইপিনে ৰাজ্যত পঞ্জীয়নভুক্ত কৃষকৰ সংখ্যা সন্দৰ্ভত বিধায়ক জাকিৰ হুছেইন ছিগদাৰৰ এটা প্ৰশ্নৰ উত্তৰত কৃষিমন্ত্ৰীগৰাকীয়ে কয় যে অসম চৰকাৰৰ অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগৰ কৃষি লোকপিয়ল অনুসৰি ৰাজ্যত 27,41,711 কৃষক পৰিয়াল আছে। তেওঁ কয় যে ইয়াৰে পঞ্জীয়নভুক্ত কৃষকৰ সংখ্যা হৈছে 13,2040 আৰু প্ৰধানমন্ত্ৰী কিষাণ আঁচনিৰ অধীনত বৰ্তমানলৈকে 18,59,524 কৃষকক তালিকাভুক্ত কৰা হৈছে।
2: পৰহি প্ৰায় 5,500 অসমত কৃষকৰ ৰেজিষ্ট্ৰেশ্যন হৈছে, যোৱাকালি প্ৰায় 6,500 হৈছে। আমি এনেকৈ 5,000ৰ এভাৰেজত যোৱা 10 দিন ধৰি সমগ্ৰ অসমৰ চুকে কোণে কৃষকৰ ৰেজিষ্ট্ৰেশ্যন কৰি আছো। কৃষকৰ ৰেজিষ্ট্ৰেশ্যন যদি নাথাকে, অনাগত ভৱিষ্যতত কোনোৱে বীজ নাপাব, গছৰ পুলি নাপাব, সাৰ নাপাব, মাইনৰ ইৰিগেশ্যনৰ ছিষ্টেম নাপাব। মুঠৰ ওপৰত এনেকুৱা এটা পৰিৱেশ হ'ব যে ফাৰ্মাৰ ID থকা ব্যক্তিয়েহে চৰকাৰী সাহায্য সা সুবিধা পাব। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে এই ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো এটা মিছন মোডত লৈছো। আমি সমগ্ৰ অসমত নৱেম্বৰ মাহলৈকে টাৰ্গেট কৰিছো 7,00,000 পাওঁ নেকি, তাৰ পাছত আমি বন্ধ নকৰো, পূৰ্ণ গতিত চলি থাকিব।
0: ডিমা হাছাও জিলাত পৰ্যটকৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদে পৰ্যটন আৰু সংস্কৃতি বিভাগৰ সহযোগত চলিত মাহৰ প্ৰতি শুকুৰ আৰু শনিবাৰে জিলাখনৰ বিভিন্ন পৰ্যটনস্থলীত পৰম্পৰাগত মহোৎসৱ আয়োজনৰ সিদ্ধান্ত লৈছে। হাফলঙৰ পৰ্যটক তথ্য কেন্দ্ৰত অনুষ্ঠিত এখন সংবাদমেলত কালি ডিমাহাচাও পৰ্যটনৰ অধ্যক্ষ জছৰিং ডাও ফাংলেই এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে গ্ৰীষ্মবন্ধৰ সময়ত জিলাখনত পৰ্যটকৰ সংখ্যা যথেষ্ট বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত পৰ্যটনক অধিক আকৰ্ষণীয় কৰি তোলাৰ উদ্দেশ্যে এই মহোৎসৱৰ আয়োজন কৰা হৈছে। হাফলং হ্ৰদ, ডিমাহাচাও ভিউ পইণ্ট, উমৰাংছো গল্ফ কৰ্ছ আৰু জাতিংগাৰ দৰে জনপ্ৰিয় পৰ্যটনস্থলীত পৰম্পৰাগত মহোৎসৱ অনুষ্ঠিত কৰা হ'ব বুলি অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়ে। এই মহোৎসৱত বিভিন্ন জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্য, সাজ পোছাক, হস্তশিল্পৰ সামগ্ৰী আদিৰ বিপণী থাকিব। তদুপৰি বিভিন্ন জনজাতীয় সম্প্ৰদায়ৰ লোকনৃত্য আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হ'ব। ইয়াৰ জৰিয়তে স্থানীয় উদ্যোগী, শিল্পী আৰু ব্যৱসায়ীসকলক বিপণনৰ সুযোগ প্ৰদান কৰি আৰ্থিক বিকাশত সহায়ৰ লগতে জিলাখনৰ পৰ্যটন উদ্যোগ শক্তিশালী হৈ উঠিব বুলি আশা কৰা হৈছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। কেন্দ্ৰীয় চৰকাৰৰ এটা উচ্চস্তৰীয় প্ৰতিনিধি দলে আজি ধেমাজি জিলাৰ জোনাইৰ শেহতীয়া বান পৰিস্থিতি পৰিদৰ্শন কৰি ক্ষয়ক্ষতিৰ বুজ লয়। দলটোৱে বান বিধ্বস্ত অৰুণচাপৰি, মধুপুৰ, মাজৰবাৰী, আনন্দনগৰ, চিমেন নদীৰ ৰেলৱে দলং, লেকুনৈ, কেমিং দলং আদিকে ধৰি বহুকেইটা অঞ্চল পৰিদৰ্শন কৰি বানত ক্ষয়ক্ষতিৰ বুজ লয়। প্ৰতিনিধি দলটোৱে স্থানীয় লোকসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ সমস্যাৰ বিষয়ে আলোচনা কৰে। তেওঁলোকে লগতে খহনীয়া প্ৰতিৰোধ আৰু ক্ষতিগ্ৰস্ত অঞ্চলৰ সুৰক্ষাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে। বানত গৃহহীন হৈ পৰা পৰিয়াল আৰু তেওঁলোকৰ জীৱন জীৱিকা পুনৰ স্বাভাৱিক কৰাৰ বাবে ল'বলগীয়া ব্যৱস্থাসমূহৰ বিষয়েও প্ৰতিনিধি দলটোৱে আলোচনা কৰে। দলটোক লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, জোনাইৰ বিধায়ক ভুৱন পেগু, জিলা আয়ুক্ত প্ৰমুখ্যে অন্যান্য বিষয়াসকলে সংগ দিয়ে। প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ অধীনত ৰাজ্যৰ কেইবাখনো জিলাৰ আত্মসহায়ক গোটৰ মাজত বিত্তীয় সাহায্য বিতৰণ কৰা হয়। কামৰূপ জিলাৰ অনুসূচিত জাতিৰ 150টা আত্মসহায়ক গোটক এই আঁচনিৰ অধীনত 25,000ৰ পৰা 50,000 টকাকৈ বিত্তীয় সাহায্য প্ৰদান কৰা হয়। আমিনগাঁৱৰ বায়টেক উদ্যানৰ সভাকক্ষত এই উপলক্ষে আয়োজিত অনুষ্ঠানত কামৰূপ জিলা উন্নয়ন আয়ুক্ত সুশান্ত দত্ত মুখ্য অতিথি হিচাপে আৰু অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকালয়ৰ সচিব ডাঃ কুলশ্ৰী নাথ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। মৰিগাঁও জিলাতো আজি প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ অধীনৰ হিতাধিকাৰীসকলৰ মাজত বিত্তীয় সাহায্য বিতৰণ কৰা হয়। ইয়াৰ জৰিয়তে অনুসূচিত জাতিৰ মহিলাসকলৰ জীৱিকা, আত্মনিয়োজন তথা আৰ্থসামাজিক সবলীকৰণৰ লক্ষ্য লোৱা হৈছে। মৰিগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি আত্মসহায়ক গোটসমূহে প্ৰস্তুত কৰা বিভিন্ন আকৰ্ষণীয় সামগ্ৰীৰ এখন প্ৰদৰ্শনীৰ আয়োজন কৰে। জিলা আয়ুক্ত অনামিকা তিৱাৰীয়ে ধৰি অন্যান্য বিষয়াসকলে প্ৰদৰ্শনী পৰিদৰ্শন কৰি মহিলাসকলে প্ৰস্তুত কৰা সামগ্ৰীৰ প্ৰশংসা কৰে। তেওঁলোকে লগতে মহিলাসকলৰ এনে উদ্যোগ অধিক সম্প্ৰসাৰিত কৰি বজাৰমুখী কৰাৰ বাবে উৎসাহিত কৰে। উৰিয়ামঘাটৰ সীমামূৰীয়া গাঁওসমূহৰ প্ৰতিটো পৰিয়ালৰ পৰা 110 টকা গৃহকৰ সংগ্ৰহ কৰা ঘটনাৰ সৈতে একাংশ দুষ্কৃতিকাৰীহে জড়িত আৰু এনে ঘটনাৰ সৈতে নগা সমাজ অথবা চৰকাৰক জড়িত কৰা উচিত নহ'ব বুলি সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰকাশ কৰিছে। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি তৃতীয় দিনা বিৰোধী পক্ষৰ নেতা বিধায়ক নুৰুল হুদাই প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে গোলাঘাটৰ আৰক্ষী অধীক্ষকে দাখিল কৰা প্ৰতিবেদন অনুসৰি নাগালেণ্ডৰ নিউলেণ্ড জিলাৰ হুকাই বস্তিৰ দুজন লোকে গাঁৱলৈ গৈ অঞ্চলটোৰ গাঁও প্ৰধান দুজনৰ হাতত এখনকৈ পত্ৰ প্ৰদান কৰে আৰু প্ৰতিটো পৰিয়ালৰ পৰা 110 টকাকৈ সংগ্ৰহ কৰিবলৈ নিৰ্দেশ দিয়ে। দুয়োজন দুৰ্বৃত্তক ইতিমধ্যে চিনাক্ত কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমান দুয়োজন দুৰ্বৃত্ত পলাতক অৱস্থাত আছে। তেওঁ লগতে বৰ্তমান উৰিয়ামঘাটৰ পৰিস্থিতি সম্পূৰ্ণ শান্তিপূৰ্ণ আৰু স্বাভাৱিক বুলি মন্তব্য কৰে। তেওঁ কয় যে দুজন দুৰ্বৃত্তৰ এনে কাৰ্যৰ বাবে সমগ্ৰ নাগালেণ্ডবাসী জগৰীয়া নহয়। বাক্সা জিলাৰ নিমুৱাৰ আনন্দ বজাৰ গোবৰ্ধনা সংযোগী পথ মেৰামতিৰ দাবীৰে আজি সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতিবাদী মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰা হয়। জিলা ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে মথনগুৰি আৰু গোবৰ্ধনা আঞ্চলিক সমিতিয়ে ৰূপায়ণ কৰা এই কাৰ্যসূচীত বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ কৰা হয়। ছাত্ৰ সংগঠনটোৱে শীঘ্ৰেই এই পথটো নিৰ্মাণ কৰি জনসাধাৰণৰ সমস্যা সমাধান কৰিবলৈ আহ্বান জনায়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। বিধানসভাৰ অধিৱেশনৰ তৃতীয় দিনা কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা। গোলাঘাটৰ উৰিয়ামঘাটৰ অসমীয়া গাঁৱত নগালোকে ধন দাবী কৰা নাই বুলি মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য। কেন্দ্ৰীয় চৰকাৰৰ এটা উচ্চস্তৰীয় প্ৰতিনিধি দলৰ ধেমাজি জিলাৰ জোনাইৰ শেহতীয়া বান পৰিস্থিতি পৰিদৰ্শন আৰু প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ অধীনত ৰাজ্যৰ কেইবাখনো জিলাৰ আত্মসহায়ক গোটৰ মাজত বিত্তীয় সাহায্য বিতৰণ। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 6 বজাত শুনিবলৈ পাব।
3: এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও আগবঢ়াইছোঁ আমৈ।

0: নমস্কাৰ শ্ৰোতা বন্ধু, আপোনালোক আটাইলৈ শুভেচ্ছা জনাই আৰম্ভ কৰিছোঁ আজিৰ আমাৰ অনুষ্ঠানটি। আজি এই অনুষ্ঠানত লগ পাওঁ হওকচোন এগৰাকী আমাৰ।
1: নমস্কাৰ বাইদেউ।
0: হয়,
1: মোৰ নাম দীপা বৰা, মই পানীগাঁও ৰত্নপুৰৰ বাসিন্দা।
0: হয়, আপুনি বাৰু কিহৰ লগত জড়িত হৈ থাকে কওকচোন?
1: মই কাপোৰ কানি চিলাওঁ, আচাৰ বনাওঁ,
0: হয়,
1: তাৰপিছত ঘৰৰ কাম বন কৰোঁ।
0: হয়, মই আপোনাৰ ঘৰলৈ সোমাই আহোঁতে বৰ ধুনীয়াকৈ আপোনাৰ ঘৰখন দেখিছোঁ, বৰ পৰিপাটিকৈ ৰাখিছে, আৰু অহাৰ লগে লগে খুব ভাল লাগিল। মই খুব গৰমত আহিলোঁ আৰু আপুনি বৰ ধুনীয়াকৈ এগিলাচ নেমু চৰবত বনাই খোৱালে মোক, মোৰ বৰ ভাল লাগিলে এইটো। তাৰপিছতে আৰু এতিয়া আপুনি এতিয়া যে ক'লে আপুনি কাপোৰ চিলায় আৰু আচাৰ বনায়, আপোনাৰ এটা এটাকৈ বাৰু সুধিছোঁ কথাবিলাক। এতিয়া আপুনি কাপোৰ চিলাই মানে আপুনি কি কাপোৰবিলাক মানে অৰ্ডাৰ ক'ৰ পৰা লয়, কেনেকৈ লয় কওকচোন?
1: ওচৰ চুবুৰীয়া মানুহেও আহি পেলাই মোক দিয়েহি।
0: হয়,
1: আৰু ময়ো কেতিয়াবা কোনোবাই মাতিলে গৈ পেলাই ঘৰৰ পৰা গৈ লৈ আহোঁগৈ।
0: হয়,
1: চিলাওঁ, দহি কৰোঁ, ফলছ বিকো।
0: হয়,
1: সেইবোৰ কৰোঁ।
0: হয়, কাপোৰবিলাক আপোনাক কিনি পেলাই তেওঁলোকে দিয়াৰ পিছত কয়?
1: কিনি দিয়ে, কিনি দিয়াৰ পিছত
0: আপুনি চিলাই দিয়ে। আৰু আপুনি যে তেওঁলোকক দিয়ে, তেখেতসকলক যে দিয়ে কাপোৰবিলাক চিলাই, তেখেতসকলে আপোনাক তাৰে কাৰণে পইচা দিয়ে, সেইটোৰে আপোনাৰ পৰা সেইটো প্ৰাপ্য, আপুনি যিমান বিচাৰে তেনেকৈ কষ্ট যিমান হয় সেইখিনি পায়নে? আপুনি পায় ন, দিয়ে আপোনাক?
1: হয়,
0: আৰু আপুনি এতিয়া প্ৰথমতে বাৰু কেনেকৈ ষ্টাৰ্ট কৰিছিলে, আপুনি আৰম্ভ কেনেকৈ কৰিছিলে ব্যৱসায়?
1: মই মানে প্ৰথম আৰম্ভ কৰিছিলোঁ, মোৰ মিষ্টাৰ 2002 ঢুকাইছিলে।
0: হয়,
1: ঢুকোৱাৰ পিছতে মই মানে ভাবিলোঁ মই কি কৰি থাকিম। মোৰ দাদাহঁতেও চিন্তা কৰিলে এইটো এনেকৈ থাকিলে বহুত মানে তাই হেৰি হৈ যাব, পাগলৰ নিচিনা হৈ যাব।
0: হয়,
1: সেইকাৰণে তই কি কৰি ভাল পাওঁ মোক সুধিলে।
0: হয়,
1: মই তেতিয়া ক'লোঁ যে মোক মেচিন এটা হ'লে মই মেচিনটো লৈ পেলাই ব্যস্ত হৈ থাকিব পাৰিম।
0: হয়,
1: তাৰপিছত মেচিন এটা দাদাই কিনি দিলে, মোৰ নিজৰ দাদাই কিনি দিলে।
0: হয়,
1: দিয়াৰ পিছৰ পৰা মই আৰম্ভ কৰিছোঁ। তাৰপিছত দোকানৰ পৰাও কাপোৰ আনো।
0: হয়,
1: তাৰপিছত কাপোৰ আনি পেলাই মই দহি কৰোঁ, পিকো কৰোঁ, ফলছ লগাওঁ, তাৰপিছত তেনেকৈ সপ্তাহত পে'মেণ্টটো লৈ আনো, আনি পেলাই মই ঘৰখন চলাওঁ।
0: হয়,
1: ল'ৰা ছোৱালীকেইটাকো পঢ়াওঁ, তেনেকৈ এতিয়া ল'ৰা ছোৱালী প্ৰায় ডাঙৰ হৈছে আৰু, তথাপিও মই কামখিনি এৰি দিয়া নাই।
0: এৰি দিয়া নাই, আপোনাৰ বিপদত যিখিনি সহায় কৰিছিলে সেইখিনি আপুনি এতিয়া ধৰি ৰাখিছে, আৰু আপুনি আপোনাৰ ধুনীয়াকৈ ৰাখিছে, আপোনাৰ স্বাস্থ্য ভাল দেখিছোঁ, আপুনি সুন্দৰকৈ পৰিপাটিকৈ নিজেও পিন্ধি উৰি বেলেগকো পিন্ধাই তেনেকৈ খুব সুন্দৰকৈ দেখিছোঁ, মই খুব ভাল লাগিছে আহি। আৰু আপুনি যে ক'লে আপুনি যিখিনি বিপদৰ সময় আছিলে আপোনাৰ মানুহজন ঢুকাই যোৱাৰ পিছত, আপুনিতো নিশ্চয় বহুত মানুহে ভাগি পৰে তেনেকৈ তেনেকুৱা সময়, আপুনি তেতিয়া ভাবিছিলে যে আপুনি নিশ্চয় এটা কামত মনোনিৱেশ কৰাৰ লগে লগে আপুনি নিজে উদ্যম পাইছে, এইটোৰে আমাৰ শ্ৰোতাসকলেও নিশ্চয়, আমাৰ বেলেগ আমৈসকলেও নিশ্চয় এইটোৰে অনুপ্ৰাণিত হ'ব যে মানুহৰ দুখ আহেই, আপুনি সেইটো কথা কি ক'ব খুজিব?
1: তাৰপিছত 2004 মই আকৌ জোঁটৰ এটা ট্ৰেইনিং লৈছিলোঁ।
0: জোঁটৰ ট্ৰেইনিং লৈছিলোঁ, ক'ত লৈছিলে?
1: এইটো হেৰি পুলিচ হিচাপত।
0: হয়, পুলিচ হিচাপত।
1: তাৰপিছত তাতো মানে
0: তাতে কি পইচা দি লৈছিলে নে বিনামূলীয়া?
1: বিনামূলীয়াকৈ মই 250 মাহে পাইছিলোঁ।
0: হয় হয় হয়,
1: ইয়াৰ পৰা মানে আমাৰ এইখিনিৰ পৰা বহুতখিনি ছোৱালী বোৱাৰী
0: এনেকৈ যায়,
1: সকলোখিনি একেলগে যাওঁ, একেলগে আহোঁ।
0: হয়,
1: তাৰপিছত আহি পেলাই হেৰি 1টামান বজাত বন্ধ হয় আৰু কামখিনি শেষ হয়। মই জোঁটৰ কামো কৰিছিলোঁ অলপমান দিন, তাৰপিছত বেগ চেগ বনাইছিলোঁ।
0: বেগ বনাইছিলোঁ, সেইবিলাক বিক্ৰী ক'ত কৰিছিলোঁ?
1: বিক্ৰী মানে কি ওচৰ চুবুৰীয়া মানুহ
0: লৈ যায়, সেইবিলাকত ডিমাণ্ড আছেনে?
1: ডিমাণ্ড আছে,
0: আছে ন? এতিয়া সেইবিলাক নকৰে নেকি আপুনি?
1: এতিয়া পাৰোঁ কিন্তু মানুহবিলাকে এতিয়া নিবিচাৰে,
0: এতিয়া অলপ কমিছে চাগে,
1: অনলাইন হোৱাৰ পৰা তেতিয়া মানুহবিলাকে অনলাইনতে কিনে।
0: হয় হয়,
1: এতিয়াও বনাব পাৰোঁ,
0: আপুনি পাৰে এতিয়া ইচ্ছা কৰিলে, কোনোবা আপোনাক অৰ্ডাৰ দিলে এতিয়া আপুনি বনাই দিব পাৰে।
1: হয়,
0: আপোনাৰ শিকাটো মানে ধৰক এতিয়াও লাগিলে আপুনি বনাব পাৰে। হয় হয়, তাৰপিছত আকৌ আপুনি এতিয়া যে ক'লে কাপোৰ, আপুনি মানে কেনেকুৱা কাপোৰবিলাক চিলাই কওকচোন?
1: কেনেকুৱা মানে কি মুগা পাট আৰু মেইন ছেটবিলাকো
0: মানুহে
1: দিয়ে, ওচৰ চুবুৰীয়াই মেইন ছেটবিলাক মোকেই কৰিব দিয়ে।
0: হয় হয়,
1: মোৰ দহিটো দেখি পেলাই সকলোৱে
0: ভাল পায়, আপোনাৰ ভাল পায়। হয়, পৰিপাটিকৈ কৰি দিয়ে। আপুনি এতিয়া এটা কথা কৈছিল, সেই কথাটো আপোনাক সুধিছিলোঁ যে আপুনি আপোনাৰ দুখৰ দিনতো আপুনি ভাগি নপৰি আকৌ আপুনি নতুনকৈ আপোনাৰ কামত লাগি পেলাই, আমাৰ মহিলাসকলক বা আমৈসকলক আপুনি কি ক'ব খুজিব যে মানুহে এনেকৈ দুখৰ দিনতো আহে, দুখ মানুহৰ জীৱনত, তাৰপিছতো নিশ্চয় মানুহে আমাৰ কওকচোন আপুনি আমাৰসকলে কওক।
1: মই মানে মোৰ এতিয়া নিজৰ বোৱাৰীহঁতকো কওঁ যে কিবা এটা কৰাচোন,
0: হয়
1: হাঁহ মুৰ্গী কিবা এটা পোহা, কিবা এটা পুহি পেলাই দুপইচা চিন্তা কৰা, অকল ঘৰৰ কামত লাগি থাকিলেই নহ'ব, নিজাকৈও কিবা এটা কৰিবলৈ ভাবিব লাগে। আৰু ওচৰ চুবুৰীয়া তেনেকৈ মোক দেখিয়ে মোৰ লগৰ দুগৰাকী তেওঁলোকেও এতিয়া কাপোৰ চিলাবলৈ লৈছে,
0: আপোনাক দেখি অনুপ্ৰাণিত হৈ পেলাই
1: তেওঁলোকে আগতে মোক মানে কয় আৰু বাইদেউ দহি কৰে, ফলচ কৰে, কিবা কিবি কয় আৰু মোক হাঁহে,
0: হয়
1: এতিয়া তেওঁলোকেও মানে
0: কৰি পেলাই
1: কৰে,
0: হয়। তাৰপিছতে আৰু ঘৰত আপুনি ৰান্ধে, আপুনি নিশ্চয় ভাল ৰান্ধে দেখি পেলাই লাগিছে আপোনাক, আৰু আপুনি কি ৰান্ধি ভাল পায় বাৰু? ভাতটো চবেইতো ভাত ৰান্ধে বাৰু, কিবা কিবি ৰান্ধে, আপুনি কি ৰান্ধি ভাল পায় বাৰু?
1: মাংস বনাই বেছি ভাল পাওঁ,
0: মাংস ৰান্ধি ভাল পায়,
1: বাকী চব্জি তব্জি সকলোখিনি বনাই ভাল পায়
0: ভাল পায়,
1: কিন্তু বেছিকে মানে ল'ৰা ছোৱালীয়েও মোৰ হাতৰ মাংসকণ
0: খাই ভাল পায়, হয়। আৰু বেলেগে ভাল পালে, ল'ৰা ছোৱালীয়ে ভাল পালে আৰু উৎসাহ জাগে নিশ্চয় বনাবলৈ আৰু ভালকে বনাই।
1: এতিয়াও মানে বোৱাৰীহঁতে মাংস আনিলে মোকেই মাতি নিয়ে বোলে মায়ে বনোৱা,
0: আপুনি বনাওঁ, হয় হয়। আৰু কওকচোন আপুনি এতিয়া আচাৰ বনোৱাৰ কথা ক'লে, আপুনি আচাৰ যে বনায়, আপুনি কিহৰ আচাৰ বনায়?
1: মই ভোট জলকীয়া আচাৰ বনাওঁ, তাৰপিছত বগৰী আচাৰ, আমৰ আচাৰ, তাৰপিছত জলফাই আচাৰ,
0: মানে ছিজনত মানে বতৰৰ ফলেৰে আপুনি, হয় হয়। ধৰক যেতিয়া ভোট জলকীয়া ধৰক সৰহকৈ বজাৰত ওলাইছে তেতিয়া আপুনি ভোট জলকীয়া, আৰু সেইবিলাক আপুনি ঘৰত খোৱাৰ কাৰণে কৰে নে বিক্ৰীও কৰে?
1: বিক্ৰীও কৰোঁ, বিক্ৰীও
0: কৰে,
1: ইমান ল'ৰা ছোৱালীয়ে আনি দিয়ে, মই মানে খুব জলকীয়া খাই ভাল পাওঁ,
0: হয়।
1: তাৰপিছত ল'ৰা ছোৱালীয়েও মানে য'তে দেখে জলকীয়া দেখিলে মানে মোলৈ লৈ আনিবই, মানে 2 কেজি 3 কেজি এনেকুৱা পৰ্যন্ত লৈ আনো,
0: হয় হয়।
1: তেতিয়াতো 2-3 কেজি খোৱাটোতো
0: নহয়,
1: তেতিয়া মানে মই কি কৰোঁ, আচাৰ বনাওঁ, ওচৰ চুবুৰীয়াক পেকেট কৰি পেলাই দিওঁ, এনেও খাবলৈ দিওঁ,
0: এনেও দিয়ে, আৰু কোনোবাই তাৰে মূল্যও দিয়ে,
1: মূল্যও দিয়ে,
0: হয়।
1: তেনেকৈ দোকান ওচৰতে দুখন দোকান আছে, তাতো দিওঁ,
0: দোকানতো দিয়ে, ওচৰৰ দোকানবিলাকত, হয় হয়। নাই নাই নাই, বহুত ভাল আপোনাৰ, সেয়া আপোনাৰ কৰ্মৰাজিয়ে নিশ্চয় আমাৰ আৰু শ্ৰোতাসকলক অনুপ্ৰাণিত কৰিব। ইয়াৰ পিছত আপুনি যে ক'লে দহি বটু মেখেলা চাদৰত বা শাৰী ফলচ লগাওঁ, এইবিলাক কাপোৰ আপুনি ক'ৰ পৰা, বজাৰৰ পৰা কিনি আনে নে আপোনাক আনি দিয়ে গ্ৰাহকসকলে?
1: তাৰমানে গ্ৰাহকসক যাৰ মানে কোনোবাই কিনি আনে, কিনি অনাৰ পিছত মোকেই ওচৰ চুবুৰীয়া কিনি দিয়েহি,
0: হয়।
1: মই এক্সট্ৰাকৈ নিজাকৈ কাপোৰ কিনি পেলাই, মোৰ নিজৰখিনিহে কাপোৰ কিনি পেলাই মই চিলাওঁ,
0: হয়।
1: কিন্তু বেলেগৰ মানে কিনি আনি পেলাই দিয়ে, মোক হাতে কেতিয়াবা দি থৈও যায়,
0: হয়।
1: তেনেকৈ মই চিলাই দিওঁ,
0: আপুনি চিলাই দিয়ে, হয়। এতিয়া আপোনাক আৰু সুধিছোঁ, আপুনিতো ইমান ধুনীয়াকৈ আচাৰ বনায়, আচাৰ কৰে, আকৌ আপুনি কাপোৰ চিলায় বা নিজে মাংস ৰান্ধি ল'ৰা ছোৱালীক খুৱাই, ওচৰ চুবুৰীয়াকো খুৱাই ভাল পায় আপুনি, এতিয়া কওকচোন আপুনি যে এইবিলাক কৰি থাকে, এইবিলাক কৰি পেলাই তাৰপিছত আজৰি সময়ত, এইটো আজৰিয়ে বাৰু আপুনি এই ঘৰৰ কাম বন কৰাৰ উপৰিও কৰে, আৰু বাকী ক'ৰবাত এনেকৈ কিবা নাম গাবলৈ যোৱা কিবা কৰা এইবিলাক আছে নেকি আপোনাৰ?
1: অঁ, ভাদমহীয়া মই নামঘৰলৈ যাওঁ,
0: যায় ন,
1: নামঘৰলৈ যাওঁ,
0: এতিয়া আহি আছে আৰু ভাদমা,
1: ভাদমা আহি আছে, আমাৰ ওচৰত নামঘৰ আছে,
0: নামঘৰলৈ যায়,
1: নামঘৰলৈ যাওঁ, আৰু ওচৰত কাৰোবাৰ ঘৰ সেৱা সকাম পাতিলে মাতে,
0: তেতিয়াও যায়,
1: যাওঁ
0: তাতে। আপুনি চাগে অন্য মহিলাবিলাকে আপোনাৰ পৰা তেতিয়া কাপোৰ চিলাবলৈও দিয়ে, তেনেকুৱাও আপোনালোকৰ
1: পাওঁ,
0: হয় হয় হয়। এতিয়া আপুনি তেতিয়াহ'লে আমাক কি শুনাব, আজি নাম শুনাবনে কি শুনাব, কিবা এফাগি শুনাওক আমাক,
1: প্ৰাৰ্থনা এটাকে কৰোঁ,
0: প্ৰাৰ্থনা, হয়, প্ৰাৰ্থনা।

0: বৰ সুন্দৰ আপোনাৰ কণ্ঠ, বহুত ভাল লাগিলে। আৰু আপোনাৰ এনেকৈ আপুনি আপোনাৰ কৰ্মৰাজি সুন্দৰভাৱে জীয়াই ৰাখক, আৰু আমাৰো শ্ৰোতাসকলৰ প্ৰেৰণা হওক, আৰু আপোনাক পিছত লগ পাম, আৰু ভৱিষ্যতে লগ পোৱাৰ আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ। নমস্কাৰ।
1: এইখিনিতে শুনো আহক গায়ত্ৰী হাজৰিকাৰ কণ্ঠৰ গীত।

0: গায়ত্রী হাজৰিকাৰ কণ্ঠৰ গীত শুনিলে।
1: মেলেৰিয়া প্লাজমডিয়াম নামৰ এবিধ পৰজীৱীৰ দ্বাৰা হোৱা আৰু মহে বিয়পোৱা ৰোগ। এন'ফিলিছ প্ৰজাতিৰ মাইকী মহে মেলেৰিয়া ৰোগ বিয়পায়। মহ আৰু মানুহৰ মাজেৰে মেলেৰিয়া পৰজীৱীয়ে জীৱন চক্ৰ সম্পূৰ্ণ কৰে। অসমত সাধাৰণতে দুবিধ মেলেৰিয়া ৰোগ দেখা যায়। প্লাজমডিয়াম ভাইভেক্স মেলেৰিয়া সাধাৰণবিধ মেলেৰিয়া আৰু প্লাজমডিয়াম ফেলচিপেৰাম মেলেৰিয়া ভয়ংকৰ বিধৰ মেলেৰিয়া। অতি শীঘ্ৰে চিকিৎসাৰ ব্যৱস্থা নকৰিলে এই ৰোগত ৰোগীৰ মৃত্যুও হ'ব পাৰে। মেলেৰিয়া ৰোগৰ লক্ষণ: শীতল অৱস্থা। এই অৱস্থাটো জাৰ জাৰ লগা ভাৱ, কঁপনি আৰু মূৰ কামোৰণিৰে আৰম্ভ হয়। ৰোগীয়ে গৰম কাপোৰ গাত ল'বলৈ বিচাৰে। উষ্ণ অৱস্থা। এই অৱস্থাত জ্বৰ ইমান বেছি হয় যে ৰোগীয়ে প্ৰচণ্ড উত্তাপ অনুভৱ কৰে আৰু গাৰ কাপোৰ পেলাই দিয়ে। ৰোগীৰ তীব্ৰ মূৰ কামোৰণি হয়। ঘৰ্মাক্ত অৱস্থা। এই অৱস্থাত ৰোগী বৰকৈ ঘামে আৰু জ্বৰ কমি যায়। ইয়াৰ উপৰিও কঁপি কঁপি উঠা জ্বৰ, মূৰৰ বিষ, বমি, গ্ৰহণী ইত্যাদিৰ লগতে মূৰ্ছা যোৱা, প্ৰস্ৰাৱ বন্ধ হোৱা আদিও মেলেৰিয়া ৰোগৰ লক্ষণ হ'ব পাৰে। তেজ পৰীক্ষাৰ দ্বাৰা মেলেৰিয়া ৰোগ চিনাক্ত কৰা হয়। সাধাৰণতে স্লাইড পৰীক্ষা আৰু আৰডিকেৰ জৰিয়তে মেলেৰিয়া ৰোগ চিনাক্ত কৰা হয়। মেলেৰিয়া ৰোগ চিনাক্তকৰণৰ তৎকালীন তেজ পৰীক্ষাৰ আহিলা আৰডিকে স্লাইড পৰীক্ষা আৰু মেলেৰিয়াৰ ঔষধ ৰাজ্যৰ সকলো স্বাস্থ্যকেন্দ্ৰৰ লগতে স্বাস্থ্যকৰ্মী আশাৰ হাততো বিনামূলীয়াকৈ পোৱা যায়। মেলেৰিয়াৰ প্ৰতিৰোধৰ ব্যৱস্থাসমূহ জানো আহক। মানুহৰ ঘৰ, বিশেষকৈ শোৱনি কোঠাসমূহৰ ভিতৰত DDT ছটিয়াব লাগে, যাতে মহে জিৰণি ল'বলৈ বহিলে DDTৰ গাত লগাৰ পিছত মহজনী মৰি যায়। এনেকৈয়ে মেলেৰিয়া ৰোগ বিয়পাৰ ক্ষেত্ৰত বাধা দিয়ে। DDTৰ গুণাগুণ প্ৰায় আঢ়ৈ মাহলৈ কাৰ্যক্ষম হৈ থাকে। DDT ছটিওৱাৰ পিছত বেৰবোৰ মচিব নালাগে। ঘৰৰ বাহিৰত নলা নৰ্দমাত, গোহালি ঘৰত DDT ছটিয়াব নালাগে। বাহিৰত DDT ছটিয়ালে মহবোৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰি বেমাৰৰ সংক্ৰমণহে বঢ়াব। ৰাতি শোৱাৰ সময়ত সদায় আঁঠুৱা ব্যৱহাৰ কৰিব লাগে। গাপি আৰু গাম্বুচিয়া নামৰ দুবিধ মহৰ পলু খোৱা মাছৰ দ্বাৰাও মেলেৰিয়া ৰোগ নিয়ন্ত্ৰণ কৰিব পৰা যায়। এইবোৰ মাছ নৰ্দমা, খালডোং আদিত এৰি দিলে মহৰ বংশবৃদ্ধি কিছু পৰিমাণে হ'লেও কমি যায়। মেলেৰিয়া নিয়ন্ত্ৰণাৰ্থে কৰিবলগীয়া প্ৰচেষ্টাসমূহ জানো আহক। জ্বৰ হ'লেই মেলেৰিয়া সন্দেহ কৰি তৎক্ষণাত আশা বা স্বাস্থ্যকৰ্মীৰ ওচৰলৈ যাওক। উপযুক্ত ব্যৱস্থা ল'বলৈ গাঁৱৰ সকলোকে সজাগ কৰক। DDT কেৱল ঘৰৰ ভিতৰতহে ছটিয়াব লাগে, সেয়েহে DDT ছটিয়াবলৈ অহা মেলেৰিয়া কৰ্মীক সহায় কৰক। ৰাতি শোৱাৰ সময়ত আঁঠুৱা ব্যৱহাৰ কৰক। ঔষধযুক্ত আঁঠুৱা অধিক সুফলদায়ক। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ সৌজন্যত প্ৰচাৰিত।
2: আমাৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী নগাঁও। খন্তেক পিছতে বিদ্যাৰ্থীৰ অনুষ্ঠান শুনিবলৈ পাব।
3: আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটী
4: বিদ্যাৰ্থীৰ অনুষ্ঠান।

0: আমাক অকনীয়া কাষ দিয়া।
1: মোৰো বৰ ভাল লাগে, কিন্তু গানটোৱে অকল নহয়।
0: তেনেহলে আৰু কি?
1: আকাশখনো, দিনৰ আকাশৰ বেলিটো, ৰাতিৰ আকাশৰ জোনবাই আৰু তৰাবোৰ বৰ ভাল লাগে দেই। জিকমিক জিকমিক হেৰা সৰু তৰা, আকাশত বহি তুমি কিনো বাৰু কৰা?
0: মোৰ ডাৱৰবোৰ বৰ ভাল লাগে। ডাৱৰৰ মাজেৰে জোনবাইটো বিগাই গৈ থকা দেখিলে আৰু ভাল লাগে।
1: দাদা, কথা এটা।
0: কি?
1: এই যে জোনবাইটো ডাৱৰৰ মাজেৰে যায়, ইমান বেগাই যায়, কেতিয়াবা খুন্দা খাই নাযায় নেকি? তেতিয়া ডাৱৰবোৰ টুকুৰা টুকুৰ হৈ ভাঙি

0: কোৱা না।
1: তৰাবোৰ বোলে আমাৰ জবাৰ পিছ চোতালত আছে।
0: দাদাক চোৱাচোন কেনেকৈ মোক জোকাই আছে, চোৱাহি না মা।
2: তোমালোকে আকৌ লাগি লৈছা কেলে, মই এনেকৈ আহি থাকিব লাগিলে সিফালে কোনে চম্ভালিব?
0: মা, দাদাই মোক নকয়, জোকাই আছে।
1: সেইটোকে নাজানে মা, এই জোন আৰু তৰাবোৰ চব বোলে একে দূৰতে আছে।
0: মই সেইটো কেতিয়া কৈছো, মই দাদাক সুধিছিলোহে কিন্তু নকয়।
3: কি সুধিছিলা, ভালকৈ সোধাচোন। আৰু বুবু বাবা, তুমিও যি জানা তাক বুজি পোৱাকৈ কোৱা, সেইটোহে ভাল লৰা কথা।
0: যোনটো আমাৰ ইয়াৰ পৰা 4,00,000 কিলোমিটাৰ দূৰত আছে বুলি দাদাই কৈছে, তৰাবোৰ কিমান দূৰত আছে মা?
3: মইতো এইবোৰ কথা ইমান ভালকৈ নাজানো, কিতাপত পাইছিলোঁ। যোনটো আমাৰ পৃথিৱীৰ পৰা 3,84,000 কিলোমিটাৰ দূৰত আছে, প্ৰায় 4,00,000। আৰু তৰাবোৰ, হেৰি, আমাৰ সূৰ্যটো এটা তৰাহে।
0: হয় নেকি?
3: আমি বেলি বা সূৰ্য নামৰ তৰাটোৰ ওচৰতে থাকোঁ। বেলি পৰিয়ালত 9টা গ্ৰহ আছে, তাৰে এটা হ'ল আমাৰ পৃথিৱীখন, আমি তাতে থাকোঁ, গতিকে বেলিটো আমাৰ নিজা তৰা।
1: মা,
3: ঠিকেই, মই ক'ৰবালৈহে গৈ আছিলোঁ। মুঠতে ক'ব খুজিছিলোঁ যে আমাৰ একেবাৰে নিজৰ তৰা হ'ল বেলি বা সূৰ্যটো। কিতাপত পাইছিলোঁ যে সেই তৰাটোৰ দূৰত্ব পৃথিৱীৰ পৰা 15 কোটি কিলোমিটাৰ।
0: 15 কোটি! তাৰমানে যোনটোতকৈ বহু বেছি দূৰ হ'ল।
1: পৃথিৱীৰ পৰা যোনটো ঢুকি পাবলৈ দীঘল ৰছী এডালৰ কথা ভাবচোন, বেলিটো ঢুকি পাবলৈ তেনে ৰছী লাগিব প্ৰায় 400ডাল।
0: আকাশত যে আন তৰাবোৰ আছে সেইবোৰনো কিমান দূৰত আছে?
1: মই সেইবোৰ নাজানো।
3: মোৰ ফালে নাচাবা, ময়ো সেইবোৰ নাজানো নহয়। এটা কাম কৰা, তোমালোকে আজি আবেলি ৰিক্সা এখন লৈ মুকুল মামাৰ ঘৰলৈকে যোৱাগৈ। মুকুল মামাৰা আৰু লুকুমামেৰাই কথাবোৰ ধুনীয়াকৈ ক'ব পাৰিব, ফুৰাও হ'ব, জনাও হ'ব, নহয়নে?
0: বৰ মজা হ'ব,
1: খুব ভাল লাগিব।

0: লোকো কোনোবা আহিছে যেন পাওঁ হে।
1: তাকেতো
0: চোৱাচোন চোৱা,
1: ৰবা চাওঁ। আমাৰ বুবু আৰু জবা দেখোন, আহা আহা ভিতৰলৈ আহা।
0: আহা আহা ভাগিনত, আহা সোমাই আহা। পিছে ৰুমু বাইদেৱে মোলৈ কি পঠিয়াইছে?
2: মায়ে আমাক নিবলৈ আহিব যেতিয়া, তোমালৈ পিঠা লৈ আহিব।
0: অ তেতিয়াহে পিঠা আনিব, ঠিক আছে। পিছে তেতিয়ালৈ আমি কি কৰি থাকো?
3: তোমাৰ আৰু লুকুমামীৰো বহুত কাম আছে নেকি মামা?
0: কিয় সুধিলা?
2: হে, আমাৰ বহুত কথা সুধিবলগীয়া আছে মুকুল মামা।
4: অ মাৰ গয়া,
1: কি সুধিবলগীয়া আছেনো? বাৰু ৰবাচোন, তোমালোকে বহা, প্ৰথমতে মামাৰাকে সুধিবলৈ আৰম্ভ কৰি দিয়া। মই তিনিওৰে বাবে কিবা এটা খাবলৈ লৈ আহো নহয় জানো?
0: ঠিক আছে লুকু, যোৱা। এতিয়া কোৱা কি সুধিবলগীয়া আছে, সোধা।
3: মামা, আকাশত যে তৰাবোৰ আছে।
0: আছে আছে জবা, বহুত তৰা আছে, হাজাৰ হাজাৰ কোটি কোটি তৰা আছে।
2: ইমান তৰা আছেনে?
0: অ, খালি চকুৰে আমি আকাশত ছহেজাৰমান তৰা দেখিব লাগে। মানে যাৰ দৃষ্টিশক্তি ভাল তেনে মানুহে পৃথিৱীৰ চাৰিওফালৰ আকাশখনত মুঠতে ছহেজাৰমান তৰা দেখা পাব।
2: ছহেজাৰ? তুমি দেখোন কৈছিলা।
0: অ বাৰু বাৰু বা, ছহেজাৰ তৰা পৃথিৱীৰ চাৰিওফালে ঘেৰি থকা আকাশখনত দেখা যাব লাগে, ঠিকেই। কিন্তু আমি পৃথিৱীৰ যিকোনো ঠাইৰ পৰা এই আকাশখনৰ মাত্ৰ এটা ফালহে দেখো। সেইবাবে ৰাতিৰ আকাশত আমি বৰ বেছি 3000মান তৰাহে দেখিম।
2: কিন্তু আছে কিমান? আচলতে
0: কিমান আছে তৰা কোনেও নাজানে।
2: কি
3: মানে? বিজ্ঞানীসকলেও নাজানিব নেকি কিবা?
0: বিজ্ঞানীসকলে মানে জ্যোতিৰ্বিজ্ঞানীসকলে আকাশখনৰ কথা, তৰাবোৰৰ কথা, গ্ৰহ উপগ্ৰহ আৰু উল্কা ধুমকেতু আদিৰ কথা বহুখিনি জানে আৰু বহুখিনি নাজানেও। সেইবাবে আকাশখন বা তেওঁলোকৰ

0: ভাষাত কব লাগিলে মহাকাশখন তেওঁলোকৰ বাবে বৰ মৰমৰ বস্তু আৰু বৰ ৰহস্যৰে ভৰা ঠাই, বুজিলা?
1: তেনেহলে মুকুল মামা কোৱাচোন আচলতে কিমান তৰা আছে আকাশত?
2: ৰবা ৰবা, প্ৰথমে তিনিও এই গাখীৰ তিনি গিলাচ খাই লোৱা, আৰু লাৰু কেইটাও খাব লাগিব।
0: মোলৈ চাহ আনিছা নহয়?
2: তোমালৈ চাহ আনিছো, ভয় কৰিছে নহয় মামাৰে গাখীৰ খাব লাগিব বুলি। লাৰু লোৱা, লাৰু লোৱা, যাবা লোৱা, নহলে
0: হাতীপতিটো যে আকাশত, চিনি পোৱা নে বাৰু জবা আৰু বুবুৱে?
3: পাওঁ, ইন্দ্ৰ ৰজাৰ বগা হাতী ঐৰাৱতে পানী খাবলৈ যোৱা বাটটোহে।
2: আমাৰ সাধুত সেই বুলিয়ে ককা আইতাই কয়।
0: মানে বহুদিনলৈ মানুহে হাতীপতিটোক আকাশত কিবা পোহৰৰ চমকা বুলিয়ে ভাবি আহিছিল।
1: আচলতে তাত বহুত তৰাহে আছে, নহয় জানো মামা?
3: হয় নেকি মুকুল মামা?
2: গেলিলিও গেলিলি নামৰ বিজ্ঞানীজনৰ নাম তোমালোকে শুনিছাই চাগে। তেওঁ দূৰৰ বস্তু ভালদৰে দেখা পোৱা দূৰবীন নামৰ যন্ত্ৰ এটা সাজিছিল। 1610 চনত আকাশলৈ দূৰবীনেৰে চাই তেওঁ বহুত নতুন বস্তু দেখিলে।
3: কি কি দেখিলে লুকুমামি?
2: তেওঁ দেখিলে যে আমাৰ জোনবাই পিঠিত বহুতো পাহাৰ আৰু দ ঠাই আছে। সেই দ ঠাইবোৰত সূৰ্যৰ পোহৰ নপৰে বাবে সেইবোৰ আন্ধাৰ দেখি।
3: জোনবাই পিঠিত যে তুলসী গছ বুলি আইতাই দেখুৱাই দিছিল, সেই কলা দাগটো আন্ধাৰ ঠাইহে নেকি তেনেহলে?
0: গেলিলিওৱে আৰু দেখিলে যে বৃহস্পতি গ্ৰহটোৰ চাৰিওফালে চাৰিটা উপগ্ৰহই ঘূৰি ফুৰে।
2: আচলতে বৃহস্পতিৰ উপগ্ৰহ তাতকৈ বহুত বেছি। এতিয়ালৈকে বৃহস্পতিৰ 16টা উপগ্ৰহৰ কথাহে জনা গৈছে। গেলিলিওৰ দূৰবীনটো সিমান শক্তিশালী নাছিল নহয়, তেওঁ 4টাহে উপগ্ৰহ আৱিষ্কাৰ কৰিব পাৰিছিল।
1: কিন্তু মামী, আমাৰ হাতীপতিৰ কথাটো পাহৰি নাযাবা।
2: কোনটো কথা?
1: হাতীপতিত কি আছে, গেলিলিয়ে তাত কি দেখিলে, আকাশত কিমান তৰা আছে, এই সকলো কথা ক'ব লাগিব দেই।
0: মই কৈছো ৰবা, গেলিলিয়ে তেওঁৰ দূৰবীনেৰে দেখিলে যে আকাশৰ হাতীপতিটো আচলতে তৰাৰে ভৰা। তাত হাজাৰ বিজাৰ কি, তাত কোটি কোটি তৰা আছে।
2: এতিয়াহে বিজ্ঞানীসকলে জানে যে আমাৰ হাতীপতিটো আচলতে তৰাৰ গাঁও এখনহে। তাত 20,000 কোটি তৰা আছে জানা।
0: মামীয়েৰাই কিন্তু বৰ ডাঙৰ সংখ্যা ক'লে, তোমালোকে ধৰিব পাৰিছানে? লিখিব লাগিলে প্ৰথমতে 2020 লিখি তাৰপিছত 1000ৰ 3টা 0 আৰু কোটিৰ 7টা 0 বহুৱাব লাগিব।
1: তাৰ মানে দুইৰ পিঠিত
0: 11টা 0
3: বৰ ডাঙৰ সংখ্যা হ'ব দেই।
2: বিজ্ঞানীসকলে পাছত জানিলে যে আকাশ বা মহাকাশৰ এই হাতীপতি নামৰ তৰাৰ গাঁওখনতে আমাৰ সূৰ্যটোও আছে।
3: তাৰ মানে লুকুমামি, আমি হাতীপতিৰ ভিতৰতে আছো নেকি?
0: আমি যে হাতীপতি নামৰ তৰাৰ গাঁও বা তাক আমি তাৰকা ৰাজ্য বুলিও কওঁ, এই তাৰকা ৰাজ্যখনত যে 20,000 কোটি তৰা থকা বুলি কৈছিলো,
3: কৈছিলা,
0: তাৰ ভিতৰত আমাৰ বেলিটো এটা তৰা।
1: হয় নেকি?
2: আমি আচলতে হাতীপতি তাৰকা ৰাজ্যৰ মাজতে সোমাই আছো,
0: সেইবাবে আমি আচলতে হাতীপতি তাৰকা ৰাজ্যখন গোটেইখন নেদেখো, তাৰ এটা ফালহে দেখো।
2: আকাশত হাতীপতিৰ দৰে তাৰকা ৰাজ্য আৰু বহুত আছে। কিমান এনে তাৰকা ৰাজ্য আছে তাৰ লেখ জোখেই নাই বুলিব পাৰি।
3: দূৰবীনেৰে সেইবোৰ দেখিব পাৰিনে?
0: দেখি, কিছুমান দেখি, কিন্তু সেইবোৰ ইমান দূৰত আছে যে দূৰবীনেৰেও সিহঁতক পোহৰৰ চমকা যেনহে দেখি।
2: সেইবোৰতো কোটি কোটি তৰা আছে।
1: মামা আৰু মামীয়ে দেখোন আজি কোটিৰ তলৰ কথাই নোকোৱা।
2: আকাশখনৰ যেন কোনো সীমা নাই। তুমি যিমানে দূৰলৈ চাবা সিমানে দূৰলৈকে আকাশ। এই আকাশতে তৰাৰ ৰাজ্য, তাৰকা ৰাজ্যবোৰ আছে। ইয়াতেই আছে কোটি কোটি তৰা। ইয়াতেই দিনত ওলাই আমাৰ নিজৰ তৰা বেলিটো, ৰাতি ওলাই তৰাবোৰ, আৰু মাজে মাজে আমাৰ পৃথিৱীৰ উপগ্ৰহ যোনটো
0: আৰু আছে, তেনেদৰে বুধ, শুক্ৰ, মংগল, বৃহস্পতি, শনি, এই গ্ৰহকেইটা ওলায়। মাত্ৰ খালি চকুৰে সিহঁতক দেখা নাযায়। ইয়াতেই কেতিয়াবা পপিয়া তৰা আৰু নেজাল তৰা ওলায়।
2: আৰু দিনত বেলিটোৱে আৰু ৰাতি জোনটোৱে আমাৰ ওচৰৰ আকাশত থকা ডাৱৰ লগত কি কৰে কি কৰে বুবু লুকা ভাকু খেলে
1: বৰ ভাল হৈছে বৰ ভাল হৈছে একেবাৰে ৰেডিঅ'ত নাটক শুনি থকা যেন লাগিছে
3: সঁচাই বৰ ভাল লাগিছে মামা আৰু মামীৰ পৰা আকাশৰ কথাবোৰ শুনি পিছে দুটামান কথা সুধিলে মুকুল মামা
0: সোধা সোধা
3: কোৱাচোন দিনত তৰাবোৰ আকাশত থাকে নেকি
1: থাকে আকৌ দিনত বেলিটোৰ পোহৰে চকুত চাট মাৰি ধৰে কাৰণে সেই তৰাবোৰ আমি ধৰিবকে নোৱাৰো
2: বুবুৱে একেবাৰে ঠিক কথা কৈছে মাত্ৰ আমাৰ ৰাতিৰ আকাশত যিবোৰ তৰা দেখো দিনৰ আকাশত বেলিৰ পোহৰৰ মাজত সেই একেবোৰ তৰায়ে ডুব গৈ নাথাকে আমি ৰাতিৰ আকাশৰ এটা ফাল দেখো মানে বেলিৰ বিপৰীত ফালে থকা ফালটো
0: অৰ্থাৎ দিনত যেতিয়া পৃথিৱীৰ আমি থকা এই ফালটো ঘূৰি গৈ বেলিৰ ফালে পৰিল তেতিয়া আমি বেলিটোৰ ফালে থকা আনবোৰ তৰাৰ ফালে পৰিলো অৱশ্যে বেলিৰ পোহৰে আকাশখন উজ্বলাই ৰখা বাবে আমি সেইফালৰ তৰাবোৰ নেদেখিলো
3: আৰু তোমালোকে যে কলা ৰাতিৰ আকাশত গ্ৰহবোৰ দেখি তৰাবোৰো দেখি একদম একে একে দেখিনে সেইবোৰ
1: অহ বোলে দেখিছা সেইটো নাজানে
3: এ তুমি বৰ জানা দিয়া ইমান জনা হলে দৌৰি দৌৰি মামাৰ ঘৰ নোলালাহেঁতেন
1: কিন্তু আকাশত গ্ৰহবোৰ কেনে দেখি তৰাবোৰ কেনে দেখি সেইটো জানো দে
3: জানা যদি কোৱা আকৌ
1: তৰাবোৰে আকাশত জিকমিক তিৰবিৰ কৰে গ্ৰহবোৰে কিন্তু জিকমিক নকৰে সিহঁতে তৰতৰকৈ জ্বলি থাকে
4: মইনাহঁত ইমান পৰে আকাশ আমাক অকণি আকাশ দিয়া শীৰ্ষক ৰূপকখনি শুনিলা ৰূপকখনি ৰচনা আছিল ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামীৰ ৰূপকখনি প্ৰযোজনা চন্দ্ৰিমা শৰ্মাৰ
5: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া 6 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব
6: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় বাতৰিৰ সৈতে মই পুলক গগৈ এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল বিধানসভাৰ অধিৱেশনৰ তৃতীয় দিনা আজি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনা উইৰিয়ামঘাটৰ সীমামূৰীয়া গাঁৱত গৃহকৰ সংগ্ৰহৰ ঘটনাৰ সৈতে একাংশ দুষ্কৃতিকাৰীহে জড়িত বুলি মন্ত্ৰী পীযুষ হাজৰিকাৰ প্ৰকাশ কেন্দ্ৰীয় চৰকাৰৰ এটা উচ্চস্তৰীয় প্ৰতিনিধি দলৰ ধেমাজি জিলাৰ জোনাইৰ শেহতীয়া বান পৰিস্থিতি পৰিদৰ্শন আৰু প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ অধীনত ৰাজ্যৰ কেইবাখনো জিলাৰ আত্মসহায়ক গোটৰ মাজত বিত্তীয় সাহায্য বিতৰণ এতিয়া শুনক বিতং বাতৰি অসম বিধানসভাৰ অধিৱেশনৰ আজি তৃতীয় দিনাৰ কাৰ্যক্ৰমণিকাত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনা কৰা হয় বিশেষকৈ বিৰোধী বিধায়ক ৰেকিবুদ্দিন আহমেদে অবৈধ দখল সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই সীমান্তৱৰ্তী ৰাজ্যসমূহে দখল কৰা অসমৰ ভূমিৰ তথ্য সদনত সদৰি কৰে মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা অনুসৰি অৰুণাচল প্ৰদেশ নাগালেণ্ড মেঘালয় আৰু মিজোৰামে অসমৰ ভূমি অবৈধ দখল কৰি আহিছে চুবুৰীয়া ৰাজ্যসমূহৰ লগত চলি থকা দীৰ্ঘদিনীয়া সীমা বিবাদৰ লগতে অবৈধভাৱে দখল কৰি থকা অঞ্চলসমূহ দখলমুক্ত কৰিবলৈ ৰাজ্য চৰকাৰে আলোচনাৰ মাধ্যমেৰে বহুখিনি আগবাঢ়িছে বুলি তেওঁ প্ৰকাশ কৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰো দায়িত্বত থকা মন্ত্ৰী বৰাই প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত ৰাজ্যখনত 2025-26 বিত্তীয় বৰ্ষত 34,99,144 পৰিয়ালৰ জৰীপ কৰা হৈছে বুলি মন্তব্য কৰে বিৰোধী বিধায়ক তানজিল হুছেইনৰ প্ৰশ্নৰ উত্তৰ দি তেওঁ কয় যে যোগ্য হিতাধিকাৰীসকলক প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ গৃহ অনুমোদন দি নিৰ্মাণ কাৰ্য শীঘ্ৰে আৰম্ভ কৰা হ'ব অসম চুক্তি ৰূপায়ণ বিভাগৰো দায়িত্ব থকা মন্ত্ৰী বৰাই সত্ৰৰ মাটি বেদখল সন্দৰ্ভতো এইদৰে মন্তব্য আগবঢ়ায়
7: বিভিন্ন ঠাইত চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা অহা বংগীয় মূলৰ লোকে আমাৰ সত্ৰ বেদখল কৰিলে অৰেষ্ট ব্লক বেদখল কৰিলে যাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী এতিয়া অতি কঠোৰ হৈছে যাতে অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰিব পাৰে NDA চৰকাৰে গৃহ মন্ত্ৰালয়ে ৰিটায়াৰ্ড জাষ্টিচ বিপ্লৱ শৰ্মাৰ অধ্যক্ষতাত এখন কমিটি কৰি দিছিল ক্লজ 6 ৰূপায়ণৰ সম্পৰ্ক ৰূপৰেখা প্ৰস্তুত কৰিবলৈ আৰু এই কমিটিয়ে 67টা ৰিকমেণ্ডেশ্যন আগবঢ়াইছিল এই 67টা ৰিকমেণ্ডেশ্যনৰ ভিতৰত কোনখিনি ষ্টেট গভৰ্ণমেণ্টে কৰিব পাৰে ইউনিয়ন গভৰ্ণমেণ্টে কৰিব পাৰে চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৰিব পাৰে আৰু কোনখিনি অকল কেৱল চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৰিব পাৰে আৰু সেইখিনি চিনাক্ত কৰাৰ পাছত দেখা গ'ল যে ষ্টেট গভৰ্ণমেণ্টৰ ভাগত 40টা তেনেধৰণৰ ৰিকমেণ্ডেশ্যন নিজাববীয়াকৈ ইমপ্লিমেণ্ট কৰিব পৰাৰ ব্যৱস্থা আছে
6: বিধায়ক চক্ৰধৰ গগৈৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী বৰাই গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত শ্বহীদ স্মাৰক ক্ষেত্ৰ আৰু উদ্যান ক্ষেত্ৰৰ নিৰ্মাণৰ দ্বিতীয় পৰ্যায়ৰ কাম চলি থকা বুলি প্ৰকাশ কৰে ইপিনে জলসম্পদ বিভাগে বৰ্তমানলৈ 4,800 কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰিছে বুলি জলসম্পদ বিভাগৰ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে সদনত মন্তব্য কৰে। বিধায়ক ভূপেন ৰায়ৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী বৰগোহাঁয়ে কয় যে নিৰ্মাণ কৰা 4,800 কিলোমিটাৰ মথাউৰিৰ বৰ্তমানলৈ প্ৰায় 1800 কিলোমিটাৰ ওখ আৰু সবলীকৰণ কৰা হৈছে। মথাউৰি মেৰামতি বা পুনৰ নিৰ্মাণ কৰিবলৈ প্ৰায় 3,000 কিলোমিটাৰ বাকী আছে বুলি তেওঁ মন্তব্য কৰে। উৰিয়ামঘাটৰ সীমামূৰীয়া গাঁওসমূহৰ পৰা প্ৰতিটো পৰিয়ালৰ পৰা 110 টকা গৃহকৰ সংগ্ৰহ কৰা ঘটনাৰ সৈতে একাংশ দুষ্কৃতিকাৰীহে জড়িত আৰু এনে ঘটনাৰ সৈতে নগা সমাজ অথবা চৰকাৰক জড়িত কৰা উচিত নহ'ব বুলি সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰকাশ কৰিছে। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি তৃতীয় দিনা বিৰোধী পক্ষৰ নেতা বিধায়ক নুৰুল হুদাৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে গোলাঘাটৰ আৰক্ষী অধীক্ষকে দাখিল কৰা প্ৰতিবেদন অনুসৰি নাগালেণ্ডৰ নিউলেণ্ড জিলাৰ হুকাই বস্তিৰ দুজন লোকে গাঁৱলৈ গৈ অঞ্চলটোৰ গাঁও প্ৰধান দুজনৰ হাতত এখনকৈ পত্ৰ প্ৰদান কৰে আৰু প্ৰতিটো পৰিয়ালৰ পৰা 110 টকাকৈ সংগ্ৰহ কৰিবলৈ নিৰ্দেশ দিয়ে। দুয়োজন দুৰ্বৃত্তক ইতিমধ্যে চিনাক্ত কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমান দুয়োজন দুৰ্বৃত্ত পলাতক অৱস্থাত আছে। তেওঁ লগতে বৰ্তমান উৰিয়ামঘাটৰ পৰিস্থিতি সম্পূৰ্ণ শান্তিপূৰ্ণ আৰু স্বাভাৱিক বুলি মন্তব্য কৰে। তেওঁ কয় যে দুজন দুৰ্বৃত্তৰ এনে কাৰ্যৰ বাবে সমগ্ৰ নাগালেণ্ডবাসী জগৰীয়া নহয়। কেন্দ্ৰীয় চৰকাৰৰ এটা উচ্চস্তৰীয় প্ৰতিনিধি দলে আজি ধেমাজি জিলাৰ জোনাইৰ শেহতীয়া বান পৰিস্থিতিৰ পৰিদৰ্শন কৰি ক্ষয় ক্ষতিৰ বুজ লয়। দলটোৱে বান বিধ্বস্ত অৰুণ চাপৰি, মধুপুৰ, মাজৰবাৰী, আনন্দনগৰ, চিমেন নদীৰ ৰেলৱে দলং, লেকুনৈ, কেমি দলং আদিকে ধৰি বহুকেইটা অঞ্চল পৰিদৰ্শন কৰি বানত ক্ষয় ক্ষতিৰ বুজ লয়। প্ৰতিনিধি দলটোৱে স্থানীয় লোকসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ সমস্যাৰ বিষয়ে আলোচনা কৰে। তেওঁলোকৰ লগতে খহনীয়া প্ৰতিৰোধ আৰু ক্ষতিগ্ৰস্ত অঞ্চলৰ সুৰক্ষাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে। বানত গৃহহীন হৈ পৰা পৰিয়াল আৰু তেওঁলোকৰ জীৱন জীৱিকা পুনৰ স্বাভাৱিক কৰাৰ বাবে ল'বলগীয়া ব্যৱস্থাসমূহৰ বিষয়েও প্ৰতিনিধি দলটোৱে আলোচনা কৰে। দলটোত লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, জোনাইৰ বিধায়ক ভুৱন পেগু, জিলা আয়ুক্ত প্ৰমুখ্য অন্যান্য বিষয়াসকলে সংগ দিয়ে। সাংসদ প্ৰদান বৰুৱাই চিমেন নৈৰ বাঢ়নী পানীয়ে ক্ষতিগ্ৰস্ত কৰা ৰেল দলঙৰ অংশটো পুনৰ নিৰ্মাণ কৰাত কিছু সময়ৰ প্ৰয়োজন হ'ব বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে।
8: আমাৰ এতিয়া যিটো ব্যৱস্থা হৈছে তাত ৰিপেয়াৰিঙৰ কোনো স্কোপ নাই। যিটো খুটা আমাৰ বেকা হৈ গ'ল সেইটো চিধা কৰিবলগীয়া উপায়টো নাই। তাত আমি পুনৰ এটা খুটা বনাব লাগিব, বনাই আমি দলংখন পুনৰ নিৰ্মাণ কৰিব লাগিব। ইতিমধ্যে আমাৰ যিটো লক্ষ্ণৌৰ পৰা টীম আহিছিলে তেওঁলোকে ক'লে যে এইটো ৰিপেয়াৰিং নহ'ব, এইটো পুনৰ বনাব লাগিব আৰু তাতে পাইলিং নহ'ব, তাতে ৱেল ফাউণ্ডেশ্যনে দিব লাগিব। সেইকাৰণে ৱেল ফাউণ্ডেশ্যনৰ কাৰণে অকণমান আমাৰ কামটো ক্ৰিটিকেল হয়, কিন্তু ডিপাৰ্টমেণ্টে ইতিমধ্যে সিদ্ধান্ত লৈছে। তাৰ কাৰণে চইলতে যিখিনি ডিজাইন কৰিব লাগে কৰিছে আৰু যিমান সোনকালে সম্ভৱ হ'ব সেইখিনি কৰিবৰ কাৰণে চেষ্টা কৰিছে। ইয়াৰ উপৰিও আমাৰ দিখাৰী নদীখনৰ ব্ৰিজতো অকণমান প্ৰব্লেম হৈছে, সেইখিনিও তেওঁলোকে অলৰেডি ইনস্পেকশ্যন কৰিছে, তাতো যাৱতীয় তেওঁলোকে প্ৰটেকশ্যনৰ কামখিনি তেওঁলোকে কৰিব।
6: আজি বিয়লি ভাগত অহা এজাক বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ মালিগাঁও, হাতীগাঁও, বেলতলা, চানমাৰী, বৰাগাঁও আদিকে ধৰি বিভিন্ন অঞ্চল কৃত্ৰিম বানৰ কবলত পৰিছে। কৃত্ৰিম বানৰ ফলত সাধাৰণ লোকসকলৰ যাতায়াতৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। ধাৰাষাৰ বৰষুণৰ ফলত যোৰাঘাটৰ ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰাত উজনি, নামনি তথা মেঘালয়ৰ সৈতে পথ যোগাযোগ বিচ্ছিন্ন হৈছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ অধীনত ৰাজ্যৰ কেইবাখনো জিলাৰ আত্মসহায়ক গোটৰ মাজত বিত্তীয় সাহায্য বিতৰণ কৰা হয়। কামৰূপ জিলাৰ অনুসূচিত জাতিৰ 150টা আত্মসহায়ক গোটক এই আঁচনিৰ অধীনত 25,000 পৰা 50,000 টকাকৈ বিত্তীয় সাহায্য প্ৰদান কৰা হয়। আমিনগাঁৱৰ বায়টেক উদ্যানৰ সভাকক্ষত এই উপলক্ষে আয়োজিত অনুষ্ঠানত কামৰূপ জিলা উন্নয়ন আয়ুক্ত সুশান্ত দত্ত মুখ্য অতিথি হিচাপে আৰু অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকালয়ৰ সচিব ডাঃ কুলশ্ৰী নাথ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। মৰিগাঁও জিলাতো আজি প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ অধীনৰ হিতাধিকাৰীসকলৰ মাজত বিত্তীয় সাহায্য বিতৰণ কৰা হয়। ইয়াৰ জৰিয়তে অনুসূচিত জাতিৰ মহিলাসকলৰ জীৱিকা, আত্মনিয়োজন আৰু আৰ্থসামাজিক সবলীকৰণৰ লক্ষ্য লোৱা হৈছে। ডিমা হাছাও জিলাত পৰ্যটকৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদে পৰ্যটন আৰু সংস্কৃতি বিভাগৰ সহযোগত চলিত মাহৰ প্ৰতি শুকুৰ আৰু শনিবাৰে জিলাখনৰ বিভিন্ন পৰ্যটনস্থলীত পৰম্পৰাগত মহোৎসৱ আয়োজনৰ সিদ্ধান্ত লৈছে। হাফলঙৰ পৰ্যটক তথ্য কেন্দ্ৰত অনুষ্ঠিত এখন সংবাদমেলত কালি ডিমা হাছাও পৰ্যটনৰ অধ্যক্ষ জছৰিংডাং ফাংলৈ এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে গ্ৰীষ্মবন্ধৰ সময়ত জিলাখনত পৰ্যটকৰ সংখ্যা যথেষ্ট বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত পৰ্যটকক অধিক আকৰ্ষণীয় কৰি তোলাৰ উদ্দেশ্যে এই মহোৎসৱৰ আয়োজন কৰা হৈছে। হাফলং হ্রদ, ডিমাহাসাও ভিউ পইণ্ট, উমৰাংছ গল্ফ কোর্স আৰু জাতিংগাৰ দৰে জনপ্ৰিয় পৰ্যটনস্থলীত পৰম্পৰাগত মহোৎসৱ অনুষ্ঠিত কৰা হ'ব বুলি অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়ে। এই মহোৎসৱত বিভিন্ন জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্য, সাজ পোছাক, হস্তশিল্পৰ সামগ্ৰী আদিৰ বিপণী থাকিব। তদুপৰি বিভিন্ন জনজাতীয় সম্প্ৰদায়ৰ লোকনৃত্য আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হ'ব। ইয়াৰ জৰিয়তে স্থানীয় উদ্যোগী, শিল্পী আৰু ব্যৱসায়ীসকলক বিপণনৰ সুযোগ প্ৰদান কৰি আৰ্থিক বিকাশত সহায়ৰ লগতে জিলাখনৰ পৰ্যটন উদ্যোগ শক্তিশালী হৈ উঠিব বুলি আশা কৰা হৈছে। ৰাজ্যৰ বিভিন্ন জিলাত আজি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ হিতাধিকাৰীসকলৰ বাবে উদ্যমিতা বিকাশ কাৰ্যসূচীৰ প্ৰশিক্ষণ আৰম্ভ হৈছে। যোৰহাট জিলাৰ ডি চি বি ছোৱালী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত কাজিৰঙাৰ সাংসদ কামাখ্যা প্ৰসাদ দাসাই এই প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন কৰে। আত্মনিৰ্ভৰ অসম স্বাৱলম্বনৰ দিশে আমাৰ যাত্ৰা শীৰ্ষক বিষয়বস্তুৰ আধাৰত আয়োজিত এই কাৰ্যসূচী উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগ তথা ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ৰ যুটীয়া প্ৰচেষ্টাত ৰূপায়ণ কৰা হৈছে। অনুষ্ঠানত দিয়া ভাষণত সাংসদ দাসাই ৰাজ্যৰ অৰ্থনৈতিক দিশ শক্তিশালী কৰাৰ ক্ষেত্ৰত যুৱ উদ্যমীসকলৰ ভূমিকাক আলোকপাত কৰে। অহা 30 জুলাইলৈ চলিবলগীয়া এই প্ৰশিক্ষণ কাৰ্যসূচীৰ অধীনত ক্ষুদ্ৰ উদ্যমীসকলক ব্যৱসায় বৃদ্ধি আৰু ব্যৱস্থাপনা সংক্ৰান্তীয় কৌশলসমূহৰ বিষয়ে সবিশেষ জ্ঞান প্ৰদান কৰা হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। বিধানসভাৰ অধিৱেশনৰ তৃতীয় দিনা আজি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ আলোচনা। উৰিয়ামঘাটৰ সীমামূৰীয়া গাঁৱত গৃহকৰ সংগ্ৰহৰ ঘটনাৰ সৈতে একাংশ দুষ্কৃতিকাৰীহে জড়িত বুলি মন্ত্ৰী পীযুষ হাজৰিকাৰ প্ৰকাশ। কেন্দ্ৰীয় চৰকাৰৰ এটা উচ্চস্তৰীয় প্ৰতিনিধি দলৰ ধেমাজি জিলাৰ জোনাইৰ শেহতীয়া বান পৰিস্থিতি পৰিদৰ্শন আৰু প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ অধীনত ৰাজ্যৰ কেইবাখনো জিলাৰ আত্মসহায়ক গোটৰ মাজত বিত্তীয় সাহায্য বিতৰণ। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।
9: FM বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। আগবঢ়াইছো কৃষক শ্ৰোতাৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান কৃষকবাণী।

0: শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আৰম্ভ কৰিছো কৃষক বাণীয়ে। প্ৰিয় কৃষক বন্ধু, অনুষ্ঠানৰ আৰম্ভণিতে আগবঢ়াইছো কথোপকথন। এই সিদ্ধান্তত আমাৰ আজিৰ বিষয় হৈছে চৰকাৰী আঁচনি। এই বিষয়ক এটি আলোচনা ইয়াত ভাগ লৈছে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ নগাঁও জিলাৰ জিলা প্ৰকল্প প্ৰবন্ধক শংখ প্ৰবাল চান্দিল্য আৰু আমাৰ প্ৰতিনিধি কিৰণ চন্দ্ৰ নাথে।
1: নমস্কাৰ।
2: হয়
1: প্ৰিয় শ্ৰোতাসকল, মই শ্ৰী শংখ প্ৰবাল চান্দিল্য, জিলা প্ৰকল্প প্ৰবন্ধক নগাঁও জিলা, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান।
2: হয়,
1: চৰকাৰী আঁচনি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত আমি এতিয়া বৰ্তমান প্ৰায় ছেচুৰেশ্যন মোডত গৈছোঁ। সকলো মহিলাই আমাৰ আত্মসহায়ক গোটৰ লগত জড়িত হৈছে, প্ৰায় 80% মহিলা, যিখিনি দৰিদ্ৰ সীমাৰেখাৰ তলত বা তাৰ অলপ ওপৰৰ মহিলাসকল আমাৰ আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে। আৰু যিখিনি জড়িত হোৱা নাই তেখেতসকলকো আমি নতুনকৈ ছাৰ্ভে আৰম্ভ কৰিছোঁ। পাৰ্টিচিপেটৰি ৰুৰেল এপ্ৰেজেল কৰা হৈছে, তেখেতসকলৰ লগত তেখেতসকলৰ তাৰ পৰা আইডেণ্টিফিকেশ্যন কৰি আমি তেখেতসকলক অন্তৰ্ভুক্তি কৰিম। আমাৰ আত্মসহায়ক গোটৰ মহিলাসকল আছে, মহিলাসকলৰ পৰা আমি চৰকাৰী যিখিনি আঁচনি আছে সেইখিনি আঁচনিৰ কাৰণে তাৰ যিখিনি এলিজিবিলিটি অনুযায়ী যিখিনি বিভিন্ন প্ৰগ্ৰেম স্কীমৰ আধাৰত যিখিনি এলিজিবল হয় সেই এলিজিবিলিটিৰ আধাৰত আমি তেখেতসকলক বাছনি কৰি উলিয়াওঁ। মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনি যি অধীনত 10,000 টকাকৈ মহিলাসকলে পাইছিলে, তাত আমাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া আছিল তেখেতসকল SHG-ৰ মহিলা হ'ব লাগিব আৰু তেখেতসকলৰ তাৰ ল'ৰা ছোৱালীৰ সংখ্যা যদি মানে জেনেৰেল কাষ্টৰ হয় তেতিয়া 3টা সৰ্বাধিক থাকিব লাগিব আৰু যদি SC-ST হয় তেখেতসকলৰ 4টা হ'লেও মই এলিজিবল হয়। আৰু লগতে তেখেতসকলৰ বেংকৰ লগত লেনদেন বা কোনো ধৰণৰ চিভিল স্ক'ৰ বেয়া হোৱা মহিলাক আমি সেই স্কীমৰ পৰা স্কীমৰ এলিজিবল বুলি ধৰা নাছিলোঁ। মহিলাসকলৰ আত্মসহায়ক গোট গঠন কৰি তেখেতসকলক গ্ৰাম্য অঞ্চলত তেখেতসকলৰ শক্তিশালী সংগঠন স্থাপন কৰাটোৱে আমাৰ মুখ্য উদ্দেশ্য আৰু তেখেতৰ সেই শক্তিশালী সংগঠনৰ জৰিয়তে তেখেতসকলৰ আৰ্থসামাজিক উন্নয়ন কৰাটো আমাৰ উদ্দেশ্য। আমি প্ৰথম পৰ্যায়ত গ্ৰাম্যাঞ্চলত 10 গৰাকী বা তাতকৈ অধিক 15 গৰাকী মহিলাৰ লগত লগ হৈ এটা আত্মসহায়ক গোট গঠন কৰা হয়। তাৰপিছত আত্মসহায়ক গোটৰ পৰা পিছৰ পৰ্যায়ত তেখেতসকলৰ ভিলেজ অৰ্গেনাইজেশ্যন গ্ৰাম্য সংগঠন গঠন কৰা হয়। গ্ৰাম্য সংগঠনত তেনেকৈ 10-20টা আত্মসহায়ক গোটৰ এটা বা মহিলাসকলৰ এটা ওপৰ পৰ্যায়ৰ সংগঠন। তাৰপিছত আমি ক্লাষ্টাৰ লেভেল ফেডাৰেশ্যন গঠন কৰোঁ, CLF বুলি কয়, তাত এইটো আমাৰ মণ্ডল পৰ্যায়ৰ সংগঠন। এই মণ্ডল পৰ্যায়ৰ সংগঠনটো হৈছে মহিলাসকলৰ আত্মসহায়ক গোটৰ এপেক্স সংগঠন, এইটো ওপৰৰ খাপৰ সংগঠন য'ত মহিলাসকলে আমাৰ আত্মসহায়ক গোটৰ মহিলাসকলে তেখেতসকলৰ বিভিন্ন সমস্যা, সামাজিক আৰ্থনৈতিক সমস্যাখিনি আমি বিভিন্ন পৰ্যায়ক্ৰমে তেখেতসকলৰ সমস্যাবিলাক আমি এড্ৰেছ কৰিবলৈ চেষ্টা কৰোঁ। আত্মসহায়ক গোটত তেখেতসকলৰ সামাজিক সমস্যাও থাকিব পাৰে বা আৰ্থনৈতিক সমস্যা, তেখেতসকলৰ সকলো সমস্যা আমি আত্মসহায়ক গোটৰ পৰা VO পৰ্যায়ত আমাৰ আলোচনা হয়, আলোচনাৰ পিছত আমাৰ CLF পৰ্যায়ত হয়, সেইখিনি আমি তাত ছল্ভ কৰিবলৈ চেষ্টা কৰা হয়। আমাৰ প্ৰথম হৈছে যে তেখেতসকলক আত্মনিৰ্ভৰ কৰিবৰ কাৰণে আত্মসহায়ক গোটৰ প্ৰথম আত্মসহায়ক গোটৰ মহিলাসকলক আমি নতুনকৈ খোলা গোট এটাক আমি RF দিওঁ, ৰিভলভিং ফাণ্ড দিওঁ 25,000 টকা। তাৰপিছত তেখেতসকলক আমি CIF কমিউনিটি ইনভেষ্টমেণ্ট ফাণ্ড দিয়া হয়। কমিউনিটি ইনভেষ্টমেণ্ট ফাণ্ডৰ পিছত তেখেতসকলক লগতে তেখেতসকলক আমি বেংক ঋণৰ
2: সুবিধা
1: কৰি দিয়া হয়। বেংক ঋণৰ সুবিধা কৰাৰ ক্ষেত্ৰত আমাৰ গ্ৰাম্য পৰ্যায়ত আমাৰ কেডাৰ্ছ আছে বহুত, আমাৰ বেংক সখী বুলি এগৰাকী বেংক সখীয়ে তেখেতসকলৰ প্ৰপ'জেলছ যিবিলাক থাকে, প্ৰস্তাৱ, ঋণৰ প্ৰস্তাৱ বেংকলৈ লৈ যায়। আমাৰ ব্লকত ব্লক প্ৰজেক্ট মেনেজাৰ থাকে, তেখেতসকলে সেই তেওঁলোকৰ প্ৰপ'জেলছখিনি ভালকৈ চাই পেলাই তেখেতসকলে বেংকলৈ ফৰৱাৰ্ড কৰে আৰু বেংকত তাৰ পৰা পৰ্যালোচনা কৰি বেংকে আমি লগত লিংকেজ কৰি দিওঁ তেখেতসকলক, আৰু তেখেতসকলৰ ইয়াৰ পৰা তেখেতসকলৰ যিখিনি আৰ্থিকভাৱে যিখিনি প্ৰয়োজন কিবা এটা ব্যৱসায় কৰিবলৈ বা তেখেতসকলে ফাৰ্ম লাইভলিহুড হওক বা নন ফাৰ্মৰ ক্ষেত্ৰত হওক, কেতিয়াবা তেওঁলোকে কৃষিৰ ক্ষেত্ৰত জড়িত বা লাইভ ষ্টকছ যিবিলাক থাকে, গৰু ছাগলী এইবিলাক নতুনকৈ ফাৰ্মৰ কাৰণে তেওঁৰ যিখিনি অৰ্থনৈতিক নীড আছে তাৰ পৰা পূৰ্ণ কৰিবলৈ চেষ্টা কৰা হয়। তেখেতসকলক আমি এতিয়া কিছু গোট আছে, আমি কিছুমান গোটক প্ৰথম আমি 2 লাখৰ পৰা কোনোবাটো গোটক আমি 20 লাখলৈকে এতিয়া লোন দিয়া হৈছে। আৰু তেখেতসকলে আপোনাক জনাবলৈ পাই সুখী হৈছোঁ যে বেংকৰ যিটো ঋণ ৰিপেমেণ্টৰ ক্ষেত্ৰত আমাৰ আত্মসহায়ক গোটবিলাকৰ আটাইতকৈ ৰিপেমেণ্টটো ভাল, যিটো কাৰণে আজিকালি বেংকে আমাৰ মহিলাসকলৰ ওচৰত খাতিৰ কৰি থাকে যে তেখেতসকলক ঋণ দিব লাগে। কাৰণ আমাৰ মহিলাসকল ইমান আগবাঢ়ি আহিছে যে তেখেতসকলে ধুনীয়াকৈ কাম কৰি সময়মতে ৰিপেমেণ্ট কৰাত তেখেতসকল আগ্ৰণুৱা হৈছে। লগতে তেখেতসকলৰ যিটো আমি ফাইনেন্সিয়েল লিটাৰেচি, এতিয়া আমাৰ কি হৈছে যে আমি অলপ দিন আগলৈকে, আজিৰ পৰা যদি আমি 10 বছৰ আগলৈকে আমি চাওঁ, তেতিয়া চাওঁ কি মানুহবিলাকৰ বা আমি চাইছিলোঁ যে শিক্ষিতৰ হাৰ কিমান। এতিয়া আমাৰ কথাটো হৈছে যে বিত্তীয়ভাৱে স্বাক্ষৰ কোন, আমাৰ মহিলাসকল বিবাহ আৰু গাঁৱৰ মহিলাকে প্ৰমুখ্য কৰি পুৰুষসকলো থাকে তাতে, মানে আমি যিহেতু মহিলাসকলক দিওঁ শিক্ষাটো, কিন্তু তাতে ট্ৰেঞ্চলেট ইনটু প্ৰেক্টিচ হৈ পেলাই সেই বস্তুটো সকলো সমাজৰ বিভিন্ন বৰ্গলৈ ৰূপান্তৰিত হয়। এতিয়া মহিলাসকলক আমি বিত্তীয় শৃংখলতা, বিত্তীয় স্বাক্ষৰতাৰ ওপৰত বিভিন্ন পৰ্যায়ত আমি শিক্ষা দিয়া হয়। তেখেতসকলে কেনেধৰণে ছেভিংছ কৰিব লাগে, কেনেধৰণে বেংকৰ পৰা ঋণ ল'ব লাগে, ঋণ পৰিশোধ কেনেকৈ সময়মতে কৰিলে তাৰ পৰা কেনেধৰণে লাভৱান হ'ব, তেখেতসকলৰ ইঞ্চুৰেঞ্চ নীড আৰু তেখেতসকলৰ যি অটল পেঞ্চন যোজনাৰ পেঞ্চনৰ নীডছ, এইবিলাকৰ ওপৰত আমি এই তেখেতসকলক এৱেৰনেছ কৰি থকা হৈছে। আপোনাক জনাবলৈ পাই সুখী হ'ম যে আমাৰ নগাঁও জিলাত প্ৰায় 23,000 আত্মসহায়ক গোট আছে। 23,000ত প্ৰায় 2,60,000 ওপৰত SHG মেম্বাৰ্ছ আছে। তেখেতসকলে ইয়াৰে প্ৰায় 90% মানুহ আমাৰ PMJJBY আৰু PMSBYত তেখেতসকলে ইঞ্চুৰেঞ্চ কৰিছে। প্ৰাইম মিনিষ্টাৰ যিটো সুৰক্ষা বীমা যোজনা, প্ৰাইম মিনিষ্টাৰ জীৱনজ্যোতি বীমা যোজনা, এইখিনি তেওঁলোকে ইঞ্চুৰেঞ্চ কৰিছে। লগতে তেওঁলোকৰ প্ৰায় আমাৰ 23,000 আত্মসহায়ক গোটৰ ভিতৰত প্ৰায় 20,000, 22,000, 21,000 মান আত্মসহায়ক গোটক আমি বৰ্তমানে ঋণ প্ৰদান কৰিবলৈ সক্ষম হৈছোঁ। ইয়াৰ দ্বাৰা আমাৰ যিটো ছ'চাইটিত যিটো ইম্পেক্ট পৰিছে, আপোনাৰ এটা অতুলনীয় ইম্পেক্ট পৰিছে, আনপ্ৰেচিডেণ্টেড ইম্পেক্ট এটা পৰিছে। আপুনি যদি আজিকালি যায় গ্ৰাম্যাঞ্চলত সকলো মহিলাই কিবা নহয় কিবা এটা কাম কৰে। তেখেতসকলে গ্ৰাম্যাঞ্চলৰ আপুনি সাধাৰণকৈ একেবাৰে দৰিদ্ৰতম মহিলাগৰাকীক যদি কয় যে আপোনাৰ একাউণ্টছ, আপোনাৰ কেচবুক কি, তেওঁ ক'ব পাৰিব। কেচবুকৰ কথা তেখেতসকলে ক'ব পৰা হৈছে, তেখেতসকলে বেংকিঙৰ কথা ক'ব পৰা হৈছে, তেখেতসকলৰ মানে নিজে যে এটা আত্মনিৰ্ভৰশীল হৈ তেখেতসকলে আমাৰ ছ'চাইটিক এক অৰ্থনৈতিক গ্ৰাম্য অৰ্থনীতি সুদৃঢ় কৰিব পাৰে তেওঁলোকে আগভাগ লৈছে। আপুনি যদি যায় গাঁওমাঞ্চলত আজিকালি বেংকবিলাকত দেখিব যে পুৰুষতকৈ মহিলাৰ সংখ্যা বেছি, মহিলাৰ ভিৰ বেছি, আৰু বেংকেও মহিলাসকলৰ ওপৰত বেছি তেখেতসকলে বিশ্বাস
2: যোগাইছে,
1: আস্থা ৰাখিছে যে তেওঁলোকৰ ৰিপেমেণ্টটো ভাল, আৰু মহিলাসকলে কাম কৰি তেখেতসকলে সময়মতে ঘূৰাই দিছে। আমাৰ দেখা গৈছে যে তেখেতসকলে পুৰুষসকলে যদি কৃষিকৰ্মত গৈছে, পথাৰত গৈছে, শস্যৰ কাৰণে যি কিঠৰ প্ৰয়োজন হয়, তেওঁ মহিলাসকলে বেংকৰ পৰা ঋণ লৈ সেয়া পুৰুষসকলকো সুবিধা কৰি দিছে, পৰিয়ালটো চলাত সুবিধা কৰি দিছে। লগতে তেখেতসকলে পিছফালে চাব, আপোনাৰ বহু মহিলা আছে পিছফালে তেখেতসকলে বেকয়াৰ্ড পোলট্ৰি কৰিছে, য'ত কোনোবাই হাঁহ পুহিছে, মুৰ্গী পুহিছে, তেওঁলোকৰ এটা নিজা ইনকাম কৰিছে। কোনোবা জেগাত দেখা গৈছে যে কোনোবাই মহিলাই গাহৰি পুহিছে, কোনোবা মহিলাই
2: পানী মেটেকাৰ উদ্যোগ কৰিছে,
1: যি আপোনাৰ ৱাটাৰ হাইচেণ্ট পানী মেটেকাৰ, য'ত পানী মেটেকা নিজে নদীৰ পৰা তুলি আনি সেইখিনি আকৌ প্ৰচেছ কৰি তাৰে ধুনীয়া সুন্দৰকৈ বেগ বনাইছে, ইভেন ট্ৰলিলৈকে, যিটো আমি এয়াৰপৰ্টত যাওঁতে বা ক'ৰবাত যালে লাও যেতিয়া ট্ৰেভেলত যাওঁতে আমি ট্ৰলি লওঁ, ট্ৰলিলৈকে তেখেতসকলে মেনুফেকচাৰ কৰিছে। আৰু ইয়াৰ এই পানী মেটেকাৰ বস্তুৰ দ্বাৰা তেওঁ বহুত সমাদৃত হৈছে। আগতে আমাৰ নগাঁও জিলাত আছিলে, এতিয়া মৰিগাঁও জিলাত গৈছে, দলংঘাট কোঅপাৰেটিভ ছ'চাইটি, এই আমাৰ ৱাটাৰ হাইচিনৰ তাৰ প্ৰডাক্ট গোটেই সমগ্ৰ পৃথিৱীতে বিস্তাৰিত হৈছে। বিভিন্ন অনলাইন তেখেতসকলে অৰ্ডাৰ পাইছে। মনমী দেও ৰজা আছিলে, তেখেতে আমাৰ বাংলাদেশলৈ গৈছে বা তেখেতৰ প্ৰডাক্ট আমাৰ বিভিন্ন ৰাষ্ট্ৰলৈ মানে তেখেতক অনলাইন যোগে পঠায়। আৰু তেখেতৰ আমাৰ বিভিন্ন সময়ত তেওঁ মানে বিভিন্ন ফেয়াৰ, যিবিলাক সৰস ফেয়াৰ হয়, দেলহিতো হয় বা অসমতো হয় বা বিভিন্ন অসমৰ ডিব্ৰুগড়ত হৈছিলে, তিনিচুকীয়াত হৈছে, তেজপুৰত হৈছে, তাৰপিছত আপোনাৰ এটা সময়ত নগাঁৱতো হৈছিলে, তাৰপিছত তেখেতসকল মুম্বাই হওক বা যিকোনো অঞ্চলত তেখেতসকলে যিবিলাক সৰস ফেয়াৰ বা বিভিন্ন মেলাত তেখেতসকলৰ প্ৰডাক্ট যায় আৰু তেওঁ সমাদৃত হ'বলৈ সক্ষম হৈছে।
3: কাৰণ পানী মেটেকাৰ এনে এটা বস্তু যি পৰিৱেশৰ লগত খাপ খাই পৰে আৰু বিদেশী লোকৰ ইয়াৰ প্ৰতি দুৰ্বলতা বহুত বেছি। আপোনালোকে মহিলাসকলক প্ৰশিক্ষণ দিয়াৰ ক্ষেত্ৰত কি কৰে?
1: আমি মহিলাসকলক বিভিন্ন সময়ত প্ৰশিক্ষণ দিয়া,
3: হাঁহ পালনৰ, ছাগলী পালনৰ প্ৰশিক্ষণ,
1: আমাৰ তেখেতসকলৰ বেচিক লাইভলিহুড ট্ৰেইনিং দিয়া হয়। আৰু বিভিন্ন সময়ত আমি তেখেতসকলক এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ লগত মিলি, ভেটেনেৰি ডিপাৰ্টমেণ্টৰ লগত মিলি বিভিন্ন সময়ত ট্ৰেইনিং আমি প্ৰদান কৰোঁ, কেনেকৈ আমাৰ হাঁহ কুকুৰা পুহিব লাগে বা কৃষিকৰ্মৰ লগত মডাৰ্ণ আধুনিক কৃষি পদ্ধতি কেনেকৈ অৱলম্বন কৰিব লাগে, কোন সময়ত কি ক্ৰপ দিব লাগে, এইবিলাকৰ

0: ওপৰত বিভিন্ন সময়ত তেখেতসকলক ট্ৰেইনিং কৰি থকা হৈছে। ইয়াৰ ক্ষেত্ৰত এই ক্ষেত্ৰত মই কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁও, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট নগাঁও, তেখেতসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ যোগেদি তেখেতসকলেও বহুত আমাক সহায় কৰিছে মহিলাসকলক। আৰু আমাৰ ৰুট চেটি আছে, ৰুট চেটিয়ে আমাৰ ৰুট চেটিত আমি বিভিন্ন সময়ত আত্মসহায়ক গোটৰ মহিলাসকলক
1: প্ৰশিক্ষণ দিয়া
0: বিনামূলীয়াকৈ,
1: য'ত বেংকৰ লিংকেজো তেখেতসকলে
0: পাই তেখেতসকলে কেনেদৰে গাহৰি পালন কৰিব লাগে, কেনেদৰে ধৰি লওক কৃষিকৰ্ম, তাৰ ওপৰত কেতিয়াবা নন ফাৰ্ম এক্টিভিটিজ, কেনেদৰে বিউটি পাৰ্লাৰ বা বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ট্ৰেইনিং তেখেতসকলক দি থকা হৈ আছে।
1: আৰু প্ৰশিক্ষণৰ ব্যৱস্থাটোও কৰে, নহয় জানো? আৰু পৰৱৰ্তী সময়ত আপোনালোকে ফ'ল' আপটো কেনেকৈ কৰি থাকে?
0: অঁ, ফ'ল' আপৰ কাৰণে চাওক, আমাৰ এটা বিৰাট ডাঙৰ এটা ইক' চিষ্টেম ডেভেলপ হৈছে, এছ এইচ জি ইক' চিষ্টেম। তাত আমাৰ প্ৰথম পৰ্যায়ত আমাৰ ষ্টেট লেভেলত এছ এম এম ইউ আছে, ষ্টেট মিছন মেনেজমেণ্ট ইউনিট আছে, তাত আমাৰ হেডেড বাই মিছন ডাইৰেক্টৰ। নেক্সট পৰ্যায়ত আমাৰ ডিষ্ট্ৰিক্ট মেনেজমেণ্ট ইউনিট আছে, মিছন মেনেজমেণ্ট ইউনিট, তাত ডিষ্ট্ৰিক্ট প্ৰজেক্ট মেনেজাৰ, লগতে ডিষ্ট্ৰিক্ট ফাংচনেল এক্সপাৰ্ট, ইয়ং প্ৰফেচনেলছ আৰু ডিষ্ট্ৰিক্ট এম আই এছ মেনেজাৰ, বিভিন্ন পৰ্যায়ৰ বিষয়ববী আছে। লগতে আমাৰ ব্লক মিছন মেনেজমেণ্ট ইউনিট আছে, বি এম এম ইউ যি কয়, তাতে ব্লক প্ৰজেক্ট মেনেজাৰ আছে, ব্লকত আমাৰ কোঅৰ্ডিনেটৰ আছে। তেখেতসকলে এই বিভিন্ন আমাৰ যিমানখিনি স্কীম আছে বা এইখিনি তেখেতসকলে পৰিচালনা মনিটৰ কৰি থাকে। লগতে আমাৰ মেইন বেকবোনটো হৈছে যে আমাৰ নগাঁও জিলাত বা প্ৰায় 1400 কেডাৰ আছে বিভিন্ন পৰ্যায়ত। তাত আমাৰ যিখিনি আমাৰ অৰ্গেনাইজেশ্যনেল ষ্ট্ৰাকচাৰ বা আমাৰ ছ'চিয়েল মবিলাইজেশ্যনৰ কাৰণে আমাৰ জীৱিকা সখী আছে, প্ৰত্যেক জিপিত এগৰাকী আছে বা কোনোবাটো জিপিত যদি অলপ ডাঙৰ আছে তাত আমাৰ দুগৰাকীও আছে। তেখেতসকলে জীৱিকা সখীসকলে আমাৰ চাই যে আমাৰ এই আত্মসহায়ক গোটবিলাক সুচাৰুৰূপে পৰিচালিত হৈ আছে নে নাই, তেখেতসকলৰ মিটিং বা বুকছ অফ ৰেকৰ্ডছ এইখিনি ভালকৈ সুচাৰুৰূপে হৈ আছেনে তেখেতসকলে চাই থাকে। লগতে আমাৰ বেংক সখী আছে, বেংক সখীসকলে বেংকৰ ক্ৰেডিট লিংকেজ চায়, বীমা সখী আছে যে বীমা মানুহখিনিয়ে মহিলাসকলে সময়মতে কৰিছেনে নাই, লগতে পেঞ্চনৰ যিখিনি গভৰ্ণমেণ্ট স্কীম আছে সেইখিনি তেওঁলোকে কৰিছেনে নাই, ফাইনেন্সিয়েল লিটাৰেচিৰ ওপৰত তেওঁলোকে চাই থাকে। লগতে আমাৰ সংযোগ সখী বুলি এটা কেডাৰ আছে, সেইসকলে কি কৰে আমাৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ লগত, ধৰি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট হওক, ছ'চিয়েল ৱেলফেয়াৰ হওক, ভেটেনেৰি ডিপাৰ্টমেণ্ট হওক, সেই সকলোবিলাকৰ যিবিলাক স্কীম থাকে বা বিভিন্ন ডিপাৰ্টমেণ্টৰ গভৰ্ণমেণ্টৰ স্কীমবিলাক যাতে আমাৰ বেনিফিচিয়াৰীসকলে, ইলিজিবল বেনিফিচিয়াৰীসকলে পায় তাৰ ওপৰত তেখেতসকলে কাম কৰে। আৰু লগতে যিখিনি স্কীম মানে লগত যিটো তেওঁলোকে একচুৱেলি কি ক'ব, যদি মই ইন শ্বৰ্ট কওঁ, তেওঁলোকে এখন দলঙৰ নিচিনা
1: তেওঁলোকে
0: সেতু বন্ধন কৰি আছে যে আমাৰ মহিলাসকল আৰু ডিপাৰ্টমেণ্টৰ মাজত যোগাযোগৰ এটা সম্পৰ্ক ৰক্ষা কৰিছে। আমাৰ কৃষি সখী আছে, কৃষি সখীসকলে বিভিন্ন সময়ত তেখেতসকলে এগ্ৰিকালচাৰ যিখিনি ডিপাৰ্টমেণ্টৰ লগত লগ হৈ কৃষিৰ সম্পৰ্কীয় যি যাৱতীয় কাম আছে গ্ৰাম্য অঞ্চলত সেইখিনি তেওঁ অহৰ্নিশে কৰি আছে। আৰু তাৰ ফলত আমাৰ বহু ডেভেলপমেণ্ট হৈছে। আপোনাৰ আজিৰ যুগত আজি যদি দেখা যায় যে আমাৰ এগ্ৰিকালচাৰৰ ক্ষেত্ৰত নতুন নতুন যিবিলাক টেকন'লজি ছিষ্টেম এইবিলাক এডপ্ট কৰাত সহায় হৈছে। এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে আগতে মানে লাষ্ট মাইল ডেলিভাৰী কৰিবলৈ অলপ অসুবিধা পাইছিলে, এতিয়া আমাৰ কৃষি সখীসকল তেখেতসকলৰ লগত সংযোগ আৰু যোগাযোগৰ মেইন ব্যক্তি হৈছে। লগত আমাৰ পশু সখী আছে, পশু সখীখিনিয়ে ভেটেনেৰি ডিপাৰ্টমেণ্টৰ লগত মিলি পশুৰ সম্পৰ্কীয় যিখিনি
1: সমস্যা
0: আছে সেইখিনি সমাধান কৰে। আৰু তেখেতসকলে আমাৰ আপোনাক জনাবলৈ পাই মই সুখী হৈছোঁ যে আমাৰ পশু সখীসকলে নিৰন্তৰে যে সময়মতে যিবিলাক ভেকচিনেশ্যন কৰিব লাগে, ভেকচিনেশ্যন কৰাৰ কাৰণে ভেটেনেৰি ডিপাৰ্টমেণ্টক তেখেতসকলৰ সহযোগ আগবঢ়াইছে। লগতে পশু সখীসকল ভেটেনেৰি ডিপাৰ্টমেণ্টৰ লগত তেওঁলোকে ইমান প্ৰশিক্ষিত হৈ গৈছে যে সকলো পশু সখী আজিকালি ভেকচিনেশ্যন নিজে কৰিব পৰা হৈছে।
1: আপুনিও আহি আমাৰ এই অনুষ্ঠানত ভাগ লোৱাৰ কাৰণে আকাশবাণী নগাঁও কেন্দ্ৰৰ তৰফৰ পৰা লগতে শ্ৰোতাসকলৰ হৈ আপোনাক বহুতো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কথা বতৰা সামৰিছোঁ। আপোনাক নমস্কাৰ,
0: ধন্যবাদ।

0: ইমান পৰে চৰকাৰী আঁচনি এই বিষয়ক এটি আলোচনা শুনিলে। ইয়াত ভাগ ললে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ নগাঁও জিলাৰ জিলা প্ৰকল্পৰ প্ৰবন্ধক শংখ প্ৰপাল চান্দিল্য আৰু আমাৰ প্ৰতিনিধি কিৰণ চন্দ্ৰ নাথে।
1: আকাশবাণী নগাঁও কেন্দ্ৰৰ জৰিয়তে আপোনাৰ ব্যৱসায় বাণিজ্যৰ বিজ্ঞাপন প্ৰচাৰ কৰাৰ সুবিধা আছে। আপোনাৰ দোকান, স্বাস্থ্যকেন্দ্ৰ, বিদ্যালয়ৰ বিজ্ঞাপন প্ৰচাৰ কৰি ব্যৱসায়ৰ পৰিসৰ বঢ়াব পাৰে। আকাশবাণী নগাঁৱে আগবঢ়াইছে সুবৰ্ণ সুযোগ। সবিশেষ জানিবলৈ যোগাযোগ কৰক 9864160507 এই নম্বৰত। ফোন নম্বৰটো আকৌ এবাৰ কৈছোঁ 9864160507।
0: প্ৰিয় কৃষক বন্ধু, এতিয়া আগবঢ়াইছোঁ বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ। ভাৰত বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি মৌচুমী বতাহৰ বাবে নগাঁও জিলাত এই সপ্তাহটোত আকাশ কিছু ডাৱৰীয়া হৈ থাকিব যদিও দুই এঠাইৰ পৰা কিছু কিছু ঠাইত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। সাম্ভাৱ্য বৰষুণৰ পৰিমাণ ক্ৰমে 10, 16, 13, 6 আৰু 4 মিলিমিটাৰ হ'ব পাৰে। এই সময়ছোৱাত অত্যাধিক গৰমৰ লগতে সৰ্বোচ্চ তাপমাত্ৰা 34-35 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 25-26 ডিগ্ৰী চেলচিয়াছৰ ওচৰে পাজৰে থাকিব। প্ৰভাতকালীন আপেক্ষিক আৰ্দ্ৰতা 70-77% আৰু সন্ধ্যাকালীন আপেক্ষিক আৰ্দ্ৰতা 67-74% হোৱাৰ সম্ভাৱনা আছে। বতাহ প্ৰধানকৈ দক্ষিণ পূব দিশৰ পৰা প্ৰতি ঘণ্টাত 1-5 কিলোমিটাৰ বেগেৰে বব। যিবোৰ পথাৰত পৰ্যাপ্ত পৰিমাণে পানী জমা হৈছে তেনে পথাৰত এই সময়ছোৱাত শালি ধানৰ মূল পথাৰ প্ৰস্তুতি আৰু ৰোপণ কাৰ্য আৰম্ভ কৰিব লাগে। ৰোপণৰ আগতে কঠিয়াৰ শিপা শোধন কৰি ল'লে গছৰ কাণ্ড, ফুটা কৰা পোক আৰু পাতমেৰুৱা পোকৰ পৰা ৰক্ষা পায়। ইয়াৰ বাবে মিঠামৰা শস্যডৰাৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখক, যাতে বিচা পোকৰ আক্ৰমণ হ'লে তাক ৰোধ কৰিব পৰা যায়। বৰষুণ হোৱাৰ সম্ভাৱনাৰ বাবে মৰাপাটৰ পথাৰত বিচা আৰু চিটিকা পোক প্ৰাকৃতিকভাৱে নিয়ন্ত্ৰণ কৰিবৰ বাবে বাঁহৰ জেংপুটি চৰাই বহাৰ ব্যৱস্থা কৰিব পাৰে। অহা 5 দিনত বৰষুণ হোৱাৰ সম্ভাৱনা আছে বাবে মৰাপাটৰ পথাৰত পানী জমা হৈ শস্যৰ অনিষ্ট হ'ব পাৰে। তাৰ বাবে পথাৰত 10 মিটাৰ দূৰে দূৰে 20 চেণ্টিমিটাৰ ওখ আৰু 20 চেণ্টিমিটাৰ দ নলা বনাই দিব লাগে, যাতে অতিৰিক্ত বৰষুণৰ পানী ওলাই যায়। শালি দিলৰ বাবে জুলাই মাহত সিঁচা খেতিডৰা উত্তম। পানী জমা নোহোৱা বালিঅহীয়া মাটি এই খেতিৰ বাবে উপযোগী। মাটি প্ৰস্তুতিৰ সময়ত 3-4 বাৰ হাল বাই মৈয়াই মাটিডৰা চাহ কৰি ল'ব। অহা 5 দিনত বৰষুণৰ সম্ভাৱনা আছে বাবে শালি দিলৰ বাবে মাটি প্ৰস্তুত আৰু বীজ সিঁচাৰ কাম সাময়িকভাৱে স্থগিত ৰাখক। বৰষুণ দিয়াৰ সময়ত বীজ সিঁচিলে বীজ নষ্ট হোৱাৰ সম্ভাৱনা বেছি। বাৰীখনৰ পৰা যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত। যদি মাটিত পৰ্যাপ্ত আৰ্দ্ৰতা থাকে তেন্তে বীজ সিঁচাৰ লগে লগে জলসিঞ্চন নকৰিব। গছৰ প্ৰাথমিক বৃদ্ধিৰ সময়ছোৱাত পথাৰৰ অপ্ৰতিমুক্ত ৰাখক, যাতে গছৰ সুস্থ বৃদ্ধি আৰু ভাল প্ৰতিষ্ঠা নিশ্চিত হয়। কুঁহিয়াৰ গছবোৰ বৰষুণ আৰু প্ৰবল বতাহত হালি নপৰিবৰ বাবে একেলগ কৰি বান্ধি দিব। কুঁহিয়াৰ ৰেড ৰ'ড বেমাৰ নিয়ন্ত্ৰণ কৰিবলৈ খেতিডৰাত পানী জমা হ'ব নিদিব আৰু আক্ৰান্ত গছ উভালি পেলাব। আদা আৰু হালধি খেতিত বনবাদ তীব্ৰভাৱে বৃদ্ধি পায়, সেইকাৰণে কৃষকসকলে বনবাদবোৰ হাতেৰে এবাৰ গুচাই দিয়ক, পানী জমা হ'লে উলিয়াই দিয়াৰ ব্যৱস্থা কৰক। গৰম আৰু অত্যাধিক আৰ্দ্ৰ বতৰত পুখুৰীৰ পানীত দ্ৰৱীভূত অক্সিজেনৰ পৰিমাণ হ্ৰাস পাব পাৰে, সেয়েহে পুখুৰীৰ পানীৰ গুণাগুণ নিয়মীয়াকৈ পৰ্যবেক্ষণ কৰক। মাছক পুৱা বা আবেলি ঠাণ্ডা সময়ত খাদ্য দিয়ক আৰু পানীৰ গুণাগুণ অৱনতি নোহোৱাকৈ অতিৰিক্ত খাদ্য প্ৰয়োগৰ পৰা বিৰত থাকক। যদি মাছে পানী ওপৰলৈ উঠি মুখ মেলি বায়ু লোৱা দেখা যায় তেন্তে এৰটোৰ চলাক বা পানী ছটিয়াই পুখুৰীত অক্সিজেনৰ পৰিমাণ বৃদ্ধি কৰক। পুখুৰীত উপযুক্ত পানীৰ স্তৰ বজাই ৰাখক আৰু পানীৰ গুণাগুণত হঠাৎ পৰিৱৰ্তন নোহোৱাকৈ পানী প্ৰৱেশ আৰু নিষ্কাশনৰ ব্যৱস্থা সঠিকভাৱে পৰিচালনা কৰক। গৰু, মহ, ছাগলী, হাঁহ কুকুৰা আদি পশুপক্ষীক তাপজনিত চাপ কমাবলৈ পৰ্যাপ্ত বিশুদ্ধ খোৱা পানী, ছাঁ আৰু ভাল বায়ু চলাচল ব্যৱস্থা কৰক। মাছৰ পুখুৰীৰ পানীৰ গুণাগুণ আৰু দ্ৰৱীভূত অক্সিজেনৰ পৰিমাণ নিয়মীয়াকৈ পৰ্যবেক্ষণ কৰক। প্ৰয়োজন হ'লে এৰটৰ চলাই বা পানী ছটিয়াই অক্সিজেনৰ পৰিমাণ বৃদ্ধি কৰক। শাক পাচলি আৰু ফল মূল পুৱা বা আবেলি ঠাণ্ডা সময়ত সংগ্ৰহ কৰি বায়ু চলাচল থকা ছাঁযুক্ত স্থানত সংৰক্ষণ কৰক, যাতে চপোৱাৰ পিছত ক্ষতি কম হয়। কৃষকসকলে দুপৰীয়া তীব্ৰ গৰমত দীঘলীয়া সময় ধৰি পথাৰত কাম নকৰিব, পৰ্যাপ্ত পৰিমাণে পানী পান কৰিব আৰু তাপজনিত চাপৰ পৰা সুৰক্ষিত থাকিবলৈ উপযুক্ত পোছাক ব্যৱহাৰ কৰিব। কিছুমান পরে বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ শুনিলে।
2: প্ৰিয় কৃষক বন্ধু, আমি আজি এজন কৃষি সম্প্ৰসাৰণ বিষয়াক লগ পাইছো। তেখেতে কৃষক পঞ্জীয়নৰ ক্ষেত্ৰত কি কয় আহকচোন শুনো।
3: নমস্কাৰ, মোৰ নাম নিত্যজ্যোতি দাস, মই হেনচুৱা এলেকা নগাঁও ডিষ্ট্ৰিক্টৰ হেনচুৱা এলেকাৰ সম্প্ৰসাৰণ সহায়ক। আৰু এতিয়া গোটেই অসম ৰাজ্যতে কৃষক পঞ্জীয়নৰ কাম, যিটো ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন বুলি কোৱা হয়, সেইটো কৰাই থকা হৈছে। আৰু নতুন কৃষিমন্ত্ৰী পীযুষ হাজৰিকা এইটো কামতে খুবেই জোৰ দি আছে। আৰু কৃষক পঞ্জীয়নটো আপোনাৰ চৰকাৰে সঠিক কৃষিৰ লগত জড়িত থকা মানুহখিনি হিচাপ ল'বলৈ, নাইবা বীজ কোনে পাইছে, কোনে পাব লগা, কোনে সাৰ কিনিছে, সেইখিনিৰ হিচাপ ল'বলৈ, সঠিক হিচাপ পাবলৈ এটা ব্যৱস্থা কৰা হৈছে। আৰু এইটো প্ৰচেছেৰে এটা ফাৰ্মাৰ আইডি, 11 সংখ্যাৰ ফাৰ্মাৰ আইডি ওলায়, পিছলৈকে তা সেইখনৰ এখন কাৰ্ডো দিয়া হ'ব কৃষক ৰাইজক। এই প্ৰক্ৰিয়নত আপোনাৰ আধাৰ কাৰ্ডৰ লগত জড়িত ফোনটো, মানে যোনখন চিমখন আপোনাৰ যোনটো ফোনত আছে, আৰু লগতে জমাবন্দীৰ ডাক নম্বৰটো, কোনটো ডাকত আপোনাৰ মাটিৰ ৰেকৰ্ড আছে, সেইখিনি লাগে। আৰু খন্তেকতে আপোনাৰ ফোনেৰে ওচৰৰ কৃষি বিষয়া, সম্প্ৰসাৰণ সহায়ক বা CSC চেণ্টাৰত হৈ যায়। চ' খেতি মাটি থকা প্ৰত্যেকজন কৃষকে এইটো কৰাটো খুবেই জৰুৰী।
0: ইমানপুৰে কৃষক বন্ধুসকলে হেনচুৱা এলেকাৰ কৃষি সম্প্ৰসাৰণ বিষয়া নিত্যজ্যোতি দাসে কৃষক পঞ্জীয়নৰ ক্ষেত্ৰত কোৱা কথাখিনি শুনিলে।

0: ইমানপুৰে কৃষক বন্ধুসকলে দেৱকান্ত শইকীয়াৰ কণ্ঠত কৃষি সম্বন্ধীয় টোকাৰী গীত সুৰীয়া গীতটি শুনিলে।
1: প্ৰিয় কৃষক বন্ধু, আজিলৈ সময় হৈ আহিল। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই ইনুমণি মহন্তই আজিৰ কৃষকবাণী ইমানতে সামৰিছো। নমস্কাৰ।

ইমান পৰে শ্ৰোতাই কৃষকবাণী অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ শুনিলে। এয়া আকাশবাণী নগাঁও।

আকাশবাণী নগাঁও খন্তেক পিছতে 6:44 আঞ্চলিক বাতৰি শুনিবলৈ পাব। 7:05 বৃন্দগীত, 7:10 অসমীয়াত বাতৰি, 7:20 ফুলেন বৰঠাকুৰৰ কণ্ঠত দুটি আধুনিক গীত শুনিবলৈ পাব। 7:30 সুলহৰি, 8:00 অসমীয়াত মুখ্য বাতৰি, 8:02 পৰিয়াল কল্যাণ, 8:22 শুনিবলৈ পাব বাদ্য সংগীতৰ অনুষ্ঠান, 8:32 কেইটিমান অসমীয়া বোলছবিৰ গীত শুনিবলৈ পাব, 8:45 সমাচাৰ সন্ধ্যা আৰু 9:00 নিউজ এট 9 শুনিবলৈ পাব।

9:15 বিধানসভাৰ পৰ্যালোচনা শুনিবলৈ পাব। 9:25 নিশাৰ আঞ্চলিক বাতৰি। 9:30 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। সেয়া আছিল আমাৰ কেন্দ্ৰৰ যোগে আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ চমু পৰিস্থিতি। FM বেণ্ডৰ 102.7 MHz এয়া আকাশবাণী নগাঁও।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহত আছে বিধানসভা অধিৱেশনৰ তৃতীয় দিনা আজি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা। উৰিয়ামঘাটৰ সীমামূৰীয়া গাঁৱত গৃহকৰ সংগ্ৰহৰ ঘটনাৰ সৈতে একাংশ দুষ্কৃতিকাৰীহে জড়িত বুলি মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য। ৰাজ্যৰ 6,52,000 হেক্টৰ ভূমি জলসিঞ্চন ব্যৱস্থাৰে সামৰি লৈছে বুলি মন্ত্ৰীগৰাকীৰ প্ৰকাশ। কেন্দ্ৰীয় চৰকাৰৰ উচ্চস্তৰীয় প্ৰতিনিধি দলৰ ধেমাজি জিলাৰ জোনাইৰ শেহতীয়া বান পৰিস্থিতি পৰিদৰ্শন আৰু প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ অধীনত ৰাজ্যৰ কেইবাখনো জিলাৰ আত্মসহায়ক গোটৰ মাজত বিত্তীয় সাহায্য বিতৰণ। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া আৰু মোৰ সৈতে আছে পুলক গগৈ। এতিয়া শুনক বিতং বাতৰি। অসম বিধানসভা অধিৱেশনৰ আজি তৃতীয় দিনাৰ কাৰ্যক্ৰমণিকাত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হয়। বিৰোধী বিধায়ক ৰেকিবুদ্দিন আহমেদৰ অবৈধ দখল সন্দৰ্ভত এটা প্ৰশ্নৰ উত্তৰত সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই সীমান্তৱৰ্তী ৰাজ্যসমূহে দখল কৰা অসমৰ ভূমিৰ তথ্য সদনত প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা অনুসৰি অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মেঘালয় আৰু মিজোৰামে অসমৰ ভূমি অবৈধভাৱে দখল কৰি আহিছে। চুবুৰীয়া ৰাজ্যসমূহৰ লগত চলি থকা দীৰ্ঘদিনীয়া সীমা বিবাদৰ লগতে অবৈধভাৱে দখল কৰি থকা অঞ্চলসমূহ দখলমুক্ত কৰিবলৈ ৰাজ্য চৰকাৰে আলোচনাৰ মাধ্যমেৰে বহুখিনি আগবাঢ়িছে বুলি তেওঁ প্ৰকাশ কৰে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰো দায়িত্বত থকা মন্ত্ৰী শ্ৰীবৰাই প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত ৰাজ্যখনত 2025-26 বিত্তীয় বৰ্ষত 34,99,144 পৰিয়ালৰ জৰীপ কৰা হৈছে বুলি জানিবলৈ দিয়ে। বিৰোধী বিধায়ক তানজিল হুছেইনৰ এটা প্ৰশ্নৰ উত্তৰ দি তেওঁ কয় যে যোগ্য হিতাধিকাৰীসকলক প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ গৃহ অনুমোদন দি নিৰ্মাণ কাৰ্য শীঘ্ৰেই আৰম্ভ কৰা হ'ব। বিধায়ক প্ৰকাশ চন্দ্ৰ দাসে উত্থাপন কৰা এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী শ্ৰীবৰাই অসম চুক্তি ৰূপায়ণৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বাধীন উচ্চ ক্ষমতাসম্পন্ন সমিতিয়ে মুঠ 67টা পৰামৰ্শ আগবঢ়োৱা বুলি জানিবলৈ দিয়ে।
1: বিভিন্ন ঠাইত চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা অহা বংগীয় মূলৰ লোকে আমাৰ সত্ৰ বেদখল কৰিলে, অৰেষ্ট ব্লক বেদখল কৰিলে, যাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী এতিয়া অতি কঠোৰ হৈছে যাতে অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰিব পাৰে। NDA চৰকাৰে, গৃহ মন্ত্ৰালয়ে ৰিটায়াৰ্ড জাষ্টিচ বিপ্লৱ শৰ্মাৰ অধ্যক্ষতাত এখন কমিটি কৰি দিছিল ক্লজ 6 ৰূপায়ণৰ সম্পৰ্ক ৰূপৰেখা প্ৰস্তুত কৰিবলৈ, আৰু এই কমিটিয়ে 67টা ৰিকমেণ্ডেশ্যন আগবঢ়াইছে। এই 67টা ৰিকমেণ্ডেশ্যনৰ ভিতৰত কোনখিনি ষ্টেট

0: সদনত মন্তব্য কৰে। বিধায়ক ভূপেন ৰায়ৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী শ্ৰীবৰগোহাঁয়ে কয় যে নিৰ্মাণ কৰা 4,800 কিলোমিটাৰ মথাউৰি বৰ্তমানলৈ প্ৰায় 1,800 কিলোমিটাৰ ওখ আৰু সবলীকৰণ কৰা হৈছে। মথাউৰি মেৰামতি বা পুনৰ নিৰ্মাণ কৰিবলৈ প্ৰায় 3,000 কিলোমিটাৰ বাকী আছে বুলি তেওঁ জানিবলৈ দিয়ে। উৰিয়ামঘাটৰ সীমামূৰীয়া গাঁওসমূহৰ পৰা প্ৰতিটো পৰিয়ালৰ পৰা 110 টকা গৃহকৰ সংগ্ৰহ কৰা ঘটনাৰ সৈতে একাংশ দুষ্কৃতিকাৰীহে জড়িত আৰু এনে ঘটনাৰ সৈতে নগা সমাজ অথবা চৰকাৰক জড়িত কৰা উচিত নহ'ব বুলি সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰকাশ কৰিছে। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি তৃতীয় দিনা বিৰোধী পক্ষৰ নেতা বিধায়ক নুৰুল হুদাৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে গোলাঘাটৰ আৰক্ষী অধীক্ষকে দাখিল কৰা প্ৰতিবেদন অনুসৰি নাগালেণ্ডৰ নিউলেণ্ড জিলাৰ হুকাই বস্তিৰ দুজন লোকে গাঁৱলৈ গৈ অঞ্চলটোৰ গাঁওপ্ৰধান দুজনৰ হাতত এখনকৈ পত্ৰ প্ৰদান কৰে আৰু প্ৰতিটো পৰিয়ালৰ পৰা 110 টকাকৈ সংগ্ৰহ কৰিবলৈ নিৰ্দেশ দিয়ে। দুয়োজন দুৰ্বৃত্তক ইতিমধ্যে চিনাক্ত কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমান দুয়োজন দুৰ্বৃত্ত পলাতক অৱস্থাত আছে। তেওঁ লগতে বৰ্তমান উৰিয়ামঘাটৰ পৰিস্থিতি সম্পূৰ্ণ শান্তিপূৰ্ণ আৰু স্বাভাৱিক বুলি মন্তব্য কৰে। তেওঁ কয় যে দুজন দুৰ্বৃত্তৰ এনে কাৰ্যৰ বাবে সমগ্ৰ নাগালেণ্ডবাসী জগৰীয়া নহয়। অসমত মুঠ 27,58,757 হেক্টৰ কৃষিভূমি আছে আৰু ইয়াৰে 6,52,000 হেক্টৰ ভূমি জলসিঞ্চন ব্যৱস্থাই সামৰি লৈছে। বিধানসভাত আজি বিধায়ক বেবী বেগমৰ এটা প্ৰশ্নৰ লিখিত উত্তৰত কৃষি আৰু জলসিঞ্চন বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্যত মুঠ 3,510 জলসিঞ্চন আঁচনি আছে আৰু 2025-26 বিত্তীয় বৰ্ষত মেৰামতি শিতানৰ অধীনত 392 আঁচনি পুনৰ কাৰ্যক্ষম কৰি তোলা হৈছে। পৰৱৰ্তী বিত্তীয় বৰ্ষত বাকী থকা আঁচনিসমূহ পৰ্যায়ক্ৰমে কাৰ্যক্ষম কৰাৰ বাবে ব্যৱস্থা লোৱা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ইপিনে ৰাজ্যত পঞ্জীয়নভুক্ত কৃষকৰ সংখ্যা সন্দৰ্ভত বিধায়ক জাকিৰ হুছেইন চিকদাৰৰ এটা প্ৰশ্নৰ উত্তৰত কৃষিমন্ত্ৰীগৰাকীয়ে কয় যে অসম চৰকাৰৰ অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগৰ কৃষি লোকপিয়ল অনুসৰি ৰাজ্যত 27,41,711 কৃষক পৰিয়াল আছে। তেওঁ কয় যে ইয়াৰে পঞ্জীয়নভুক্ত কৃষকৰ সংখ্যা হৈছে 13,02,240 আৰু প্ৰধানমন্ত্ৰী কিষাণ আঁচনিৰ অধীনত বৰ্তমানলৈকে 18,59,524 কৃষকক তালিকাভুক্ত কৰা হৈছে। চলিত বৰ্ষৰ নৱেম্বৰ পৰ্যন্ত কমেও 8,00,000 কৃষকৰ পঞ্জীয়নকে ধৰি অহা 5 বছৰত প্ৰায় 40,00,000 কৃষকক পঞ্জীয়ন তথা কৃষক পৰিচয় পত্ৰ প্ৰদানৰ লক্ষ্য লোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
1: পৰহি প্ৰায় 5,500 অসমত কৃষকৰ ৰেজিষ্ট্ৰেচন হৈছে, যোৱাকালি প্ৰায় 6,500 হৈছে। আমি এনেকৈ 5,000 এভাৰেজত যোৱা 10 দিন ধৰি সমগ্ৰ অসমৰ চুকে কোণে কৃষকৰ ৰেজিষ্ট্ৰেচন কৰি আছো। কৃষকৰ ৰেজিষ্ট্ৰেচন যদি নাথাকে, অনাগত ভৱিষ্যতত কোনোৱে বীজ নাপাব, গছৰ পুলি নাপাব, সাৰ নাপাব, মাইনৰ ইৰিগেশ্যনৰ ছিষ্টেম নাপাব। মুঠৰ ওপৰত এনেকুৱা এটা পৰিৱেশ হ'ব যে ফাৰ্মাৰ আই ডি থকা ব্যক্তিয়েহে চৰকাৰী সাহায্য খোৱা সুবিধা পাব। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে এই ফাৰ্মাৰ ৰেজিষ্ট্ৰেচনটো এটা মিছন মোডত লৈছো। আমি সমগ্ৰ অসমত নৱেম্বৰ মাহলৈকে টাৰ্গেট কৰিছো 7,00,000 পাওঁ নেকি, তাৰ পাছত আমি বন্ধ নকৰো, পূৰ্ণ গতিত চলি থাকিব।
0: ৰাজ্যৰ বিভিন্ন জিলাত আজি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ হিতাধিকাৰীসকলৰ বাবে উদ্যমিতা বিকাশ কাৰ্যসূচীৰ প্ৰশিক্ষণ আৰম্ভ হৈছে। যোৰহাট জিলাৰ DCB ছোৱালী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত কাজিৰঙাৰ সাংসদ কামাখ্যা প্ৰসাদ দাসাই এই প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন কৰে। আত্মনিৰ্ভৰ অসম স্বাৱলম্বনৰ দিশে আমাৰ যাত্ৰা শীৰ্ষক বিষয়বস্তুৰ আধাৰত আয়োজিত এই কাৰ্যসূচী উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগ তথা ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ৰ যুটীয়া প্ৰচেষ্টাত ৰূপায়ণ কৰা হৈছে। কোকৰাঝাৰ জিলাৰ বিন্নেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয়ত অনুষ্ঠিত উদ্যমিতা বিকাশ কাৰ্যসূচীত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তী, মহাবিদ্যালয়খনৰ অধ্যক্ষ অধ্যাপক কমল কুমাৰ ব্ৰহ্ম আৰু জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ সঞ্চালক প্ৰধান কিশোৰ গুপ্তা উপস্থিত থাকে। জিলা আয়ুক্তগৰাকীয়ে হিতাধিকাৰীসকলক এই প্ৰশিক্ষণৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি উদ্যমিতা সম্পৰ্কীয় দক্ষতা আহৰণ কৰিবলৈ আৰু স্বনিয়োজনৰ জৰিয়তে বহনক্ষম জীৱন ধাৰণৰ সুযোগ সৃষ্টি কৰিবলৈ উৎসাহিত কৰে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক পুলক গগৈৰ পৰা।
2: কেন্দ্ৰীয় চৰকাৰৰ এটা উচ্চস্তৰীয় প্ৰতিনিধি দলে আজি ধেমাজি জিলাৰ জোনাইৰ শেহতীয়া বান পৰিস্থিতি পৰিদৰ্শন কৰি ক্ষয়ক্ষতিৰ বুজ লয়। দলটোৱে বান বিধ্বস্ত অৰুণ চাপৰি, মধুপুৰ, মাজৰবাৰী, আনন্দনগৰ, চিমেন নৈৰ ৰেলৱে দলং, লেকুনৈ, কেমি দলং আদিকে ধৰি বহুকেইটা অঞ্চল পৰিদৰ্শন কৰি বানত ক্ষয়ক্ষতিৰ বুজ লয়। প্ৰতিনিধি দলটোৱে স্থানীয় লোকসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ সমস্যাৰ বিষয়েও আলোচনা কৰে। তেওঁলোকে লগতে খহনীয়া প্ৰতিৰোধ আৰু ক্ষতিগ্ৰস্ত অঞ্চলৰ সুৰক্ষাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে।

0: বানত গৃহহীন হৈ পৰা পৰিয়াল আৰু তেওঁলোকৰ জীৱন জীৱিকা পুনৰ স্বাভাৱিক কৰাৰ বাবে ল'বলগীয়া ব্যৱস্থাসমূহৰ বিষয়েও প্ৰতিনিধি দলটোৱে আলোচনা কৰে। দলটোক লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, জোনাইৰ বিধায়ক ভুৱন পেগু, জিলা আয়ুক্ত প্ৰমুখ্যে অন্যান্য বিষয়াসকলে সংগ দিয়ে। সাংসদ প্ৰদান বৰুৱাই চিমেণ্ট নৈৰ বাঢ়নি পানীয়ে ক্ষতিগ্ৰস্ত কৰা ৰেল দলঙৰ অংশটো পুনৰ নিৰ্মাণ কৰাত কিছু সময় প্ৰয়োজন হ'ব বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে।
1: আমাৰ এতিয়া যিটো ব্যৱস্থা হৈছে তাত ৰিপেয়াৰিঙৰ কোনো স্কোপ নাই। যিটো খুঁটা আমাৰ বেকা হৈ গ'ল সেইটো চিধা কৰিবলগীয়া উপায়টো নাই। তাত আমি পুনৰ এটা খুঁটা বনাব লাগিব, বনাই আমি দলংখন পুনৰ নিৰ্মাণ কৰিব লাগিব। ইতিমধ্যে আমাৰ যিটো লক্ষ্ণৌৰ পৰা টীম আহিছিলে তেওঁলোকে ক'লে যে এইটো ৰিপেয়াৰিং নহ'ব, এইটো পুনৰ বনাব লাগিব আৰু তাতে পাইলিং নহ'ব, তাতে ৱেল ফাউণ্ডেশ্যনে দিব লাগিব। সেইকাৰণে ৱেল ফাউণ্ডেশ্যনৰ কাৰণে অকণমান আমাৰ কামটো ক্ৰিটিকেল হয়, কিন্তু ডিপাৰ্টমেণ্টে ইতিমধ্যে সিদ্ধান্ত লৈছে। তাৰ কাৰণে ছইল টেষ্ট যিখিনি ডিজাইন কৰিব লাগে কৰিছে আৰু যিমান সোনকালে সম্ভৱ হ'ব সেইখিনি কৰিবৰ কাৰণে চেষ্টা কৰিছে।
0: প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ অধীনত ৰাজ্যৰ কেইবাখনো জিলাৰ আত্মসহায়ক গোটৰ মাজত বিত্তীয় সাহায্য বিতৰণ কৰা হয়। কামৰূপ জিলাৰ অনুসূচিত জাতিৰ 150টা আত্মসহায়ক গোটক এই আঁচনিৰ অধীনত 25,000ৰ পৰা 50,000 টকাকৈ বিত্তীয় সাহায্য প্ৰদান কৰা হয়। আমিনগাঁৱৰ বায়'টেক উদ্যানৰ সভাকক্ষত এই উপলক্ষে আয়োজিত অনুষ্ঠানত কামৰূপ জিলা উন্নয়ন আয়ুক্ত সুশান্ত দত্ত মুখ্য অতিথি হিচাপে আৰু অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকালয়ৰ সচিব ডাঃ কুলশ্ৰী নাথ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। মৰিগাঁও জিলাতো আজি প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ অধীনৰ হিতাধিকাৰীসকলৰ মাজত বিত্তীয় সাহায্য বিতৰণ কৰা হয়। ইয়াৰ জৰিয়তে অনুসূচিত জাতিৰ মহিলাসকলৰ জীৱিকা, আত্মনিয়োজন তথা আৰ্থসামাজিক সবলীকৰণৰ লক্ষ্য লোৱা হৈছে। মৰিগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি আত্মসহায়ক গোটসমূহে প্ৰস্তুত কৰা বিভিন্ন আকৰ্ষণীয় সামগ্ৰীৰ এখন প্ৰদৰ্শনীৰ আয়োজন কৰে। জিলায়ুক্ত অনামিকা তিৱাৰীকে ধৰি অন্যান্য বিষয়াসকলে প্ৰদৰ্শনী পৰিদৰ্শন কৰি মহিলাসকলে প্ৰস্তুত কৰা সামগ্ৰীৰ মানৰ প্ৰশংসা কৰে। তেওঁলোকে লগতে মহিলাসকলৰ এনে উদ্যোগ অধিক সম্প্ৰসাৰিত কৰি বজাৰমুখী কৰাৰ বাবে উৎসাহিত কৰে। কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী বিকশিত ভাৰত গ্ৰামীণ জীৱিকা আঁচনিৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰিছে বুলি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। গ্ৰাম্য জীৱিকা বৃদ্ধি, নিয়োগ নিশ্চিত বৃদ্ধি আৰু বিকশিত অসম গঢ়াৰ লগতে এই আঁচনিখন সুচাৰুৰূপে বাস্তৱায়িত কৰিবলৈ ৰাজ্য চৰকাৰে দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছে বুলি তেওঁ উল্লেখ কৰে। আঁচনিখনৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে আজি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ উপস্থিতিত জিলায়ুক্ত, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, খণ্ড উন্নয়ন বিষয়া আৰু অন্যান্য সংশ্লিষ্ট বিষয়াসকলৰ সৈতে মন্ত্ৰীগৰাকীয়ে এখন গুৰুত্বপূৰ্ণ ভিডিঅ' কনফাৰেন্স অনুষ্ঠিত কৰে। এতিয়া পৰৱৰ্তী বাতৰি শুনক পৰিস্মিতা দিহিঙীয়াৰ পৰা।
2: ধন্যবাদ পুলক। ডিমা হাছাও জিলাত পৰ্যটকৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদে পৰ্যটন আৰু সংস্কৃতি বিভাগৰ সহযোগত চলিত মাহৰ প্ৰতি শুকুৰ আৰু শনিবাৰে জিলাখনৰ বিভিন্ন পৰ্যটনস্থলীত পৰম্পৰাগত মহোৎসৱ আয়োজনৰ সিদ্ধান্ত লৈছে। হাফলঙৰ পৰ্যটক তথ্য কেন্দ্ৰত অনুষ্ঠিত এখন সংবাদমেলত কালি ডিমা হাছাও পৰ্যটনৰ অধ্যক্ষ জছৰিং ডাও ফংলৈ এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে গ্ৰীষ্মবন্ধৰ সময়ত জিলাখনত পৰ্যটকৰ সংখ্যা যথেষ্ট বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত পৰ্যটনক অধিক আকৰ্ষণীয় কৰি তোলাৰ উদ্দেশ্যে এই মহোৎসৱৰ আয়োজন কৰা হৈছে। হাফলং হ্ৰদ, ডিমা হাছাও ভিউ পইণ্ট, উমৰাংচু গল্ফ কোৰ্ছ আৰু জাতিংগাৰ দৰে পৰ্যটনস্থলীত পৰম্পৰাগত মহোৎসৱ অনুষ্ঠিত কৰা হ'ব বুলি অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়ে। এই মহোৎসৱত বিভিন্ন জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্য, সাজ পোছাক, হস্তশিল্পৰ সামগ্ৰী আদিৰ বিপণী থাকিব। তদুপৰি বিভিন্ন জনজাতীয় সম্প্ৰদায়ৰ লোকনৃত্য আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হ'ব। ইয়াৰ জৰিয়তে স্থানীয় উদ্যোগী, শিল্পী আৰু ব্যৱসায়ীসকলক বিপণনৰ সুযোগ প্ৰদান কৰি আৰ্থিক বিকাশত সহায়ৰ লগতে জিলাখনৰ পৰ্যটন উদ্যোগক শক্তিশালী কৰি তোলা হ'ব বুলি আশা কৰা হৈছে। আজি বিয়লিৰ ভাগত অহা এজাক বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ মালিগাঁও, হাতীগাঁও, বেলতলা, চানমাৰী, বৰাগাঁও আদিকে ধৰি বিভিন্ন অঞ্চল কৃত্ৰিম বানৰ কবলত পৰিছে। কৃত্ৰিম বানৰ ফলত সাধাৰণ লোকসকল যাতায়াতৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। ধাৰাষাৰ বৰষুণৰ ফলত যোৰাবাটৰ ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰাত উজনি, নামনি তথা মেঘালয়ৰ সৈতে পথ যোগাযোগ বিচ্ছিন্ন হৈছে। বিশ্বনাথ জিলাৰ বিহালী অভয়াৰণ্যত সংঘটিত গুলীচালনাৰ ঘটনা সন্দৰ্ভত বুজ ল'বলৈ অসম আৰক্ষীৰ আইন শৃংখলাৰ মহাপৰিদৰ্শক অখিলেশ কুমাৰ সিং ঘটনাস্থলীত উপস্থিত হয়। শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে সমগ্ৰ অঞ্চলটো নিৰাপত্তা ব্যৱস্থাৰ সবিশেষ পৰ্যালোচনা কৰে। দবা খেলুৱৈ অভিভাৱক ফৰাম গুৱাহাটীৰ উদ্যোগত আজিৰে পৰা অসম ডাউনটাউন বিশ্ববিদ্যালয়ত অষ্টম বাৰ্ষিক আয়োধনা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। প্ৰতিযোগিতাখনত দেশৰ ভিন্ন প্ৰান্তৰ 423গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। প্ৰতিযোগিতাখনত অসমৰ অভ্ৰজ্যোতি নাথ, ধ্ৰুপদ কাশ্যপ আৰু তন্ময় ৰাজবংশীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। সদৌ অসম দবা সন্থাৰ সভাপতি মুকুতা ডেকাই প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেল খেলসমূহ ভাৰতীয় সময় অনুসৰি কাইলৈ মাজনিশাৰ পৰা অনুষ্ঠিত হ'ব। কাইলৈ নিশা ডেৰ বজাত বোষ্টন ষ্টেডিয়ামত হ'বলগীয়া প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰি কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্সে পাৰাগুৱেক আৰু মৰক্কোৱে কানাডাক পৰাস্ত কৰিছিল। আন তিনিখন কোৱাৰ্টাৰ ফাইনেলত স্পেইন বেলজিয়াম, নৰৱে ইংলেণ্ড আৰু আৰ্জেণ্টিনা ছুইজাৰলেণ্ডৰ মুখামুখি হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। বিধানসভা অধিৱেশনৰ তৃতীয় দিনা আজি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা। উলিয়ামঘাটৰ সীমামূৰীয়া গাঁৱত গৃহকৰ সংগ্ৰহৰ ঘটনাৰ সৈতে একাংশ দুষ্কৃতিকাৰীহে জড়িত বুলি মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য। ৰাজ্যৰ 6,52,000 হেক্টৰ ভূমি জলসিঞ্চন ব্যৱস্থাই সামৰি লৈছে বুলি মন্ত্ৰীগৰাকীৰ প্ৰকাশ। কেন্দ্ৰীয় চৰকাৰৰ উচ্চস্তৰীয় প্ৰতিনিধি দলৰ ধেমাজি জিলাৰ জোনাইৰ শেহতীয়া বান পৰিস্থিতি পৰিদৰ্শন আৰু প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ অধীনত ৰাজ্যৰ কেইবাখনো জিলাৰ আত্মসহায়ক গোটৰ মাজত বিত্তীয় সাহায্য বিতৰণ। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

শ্ৰোতাসকল, এইখিনিতে শুনক কাইলৈ আমাৰ কেন্দ্ৰৰ যোগে প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ চমু পৰিস্থিতি। কাইলৈ আমাৰ কেন্দ্ৰৰ অধিৱেশন মুকলি কৰা হ'ব পুৱা 5:50, 6:00 হিন্দীত বাতৰি, 6:05 ইংৰাজীত বাতৰি, 6:15 উপাসনা, 6:30 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান, 7:00 নিয়োগ বাতৰি, 7:05 অসমীয়াত বাতৰি, 7:15 সুপ্ৰভাত, 7:30 মূৰ্ছনা, 8:00 সমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ, 8:30 গীতিমালিকা, 9:00 পুৱাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব, 9:15 জিলাৰ ৰেহৰু, 9:20 ৰেডিঅ' আত্মকথা সোৱৰণীৰ বালিচৰ শুনিবলৈ পাব, 9:50 কেইটিমান অসমীয়া গীত শুনিবলৈ পাব।

দহ বজাত এটি সাক্ষাৎকাৰ ভিত্তিক অনুষ্ঠান, এঘাৰ বজাত আঞ্চলিক বাতৰি, 11:05 পৰা বিয়লি 4:29 আকাশবাণী দিল্লী আৰু বিবিধ ভাৰতীৰ অনুষ্ঠানসমূহ আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব, 4:30 যুৱ তৰংগ, 5 হিন্দীত বাতৰি, 5:05 বিবিধ ভাৰতীৰ অনুষ্ঠান, 5:15 অসমীয়াত আঞ্চলিক বাতৰি, 5:25 আমৈ শুনিবলৈ পাব, 5:45 শিক্ষকৰ অনুষ্ঠান, 6 আঞ্চলিক বাতৰি, 6:10 কৃষক বাণী, 6:44 আঞ্চলিক বাতৰি, 7 এটি বৃন্দগীত শুনিবলৈ পাব, 7:10 অসমীয়াত বাতৰি, 7:20 পম্পী বৰাৰ কণ্ঠত আধুনিক গীত শুনিবলৈ পাব, 7:30 সুৰলহৰি, 8 অসমীয়াত মুখ্য বাতৰি, 8:02 যুৱ ৰাগিনী শুনিবলৈ পাব, 8:32 কেইটিমান অসমীয়া বোলছবিৰ গীত শুনিবলৈ পাব, 8:45 সমাচাৰ সন্ধ্যা আৰু 9 News@9 শুনিবলৈ পাব, 9:15 বিধানসভাৰ পৰ্যালোচনা শুনিবলৈ পাব, 9:25 নিশাৰ আঞ্চলিক বাতৰি, 9:30 ভৱেন্দ্ৰনাথ শইকীয়াৰ ৰচিত নাটক শান্তশিষ্ট হিষ্টপুষ্ট মহাদুষ্টৰ 7 খণ্ড শুনিবলৈ পাব। সেয়াই আছিল আমাৰ কেন্দ্ৰৰ যোগে কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ চমু বিৱৰণ।

ইমানপৰে শ্ৰোতাই বৃন্দগীতটি শুনিলে। এয়া আকাশবাণী নগাঁও। খন্তেক পিছতে শুনিবলৈ পাব অসমীয়াত বাতৰি।

0: এয়া আকাশবাণী। বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অষ্ট্ৰেলিয়া ভ্ৰমণ আৰম্ভ হৈছে। দেশত বৰষুণ ঘাটি হোৱা জিলাৰ সংখ্যা 262ৰ পৰা 178লৈ হ্ৰাস পাইছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৱে আজি দেশৰ গুৰুত্বপূৰ্ণ বিমানবন্দৰসমূহত যাত্ৰী সুবিধা আৰু সুৰক্ষা ব্যৱস্থাৰ পৰ্যালোচনা কৰে। ইপিএফঅই অহা 15 জুলাইৰ ভিতৰত প্ৰায় 34 কোটি ইপিএফ একাউণ্টত 8.25% সুদ জমা কৰাৰ কাম সম্পূৰ্ণ কৰিব আৰু ফ্ৰান্স, মৰক্কো, নৰৱে, ইংলেণ্ড, স্পেইন, বেলজিয়াম, আৰ্জেণ্টিনা আৰু ছুইজাৰলেণ্ডে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অষ্ট্ৰেলিয়া ভ্ৰমণ আৰম্ভ হৈছে। দুয়োখন ৰাষ্ট্ৰৰ মাজত সেতুবন্ধন কৰা প্ৰৱাসী ভাৰতীয়সকলক গুৰুত্ব দি অৰ্থনৈতিক আৰু কৌশলগত সংহতিৰ সূচনা কৰাই হৈছে এই ভ্ৰমণৰ মূল উদ্দেশ্য। আকাশবাণীৰ বাতৰি বিভাগৰ সৈতে হোৱা আছুতীয়া কথা বতৰাত মেলবৰ্ণৰ বিশিষ্ট ফাৰ্মাচিষ্ট, স্বাস্থ্যসেৱা কৰ্মী তথা মেম্বাৰ অব দ্য অৰ্ডাৰ অব অষ্ট্ৰেলিয়া সন্মানেৰে বিভূষিত শ্ৰী দীপক সাংভিয়ে কয় যে ইয়াৰ দ্বাৰা দুয়োখন দেশৰ সম্পৰ্কৰ এটা পৰিৱৰ্তনশীল নতুন পৰ্যায়ত প্ৰৱেশ কৰিছে। ভাৰত অষ্ট্ৰেলিয়া অংশীদাৰিত্বৰ গাঁথনিগত কাঠামোত প্ৰৱাসী ভাৰতীয়সকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সাংভিয়ে উল্লেখ কৰে যে বৰ্তমান মেলবৰ্ণত এই অঞ্চলটোৰ ভিতৰতে সৰ্বাধিক ভাৰতীয় লোক আছে। প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিয়ে ভাৰতীয় সম্প্ৰদায়ৰ ৰাজহুৱা পৰিচয়ক মৌলিকভাৱে উন্নত কৰিছে। দেশৰ বিভিন্ন অংশত হোৱা যোৱা কিছুদিনত ভাল বৰষুণ হৈছে আৰু ইয়াৰ ফলত বৰষুণ ঘাটি হোৱা জিলাৰ সংখ্যা 262ৰ পৰা 178লৈ হ্ৰাস পোৱা বুলি কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি এল নিনোৰ সম্ভাৱ্যৰ প্ৰভাৱ সম্পৰ্কীয় এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। তেওঁ কয় যে জুনত স্বাভাৱিকতকৈ 33% কম বৰষুণ হোৱাৰ কথা পোহৰলৈ আহিছিল যদিও জুলাইত বৰষুণৰ ঘাটিৰ পৰিমাণ 24% হ্ৰাস পাইছে।
1: जुलाई की अच्छी बारिश से बोनी की संभावनाएं बढ़ गई है। अब बोनी और तेजी से होगी। कल तक 350,85,000 हेक्टर में बोनी हुई है। मानसून में देरी के कारण तुअर, सोयाबीन और कपास पर थोड़ा प्रतिकूल बोनी पर प्रभाव पड़ा है। अब किसानों को यह सलाह दी जा रही है कि इनकी जगह मक्का, बाजरा और मूंग जैसी फसल जो कम समय में आ जाती है उनकी बुआई को प्राथमिकता दें।
0: শ্ৰী চৌহানে কয় যে কেন্দ্ৰীয় চৰকাৰে মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, গুজৰাট, উত্তৰ প্ৰদেশ, ৰাজস্থান, কৰ্ণাটক, বিহাৰ, ঝাৰখণ্ড, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, পাঞ্জাব, পশ্চিমবংগ আৰু উৰিষ্যাৰ পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আহিছে। জুলাইত আৰু বৰষুণ হ'ব বুলি আস্থা প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰ ফলত খাৰিফ শস্যৰ ৰোপণৰ প্ৰক্ৰিয়া ত্বৰান্বিত হ'ব। তেওঁ কয় যে বৰ্তমানলৈকে প্ৰায় 350,00,000 হেক্টৰ এলেকাত খাৰিফ শস্য ৰোপণ কৰা হৈছে আৰু এই পৰিমাণ যোৱা বছৰৰ একেই সময়ছোৱাৰ তুলনাত প্ৰায় 91,00,000 হেক্টৰ কম। শ্ৰীচৌহানে কয় যে খেতিয়কসকলক বৰষুণ হোৱা বিলম্বৰ ফলত পৰিব পৰা বিৰূপ প্ৰভাৱ কম কৰাৰ উদ্দেশ্যে গোমধান, বাজৰা আৰু মগুৰ দৰে কম পানীৰ আৱশ্যক হোৱা আৰু কম দিনতে চপাব পৰা শস্যৰ খেতি কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৱে আজি দেশৰ গুৰুত্বপূৰ্ণ বিমানবন্দৰসমূহত যাত্ৰী সুবিধা, সুৰক্ষা ব্যৱস্থা আৰু ইমিগ্ৰেচন অৰ্থাৎ আপ্ৰৱাসন প্ৰণালীৰ পৰ্যালোচনা কৰে। বৈঠকত শ্ৰীশ্বাহে সকলো বিমানবন্দৰত স্বয়ংক্ৰিয় এক্সৰে ট্ৰে ৰিটাৰ্ণ প্ৰণালী স্থাপন কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ কয় যে নতুন বিমানবন্দৰসমূহত এই প্ৰণালী স্থাপনৰ বাবে যথোচিত মান নিৰ্ধাৰণ কৰা উচিত। তেওঁ লগতে যাত্ৰী আহ যাহ আৰু অসামৰিক বিমান পৰিবহণ সুৰক্ষা ব্যুৰৰ সুৰক্ষা মান অনুযায়ী বৰ্তমান উন্নয়নৰ কাম চলি থকা 21টা আৰু বাকী থকা 41টা বিমানবন্দৰক অগ্ৰাধিকাৰ প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে। শ্ৰীশ্বাহে লগতে 16টা গুৰুত্বপূৰ্ণ বিমানবন্দৰত উপলব্ধ বেগেজ ড্ৰপ সুবিধা অধিক যাত্ৰী আহ যাহ কৰা অন্য বিমানবন্দৰলৈ সম্প্ৰসাৰিত কৰিবলৈ নিৰ্দেশ দিয়ে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন কাইলৈ উৰিষ্যাৰ ভুৱনেশ্বৰলৈ যাব। এই ভ্ৰমণকালত উপৰাষ্ট্ৰপতিগৰাকীয়ে ভুৱনেশ্বৰস্থিত উৰিষ্যা কৃষি আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ মুকলি সমুদ্ৰৰ মৎস্য পালনৰ বাবে প্ৰাধিকৰণ পত্ৰ জাৰি কৰা শুভাৰম্ভণি কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ লগতে উৰিষ্যাৰ গভীৰ সমুদ্ৰত মাছ ধৰাৰ নথিও মুকলি কৰিব। পাছত উপৰাষ্ট্ৰপতিগৰাকীয়ে ভুৱনেশ্বৰত ৰাষ্ট্ৰীয় বিজ্ঞান, শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ 5ম সমাৱৰ্তন সমাৰোহত ভাগ ল'ব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কৰ্মচাৰী ভৱিষ্যনিধি সংস্থা ইপিএফঐ অহা 15 জুলাইৰ ভিতৰত প্ৰায় 34 কোটি ইপিএফ একাউণ্টত 2025-26 বিত্তীয় বৰ্ষৰ বাবে 8.25% সুত জমা কৰাৰ কাম সম্পূৰ্ণ কৰিব। কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই প্ৰকাশ কৰা মতে নতুন কেন্দ্ৰীভূত তথা প্ৰযুক্তি আধাৰিত সেৱা ব্যৱস্থাৰে উপভোক্তাৰ একাউণ্টত 1,44,000 কোটিৰো অধিক টকা জমা কৰা হ'ব। মন্ত্ৰীগৰাকীয়ে কয় যে কৰ্মচাৰী ভৱিষ্যনিধি সংস্থাই ইয়াৰ সকলো উপভোক্তাৰ তথ্য পুৰণি বিকেন্দ্ৰীভূত পৰিকাঠামোৰ পৰা নতুন কেন্দ্ৰীভূত তথ্য ভাণ্ডাৰলৈ স্থানান্তৰিত কৰাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে। নতুন ব্যৱস্থাৰ অধীনত কৰ্মচাৰী ভৱিষ্যনিধিৰ সদস্যসকলে একীকৃত সদস্য পৰ্টেলৰ সুবিধা লাভ কৰিব আৰু তেওঁলোকে একে ঠাইতে সদস্য পদৰ সবিশেষ, ভৱিষ্যনিধিত জমা থকা ধনৰ পৰিমাণ, দাবীৰ স্থিতি, পেঞ্চন সেৱা তথ্য আৰু লাভ কৰিবলগীয়া উপকাৰৰ বিষয়ে জানিব পাৰিব। মন্ত্ৰীগৰাকীয়ে কয় যে নতুন ব্যৱস্থাত দাবীৰ স্বয়ংক্ৰিয় প্ৰাক সত্যাসত্য নিৰূপণৰ ব্যৱস্থা কৰা হৈছে। এই ব্যৱস্থাৰ অধীনত ধন উলিওৱাৰ অনুৰোধ কৰ্মচাৰী ভৱিষ্যনিধি কাৰ্যালয় পোৱাৰ পূৰ্বেই প্ৰণালীয়ে যোগ্যতা নিৰূপণ আৰু কৰ্মচাৰী পৰিচয় নিশ্চিত কৰি সদস্যসকলক অৱগত কৰিব। এই ব্যৱস্থাই দাবী প্ৰত্যাখ্যানৰ ঘটনা হ্ৰাস কৰিব আৰু প্ৰথমবাৰে দাবী গ্ৰহণৰ হাৰ বৃদ্ধিত সহায় কৰিব বুলি আশা কৰা হৈছে। ইৰাণৰ সৈতে হোৱা সংঘাতৰ অৱসান ঘটোৱাৰ উদ্দেশ্যে স্বাক্ষৰিত বুজাবুজিৰ চুক্তি অন্ত পৰা বুলি উল্লেখ কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কয় যে তেওঁ তেহৰাণৰ সৈতে জড়িত হবলৈ বিচৰা নাছিল। তুৰ্কীৰ ৰাজধানী আংকাৰাত অনুষ্ঠিত নাটোৰ শীৰ্ষ সন্মিলনৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত ট্ৰাম্পে এই বক্তব্য প্ৰকাশ কৰে। ইফালে ইৰাণে এই বিষয়ে পোনপটীয়াকৈ কোনো কথা প্ৰকাশ কৰা নাই। উল্লেখযোগ্য যে ৱাশ্বিংটন আৰু তেহৰাণৰ মাজত স্বাক্ষৰিত অন্তৰ্বৰ্তীকালীন যুদ্ধবিৰতি চুক্তিখন প্ৰথম পৰ্যায়ত 60 দিনৰ বাবে আছিল যদিও কাটাৰত পৰোক্ষ আলোচনাৰ কোনো অগ্ৰগতিৰ ইংগিত বহন নকৰাকৈ সমাপ্ত হয় আৰু কালি আমেৰিকাৰ সেনাই ইৰাণৰ বিৰুদ্ধে পুনৰ আক্ৰমণ আৰম্ভ কৰে। ইয়াৰ পূৰ্বে ইৰাণে হৰমুজগান প্ৰদেশ আৰু বন্দৰ চহৰ মা চহৰত আমেৰিকাৰ আক্ৰমণৰ পাছতেই আমেৰিকাৰ সামৰিক ঘাটিসমূহত প্ৰতিশোধমূলক আক্ৰমণ চলাইছিল। ইৰাণৰ সংবাদ মাধ্যমৰ অনুসৰি ইছলামিক ৰিভলিউচনাৰী গাৰ্ড কোৰৰ নৌসেনা আৰু বায়ুসেনা বাহিনীয়ে যৌথভাৱে ক্ষেপণাস্ত্ৰ আৰু ড্ৰোনৰ আক্ৰমণৰ জৰিয়তে আমেৰিকাৰ 85টা সামৰিক ঘাটি লক্ষ্য কৰি লৈছিল। আমেৰিকাই শেহতীয়াকৈ হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হৈ যোৱা বাণিজ্যিক জাহাজত আক্ৰমণ কৰাৰ বাবে ইৰাণৰ 80টাকৈ স্থানত বিমান আক্ৰমণ চলায়। আমেৰিকাৰ চেণ্ট্ৰেল কামাণ্ডৰ মতে এই আক্ৰমণত ইৰাণৰ বায়ু প্ৰতিৰক্ষা প্ৰণালী, নিয়ন্ত্ৰণ কক্ষ, ৰাডাৰ প্ৰণালীকে ধৰি হৰমুজ প্ৰণালীৰ আশে পাশে IRGCৰ 60টা ঘাটি লক্ষ্য কৰি লোৱা হৈছিল। আমেৰিকাৰ মতে ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় জাহাজ চলাচল ব্যৱস্থা দুৰ্বল কৰাই আছিল এই আক্ৰমণৰ মূল লক্ষ্য। ইয়াৰ উপৰিও তেহৰাণে অসামৰিক বাণিজ্যিক জাহাজক আক্ৰমণৰ লক্ষ্য কৰি লোৱা বুলি আমেৰিকাই অভিযোগ উত্থাপন কৰিছে। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি নতুন দিল্লীত আফগানিস্তানৰ কৃষি, জলসিঞ্চন আৰু পশুধন মন্ত্ৰী মৌলবী আতাউল্লা উমাৰীক সাক্ষাৎ কৰে। বৈঠকৰ অন্তত মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে কয় যে আলোচনাত আফগান জনসাধাৰণৰ কল্যাণ আৰু উন্নয়নৰ বৰ্তমানৰ সহযোগিতাকে ধৰি ভাৰত আফগানিস্তান দ্বিপাক্ষিক সম্পৰ্কক বিশেষ অগ্ৰাধিকাৰ প্ৰদান কৰা হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি কুৱেইটৰ যুৱৰাজ শ্বেখ সবাহ আল খালিদ আল সবাহক সাক্ষাৎ কৰে। মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা মতে বৈঠকত যুৱৰাজগৰাকীক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হৈ শুভেচ্ছা জ্ঞাপন কৰে। ডঃ জয়শংকৰৰ লগতে ভাৰত আৰু কুৱেইটৰ মাজৰ দ্বিপাক্ষিক সহযোগিতাক আগুৱাই নিয়াৰ প্ৰতি প্ৰকাশ কৰাৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বাবে যুৱৰাজগৰাকীক শলাগ লয়। ফ্ৰান্স, মৰক্কো, নৰৱে, ইংলেণ্ড, স্পেইন, বেলজিয়াম, আৰ্জেণ্টিনা আৰু ছুইজাৰলেণ্ডে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ফ্ৰান্স শুকুৰবাৰে হ'বলগীয়া প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত মৰক্কোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 1:30 বজাত আৰম্ভ হ'ব। স্পেইন শনিবাৰে নিশা 12:30 বজাত হ'বলগীয়া দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত বেলজিয়ামৰ সন্মুখীন হ'ব। একেদৰে প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত স্থান লাভ কৰা নৰৱে অহা দেওবাৰে ইংলেণ্ডৰ আৰু আৰ্জেণ্টিনা ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি সোমোৱাকৈ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অষ্ট্ৰেলিয়া ভ্ৰমণ আৰম্ভ হৈছে। দেশত বৰষুণ ঘাটি হোৱা জিলাৰ সংখ্যা 262ৰ পৰা 178লৈ হ্ৰাস পাইছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৱে আজি দেশৰ গুৰুত্বপূৰ্ণ বিমানবন্দৰসমূহত যাত্ৰীৰ সুবিধা আৰু সুৰক্ষা ব্যৱস্থাৰ পৰ্যালোচনা কৰে। ইপিএফঐ অহা 15 জুলাইৰ ভিতৰত প্ৰায় 34 কোটি ইপিএফ একাউণ্টত 8.25% সুত জমা কৰাৰ কাম সম্পূৰ্ণ কৰিব আৰু ফ্ৰান্স, মৰক্কো, নৰৱে, ইংলেণ্ড, স্পেইন, বেলজিয়াম, আৰ্জেণ্টিনা আৰু ছুইজাৰলেণ্ডে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8:00 বজাৰ।
2: এয়া আকাশবাণী নগাঁও। আগবঢ়াইছো আধুনিক গীতৰ অনুষ্ঠান। আজিৰ আধুনিক গীতৰ অনুষ্ঠানত শুনাবলৈ লৈছোঁ ফুলেন ঠাকুৰীয়াৰ কণ্ঠত দুটি আধুনিক গীত, গীতৰ ৰচনা মৃদুলা কোঁৱৰৰ।

ইমান পৰে শ্ৰোতাই মৃদুলা কোঁৱৰৰ ৰচনাৰ ফুলেন ঠাকুৰৰ কণ্ঠত দুটি আধুনিক গীত শুনিলে।

0: আপুনি বাৰু চকুৰ বিভিন্ন সমস্যাত ভুগি আছে নেকি? এতিয়া আৰু চকুৰ চিকিৎসাৰ বাবে বাহিৰলৈ যোৱাৰ প্ৰয়োজন নাই। নগাঁৱৰ হয়বৰ গাঁৱত অৱস্থিত অকুলাছ আই হস্পিটেলত অহা 11 আৰু 12 জুলাই শনি আৰু ৰবিবাৰে উপস্থিত থাকিব কলিকতাৰ প্ৰখ্যাত চকুৰোগ বিশেষজ্ঞ তথা শল্য চিকিৎসক ডাক্তৰ তাৰকনাথ পাল। ইতিমধ্যে 5,000ৰো অধিক চকুৰ অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰা বিশেষজ্ঞ চিকিৎসক ডাক্তৰ তাৰকনাথ পালক সাক্ষাৎ কৰিবলৈ যোগাযোগ কৰক 6000-6783-83 এই নম্বৰত। অকুলাছ আই হস্পিটেলৰ ঠিকনাটি হ'ল হয়বৰ গাঁৱৰ জি ডি নাৰ্ছিং হোমৰ সন্মুখত। সময়টো মনত ৰাখিব, 11 জুলাই শনিবাৰে বিয়লি 3:30 বজাৰ পৰা 7:30 বজালৈ আৰু 12 জুলাই ৰবিবাৰে পুৱা 9:30 বজাৰ পৰা সন্ধিয়া 5:30 বজালৈ। এই দুয়োটা দিনতে অতিথি চিকিৎসকগৰাকীয়ে ৰোগীসকলক পৰামৰ্শ আগবঢ়োৱাৰ লগতে প্ৰয়োজনীয় অস্ত্ৰোপচাৰ সম্পন্ন কৰিব। আগতীয়া পঞ্জীয়নৰ বাবে অকুলাছ আই হস্পিটেলৰ ফোন নম্বৰটি পুনৰ কৈছোঁ 6000-6783-83।
1: এয়া আকাশবাণী নগাঁও, আগবঢ়াইছোঁ সুৰলহৰি। প্ৰথমেই শুনক জুবিন গাৰ্গৰ কণ্ঠত গেংষ্টাৰ বোলছবিৰ এই গীতটি।

0: ৰাইজৰ সেৱাত চৰকাৰী আঁচনি মাহেকীয়া অনুষ্ঠানত 11 জুলাই শনিবাৰে দিনৰ 10 বজাত শুনিবলৈ পাব মীন পালন সম্পৰ্কীয় কথা বতৰাৰ এটি অনুষ্ঠান। ইয়াত ভাগ ল'ব নগাঁও জিলাৰ মীন উন্নয়ন বিষয়া হিমাংশু তালুকদাৰে।
1: শ্ৰোতাসকল, অহা 13 জুলাই সোমবাৰে দিনৰ 10 বজাত আমাৰ আকাশবাণী নগাঁও কেন্দ্ৰৰ ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত থাকিব নগাঁৱৰ বিশিষ্ট কণ্ঠশিল্পী নিৰ্মালী দেৱী বৰা। ইচ্ছুক শ্ৰোতাই শিল্পীগৰাকীৰ সৈতে কথা পাতিবলৈ আমাৰ হোৱাটছআপ নম্বৰৰ জৰিয়তে মেছেজ কৰিব পাৰে। আমাৰ নম্বৰটি হৈছে 9435053214। নম্বৰটি পুনৰ কৈছোঁ 9435053214। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী নগাঁও কেন্দ্ৰৰ বাণিজ্য বিভাগৰ।
0: অনুষ্ঠানত এইবাৰ শুনক অমৰ আকবৰ এণ্টনি বুলছবিৰ এই গীতটি। গীতটিত কণ্ঠদান কৰিছে অমিতাভ বচ্চন আৰু কিশোৰ কুমাৰে।

0: खोली नंबर 420।
1: एक्सक्यूज मी प्लीज, माय नेम इज फ्रैंकी।
2: नो
1: नो। सेबेस्टियन?
2: नो।
1: गोल्डी? सोल्डी?
2: नो। एंथनी गोंसाल्विस।
0: ओह यस, एंथनी गोंसाल्विस।
3: প্রিয় শ্রোতা, অহা 9 জুলাই বৃহস্পতিবাৰে সন্ধিয়া 6:10 প্ৰচাৰ হ'বলগা কৃষকবাণী অনুষ্ঠানত শুনিবলৈ পাব আমাৰ ৰোগ নিয়ন্ত্ৰণ আৰু খাদ্যাভ্যাসত ফলৰ ভূমিকা শীৰ্ষক এটি আলোচনা। ইয়াত ভাগ ল'ব নগাঁওস্থিত কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়বস্তু বিশেষজ্ঞ ডক্টৰ আছফিকা ইছলামে।
4: আপুনি বাৰু চকুৰ বিভিন্ন সমস্যাত ভুগি আছে নেকি? এতিয়া আৰু চকুৰ চিকিৎসাৰ বাবে বাহিৰলৈ যোৱাৰ প্ৰয়োজন নাই। নগাঁৱৰ হয়বৰ গাঁৱত অৱস্থিত অকুলাছ আই হস্পিটেলত অহা 11 আৰু 12 জুলাই শনি আৰু ৰবিবাৰে উপস্থিত থাকিব কলিকতাৰ প্ৰখ্যাত চকু ৰোগ বিশেষজ্ঞ তথা শল্য চিকিৎসক ডাক্তৰ তাৰকনাথ পাল। ইতিমধ্যে 5,000ৰো অধিক চকুৰ অস্ত্রোপচাৰ সফলতাৰে সম্পন্ন কৰা বিশেষজ্ঞ চিকিৎসক ডাক্তৰ তাৰকনাথ পালক সাক্ষাৎ কৰিবলৈ যোগাযোগ কৰক 6000-67-8383 এই নম্বৰত। অকুলাছ আই হস্পিটেলৰ ঠিকনাটি হ'ল হয়বৰ গাঁৱৰ জিডি নাৰ্ছিং হোমৰ সন্মুখত। সময়টো মনত ৰাখিব 11 জুলাই শনিবাৰে বিয়লি 3:30 বজাৰ পৰা 7:30 বজালৈ আৰু 12 জুলাই ৰবিবাৰে পুৱা 9:30 বজাৰ পৰা সন্ধিয়া 5:30 বজালৈ। এই দুয়োটা দিনতে অতিথি চিকিৎসকগৰাকীয়ে ৰোগীসকলক পৰামৰ্শ আগবঢ়োৱাৰ লগতে প্ৰয়োজনীয় অস্ত্ৰোপচাৰ সম্পন্ন কৰিব। আগতীয়া পঞ্জীয়নৰ বাবে অকুলাছ আই হস্পিটেলৰ ফোন নম্বৰটি পুনৰ কৈছোঁ 6000-67-8383।
3: শ্ৰোতাই সুৰলহৰি অনুষ্ঠানটি শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। এয়া এইবাৰ শুনক কুমাৰ চানু আৰু আলকা য়াগনিকৰ কণ্ঠত দস্তক বুলছবিৰ এই গীতটি।

অনুষ্ঠানৰ শেষত সেয়া আছিল লতা মংগেশকৰ আৰু কিশোৰ কুমাৰ বোলছবি অৱতাৰ। সৰুলহৰি অনুষ্ঠানটি ইমানতে সামৰিছোঁ। খন্তেক পিছতে অসমীয়াত মুখ্য বাতৰি শুনিবলৈ পাব।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি তৃতীয় দিনাৰ কাৰ্যক্ৰম নিশাত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় লৈ আলোচনা কৰা হয়। উৰিয়ামঘাটৰ সীমামূৰীয়া গাঁওসমূহৰ প্ৰতিটো পৰিয়ালৰ পৰা কৰ সংগ্ৰহ কৰা ঘটনাৰ সৈতে একাংশ দুষ্কৃতিকাৰীহে জড়িত বুলি সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰকাশ কৰিছে। অসমত মুঠ 27,58,757 হেক্টৰ কৃষিভূমিৰ 6,52,000 হেক্টৰ ভূমি জলসিঞ্চন ব্যৱস্থাই সামৰি লৈছে বুলি মন্ত্ৰী পীযুষ হাজৰিকাই আজি প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ অধীনত ৰাজ্যৰ কেইবাখনো জিলাৰ আত্মসহায়ক গোটৰ মাজত বিত্তীয় সাহায্য বিতৰণ কৰা হৈছে। ৰাজ্যৰ বিভিন্ন জিলাত আজি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ বাবে উদ্যমিতা বিকাশ কাৰ্যসূচীৰ প্ৰশিক্ষণ আৰম্ভ হয়। কেন্দ্ৰ চৰকাৰৰ এটা উচ্চস্তৰীয় প্ৰতিনিধি দলে আজি ধেমাজি জিলাৰ জোনাইৰ শেহতীয়া বান পৰিস্থিতি পৰ্যবেক্ষণ কৰি ক্ষয়ক্ষতিৰ বুজ লয়। ডিমা হাছাও জিলাত পৰ্যটকৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদে পৰ্যটন আৰু সংস্কৃতি বিভাগৰ সহযোগত চলিত মাহৰ প্ৰতি শুকুৰবাৰ আৰু শনিবাৰে জিলাখনৰ বিভিন্ন পৰ্যটনস্থলীত পৰম্পৰাগত মহোৎসৱ আয়োজনৰ সিদ্ধান্ত লৈছে। দবা খেলুৱৈ অভিভাৱক ফৰাম গুৱাহাটীৰ উদ্যোগত আজিৰে পৰা অসম ডাউনটাউন বিশ্ববিদ্যালয়ত অষ্টম বাৰ্ষিক আয়োধনা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত কোৱাৰ্টাৰ ফাইনেল খেলসমূহ ভাৰতীয় সময় অনুসৰি শুকুৰবাৰে মাজনিশাৰ পৰা অনুষ্ঠিত হ'ব। এতিয়া মুখ্য বাতৰি ইমানে। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 শুনিবলৈ পাব।

0: শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ আজিৰ পৰিয়াল কল্যাণ অনুষ্ঠান। আজিৰ পৰিয়াল কল্যাণ অনুষ্ঠানত আগবঢ়াইছোঁ বাহকজনিত ৰোগৰ বিষয়ে এটি কথোপকথন আৰু পেলুজনিত ৰোগৰ পৰা কিদৰে হাত সাৰি থাকিব পাৰি এই বিষয়ত আন এটি কথোপকথন। প্ৰথমে এয়া বাহকজনিত ৰোগৰ বিষয়ে এটি কথোপকথন। ভাগ লৈছে চামগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বাহকজনিত ৰোগৰ কাৰিকৰী পৰ্যবেক্ষক ময়ূৰ ফুকনে।
1: হয়, মোৰ নাম ময়ূৰ ফুকন, মই বাহকজনিত ৰোগৰ কাৰিকৰী পৰ্যবেক্ষক। বাহকজনিত ৰোগ বুলি ক'লে সাধাৰণতে আমাৰ মহ মাখিৰ পৰা যিবিলাক ৰোগ হয় সেইখিনি বিষয়ে বুজাই যায়, আৰু তাৰ ভিতৰতে বিশেষকৈ আমাৰ ছটা ডিজিজ ইয়াত সামৰি লোৱা হয়, আৰু সেইকেইটা হৈছে মেলেৰিয়া, ডেংগু, কালাজ্বৰ, চিকুনগুনিয়া আৰু আপোনাৰ জাপানীজ এনকেফেলাইটিছ। আৰু আমাৰ অসমত সাধাৰণতে জাপানীজ এনকেফেলাইটিছ আৰু মেলেৰিয়াটো আৰু তাৰপিছতে ডেংগুটো বিশেষভাৱে দেখিবলৈ পোৱা যায়। আৰু আমাৰ জাপানীজ এনকেফেলাইটিছ যিটো ৰোগ, সেই ৰোগটো সাধাৰণতে আমাৰ গ্ৰামাঞ্চলত হোৱা দেখা যায়, আৰু ডেংগুৰ ৰোগটো আমাৰ নগৰ অঞ্চল বা চহৰ অঞ্চলত হোৱা দেখা যায়। আমাৰ এতিয়া ইয়াত প্ৰত্যেক বছৰে দুই এটা কেছ আমাৰ বাহকজনিত ৰোগৰ মানে বিশেষকৈ জাপানীজ এনকেফেলাইটিছ ৰোগটো হোৱা দেখা যায়। আৰু আমি এই ৰোগটো যেতিয়া আৰম্ভ হয় এটা ছিজন থাকে, সাধাৰণতে আমাৰ বৰষুণ যেতিয়াৰ পৰা আৰম্ভ হয় ধৰক এপ্ৰিলৰ পৰা অন্ততঃ অক্টোবৰ মাহলৈকে আমাৰ এই ৰোগসমূহ দুই এটাকৈ ওলাই থাকে। আৰু এই বছৰৰ আমি এই ৰোগসমূহ আৰম্ভ হোৱাৰ আগে আগে ইয়াত সজাগতা ব্যাপকভাৱে কৰিছোঁ। আমি এতিয়া বিদ্যালয়ৰ লেভেলত সজাগতা কৰিছোঁ, গাঁও লেভেলত সজাগতা কৰিছোঁ, তেনেকৈ আমাৰ আঁঠুৱা ঔষধীকৰণ কৰা হৈছে। বৰ্তমানলৈকে প্ৰায় আমাৰ 3000 মান আঁঠুৱা

0: শুদ্ধিকৰণ কৰা হৈছে। আৰু ঠিক তেনেদৰে আমাৰ প্ৰায় 200-250মান সজাগতা সভা স্কুল আৰু বিভিন্ন জেগাত আমি কৰিছোঁ।
1: আৰু ইয়াৰ কাৰণে আপোনালোকৰ এই বেমাৰ ধৰক কোনোবা এজন ব্যক্তি আক্ৰান্ত হ'ল, তেওঁৰ চিকিৎসা কি হ'ব?
0: হয় হয়, ইয়াৰ বেমাৰৰ চিকিৎসা বুলি কওঁতে মই প্ৰথমতে অকণমান লক্ষণখিনি কৈ লওঁ, যিহেতু লক্ষণখিনি সকলোৱে আমি জনাটো উচিত। জাপানীজ এনকেফেলাইটিছৰ ক্ষেত্ৰত কি হয়, আমাৰ প্ৰথমতে জ্বৰ উঠিব, মানুহজনৰ ধৰক অচেতন হ'ব পাৰে, ভুল বকিব পাৰে, ডায়েৰিয়া হ'ব পাৰে, এনেকুৱা ধৰণৰ কিছুমান উপসৰ্গ দেখা দিয়ে। আৰু এই বস্তুটোকে যদি আমাৰ দীঘলীয়া হৈ যায় তেনেহ'লে মানুহজন জটিল অৱস্থাত পৰি পেলাই মৃত্যুমুখতো পৰিব পাৰে। আৰু এইখিনিতে মই এটা কথা আপোনালোকক সকলোকে সজাগ কৰিব বিচাৰোঁ, এইটোৱে যে বাহকজনিত ৰোগৰ মানে জাপানীজ এনকেফেলাইটিছৰ ক্ষেত্ৰত কি হয়, মানুহজনে যেতিয়া ভুল বকে তেতিয়াহ'লে বহুত মানে মানুহে ভাবে কি তেওঁৰ গাত কিবা ভূত লম্ভিছে বা তেনেকুৱা কিবা হাৱা লাগিছে, আৰু সেই বুলি ভাবি তেওঁলোকে কি কৰে, আপোনাৰ জৰা ফুকা আৰম্ভ কৰে। গতিকে সেইখিনি নকৰি আমি সময় থাকোঁতেই যদি চিকিৎসকৰ ওচৰত গৈ পেলাই আমি চিকিৎসা ল'ব পাৰোঁ, তেতিয়াহ'লে ধৰক সেই মানুহ এজন বাচি থাকিব পাৰে। আৰু এই বেমাৰটো এনেকুৱা, এই বেমাৰটোৱে আমাৰ ব্ৰেইনত এফেক্ট কৰে, আৰু ব্ৰেইনত এফেক্ট কৰাৰ লগে লগে মানুহজনে হয়তো কিবা কথা ক'ব নোৱাৰা হ'ব পাৰে, পেৰালাইচিছ হ'ব পাৰে। গতিকে এইটো এটা খুব এটা জটিল বেমাৰ আৰু বহুত মানে ব্যয়বাহুল্য এটা বেমাৰ হয়। গতিকে আৰম্ভণিতে যদি আমি তেজৰ পৰীক্ষা কৰোঁ, চিকিৎসকৰ ওচৰলৈ যাওঁ, তেতিয়াহ'লে আমি অতি সোনকালে মানুহজনক আকৌ পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিব পাৰোঁ।
1: আৰু ইয়াৰ কাৰণে চাফ চিকুণ হৈ থকাটো গুৰুত্বপূৰ্ণ।
0: বিশেষকৈ মানে কি হয়, যিহেতু মহৰ পৰা হয় আৰু মহেও এতিয়া কি হয়, পানীত বংশ বৃদ্ধি কৰে, বৰষুণ দিয়াৰ লগে লগে আমাৰ ঘৰৰ চৌপাশে পানী জমা হয় আৰু সেই পানীতে মহৰ মানে বংশ বৃদ্ধি কৰি এই বেমাৰটো বাঢ়ি যায়। আৰু এই বেমাৰটো হ'বও কাৰণে মানে বিশেষকৈ জাপানীজ এনকেফেলাইটিছ বেমাৰটো হ'বৰ কাৰণে আমাৰ তিনিটা মাধ্যমৰ প্ৰয়োজন হয়, সেইকেইটা হৈছে গাহৰি, 2 নম্বৰ হৈছে মানুহ আৰু 3 নম্বৰ হৈছে মহ। এতিয়া মানুহ, মহ, গাহৰি এই গোটেইকেইটা সকলোতে থাকে, কিন্তু ইয়াৰ ভাইৰাছটো আপোনাৰ এই বৰষুণৰ ছিজনত বাঢ়ি যায়। আৰু কি হয়, কিছুমান পৰিভ্ৰমী চৰাই খেতিপথাৰত মানে শামুক বা এনেকুৱা ধৰণৰ কিবা কেঁচু চেঁচু খাবলৈ আমাৰ খেতিপথাৰত আহে, আৰু সেই সময়তে কি হয়, এই খেতিয়ক এজনে যেতিয়া খেতি কৰি থাকে, চৰাইত মানে এই ভাইৰাছটো থাকে আৰু এইটো ষ্ট'ৰ হৈ থাকে গাহৰিত। চৰাইটোৱে যদি চৰাইটোক মহাতাই কামুৰি যদি গাহৰিটোক কামুৰে তেতিয়া তাৰ তাতো ষ্ট'ৰ হৈ থাকিলে, আৰু সেই সময়ত কি হয়, আমাৰ মানুহবিলাকে যদি অকণমান নিজকে মহে নাকামুৰিব পৰাকৈ নিজকে যদি সাৱধান হৈ থাকে, হেৰি কৰি ৰাখে, তেতিয়াহ'লে এই বেমাৰবিলাক সাধাৰণতে আমাৰ দেহলৈ গুচি আহিব নোৱাৰে। গতিকে মই এইটোৱে ক'ম যে এই বৰষুণৰ দিনত বা যিয়েই নহওক আমি সদায় সজাগ আৰু সচেতন হৈ থাকিব লাগে। সদায় আমি খেতিপথাৰত যাওঁতে দীঘল হাতৰ কাপোৰ পৰিধান কৰিব লাগে। তাৰ লগতে কি হয়, আমাৰ ঘৰত যদি সৰু কেঁচুৱা থাকে বা অসুস্থ কোনোবা ব্যক্তি থাকে, তেওঁলোক যদি দিনতে বিচনাত পৰি থাকিব লাগে, তেওঁলোকে তেতিয়া কি কৰিব লাগে, দিনতো হওক বা ৰাতিয়ে হওক সদায় আঁঠুৱাখন ব্যৱহাৰ কৰিব লাগে। আৰু সন্ধিয়া সময়ত আমাৰ কি হয়, ঘৰত ধূপ ধূনাৰ অলপ ব্যৱহাৰ কৰিব লাগে। সাধাৰণতে এই এনেকুৱা সৰু সৰু কিছুমান কাম কৰিলেও আমি ধৰক এই এনেকুৱা জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগৰ পৰা হাত সাৰি থাকিব পাৰিম।
1: হয়, ইয়াতে এইকাৰণে আপোনালোকে আশাসকলকো চাগে সজাগ কৰিছে?
0: নিশ্চয় আশাসকলক ইতিমধ্যে সজাগ কৰা আছে, তেওঁলোককো কোৱা আছে এনেকুৱা ধৰণৰ ৰোগী দেখিলে আপোনালোকে তৎকালে চিকিৎসকৰ ওচৰলৈ বা ওচৰৰ স্বাস্থ্যকেন্দ্ৰলৈ আনিব, তেওঁলোকৰ ৰোগীৰ লক্ষণ চাই চিকিৎসকে ধৰক তেজৰ পৰীক্ষা দিব আৰু তেজৰ পৰীক্ষাত যদি পজিটিভ আহে তেওঁলোকৰ লগে লগে আমাৰ ট্ৰিটমেণ্ট আৰম্ভ হৈ যাব।
1: আৰু আমাৰ বৰষুণৰ পানী যাতে জমা নহয়, ঘৰৰ ভিতৰত ফুলদানিটো যাতে পানীখিনি সলাই থাকে, ফ্ৰিজত অতিৰিক্ত পানীভাগ পেলাই দিয়ে, এনেকুৱা কথা অকণমান থাকে
0: থাকে মানে ঘৰৰ ভিতৰত যিটো আপুনি কথা ক'লে সেইটো আমাৰ ডেংগুৰ কাৰণে কৰা যায়। ডেংগুটো সেই নগৰ অঞ্চল বা চহৰ অঞ্চলত কৰা যায়। আৰু সেই পানীৰ যেতিয়া মানে ধৰক এই ফুলৰ টাব বা ফুলৰ দানিত পানী জমা হৈ থাকে, সেই পানীখিনি অন্ততঃ আমি এসপ্তাহৰ মূৰে মূৰে সলনি কৰিব লাগে, কিয়নো সেই তাত মানে মহে কণী পাৰে আৰু আমাৰ সেই বেমাৰটো নহ'বৰ কাৰণে এসপ্তাহৰ মূৰত যদি আমি পানীখিনি পেলাই দিওঁ তেতিয়াহ'লে মহৰ বংশবৃদ্ধিটো তাতে ষ্টপ হৈ যায়। সেইটো কাৰণে সেইখিনি আমি তেওঁলোকক পৰামৰ্শ কৰোঁ।
1: আৰু টীকাকৰণৰ ব্যৱস্থা আছে?
0: টীকাকৰণৰ ব্যৱস্থা আছে, এইটো আমাৰ হেৰি শিশু অৱস্থাতেই যিখিনি আমাৰ ৰুটিন ইমিউনাইজেশ্যন থাকে তাতে আমাৰ জেই ভেকচিনখিনি শিশুসকলে পায়ে আছে,
1: তাতে অন্তৰ্ভুক্ত হৈ আছে। আমি সেইকাৰণে আমি সদায় বাৰিষা সময়ত এই ক্ষেত্ৰত অকণ সজাগ সচেতন হ'ব লাগে। আৰু বিশেষকৈ এই মেলেৰিয়া পাহাৰীয়া অঞ্চলত বেছি হয় বুলি কয়, আৰু বিশেষকৈ বাহিৰত যিসকলে কৰ্মৰত হৈ থাকে সেই শ্ৰমিকসকলৰ গাতে বেছিকৈ আহে।
0: হয় হয়, এইবছৰে আমাৰ মে' মাহত তেনেকুৱা আমাৰ তিনিটা কেছ আমাৰ চামগুৰি অঞ্চলত আহিছে। তেওঁলোকৰ এজন মহাৰাষ্ট্ৰৰ পৰা আহিছে, এজন ত্ৰিপুৰাৰ পৰা আহিছে আৰু এজন মেঘালয়ৰ পৰা আহিছে। তেওঁলোক এজন BSF আৰু বাকী দুজন মানে প্ৰাইভেট কোম্পানীত কাম কৰে। তেওঁলোকে প্ৰচণ্ড জ্বৰ লৈ আহিছে। তাৰপাছত আমাৰ ৰুটিন যিটো আমাৰ ছাৰ্ভিলেঞ্চ হৈ থাকে ফিল্ডত, আমাৰ কৰ্মচাৰীসকলে তেওঁলোকক ডিটেক্ট কৰে আৰু তেওঁলোকক ঔষধ দি পেলাই সম্পূৰ্ণ নিৰ্মূল কৰে। আৰু এতিয়া তেওঁলোক আকৌ নিজৰ নিজৰ কৰ্মক্ষেত্ৰত এতিয়া ধুনীয়াকৈ কাম কৰি আছে।
1: গতিকে আমি আজি ইয়াৰ পৰাই শ্ৰোতাসকলক ক'ব পাৰোঁ, যদি আপোনালোকৰ অঞ্চলত য'ত তেনেকৈ বাহিৰত কৰ্মৰত ব্যক্তি ঘৰলৈ আহিছে, জ্বৰ হৈছে, তেওঁলোকক অকণ মনিটৰ কৰি থাকিব লাগে আৰু তেওঁলোকে নজনা কথাখিনি আমাৰ ৰাইজেও সজাগ সচেতন কৰি আশাকৰ্মীক, অংগনবাড়ী কৰ্মী বা গাঁৱতে থকা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত জনাব পাৰে। বাৰু ভাল লাগিলে, আপুনি খুব সুন্দৰকৈ এই বাহকজনিত ৰোগৰ ক্ষেত্ৰত ভালেমান কথা ক'লে। আমি ভাবোঁ এই কথাৰ পৰা আমাৰ শ্ৰোতা ৰাইজে বহু কথা জানিব পাৰিব আৰু আপোনাক আমি আকাশবাণী নগাঁও কেন্দ্ৰৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ।
0: ধন্যবাদ, ধন্যবাদ।
2: ইমান পৰে বাহকজনিত ৰোগৰ প্ৰসংগত, এয়া আছিল ময়ূৰ ফুকন। প্ৰিয় শ্ৰোতা, পৰিয়াল কল্যাণ অনুষ্ঠানত এইবাৰ শুনোৱা হওক এটি লোকগীত, শিল্পী বংশীধৰ দাস।

0: পৰিয়াল কল্যাণ অনুষ্ঠানত এইবাৰ পেলুজনিত ৰোগৰ পৰা কিদৰে হাত সাৰিব পাৰি এই বিষয়ত এটি কথোপকথন। ইয়াত ভাগ লৈছে চামগুৰি প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ ব্লক কোঅৰ্ডিনেটৰ জিতুমণি ভূঞা।
1: নমস্কাৰ, মই চামগুৰি ব্লক পিএইচচিৰ ব্লক কোঅৰ্ডিনেটৰ। আমি পেলু প্ৰগ্ৰামটো আমি চাই থাকোঁ। সচৰাচৰ পেলু প্ৰগ্ৰামটো আমাৰ ইয়াত বছৰেকত দুবাৰকৈ হয়, আগষ্ট মাহত এবাৰ হয় আৰু ফেব্ৰুৱাৰী মাহত পেলু প্ৰগ্ৰামটো হয়। কিন্তু কিবা এটা কাৰণবশতঃ কেতিয়াবা একমাহ দেৰি হৈ যাব পাৰে ছাপ্লাই হৈ আহোঁতে ঔষধবিলাক। তাৰমানে পেলু প্ৰগ্ৰামটো আমি NDD আচলতে ফুল মিনিং হৈছে নেশ্যনেল ডিৱৰ্মিং ডে হিচাপে পালন কৰা হয়। গোটেই নেশ্যনেলাইজ প্ৰগ্ৰাম এইটো। যেতিয়া পেলু প্ৰগ্ৰামবিলাক পতা হয় একচুৱেলি শিশুসকলক হওক, এক বছৰৰ পৰা দুবছৰলৈ শিশুসকলক আমি টেবলেটটো, আমাৰ অকল টেবলেটে আহে, চিৰাপটো নাহে, এফালকৈ আমি টেবলেটটো ব্যৱহাৰ কৰিব দিওঁ। চামুচ এখনত পানী অকণ লৈ গলাই পেলাই দিওঁ যাতে শিশুসকলে খাবলৈ ডিঙি ধৰি ল'ব পাৰেতো, সেইটো কাৰণে আমি তেনেধৰণে খোৱাৰ ব্যৱস্থা কৰাওঁ, মানে এক বছৰ বা দুবছৰৰ ভিতৰত। আৰু দুবছৰৰ ওপৰৰ শিশুবিলাকে প্ৰত্যেকে এটা এটা পেলু টেবলেট আমি যোগান ধৰাওঁ আশা হতুৱাই প্ৰত্যেক অংগনবাদী আৰু স্কুলত। আৰু তেওঁলোকে সেইমতে টিচাৰসকলকো আমি মাতি আনি ট্ৰেইনিংটো দিয়াওঁ, কেনেধৰণে খোৱাব লাগে, কি কৰিব লাগে। আৰু সেইমতে অংগনবাদী কৰ্মীসকল, আশা বাইদেউসকলক, ANM বাইদেউসকলকো আমি আনি পেলাই ইয়াত ট্ৰেইনিংটো দিয়াওঁ, কেনেধৰণে পেলু টেবলেটটো খোৱাব লাগে। আমাক ইনষ্ট্ৰাকশ্যন দিয়া থাকে, সেইমতে আমি তেওঁলোকক কথাখিনি বুজাই দিওঁ আৰু সেইমতে আমাৰ প্ৰগ্ৰামটো চলি থাকে। বছৰেকত দুবাৰকৈ পেলু ঔষধটো খাব লাগে। পেলু থাকক কিংবা নাথাকক, সকলোৱে পেলু ঔষধটো খাব লাগে। আৰু যাৰ পেলু বেছি আছে সেইমতে ডক্টৰে চাই পেলাই তেওঁলোকক 14 দিনৰ মূৰত আকৌ এদিন খাবলৈ দিয়ে। কিন্তু এনেই ইন জেনেৰেল যিটো আমাৰ নেশ্যনেল ডিৱৰ্মিং ডে যিটো প্ৰগ্ৰেম হয় তাত মাত্ৰ ওৱান টাইম এবাৰে খাব লাগে, আকৌ ছমাহৰ মূৰত এবাৰ খাব লাগে। আৰু প্ৰতিটো টেবলেটেই ডাইৰেক্ট পানী দি পেলাই গিলি দিব নালাগে, মুখত লৈ পেলাই চুপি চুপি মৰ্টনৰ নিচিনাকৈ খাব লাগে। কাৰণ পেলু বস্তুটো এনেকুৱা এটা পৰ্যায়লৈ যায়গৈ, পেলু চকুটো ওলাই যায়গৈ, পেলুটো ডিঙি কণ্ঠনলীলৈকে আহি যায়গৈ। সেইকাৰণে মুখত লৈ পেলাই চুপি চুপি খাব দিয়ে যাতে ডিঙিৰ পৰা বস্তুটো পেলুটো গৈ পেলাই মানে দেহৰ প্ৰতিটো অংগলৈকে ব্লাডৰ জৰিয়তে ঔষধ মানে মেডিচিনটো যাবগৈ পাৰে, যাৰ ফলত পেলুখিনি হেৰি হয়। কিন্তু তাতে এটা কথা কওঁ, বহুতে কুৱেশ্যন কিছুমান সোধে পেলুৰ ওপৰত, যে আগতে আমাৰ এইটো ধাৰণা এটা আছিলে যে পেলু ঔষধ খালে এটা লিভাৰৰ ঔষধ খাব লাগে, আমাক এইটো কুৱেশ্যনবিলাক সোধে। তেতিয়া আমিও সুধিছিলোঁ ওপৰ লেভেলত, কৈছে আজিকালি সেইমতে নহয়, WHOৰ পৰা যিবিলাক মেডিচিন আহে তেওঁলোকে গোটেইবিলাক চাৰ্টিফাইড মেডিচিন, আৰু গতিকে এই বস্তুটোৰ ওপৰত কোনো ভয় খাব নালাগে, কোনো পেলু ঔষধ খোৱাৰ পিছত লিভাৰৰ ঔষধ খাব নালাগে। আগতে সেইটো আছিলে ধাৰণা এটা, আজিকালি কোনো কথা নাই, পেলু মানে ঔষধটো খোৱাৰ পিছত আৰু হেৰি ঔষধ লিভাৰৰ ঔষধ খাব নালাগে। আৰু এটা কথা কুৱেশ্যন এটা আহে যে গৰমৰ দিনত পেলু ঔষধটো খালে গৰম বেছি হয়, হেন তেন এনেকৈ কিবা হ'ব পাৰে নেকি, বা মূৰ ঘূৰণি হ'ব পাৰে নেকি, এনেকুৱা কয়। কিন্তু একচুৱেলি তেনেকুৱা কোনো কথা নাইকিয়া। এইটো পেলু ঔষধটো এনেধৰণে তৈয়াৰ কৰা হৈছে যে তাত একদম পূৰা চকলেট ফ্লেভাৰ এটা থাকে, ল'ৰা ছোৱালীয়ে খায়ো ভাল পায়, খাই শেষ হওঁ হওঁ হয় আৰু তেনেকুৱাতে দাঁতেৰে চুবাই পেলাই তাক গিলি দিব লাগে, পিছতহে লাষ্ট মানে আধা ঘণ্টামান পিছতে পানী সেৱন কৰিব লাগে। কিন্তু পানী খাব নালাগে, পানী দি পেলাই ঔষধটো খোৱা ঔষধ নহয়, এতিয়া ঔষধ হিচাপে নহয় একচুৱেলি। গতিকে আমি সেই বস্তুটো আমি প্ৰতি বছৰেকত দুবাৰকৈ আমি পেলু ঔষধটো খুৱাওঁ। আৰু ল'ৰা ছোৱালীবিলাকে পেলু ঔষধটো এইটো কাৰণেই খাব লাগে, পেলুটো হৈ গৈ কেতিয়াবা কি হয় বাহিৰত ভৰি পতাৰ পৰাও পেলুটো আমাৰ দেহত ভিতৰত সোমাব পাৰে। শুই থাকোঁতে যদি ল'ৰা ছোৱালী এটাল বাচ্চাই খায় সিটো বাচ্চাকো খুৱাব লাগে, মাক দেউতাকেও খাব লাগে, একেবাৰতে খাব লাগে। কাৰণ তেওঁলোকৰ মানে কি হয়, এজনৰ গাত যদি পেলু ঔষধ নাখালে তেওঁ খালে হয় কিন্তু আকৌ ইজনলৈ বগাই যাব পাৰে। সেইটো কাৰণে পেলু ঔষধটো সকলোৱে খাব লাগে, ঘৰখনৰ সকলোৱে খাব লাগে, এটা একো নহয়। আৰু বিশেষকৈ জ্বৰ চৰ হৈ থাকিলে খাব নালাগে, যিহেতু ই মানে এটা পেলু এটাক ধ্বংস কৰে, গতিকে আমাৰ দেহত থকা উপকাৰী অনুজীৱটো ই ধ্বংস কৰিব পাৰে। সেইকাৰণে তেজ খাই থাকে, ধ্বংস কৰিব পাৰে, গতিকে জ্বৰ চৰ হ'লে যিটো ফাইটিং কৰে আমাৰ বডিত থকা এণ্টিবডিয়ে সেইটোত অলপ প্ৰভাৱ পৰে। সেইকাৰণে জ্বৰ চৰ হ'লে পৰাপক্ষত বেমাৰ হৈ থাকিলে খাব নালাগে, বেমাৰ ভাল হৈছে খাব লাগে। আৰু দ্বিতীয়তে পেলুটোৱে শৰীৰৰ ভিতৰত আমাৰ তেজটো খাই থাকে, তেজটো খাই থকাৰ বিনিময়ত ষ্টুডেণ্টৰ ক্ষেত্ৰত বেছি সজাগ হ'ব আমি এইটো কাৰণে লাগে, তেওঁলোকৰ তেজটো খাই থকাৰ বিনিময়ত বাচ্চাটোৰ দেহত এনিমিয়াৰ প্ৰভাৱ পৰিব পাৰে, তেজটো কমি গৈ এনিমিয়া হ'ব পাৰে। সেইকাৰণে আমাৰ এই প্ৰগ্ৰামটোৰ আণ্ডাৰতে আৰু এটা প্ৰগ্ৰাম জড়িত হৈ আছে, যদিও আমাৰ পেলু ঔষধটো আমাৰ ছমাহৰ মূৰে মূৰে খুৱাওঁ, তাৰ উপৰিও আমি সপ্তাহৰ মূৰে মূৰে এটা আইৰণ ফলিক এচিড আমি টেবলেট প্ৰত্যেক ষ্টুডেণ্টক, স্কুলৰ হওক অংগনবাদী হওক, আমাৰ খুওৱা হয়। আৰু সেইমতে আমি তেওঁলোকক যোগান ধৰোঁ টেবলেটটো, আশা বাইদেউ হতুৱাই হওক, আমাৰ NMO হতুৱাই হওক সাব চেণ্টাৰৰ জৰিয়তে তেওঁ স্কুলবিলাকলৈ আমি প্ৰভাইড কৰোঁ। আৰু সেইমতে সপ্তাহৰ মূৰত প্ৰতি সোমবাৰে মিড ডে মিলৰ পিছত এটা আমাৰ আইৰণ টেবলেট খুওৱা হয়, মানে ক্লাছ ছিক্সৰ পৰা হাই ছেকেণ্ডেৰীলৈকে ব্লু কালাৰতে টেবলেট পায়। আমি সেইটো টেবলেট তেওঁলোকক খুৱাই আৰু ক্লাছ ওৱানৰ পৰা ক্লাছ টেনলৈকে এটা পিংক কালাৰৰ টেবলেট পায়, আৰু সেই টেবলেটটো সেই এল পি খাপৰ সেই ল'ৰা ছোৱালীখিনিক খুওৱা হয়। মানে ওপৰ খাপৰ ল'ৰা ছোৱালী টেবলেটটো তলৰ খাপত খুওৱা নহয়, কাৰণ তেখেতো

0: অসুখটো কম পাওঁতে বেছি হয় কাৰণ ল'ৰা ছোৱালী ডাঙৰ হ'লে, সেইটো কাৰণে প্ৰত্যেক সপ্তাহে এটা এটা আইৰণৰ ডেফিচিয়েঞ্চি থাকক কিবা নাথাকক, এইটো মানে এটা ভিটামিন বুলিয়ে আমাক ট্ৰেইনিঙত কৈছে, যে এইটো একে ঔষধ বুলি ভাবিব নালাগে, এইটো ভিটামিনে, এইটো খাব লাগে প্ৰত্যেক ল'ৰা ছোৱালীয়ে যাতে আমাৰ এনিমিয়া মুক্ত হয়। আমাৰ এনিমিয়া মুক্ত প্ৰগ্ৰেম এটা আছেই, আৰু তাৰোপৰি শিশুসকলৰ কাৰণে আশা থ্ৰুৱেদি HBNC-ত এটা এটা চিৰাপ খোৱা হয়, আৰু সেইটো আশাসকলে তেনেকৈ খুৱায়। ধৰক এতিয়া যি গম পাই আছে যে আমাৰ ক্ৰমান্বয়ে ডাঙৰ হওঁতে হওঁতে বহুতবিলাক ছোৱালী মানুহৰ ক্ষেত্ৰত হয় মাহেকীয়া সমস্যাবিলাক আহে, এই সমস্যাবিলাক কিছু আঁতৰ হয়। আৰু প্ৰেগনেঞ্চি পিৰিয়ডৰ কাৰণে বহুত মানুহক এতিয়া দেখিছোঁ আমি হিমগ্ল'বিন কমি পেলাই 4.5 পইণ্ট আহে, যিটো কাৰণে এটা ডাঙৰ হাই ৰিস্ক প্ৰেগনেণ্ট ৱমেনৰ এটা ডাঙৰ সমস্যা আহি যায়। এইবিলাক আচলতে সৰুৰ পৰাই হৈ আহে, গতিকে এই বস্তুখিনি আমি সৰুৰ পৰা যদি পঢ়া শুনা অৱস্থাৰ পৰাই আমি এইখিনি ভালদৰে তদাৰক নকৰোঁ বা গাৰ্জেনবিলাকো কনচিয়াছ নহয়, কাৰণ যিহেতু বহুতখিনি গাৰ্জেন কনচিয়াছ নহয় এই ক্ষেত্ৰত, আৰু বহুতখিনি কনচিয়াছ হয়ো, আৰু হোৱাসকলে ডক্টৰৰ লগত তেওঁলোকে কনচাল্ট কৰি খুৱাই থাকে, কিন্তু বাকীসকলেতো নোৱাৰে খুৱাব, গতিকে আমি এই প্ৰগ্ৰেমটোৰ জৰিয়তে তেওঁলোকক ল'ৰা ছোৱালীখিনিক এই বস্তুখিনি উপাদানখিনি, কাৰণ আজিকালি শাক ঢেকীয়া খাদ্য প্ৰায় ল'ৰা ছোৱালীবিলাকে নোখোৱা হৈছে, খালি ফাষ্টফুড খাব, কিবা খাব কিবা খাব, মানে যিবিলাক খাদ্য দেহত ইমান উপকাৰ নকৰে তেনেধৰণৰ খাদ্যবিলাক খাই ল'ৰা ছোৱালীবিলাকে ভাল পায়। সেইটো কাৰণে মানে কি হয়, এই আমি এটা বাহিৰৰ পৰা যেনেকৈ ধৰক আইৰণটো খোৱাৰ লগে লগে আইৰণৰ যিখিনি ডেফিচিয়েঞ্চি হয় দেহত, কচু সেকীয়া ঢেকীয়া শাক কলডিল এইবিলাক নোখোৱাৰ কাৰণে সেই অভাৱটো তেওঁ পূৰণ কৰি ৰাখে দেহত, গতিকে তেতিয়া ল'ৰা ছোৱালীখিনি সুস্থ হৈ থাকে আৰু প্ৰায় ভাগৰুৱা অনুভৱটো নকৰে। এনেই মানে তেজটো যদি কমি থাকে দেহত তেতিয়া তেওঁ ভাগৰুৱা অনুভৱ কৰে, খেলা ধূলাত এই নখেলেও দিয়া এনেধৰণৰ কিছুমান কৰে, সেইকাৰণে প্ৰত্যেক সপ্তাহে এই আইৰণ টেবলেটটো খাব লাগে। এইটো আমাৰ অসম চৰকাৰে ভাৰত চৰকাৰে যোগান ধৰিছে, আৰু প্ৰতি ছমাহৰ মূৰে মূৰে পেলু ঔষধটো খাব লাগে যাতে পেলুখিনি আমাৰ দেহত পেলু নহয় আৰু ফলত এনিমিয়াৰ সৃষ্টি নহয়। নিয়েৰ চাব চেণ্টাৰবিলাক থাকে নহয়, তাত ANM বাইদেউ থাকে, কিছুমান CHO থাকে, MPW থাকে, তেখেতসকলক জনালেই হ'ল। কিন্তু আমাৰ এটা দিন আছে, সেই দিনটো ঘোষণা কৰি দিয়েতো চৰকাৰৰ ফালৰ পৰা, অমুক দিনাখন পেলু দৰৱ খোৱা হ'ব বুলি পেলাই সেইমতে আমাৰ প্ৰচাৰো কৰা হয়। এবাৰ হৈ গ'ল, মাৰ্চত হ'ল, কিন্তু এই যিটো আগষ্ট মাহত হ'ব সেইটো অহা নাই এতিয়ালৈকে, আগষ্ট আহিলেহে বস্তুটো আহিব, অহাৰ লগে লগে তেওঁলোকে আশা বাইদেউসকলে গোটেই বস্তুখিনি তদাৰক কৰিব, আমি সেইমতে বস্তুখিনি যোগান ধৰি পেলাই ট্ৰেইনিংখিনি দিয়াই লৈ পেলাই আকৌ এবাৰ আমি এটা ট্ৰেইনিং এটা দিম, দি পেলাই তেওঁলোকক সেই বস্তুখিনি ডিষ্ট্ৰিবিউট কৰি দিম, চাব চেণ্টাৰ অনুসৰি কিমান পপুলেশ্যন আছে সেইমতে, আমাৰ ল'ৰা ছোৱালী কিমান আছে সেইমতে তেওঁলোকক ডিষ্ট্ৰিবিউট কৰি দিম আৰু তেওঁলোকে সেইমতে যোগান ধৰিব।
1: হয়, আপুনি খুব গুৰুত্বপূৰ্ণ কথা ক'লে, শ্ৰোতাসকল আপোনালোকে নিশ্চয় গম পালে এই পেলু নিৰ্মূলকৰণ আঁচনিত আমাৰ এই অনুষ্ঠান যিসকল শ্ৰোতাই শুনি আছে চামগুৰি অঞ্চলৰে হওক বা যিকোনো অঞ্চলৰ, তেওঁলোকে যাতে ওচৰৰ স্বাস্থ্যকেন্দ্ৰত গৈ নিজেও সজাগ সচেতন কৰিব, আৰু তেখেতসকলে যদি ভাবি আছে পেলুৰ ঔষধ খাম বুলি, তেখেতসকলেও যাতে পেলুৰ ঔষধ খাব পাৰিব।
0: এইবিলাক গাৰ্জেন এলাৰ্ট থাকে, তেওঁলোকসকলৰ মানে ডক্টৰৰ লগত এনেও কনচাল্ট থাকে, তেওঁলোকসকলে ফাৰ্মাচী বা কিনি খাব পাৰে, আপত্তি নাই, কিন্তু যদি এবাৰ খায় নেক্সট এইটো তেতিয়া খাব নালাগে, কাৰণ যিহেতু ছমাহৰ মূৰে মূৰে খাব দিছে, গতিকে যদি তেওঁলোকে বোলে বোলে মই স্বাস্থ্যকেন্দ্ৰ বা হেৰি বা কিনি খাওঁ ফাৰ্মাচীৰ পৰা, যদি খাই দিয়ে তেতিয়া কৈ দিলে হ'ল যে আমি এইটো খালোঁ, গতিকে দুবাৰ একেটা বস্তু খাই থাকিব নালাগে, আৰু যদি পেলু বেছি হৈছে ডক্টৰে এনেই প্ৰেছক্ৰাইব কৰিব 14 দিনৰ মূৰত আকৌ এটা পেলু টেবলেট খাব লাগে, কিন্তু আমাক যিটো ডিঅমিং দিয়ে কাৰণে যিটো টেবলেট দিয়ে আমাক 14 দিনৰ মূৰত আকৌ ৰিপিট খাব নিদিয়ে, আৰু এবাৰেই দিয়ে, আৰু যিবিলাক অলপ বেছি থাকে তেওঁলোকে 14 দিনৰ মূৰত আকৌ এপালি খাব লাগে।
1: খুব সুন্দৰকৈ আপুনি কথাখিনি ক'লে, আমাৰ আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা আপোনাক বহুতো ধন্যবাদ জ্ঞাপন কৰিছোঁ।
0: ধন্যবাদ।
2: পেলুজনিত ৰোগৰ প্ৰসংগত এয়া আছিল জিতুমণি ভূঞা। প্ৰিয় শ্ৰোতা, আজিৰ পৰিয়াল কল্যাণ অনুষ্ঠান ইমানতে সামৰিছোঁ। নমস্কাৰ।
3: ইমান পৰে শ্ৰোতাই পৰিয়াল কল্যাণ অনুষ্ঠানটি শুনিলে। এতিয়া আগবঢ়াইছোঁ বাদ্য সংগীতৰ অনুষ্ঠান। এই অনুষ্ঠানত আগবঢ়াইছোঁ উৎপল বৰাৰ মেণ্ডোলিন বাদন।

ইমান পৰে শ্ৰোতাই উৎপল বৰাৰ মেণ্ডোলিন বাদন শুনিলে। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এতিয়া শুনাবলৈ লৈছোঁ কেইটিমান অসমীয়া বোলছবিৰ গীত। প্ৰথমেই শুনক বোৱাৰী বোলছবিৰ এই গীতটি মহানন্দ মজুমদাৰ আৰু মালবিকা বৰাৰ কণ্ঠত।

0: অনুষ্ঠানৰ শেষত সেয়া আছিল দিগেন মহন্ত বোলছবি মেঘামুক্তি। ইমান পৰে শ্ৰোতাই কেইটিমান অসমীয়া বোলছবিৰ গীত শুনিলে। এয়া আকাশবাণী নগাঁও।
1: শ্ৰোতা, অহা 13 জুলাই সোমবাৰে আকাশবাণী নগাঁও কেন্দ্ৰৰ ষ্টুডিঅ'ত দিনৰ 10 বজাত উপস্থিত থাকিব নগাঁৱৰ বিশিষ্ট কণ্ঠশিল্পী নিৰ্মালী দেৱী বৰা। ইচ্ছুক শ্ৰোতাই শিল্পীগৰাকীৰ সৈতে মত বিনিময় কৰাৰ উপৰিও মেছেজৰ জৰিয়তে শিল্পীগৰাকীক প্ৰশ্ন কৰিব পাৰিব। আমাৰ ফোন নম্বৰ 9435053214। ফোন নম্বৰটো পুনৰ কৈছোঁ, 9435053214। অনুষ্ঠানটিৰ পৰিকল্পনা আকাশবাণী নগাঁও কেন্দ্ৰৰ বাণিজ্যিক বিভাগৰ।
2: আকাশবাণী নগাঁও কেন্দ্ৰৰ জৰিয়তে আপোনাৰ ব্যৱসায় বাণিজ্যৰ বিজ্ঞাপন প্ৰচাৰ কৰাৰ সুবিধা আছে। নতুনকৈ প্ৰকাশিত গ্ৰন্থ, কবিতা পুথি, গীতৰ সংকলন আৰু আপোনাৰ ইউটিউব চেনেলৰ সবিশেষ জনাই পাঠক আৰু শ্ৰোতা ৰাইজক অৱগত কৰাব পাৰিব। আকাশবাণী নগাঁৱে আগবঢ়াইছে সুবৰ্ণ সুযোগ। সবিশেষ জানিবলৈ যোগাযোগ কৰক 9864160507। নম্বৰটি পুনৰ কৈছোঁ, 9864160507।
0: ৰাইজৰ সেৱাত চৰকাৰী আঁচনি মাহেকীয়া অনুষ্ঠানত 11 জুলাই শনিবাৰে দিনৰ 10 বজাত শুনিবলৈ পাব মীন পালন সম্পৰ্কীয় কথা বতৰাৰ এটি অনুষ্ঠান। ইয়াত ভাগ ল'ব নগাঁও জিলাৰ মীন উন্নয়ন বিষয়া হিমাংশু তালুকদাৰে।
2: শ্ৰোতাসকল, অহা 13 জুলাই সোমবাৰে দিনৰ 10 বজাত আমাৰ আকাশবাণী নগাঁও কেন্দ্ৰৰ ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত থাকিব নগাঁৱৰ বিশিষ্ট কণ্ঠশিল্পী নিৰ্মালী দেৱী বৰা। ইচ্ছুক শ্ৰোতাই শিল্পীগৰাকীৰ সৈতে কথা পাতিবলৈ আমাৰ হোৱাটছআপ নম্বৰৰ জৰিয়তে মেছেজ কৰিব পাৰে। আমাৰ নম্বৰটি হৈছে 9435053214। নম্বৰটি পুনৰ কৈছোঁ, 9435053214। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী নগাঁও কেন্দ্ৰৰ বাণিজ্য বিভাগৰ।
0: এয়া আকাশবাণী নগাঁও। খন্তেক পিছতে 8:45 চন্দ্যা আৰু 9 বজাত নিউজ এট 9 শুনিবলৈ পাব।

0: চক্রমণিকার এক প্রতিবেদন।
1: অহা বিত্তীয় বৰ্ষৰ পৰা ৰাজ্যৰ কৃষক সমাজে নিৰ্ধাৰিত সময়তকৈ কমেও এপষেক পূৰ্বেই প্ৰয়োজনীয় সাৰ বীজ আদি লাভ কৰিব। ইয়াৰ বাবে প্ৰয়োজনীয় ৰূপৰেখা ইতিমধ্যে প্ৰস্তুত কৰা হৈছে। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন বাজেট অধিৱেশনৰ আজি তৃতীয় দিনা সদনৰ শূন্যকালীন ঘণ্টাত কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই এই কথা সদৰি কৰে। বিজেপি বিধায়ক মৃণাল শইকীয়াই উত্থাপন কৰা এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত কৃষিমন্ত্ৰী হাজৰিকাই কয় যে চলিত বৰ্ষৰ বাবে ইতিমধ্যে কৃষকৰ মাজত সাৰৰ লগতে খাৰিফ শস্যৰ বীজ বিতৰণ কৰা হৈছে। ৰাজসাহায্যযুক্ত বীজ জিলা আৰু মহকুমা সদৰলৈ গৈ পোৱাৰ পাছতেই সংশ্লিষ্ট জিলাৰ প্ৰতিগৰাকী জনপ্ৰতিনিধিক কৃষি বিষয়াই আগতীয়াকৈ অৱগত কৰিব। ইয়াৰ বাবেও বিভাগীয়ভাৱে প্ৰয়োজনীয় নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে। বীজ বিতৰণৰ ক্ষেত্ৰত স্বচ্ছতা বজাই ৰখাৰ স্বাৰ্থতেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে, কিন্তু এতিয়াৰ কৃষক সমাজে ৰাজসাহায্যযুক্ত সাৰ বীজকে ধৰি সকলো ধৰণৰ চৰকাৰী সা সুবিধা লাভ কৰাৰ বাবে যোগ্য বিবেচিত হবলৈ ৰাজ্যৰ প্ৰতিগৰাকী কৃষকৰ নাম বাধ্যতামূলকভাৱে পঞ্জীয়নভুক্ত হ'ব লাগিব, অন্যথা কোনো কৃষকে সাৰ বীজ আদি লাভ নকৰিব। সমগ্ৰ ৰাজ্যত বৰ্তমানে কৃষকৰ নাম পঞ্জীয়ন প্ৰক্ৰিয়া অব্যাহত থকা বুলি উল্লেখ কৰি তেওঁ পুনৰ কয় যে ৰাজ্যৰ প্ৰতিগৰাকী কৃষকে যাতে সুফল লাভ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি জিলাই জিলাই পঞ্চায়তে পঞ্চায়তে কৃষকৰ নাম পঞ্জীয়ন প্ৰক্ৰিয়া অব্যাহত আছে। প্ৰথম পৰ্যায়ৰ কৃষকৰ নাম পঞ্জীয়ন প্ৰক্ৰিয়াৰে নৱেম্বৰ পৰ্যন্ত ৰাজ্যৰ কমেও 8,00,000 কৃষকক সামৰি লোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ ভিত্তিতে প্ৰতিটো মাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰৰ লগতে দেওবাৰেও প্ৰতিখন জিলাত এই প্ৰক্ৰিয়া অব্যাহত আছে। সেই মৰ্মে প্ৰতিদিনে গড় হিচাপত 5,000 কৃষকৰ নাম পঞ্জীয়ন হৈ আছে। ৰাজ্যৰ প্ৰায় 18,50,000 কৃষকক PM কিষাণ আঁচনিয়ে সামৰি লোৱাৰ কথা ব্যক্ত কৰি মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে ৰাজ্যৰ 70% পৰিয়ালেই কৃষিৰ ওপৰত নিৰ্ভৰশীল, অথচ ৰাজ্যৰ বহুসংখ্যক কৃষকৰ নাম ভূমিপত্তাত নাই। কৃষকৰ নাম পঞ্জীয়নৰ বাবে প্ৰতিগৰাকী কৃষকৰ নামত ভূমিপত্তা থাকিবই লাগিব। ভূমিপত্তা নাথাকিলে কৃষক হলেও কৃষক হিচাপে নাম পঞ্জীয়ন নহ'ব। ইয়াৰ বাবে কাইলৈৰ পৰা জাগীৰোদ সমষ্টিত পৰীক্ষামূলক প্ৰকল্প হিচাপে মিউটেশ্যন পষেক আৰম্ভ কৰা হ'ব। ইয়াৰ জৰিয়তে যিসকল কৃষকৰ পিতৃৰ মৃত্যুৰ পাছতো এই পৰ্যন্ত ভূমিপত্তাত নিজৰ নাম সন্নিৱিষ্ট হোৱা নাই, সেইসকল কৃষকৰ নামত মাটি নামজাৰি ব্যৱস্থা কৰা হ'ব। ৰাজ্যৰ প্ৰতিখন জিলাত এই প্ৰক্ৰিয়া সম্পন্ন হলে অতিৰিক্তভাৱে কমেও 5-6,00,000 কৃষকৰ নাম বেছিকৈ পঞ্জীয়ন হ'ব বুলি ধাৰণা কৰা হৈছে। লগতে আধিয়াৰ কৃষকসকলৰ বাবেও বিভাগীয়ভাৱে চিন্তা চৰ্চা অব্যাহত ৰখা বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰিকাই লগতে কয় যে যিসকল কৃষকে নিজৰ নামত মাটি নথকাৰ বাবে অন্য ব্যক্তিৰ মাটিত আধিয়াৰ হিচাপে কৃষিকৰ্মত নিয়োজিত হৈ আছে, সেইসকল কৃষকেও নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব, যদিহে আধিয়াৰ কৃষকগৰাকীয়ে মাটিৰ প্ৰকৃতগৰাকীৰ পৰা আপত্তিবিহীন প্ৰমাণ পত্ৰ সংগ্ৰহ কৰি দাখিল কৰিব পাৰে। ভূমিপত্তা লাভ কৰা চাহ শ্ৰমিক আৰু ক্ষুদ্ৰ চাহ খেতিয়কসকলেও এতিয়াৰে পৰা কৃষক হিচাপে নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব। প্ৰথম পৰ্যায়ৰ কৃষকৰ নাম পঞ্জীয়ন নৱেম্বৰ পৰ্যন্ত চলিব যদিও এই প্ৰক্ৰিয়া ৰাজ্যত বন্ধ নহয়। অহা 5 বছৰৰ ভিতৰত ৰাজ্যত পঞ্জীকৃত কৃষকৰ সংখ্যা 45,00,000 পৰ্যন্ত বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। পঞ্জীয়নকৃত কৃষকসকলে পৰিচয় পত্ৰ লাভ কৰিব বুলি অৱগত কৰি তেওঁ পুনৰ কয় যে পঞ্জীয়নকৃত প্ৰতিগৰাকী কৃষকে লাভ কৰিব একোখনকৈ পৰিচয় পত্ৰ। এই পৰিচয় পত্ৰখন দেখুৱালেহে অদূৰ ভৱিষ্যতে কৃষকসকলে সাৰৰ দোকানৰ পৰা ৰাজসাহায্যযুক্ত সাৰ ক্ৰয় কৰিব পাৰিব। বৰ্তমানে সাৰ ক্ৰয় কৰাৰ সময়ত কৃষকসকলে আধাৰ কাৰ্ড দেখুৱাব লাগে, কিন্তু কম সময়ৰ ভিতৰতে সাৰ ক্ৰয় কৰিবলৈও কৃষকসকলে পৰিচয় পত্ৰ দেখুৱাব লাগিব। কৃষি বীজৰ লগতে অন্যান্য চৰকাৰী সা সুবিধাৰ বাবেও কৃষকসকলে নিজৰ নিজৰ পৰিচয় পত্ৰ দেখুৱাবই লাগিব বুলি মন্ত্ৰীগৰাকীয়ে কয়। লগতে অনাগত দিনত উদ্যান শস্য বিভাগৰ জৰিয়তে খাদ্য সংশোধনতো গুৰুত্ব আৰোপ কৰিব বুলি তেওঁ কয়। ইয়াৰ আগেয়ে ৰাজ্যৰ কৃষকসকলে সন্মুখীন হৈ অহা সমস্যাৰ বিষয়ে সদনৰ দৃষ্টিগোচৰ কৰি বিধায়ক মৃণাল শইকীয়াই কয় যে যি সময়ত বজাৰত প্ৰতি কিলোগ্ৰাম বিলাহী 30 টকা দৰত বিক্ৰী হৈ আছে, সেই সময়ত উৎপাদিত বিলাহীৰ উচিত মূল্য নাপায় গৰু গাহৰিৰ দানা হিচাপে কৃষকে ব্যৱহাৰ কৰিছে। সংশ্লিষ্ট কৃষকগৰাকীৰ কৃষিভূমিৰ পৰা বজাৰলৈ দূৰত্ব মাত্ৰ 20 কিলোমিটাৰ। তেনেস্থলত এনে পাৰ্থক্য সঁচাকৈ চিন্তনীয়। অথচ বিলাহী চচৰ 200 গ্ৰামৰ ওজনৰ বটলৰ দাম 80 টকা। 200 গ্ৰাম ওজনৰ বিলাহীৰ চচৰ বটল প্ৰদৰ্শন কৰি বিধায়কগৰাকীয়ে গুৰুত্বপূৰ্ণ বিষয়টো সদনৰ দৃষ্টিগোচৰ কৰে। লগতে জলসিঞ্চনৰ অভাৱৰ বাবে কৃষকসকলে সন্মুখীন হোৱা সমস্যাৰ পৰা আৰম্ভ কৰি চৰকাৰীভাৱে লাভ কৰা সা সুবিধাৰ পৰা বঞ্চিত হোৱালৈকে সকলো বিষয় সামৰি সদনত বক্তব্য দাঙি ধৰে বিধায়কগৰাকীয়ে। উল্লেখযোগ্য যে 16 অসম বিধানসভাৰ তৃতীয় দিনাও সদনৰ কাম কাজ প্ৰশ্নোত্তৰ ঘণ্টাৰে আৰম্ভ হয়। ভাৰত বাংলাদেশ সীমান্তৰ প্ৰায় 38 কিলোমিটাৰ দৈৰ্ঘ্য বৰ্তমানেও উন্মুক্ত হৈ আছে বুলি অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰাই সদনত উল্লেখ কৰে। সদনৰ প্ৰশ্নোত্তৰ ঘণ্টাতে অগপ বিধায়ক প্ৰকাশ চন্দ্ৰ দাসে উত্থাপন কৰা এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত এই তথ্য দাঙি ধৰি মন্ত্ৰী বৰাই কয় যে অসম চুক্তি ৰূপায়ণৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা নেতৃত্বাধীন উচ্চ ক্ষমতাসম্পন্ন সমিতিয়ে সর্বমুঠ 67টা পরামর্শ আগবাইছিল। এই পরামর্শসমূহৰ ভিতৰত 40টা পরামর্শ রাজ্য চৰকাৰে, 15টা পরামর্শ কেন্দ্রীয় চৰকাৰে আৰু 12টা পরামর্শ কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে সমিল মিলেৰে ৰূপায়ণ কৰিব পাৰে। সেই অনুসৰি অসম চৰকাৰে এককভাৱে ৰূপায়ণ কৰিব পৰা প্ৰতিটো পৰামৰ্শ খৰতকীয়াভাৱে ৰূপায়ণৰ বাবে ইতিমধ্যে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে এককভাৱে ৰূপায়ণ কৰিবলগীয়া 15টা পৰামৰ্শ আৰু যুটীয়াভাৱে ৰূপায়ণ কৰিবলগীয়া 12টা পৰামৰ্শ ৰূপায়ণৰ বাবে ইতিমধ্যে বিভাগীয়ভাৱে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়েৰে যোগাযোগ কৰা হৈছে। অসম চুক্তিৰ আধাৰতে ইতিমধ্যে ভাৰত বাংলা সীমান্তত কাঁইটীয়া তাঁৰ বেৰ দিয়া হৈছে। অৱশ্যে নদী কেন্দ্ৰিক সমস্যাৰ বাবে বৰ্তমানো ভাৰত বাংলা সীমান্তৰ প্ৰায় 38 কিলোমিটাৰ দৈৰ্ঘ্য উন্মুক্ত হৈ আছে। সীমান্তত 14টা সীমান্ত আৰক্ষী চকী থকা বুলি মন্ত্ৰী বৰাই সদনত উল্লেখ কৰে। ইয়াৰ মাজতে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে মাজতে মাত মতাক কেন্দ্ৰ কৰি সদনৰ মজিয়া উত্তপ্ত হৈ উঠে। অগপ বিধায়ক ধৰ্মেশ্বৰ ৰয়ৰ এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী অতুল বৰাই সদনত বক্তব্য দাঙি ধৰাৰ সময়তে বিধায়ক অখিল গগৈয়ে মাজতে মাত দিয়ে। ইয়াকে লৈ সদন উত্তপ্ত হৈ উঠাই নহয়, সদনৰ কাম কাজত পিডি পথালি নিদিবলৈ বিধায়ক অখিল গগৈক উদ্দেশ্যি বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে অন্তিম সকিয়নি প্ৰদান কৰে। ইফালে 2016 চনৰ পৰা এই পৰ্যন্ত ৰাজ্যত প্ৰধানমন্ত্ৰী গ্ৰামীণ আৱাস যোজনাৰ অধীনত 22 লাখ গৃহ নিৰ্মাণ সম্পূৰ্ণ হৈছে। অহা 100 দিনৰ ভিতৰত প্ৰধানমন্ত্ৰী গ্ৰামীণ আৱাস যোজনাৰ অধীনত 2 লাখ নতুন গৃহৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ব বুলি পঞ্চায়তৰ গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই সদনত উল্লেখ কৰে। কংগ্ৰেছ বিধায়ক তানজিল হুছেইনৰ এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত এই তথ্য সদৰি কৰি মন্ত্ৰী বৰাই পুনৰ কয় যে 2026-27 বিত্তীয় বৰ্ষত 34,99,194টা জিঅ'টেক সম্পূৰ্ণ হৈছে। প্ৰচণ্ড গৰমৰ বাবে চাহ শ্ৰমিকৰ কামৰ সময় দুঘণ্টা আগুৱাই দিয়া হৈছে বুলি সদনত উল্লেখ কৰে চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে। সদনৰ শূন্যকালীন ঘণ্টাত বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে উত্থাপন কৰা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত উত্তৰ দি মন্ত্ৰী তেলীয়ে কয় যে চাহ শ্ৰমিকৰ কামৰ স্বাভাৱিক সময় পুৱা 8 বজাৰ পৰা বিয়লি 4 বজালৈ, কিন্তু প্ৰচণ্ড গৰমৰ বাবে চাহ শ্ৰমিকসকলৰ কামৰ সময় পুৱা 6 বজাৰ পৰা বিয়লি 2 বজালৈ আগুৱাই দিয়া হৈছে। 2025 চনৰ 13 জুনত জাৰি কৰা এই সম্পৰ্কীয় অধিসূচনা ৰাজ্যত বৰ্তমানো বাহাল আছে। প্ৰয়োজন হলে এই অধিসূচনা পুনৰ জাৰি কৰা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে সদনত উল্লেখ কৰে। গোলাঘাট জিলাৰ উৰিয়ামঘাটৰ 1 নম্বৰ ৰজাপুখুৰী আৰু 2 নম্বৰ ৰজাপুখুৰী গাঁৱৰ গাঁও প্ৰধানক কৰ আদায়ৰ দাবীৰে পত্ৰ প্ৰেৰণ কৰা 2টা নগা দুৰ্বৃত্তক চিনাক্ত কৰিছে আৰক্ষীয়ে। নাগালেণ্ড আৰক্ষীৰ সহযোগত দাবী পত্ৰ প্ৰেৰণ কৰা এই দুৰ্বৃত্তৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে, কিন্তু বৰ্তমানো তেওঁলোক পলাতক হৈ আছে। সদনত সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই আজি এই কথা সদৰি কৰে। কংগ্ৰেছ বিধায়ক নুৰুল হুদাই উত্থাপন কৰা বিষয়ৰ উত্তৰত এই তথ্য সদৰি কৰি মন্ত্ৰী হাজৰিকাই কয় যে যোৱা 23 জুনত উৰিয়ামঘাট আৰক্ষী থানাৰ অন্তৰ্গত 1 নম্বৰ ৰজাপুখুৰী আৰু 2 নম্বৰ ৰজাপুখুৰী গাঁৱৰ গাঁও প্ৰধানদ্বয়ক নিজকে নিউলেণ্ড অঞ্চলৰ উপ সচিব হিচাপে পৰিচয় দিয়া টি কে নাগা নামৰ ব্যক্তিৰ স্বাক্ষৰযুক্ত 2খন পত্ৰ পৃথকে পৃথকে প্ৰদান কৰে, যি পত্ৰৰ জৰিয়তে নিজ নিজ গাঁৱৰ প্ৰতিটো পৰিয়ালৰ পৰা 110 টকাকৈ সংগ্ৰহ কৰিবলৈ গাঁও প্ৰধানদ্বয়ক নিৰ্দেশ দিয়ে। উক্ত পত্ৰখনৰ জৰিয়তে গভৰ্ণমেণ্ট অব দ্য পিপুলছ ৰিপাব্লিক অব নাগালেণ্ড, অফিচ অব দ্য নিউলেণ্ড ৰিজন শীৰ্ষক বাক্য ব্যৱহাৰ কৰি 2026-27 বিত্তীয় বৰ্ষৰ বাৰ্ষিক গৃহকৰ দাবী কৰিছিল। পাছত আৰক্ষীয়ে অনুসন্ধান চলাই পত্ৰবাহক নগা দুৰ্বৃত্তদ্বয়ক চিনাক্ত কৰে। এই ঘটনাৰ লগত সকলো নাগালোক জড়িত নহয় বুলি মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে। ৰাজ্যৰ বিভিন্ন জিলাত সূচনা হোৱা খৰাং পৰিস্থিতিকে ধৰি আন কেইবিধৰ গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আজি সদনত আলোচনা চলে। পাছত অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে কাইলৈ পুৱা 9:30 বজালৈ সদন স্থগিত ঘোষণা কৰে। অসম বিধানসভাৰ আজিৰ দিনটোৰ কাৰ্যক্ৰমণিকা ইমানেই। যুগুতাই আগবঢ়ালে সাংবাদিক মুকুট ৰয়ে।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতেই নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। চৰকাৰে ৰাজ্যৰ উল্লেখযোগ্য সাংস্কৃতিক কেন্দ্ৰ ৰবীন্দ্ৰ ভৱনৰ মেৰামতিৰ কাম শীঘ্ৰে সম্পন্ন কৰি ইয়াক আগৰ অৱস্থালৈ ঘূৰাই অনাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। এই উদ্দেশ্যে সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই আজি লোক নিৰ্মাণ আৰু সাংস্কৃতিক বিভাগৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয় আৰু প্ৰেক্ষাগৃহটোৰ সামগ্ৰিক অৱস্থাৰ বুজ লয়। বৈঠকত মন্ত্ৰীগৰাকীয়ে প্ৰেক্ষাগৃহটো শীঘ্ৰে সাংস্কৃতিক কাম কাজৰ বাবে ব্যৱহাৰোপযোগী কৰি তুলিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। মন্ত্ৰী বৰাই লগতে মজিয়াত পানী সোমোৱা, শীততাপ নিয়ন্ত্ৰণ ব্যৱস্থা, লাইট জেনেৰেটৰ ব্যৱস্থা, শব্দ ব্যৱস্থাৰ মেৰামতি, সীমাৰ বেৰ নিৰ্মাণ আদি কামবোৰ সোনকালে সম্পূৰ্ণ কৰিবলৈ যুদ্ধকালীন তৎপৰতাৰ ব্যৱস্থা ল'বলৈ লোক নিৰ্মাণ বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিয়ে। প্ৰেক্ষাগৃহটোৰ সৈতে সাংস্কৃতিক জগতৰ লোকসকলৰ জড়িত আৱেগৰ কথা বিবেচনা কৰি মেৰামতিৰ কামত যাতে কোনোধৰণৰ খুঁত ৰৈ নাযায় সেয়া নিশ্চিত কৰাৰ বাবে সষ্টম হৈ কামত অগ্ৰসৰ হ'বলৈও মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। বৈঠকত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত সচিব ৰঞ্জিত স্বৰ্গীয়াৰী, সঞ্চালকালয়ৰ সঞ্চালক ৰাহুল চন্দ্ৰ দাস, লোক নিৰ্মাণ বিভাগৰ অধীক্ষক অভিযন্তা অচিন্ত বৰুৱা প্ৰমুখ্যে ভালেসংখ্যক বিষয়া উপস্থিত থাকে। ৰাজ্যত কৃষি লোকপিয়ল অনুসৰি 27,41,711 কৃষক পৰিয়াল আছে আৰু 13,2,240 কৃষকক তালিকাভুক্ত কৰা হৈছে। পঞ্জীয়নভুক্ত কৃষকৰ সংখ্যা সন্দৰ্ভত বিধায়ক জাকিৰ হুছেইন ছিগদাৰে আজি বিধানসভাত সোধা এটা প্ৰশ্নৰ উত্তৰত কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰিকাই এই কথা সদৰি কৰায়। তেওঁ লগতে ৰাজ্যত 27,41,711 কৃষক পৰিয়াল আছে বুলি জানিবলৈ দিয়ে।
2: পৰহি প্ৰায় 5,500 অসমত কৃষকৰ ৰেজিষ্ট্ৰেশ্যন হৈছে, যোৱা কালি প্ৰায় 6,500 হৈছে। আমি এনেকৈ 5,000 এভাৰেজত যোৱা 10 দিন ধৰি সমগ্ৰ অসমৰ চুকে কোণে কৃষকৰ ৰেজিষ্ট্ৰেশ্যন কৰি আছো। কৃষকৰ ৰেজিষ্ট্ৰেশ্যন যদি নাথাকে, অনাগত ভৱিষ্যতত কোনোৱে বীজ নাপাব, গছৰ পুলি নাপাব, সাৰ নাপাব, মাইনৰ ইৰিগেশ্যনৰ ছিষ্টেম নাপাব। মুঠৰ ওপৰত এনেকুৱা এটা পৰিৱেশ হ'ব যে ফাৰ্মাৰ আই ডি থকা ব্যক্তিয়েহে চৰকাৰী সাহায্য সা সুবিধা পাব। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে এই ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো এটা মিছন মোডত লৈছো। আমি সমগ্ৰ অসমত নৱেম্বৰ মাহলৈকে টাৰ্গেট কৰিছো 7,00,000 পাওঁ নেকি, তাৰ পাছত আমি বন্ধ নকৰো, পূৰ্ণ গতিত চলি থাকিব।
1: মন্ত্ৰীগৰাকীয়ে লগতে বিধায়ক বেবী বেগমৰ এটা প্ৰশ্নৰ লিখিত উত্তৰত কয় যে ৰাজ্যত মুঠ 27,58,757 হেক্টৰ কৃষিভূমি আছে আৰু ইয়াৰে 6,52,000 হেক্টৰ ভূমি জলসিঞ্চন ব্যৱস্থাই সামৰি লৈছে। তেওঁ কয় যে ৰাজ্যত মুঠ 3,510 জলসিঞ্চন আঁচনি আছে আৰু 2025-26 বিত্তীয় বৰ্ষত মেৰামতি শিতানৰ অধীনত 392 আঁচনি পুনৰ কাৰ্যক্ষম কৰি তোলা হৈছে। পৰৱৰ্তী বিত্তীয় বৰ্ষত বাকী থকা আঁচনিসমূহ পৰ্যায়ক্ৰমে কাৰ্যক্ষম কৰাৰ বাবে ব্যৱস্থা লোৱা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ডিব্ৰুগড় মহানগৰৰ প্ৰধান ডাকঘৰত আজি উজনি অসমৰ প্ৰথমটো স্বয়ংক্ৰিয় কিয়স্ক যন্ত্ৰ মুকলি কৰা হয়। এই ব্যৱস্থাৰ জৰিয়তে জনসাধাৰণে স্বয়ংক্ৰিয় পাৰ্চেল বুকিঙৰ সুবিধা গ্ৰহণ কৰিব পাৰিব আৰু কম সময়ৰ ভিতৰতে পাৰ্চেলসমূহ বুক কৰিব পাৰিব। প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদ্ধ যোজনাৰ অধীনত ৰাজ্যৰ কেইবাখনো জিলাৰ আত্মসহায়ক গোটৰ মাজত আজি বিত্তীয় সাহায্য বিতৰণ কৰা হয়। কামৰূপ জিলাৰ অনুসূচিত জাতিৰ 150 আত্মসহায়ক গোটক এই আঁচনিৰ অধীনত 25,000-50,000 বিত্তীয় সাহায্য প্ৰদান কৰা হয়। আমিনগাঁৱৰ বায়'টেক উদ্যানৰ সভাকক্ষত এই উপলক্ষে আয়োজিত অনুষ্ঠানত কামৰূপ জিলা উন্নয়ন আয়ুক্ত সুশান্ত দত্ত মুখ্য অতিথি হিচাপে আৰু অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকালয়ৰ সচিব ডাঃ কুলশ্ৰী নাথ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। বজাৰী জিলা উদ্যোগত আজি পাঠশালা নাট্যমন্দিৰত এই আঁচনিৰ অধীনত ৰাজসাহায্য বিতৰণ কৰা হয়। মৰিগাঁও জিলাতো আজি প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ অধীনৰ হিতাধিকাৰীসকলৰ মাজত বিত্তীয় সাহায্য বিতৰণ কৰা হয়। দৰং জিলাৰ চিপাজাৰ ৰূপৰিকা গাঁও নিবাসী প্ৰাক্তন ফুটবল খেলুৱৈ, জিলাখনৰ স্বীকৃতিপ্ৰাপ্ত লেফাৰী তথা বিশিষ্ট ক্ৰীড়া সংগঠক তফাজুল হকৰ আজি পুৱা নিজা বাসগৃহত দেহাৱসান ঘটে। দীৰ্ঘদিন ধৰি বৃক্কজনিত ৰোগত ভুগি থকা হকৰ মৃত্যুৰ সময়ত বয়স আছিল 60 বছৰ। প্ৰয়াত হক হাতখলি গ্ৰাম্য ক্ৰীড়া সন্থাৰ সভাপতি আৰু সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে অঞ্চলটোৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত আছিল। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। আগবঢ়াইছোঁ শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। প্ৰথমেই শুনক সুধা ৰঘুনাথমৰ কণ্ঠত কৰ্ণাটকী শাস্ত্ৰীয় সংগীত।

ইমান পৰে শ্ৰোতাই শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটি শুনিলে। ষ্টুডিঅ'ৰ ঘড়ীত 10 বজাৰ লগে লগে আমাৰ অনুষ্ঠান সামৰাৰ সময় হ'ল। আজি আমাৰ অনুষ্ঠান প্ৰচাৰ কৰাত নিয়ন্ত্ৰণ কক্ষত সহযোগ কৰিলে বিবেক যাদৱে আৰু কাৰ্যকক্ষত সহযোগ কৰিলে বন্তিশিখা বৰুৱাই। আজিৰ অনুষ্ঠান সামৰি মই পম্পী হাজৰিকাই বিদায় লৈছোঁ। শুভৰাত্ৰি, জয় হিন্দ।